সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ 1 ভাদ, 1948 শকাব্দৰ 28 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 19 তাৰিখ। এতিয়া সময় পুৱা 5:33:45 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, ফটিক চন্দ্ৰ বৰ্মন, দৰ্শন কাশ্যপ, ট্ৰেন্সমিটাৰত মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। এতিয়া নিবেদন কৰিছোঁ বন্দনা।

শ্ৰোতাসকলে বন্দনা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰৰ পৰা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল অমৃতা কৌৰৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ডলি বৈশ্যৰ কণ্ঠৰ লোকগীত, মীনা শইকীয়া আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত, পূৰ্ণকান্ত বৰগোহাঁই আৰু লগৰীয়াসকলৰ কণ্ঠৰ দেহ বিচাৰৰ গীত আৰু অজিত কুমাৰ দত্তৰ কণ্ঠৰ ভজনেৰে।

0: তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলেই মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেমেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সু চৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতে কোনো কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্ম অৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক, অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে। বেয়া কুকলিয়াই ভালক গেলিব লাগে। জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে। বিবেকৰ বশীভূত হ'ব লাগে। বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছোঁ আমজাদ আলী খানৰ চৰুদ বাদন, ৰাগ মিলন কি তৰী।

ইমান পৰে শ্ৰোতাসকলে আমজাদ আলী খানৰ সৰোদ বাদন শুনিলে। ৰাগ আছিল মিলন কি তৰী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো অনুষ্ঠান পৰিচিতি।

আজি মহাবাহু শাখাযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ চিকিৎসক ডাক্তৰ চিন্তু পাটোৱাৰী। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত চাইবাৰ অপৰাধ আৰু মহিলা এই বিষয়ত অধিবক্তা গৌতম চমুৱাৰ সৈতে এটি সাক্ষাৎকাৰ।

সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ জানি গগত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত মেঘালী দত্ত ঠাকুৰীয়াৰ গল্প আৰু অনিন্দিতা কলিতাৰ কবিতা শুনিবলৈ পাব। আগ ধৰিব মেলোডি পাটগিৰিয়ে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী, ঋতুপৰ্ণ শৰ্মা, সুৱাগমণি মহন্ত, তৰুণ দাস আৰু মীৰা চহৰীয়া। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব। 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কিতাপৰ ৰসৰা পাণবজাৰ। আগবঢ়াব শাশ্বতী তালুকদাৰ আৰু ঝৰণা ভৰালীয়ে। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু শুনিবলৈ পাব। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৰমী দাসৰ কণ্ঠৰ আধুনিক গীত। ১:২০ মদন চন্দ্ৰ তালুকদাৰ আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ উজাপালি। 1:35 নিৰ্মল দাসৰ মেণ্ডলিন বাদন। 1:50 মৃগেন শৰ্মাৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ সমাজ অধ্যয়নৰ পাঠ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণৰ 1ম খণ্ড শুনিবলৈ পাব। আগবঢ়াব চিম্পল কলিতাই। 6:10 কৃষিজগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰীৰ বিষয়ক এক আলোচনাত ভাগ ল'ব ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। 7:20 আকৌ শুনো আহক অনুষ্ঠানৰ শিল্পী জ্যোতিৰ্ময় কাকতি, দিলীপ চৌধুৰী আৰু জ্যোতি প্ৰকাশ মেধি। 7:35 পূবালী সুৰ অনুষ্ঠানত টিপন প্ৰসিঙৰ কণ্ঠৰ তিৱাগীত। নিশা 8:02

ধাৰাবাহিক নাট অনুষ্ঠানত ডক্টৰ প্ৰণৱ জ্যোতি ডেকাৰ নাট কালকুটৰ তৃতীয় খণ্ড শুনিবলৈ পাব। প্ৰযোজনা নীল চক্ৰৱৰ্তী। 8:30 বজাত আধুনিক গীত, 9 বজাত অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, নিশা 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিষয়ে যুগুতোৱা এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ কাহিনী। অতীতত আমি ব্যৱহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 বিজ্ঞানীয়ে এটা দল হিচাপে 2 অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰেৰে ইলেক্ট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950 মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ 3 অংশ আছে, এটা কেথড, এটা এনড আৰু দুয়োটাৰে মাজত এটা গ্ৰিড। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথডটো আগুৰি থকা এনডটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই 3 বিদ্যুৎ দ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়।

সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ত্ৰায়োদৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে, অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱে হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল, কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবেই বহুতো বিজ্ঞানী আৰু ঔদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিক্স বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্ধনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়। কিন্তু এটা দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতোকৈ যথেষ্ট বিস্ময়জনক। 1959 চনত জেক কিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ, ডায়ড, ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়ছে কিলবিৰ এই বৰ্তনীৰ পৰিহাদন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960ৰ দশকৰ মাজভাগলৈকে ছিলিকনৰ সৰু টুকুৰা এটাতে বহুতো ট্ৰেঞ্জিষ্টৰ আৰু অন্যান্য ইলেক্ট্ৰনিক উপাংশ একলগ কৰি বহাব পৰা হ'ল। এইবোৰকে সমন্বিত বৰ্তনী বা ইণ্টিগ্ৰেটেড চাৰ্কিট বা চমুকৈ IC বুলি কোৱা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব।

দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি পৰিয়ালসমূহক PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600 গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। দেশজুৰি পৰিয়ালসমূহক নিৰাপদ, স্বচ্ছ আৰু সুলভ মূল্যৰ ৰন্ধন গেছ পাইপযোগে যোগানৰ লক্ষ্যৰে ঘৰুৱা PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। অহা 1 ছেপ্টেম্বৰৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, সক্ৰিয় PNG সংযোগ ব্যৱস্থা দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ বাবে আৰু অধিক সংখ্যক পৰিয়ালে শীঘ্ৰেই নিজৰ পাকঘৰত পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব পৰাকৈ এই আঁচনিখন ৰূপায়ণ কৰা হ'ব। সম্প্ৰতি সমগ্ৰ দেশত 1,74,00,000 ঘৰুৱা PNG সংযোগ আছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, নতুন আঁচনিখনে মহানগৰ গেছ বিতৰণ কোম্পানীসমূহক উদগনিমূলক ধনৰাশি প্ৰদানেৰে PNG নেটৱৰ্ক ননস্থানলৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্ৰালয়ে কয় যে পাইপযুক্ত প্ৰাকৃতিক গেছ অৰ্থাৎ PNG ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পৰম্পৰাগত ৰন্ধন ব্যৱস্থাত ব্যৱহৃত ইন্ধনতকৈ অধিক নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক। এই আঁচনি ছমাহৰ 2টা ভাগত ৰূপায়ণ কৰা হ'ব।

0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ ইয়াৰ পৰীক্ষা পৰিচালনকাৰী দলৰ 600গৰাকী বিশেষজ্ঞ সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালি জাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে 4 তৰপীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ'ব। পৰৱৰ্তী 2-3 সপ্তাহৰ ভিতৰত এন টি এ 20-25গৰাকী বিষয়াক নিযুক্তি দিব বুলিও প্ৰকাশ কৰিছে। তদুপৰি এন টি এৰ কাৰ্যালয়সমূহ নতুন চৌহদলৈ স্থানান্তৰিত কৰি সেই স্থানসমূহত চি আই এছ এফ দলৰ দ্বাৰা নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিৰ্দেশমৰ্মে এন টি এ পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অসম মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব।
1: কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম, বহুতে ছুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছো। এই আইনখনৰ দ্বাৰা 50জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেচন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব, ছাইকলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল ছাইকলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব, মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব, সেইটোৰ বিষয়েও চোৱা হৈছে।
0: এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম এল জি বি টি কিউ প্লাছ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। মধ্য আফ্ৰিকাৰ পশ্চিম অঞ্চলত এটা হস্তশিল্পভিত্তিক সোণ খননস্থলী খহি পৰাত কমেও 30জন খননকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও খনিত আবদ্ধ হৈ পৰিছে। কালি পুৱা অঞ্চলটোৰ নানামাম্বেৰে প্ৰিফেক্সাৰৰ আব্বা অঞ্চলত খনিটো খহি পৰা বুলি এই দুৰ্ঘটনাত নিৰাপদে উদ্ধাৰ হোৱা এজন লোকে প্ৰকাশ কৰে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে যদিও তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ উমৈহতীয়া অভিলাষেৰে এটা নিকট আৰু শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে। তেওঁ কয় যে দেশখনৰ য়ামানাছিৰ পৰা অহা এই প্ৰতিনিধি দলটোৰ ভ্ৰমণে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় হোৱাটোকেই প্ৰতিফলিত কৰিছে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক বাণিজ্য 2025-26 বিত্তীয় বৰ্ষত 27.5 বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে আৰু সম্প্ৰতি জাপান ভাৰতৰ পঞ্চম বৃহৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ উৎস বুলি শ্ৰীগোৱেলে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু জাপানৰ বৰ্ধিত অংশীদাৰিত্ব বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছে। এই প্ৰসংগত তেওঁ মুম্বাই আহমেদ

0: আহমেদাবাদ উচ্চ গতিসম্পন্ন ৰেল প্ৰকল্প, জাপানৰ সাহায্যত দিল্লী আহমেদাবাদ বেংগালুৰু আৰু চেন্নাই মেট্ৰ' ব্যৱস্থা তথা 8খন ৰাজ্যত 11খন জাপানৰ ঔদ্যোগিক নগৰী স্থাপনৰ বিষয়ে উল্লেখ কৰে।
1: Warmth and trust are at the heart of our relationship and it is matched by the strategic ambition with a clear number 10 trillion yen of Japanese investment in India over the next decade in technology in industry in manufacturing in innovation in artificial intelligence areas that will shape the future of human growth and human destiny we believe from semiconductors to critical minerals from quantum computing to battery storage from clean energy to next generational mobility the areas of cooperation between Japan and India are innumerable and offer tremendous potential to investors and to industry
0: বিডব্লিউ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী ৰাউণ্ডত তেওঁ অষ্ট্ৰিয়াৰ কলিনছ ফিলিমনক পৰাস্ত কৰে। প্ৰথমখন খেলৰ পিছত 16-21 পৰাস্ত হৈছিল ভাৰতীয় চাটলাৰগৰাকী। অৱশ্যে তেওঁ পিছৰ দুখন খেলত 21-8, 21-4 গ'লত একপক্ষীয় জয়লাভ কৰে। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপী চান্দে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে। ভাৰতীয় যুটীটোৱে আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীক 21-15, 21-12 পৰাস্ত কৰে। ইফালে ভাৰতীয় মহিলাৰ ডাবলছত কবিপ্ৰিয়া ছেলভাম আৰু চিমৰান সিংঘিৰ যুটীটোৱে বুলগেৰিয়াৰ ষ্টেফানি ষ্টোভা আৰু বুলগেৰিয়াৰ গেব্ৰিয়েলা ষ্টুৱেভাৰ হাতত 21-7, 21-14 পৰাস্ত হৈ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ থেট হটাৰ থুজাৰক পোনপটীয়া খেলত পৰাস্ত কৰি মহিলাৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত উন্নতি হুদাই জয়লাভ কৰে। ইফালে ৰোহন কাপুৰ আৰু ৰুদবিকা শিৱানী গাদ্ৰেৰ মিক্সড ডাবলছ শাখাৰ যুটীটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জোনাথন লাই আৰু ক্ৰিষ্টাল লাইৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰথমখন খেলত 22-20 জয়লাভ কৰাৰ পিছত ভাৰতীয় যুটীটোৱে পৰৱৰ্তী দুখন খেলত 19-21, 17-21 পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা কৈবাৰ। দেশজুৰি পৰিয়ালসমূহক PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু BW বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী নিবেদন কৰিছোঁ। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুৱা। আজি বুধবার 1433 ভাস্কৰাব্দৰ, আজি ভাদ মাহৰ 1 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ সপ্তমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:59:32 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:52:51।

বুদ্ধদেৱে কৈছিল, আনে কি কৰিছে কি কৰা নাই তালৈ চকু নিদি নিজে কি কৰিছোঁ কি কৰা নাই তালৈহে চকু দিয়া উচিত।

পজা দিন, ভেনিচৰ হাউদ, পঞ্চৰত্ন, দদাইৰ পজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। 1914 চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। বৰুৱাই 1933 চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয় 1880 চনৰ 19 আগষ্ট তাৰিখে নগাঁৱৰ ফৌজদাৰীপট্টিত। নগাঁও চৰকাৰী হাইস্কুলত সপ্তম মানলৈকে পঢ়াৰ পাছত তেওঁক 1896 চনত মাত্ৰ 16 বছৰ বয়সতে বিলাতলৈ পঢ়িবলৈ পঠোৱা হয়। তেওঁ কলিকতাত স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল আৰু তাৰ পৰাই বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। জ্ঞানদাভিৰাম বৰুৱাই অসমীয়া, ইংৰাজী আৰু বাংলা এই তিনিওটা ভাষা নিখুঁত আৰু বিশুদ্ধ ৰূপত ক'ব পাৰিছিল। অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি উপজা দিন। গীতিকবি ৰূপে পৰিচিত পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰ অৱস্থাতেই তেখেতে থুপিতৰা নাম দি এখন হাতে লিখা আলোচনী উলিয়াইছিল। পাৰ্বতী প্ৰসাদ বৰুৱাই 1961 চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। শিৱসাগৰৰ নাট্যমঞ্চত সংগীত পৰিৱেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা লক্ষ্মী আৰু গীতিনাটিকা সোণৰ সোলেং ৰচনা কৰে। অসমীয়া সংগীত সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্বতী প্ৰসাদে গুণগুণনি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদি গীতৰ পুথি ৰচনা কৰিছিল। 1913 চনত 9 বছৰ বয়সতে পাৰ্বতী প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত অনুষ্ঠিত জয়মতী উৎসৱত তেওঁ

ছাত্ৰ সন্মিলনৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ। 1929 চনত শৰৎকালৰ এটি পূৰ্ণিমা ৰাতিত সৰু চৰাই চাহ বাগিচাৰ বৰবঙলাৰ আগফালে থকা এজোপা গছৰ তলত পাৰ্বতী প্ৰসাদে জোনাকী মেলৰ পাতনি মেলে। পিছলৈ এই মেলে অসম সাহিত্য সভাৰ এটা শাখা হৈ অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু বিকাশত সহায় কৰে। জোনাকী মেলৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা। জোনাকী মেলেৰে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পাৰ্বতী প্ৰসাদে মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰয়াত ককায়েক ভগৱতী প্ৰসাদ বৰুৱাৰ নামত ভৱনটি নিৰ্মাণৰ বাবে 50,000 টকা দান কৰে। পাৰ্বতী প্ৰসাদৰ সহায় আৰু কিছু চৰকাৰী অনুদান মিলাই অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন নিৰ্মাণ হয়। প্ৰিয় শ্ৰোতা, কবি, সাহিত্যিক, অনুবাদক আৰু সমালোচক অজিত বৰুৱাৰ আজি উপজা দিন। 40ৰ দশকত প্ৰায় 13 বছৰ বয়সতে লিখা মন মোৰ নাথাকে ইয়াত কবিতাৰহে অজিত বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তাৰ পাছত 1942 চনত ধীৰেন্দ্ৰনাথ দত্ত সম্পাদিত অভিযান আলোচনীত তেওঁৰ কবিতা তাজমহল।

বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ কৰ্মজীৱনৰ মাজতো 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অজিত বৰুৱাৰ কৰ্মৰাজীৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰ ভিতৰত 1988 চনত কিছুমান পদ্য আৰু গানৰ বাবে ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ, 1991 চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য একাডেমী বঁটা, 1993 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, 1999 চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে অসম উপত্যকা সাহিত্য বঁটা আৰু শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা, 2002 চনত অনুবাদ সাহিত্যৰ বাবে অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা, 2010 চনত জীৱনজোৰা কাব্য সাধনাৰ বাবে অসম চৰকাৰৰ গণেশ গগৈ বঁটা লাভ কৰে। শিক্ষক, কবি আৰু সাহিত্যিক বিনেশ্বৰ ব্ৰহ্মৰ আজি স্মৃতি দিৱস। কোকৰাঝাৰ জিলাৰ ভাটাৰমাৰী গাঁৱত 1948 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ জন্ম হৈছিল। ভাটাৰমাৰী প্ৰাথমিক বিদ্যালয়ত তেওঁ 1954 চনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰে। তেওঁ 1965 চনত হিন্দী ভাষাৰ বিশাৰদ ডিগ্ৰী আৰু যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা 1972 চনত স্নাতক ডিগ্ৰী লাভ কৰে। বিনেশ্বৰ ব্ৰহ্মই দেৱৰগাঁও ভেঞ্চাৰ স্কুলত হিন্দী শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ কোকৰাঝাৰ বিদ্যাপীঠ হাইস্কুলত মাত্ৰ 3 মাহ শিক্ষকতা কৰে। 1978 চনত তেওঁ ভাৰতীয় সাৰ নিগমত কৃষি বিশেষজ্ঞ হিচাপে কাম কৰে আৰু 1979 চনত ভাৰতীয় খাদ্য নিগমত যোগদান কৰে। তেখেতে ৰচনা কৰা কবিতা পুথি আইনী আৰুজ, বাৰ্ডবি চিখলা, গদ্য ৰচনা আংনি গামী ভাটাৰমাৰী, সপোন আৰু দিঠক উপন্যাস ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 1971 চনত তেওঁ অসমীয়া ভাষা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেওঁ ডিব্ৰুগড়ত 45 দিন জেলত থাকিবলগীয়া হৈছিল। 1996 চনৰ পৰা 2000 চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সভাপতি আছিল।

দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়েই জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহুলোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূনীয়া হৈছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ এগৰাকী মহিলা স্বাধীনতা সংগ্ৰামী থুনুকি দাস। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত থুনুকি দাসে অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কিছুদিনৰ পাছতে আঘাতপ্ৰাপ্ত থুনুকি দাসে শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ হকে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী থুনুকি দাসলৈ আমি জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

ইতিহাসৰ পাতলুতিয়ালে আমি পাওঁ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ জন্ম হৈছিল 1936 চনৰ আজিৰ তাৰিখত। ফুকননানী ওজাপালিৰ শিল্পী মুক্তাৰাম ওজাৰ মৃত্যু হৈছিল 2014 চনৰ আজিৰ তাৰিখত। অভিযন্তা সমাজকৰ্মী মুকুল মহন্তৰ জন্ম হৈছিল 1900

0: 1935 চনৰ আজিৰ তাৰিখত অভিনেত্ৰী অমলা কটকীৰ মৃত্যু হৈছিল 2007 চনৰ আজিৰ তাৰিখত সাহিত্যিক অধ্যাপক ভৱানন্দ ডেকাৰ জন্ম হৈছিল 1929 চনৰ আজিৰ তাৰিখত লোক সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ তাৰিখত
1: প্ৰিয় শ্ৰোতা এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত 17 ছেপ্টেম্বৰৰ পৰা কাৰ্যক্ষম হ'ব নৱগঠিত যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ মানসিক স্বাস্থ্যৰ বাবে ৰাজ্যত শীঘ্ৰেই বলবৎ হ'ব নতুন বিধি প্ৰকৃতি বন্যপ্ৰাণী সংৰক্ষণত ঐতিহাসিক পদক্ষেপ ৰাজ্য চৰকাৰৰ সংৰক্ষিত বনাঞ্চলত নতুনকৈ সংযোজন 403.62 বৰ্গ কিলোমিটাৰ ভূমি অসম অৰুণাচল সীমান্তৰ মিংবাং বদতিত যোৱা 10 আগষ্টত সংঘটিত নিৰ্বিচাৰ গুলীচালনা ঘটনাৰ 9 দিন উকলি যোৱাৰ পিছতো কোনো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰা আৰু অসমৰ ভূমিত অৰুণাচলৰ নামনি চিয়াং জিলা প্ৰশাসনে অস্থায়ী কেম্প স্থাপন কৰাৰ বিৰুদ্ধে সীমান্ত অঞ্চলত প্ৰতিবাদ শান্তি শৃংখলা ৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তা বাহিনী হাতীৰ পৰম্পৰাগত পথ কোনো ৰাজ্যই বন্ধ কৰিব নোৱাৰিব উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ ঘৰুৱা দল শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টত জয়ৰ দিশে অগ্ৰসৰ টীম ইণ্ডিয়া জয়লাভৰ বাবে পঞ্চম তথা অন্তিম দিনা ভাৰতীয় দলটোক প্ৰয়োজন 6টা উইকেটৰ টেষ্ট ক্ৰিকেটত 100টা ছিক্সাৰ কোবোৱা ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে কৃতিত্ব অৰ্জন ঋষভ পণ্টৰ প্ৰিয় শ্ৰোতা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ ভালৈ অনুষ্ঠান সামৰিছোঁ নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ পঞ্চম খণ্ড।
2: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি চাৰিটা খণ্ড পাৰ কৰিলোঁ, এয়া আজি পঞ্চম খণ্ড। আপুনি যোৱাবাৰ চতুৰ্থ খণ্ডত আমাক কেনেকৈ বিদ্যাৰ্থী অনুষ্ঠানৰ পৰিকল্পনা কৰিছিল আৰু কেনেকৈ আন আন অনুষ্ঠানবিলাক চোৱা চিতা কৰিছিল, তাৰ ভিতৰত সংগীতৰো কিছু কথা আমি পাতিছিলোঁ। এতিয়া কওক, আপুনি অন্যান্য কি বিষয়ৰ লগত জড়িত হৈছিল?
3: যোৱা খণ্ডত ক'বলৈ থকা এটা কথা হ'ল যে মই কমল শৰ্মা যেতিয়া ডিব্ৰুগড়লৈ বদলি হৈ গ'ল, তেতিয়া কমল শৰ্মাৰ দায়িত্বত আছিলে আমাৰ লাইব্ৰেৰীটো। তাত টেপ, গ্ৰামফোন ৰেকৰ্ড আৰু কিতাপ, এই তিনিটা লাইব্ৰেৰী সমষ্টি, আৰু মোক এই লাইব্ৰেৰীটোৰ দায়িত্ব দিয়া হ'ল। তেতিয়ালৈকে আমাৰ যিটো আৰ্কাইভ বা অভিলেখাগাৰ বুলি
2: অভিলেখাগাৰ,
3: সেই অভিলেখাগাৰটো বৰ চালুকীয়া অৱস্থাত আছিলে আৰু সেইটো মই নতুনকৈ সজাইৰ পৰা এটা সাৰ্থক অভিলেখাগাৰলৈ মই ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইমতে কিছু কামত অগ্ৰগতি লাভ কৰিলোঁ। বহুতো অনুষ্ঠান মই তাত সংৰক্ষণ কৰিছিলোঁ, গতিকে সেই এটা কাম মই কৰিছিলোঁ। আৰু 1987 হাইলাকান্দিত অসম সাহিত্য সভা অধিৱেশন হৈছিলে। এতিয়া এটা প্ৰশ্ন হৈছিল যে অসম সাহিত্য সভা অধিৱেশন কোনে তাত গৈ বাণীবদ্ধ কৰিব? তেতিয়া যিজন কেন্দ্ৰ সঞ্চালক আছিল তেখেতে কোনোবদ্ধি আমাক যাবলৈ নিদিয়ে, এইটো শিলচৰ শিলচৰ কাম শিলচৰ কৰিব। মই এবাৰ চটফটাই আছোঁ,

কেনেকৈ যাম, কি কৰিম, বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ নহয়। আৰু আমাৰে সৌভাগ্যৰ কথা, তেতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য একাডেমীৰ অধ্যক্ষ আছিলে। মোৰ ভাৱ হয় বোধহয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই বোধহয় ডাইৰেক্টৰেটত কৈছিলে। আৰু ডাইৰেক্টৰেটৰ পৰা এখন টেলিগ্ৰাম আহিলে, প্ৰভাইড এডুকুৱেট কভাৰেজ টু দি হাইলাকান্দি ছেচন অফ অসম সাহিত্য সভা। গতিকে শিলচৰত থাকি অহা হিচাপে আৰু আগভাগ লোৱাৰ কাৰণে মই শিলচৰলৈ গুচি গ'লোঁ। মোৰ লগত গ'ল নয়ন প্ৰসাদ আৰু কুলেশ কুমাৰ ডেকা, আমাৰ সংবাদদাতা। আৰু মই যোৱা কাৰণে এটা কাম কৰিলোঁ, সাধাৰণতে কৰা হয় কি, আমাৰ ৰেকৰ্ডিংবোৰ লৈ অহা হয়, ইয়াত শুনি শুনি নেৰেশ্যন লিখা হয়, নেৰেশ্যনবোৰ পাছ কৰা হয়, আকৌ ডাবিং কৰা হয়।

0: গতিকে শিলচত থাকি অহা হিচাপে আৰু আগভাগ লোৱাৰ কাৰণে মই শিলচতে গুচি গ'লোঁ। মোৰ লগত গ'ল নয়ন প্ৰসাদ আৰু কুলেশ কুমাৰ ডেকা আমাৰ সংবাদদাতা। আৰু মই যোৱা কথা এটা কাম কৰিলোঁ, সাধাৰণতে কৰা হয় কি, আমাৰ ৰেকৰ্ডিংবোৰ লৈ অহা হয়, ইয়াত শুনি শুনি নেৰেশ্যন লিখা হয়, নেৰেশ্যনবোৰ পাছ কৰা হয়, আকৌ ডাবিং কৰা হয়, ইত্যাদি কৰা হয়, এটা দীঘলীয়া কাম। তো মই কৰিলোঁ কি, যিখিনি অভিভাষণ হ'ব এই গোটেইখিনি অভিভাষণ লৈ আহিলোঁ বিভিন্ন মানে শাখাৰ অভিভাৱকখন পঢ়ি মই কোনখিনি কোনখিনি ৰেকৰ্ড কৰিম সেইখিনি মই নিৰ্বাচন কৰি ল'লোঁ। আৰু মই ইঞ্জিনিয়াৰিং ষ্টাফক ক'লোঁ যে মোক এটা সুবিধা দিয়া, যাতে মই তাতে নিজে নিৰাচনটো কৰিব পাৰোঁ। গতিকে এটা ভাষণ চলি আছে, মই যিখিনি ৰেকৰ্ড কৰিব লাগে সেইখিনি মই ৰেকৰ্ড কৰাৰ আগতে মোৰ যিখিনি মোৰ বৰ্ণনা সেইখিনি মই অন দি গোটেই স্পটতে কৰি দিওঁ, আৰু তাৰপিছত আমাৰ নয়ন প্ৰসাদে মই লগৰখিনি ৰেকৰ্ডিং কৰোঁ। আৰু সেইটো আমি শিলচৰতে আছিলোঁ, শিলচৰ আমাৰ কোৱাৰ্টাৰত আছিলোঁ, তাৰপৰা আমি হাইলাকান্দিলৈ যাওঁ। আৰু ইতিমধ্যে যোৱা কথা এটা লাইন বুক কৰিছিলোঁ, লাইন বুক কৰি আমি গোটেইখিনি তাতে ডাবিং কৰি নটা বজাত লাইনত দিওঁ আৰু পিছদিনা ইয়াতে ব্ৰডকাষ্ট হয়। এই এটা আৰু সেই সময়তে আৰু এটা কাম কৰিলোঁ, যিহেতু মোৰ মানে অনুষ্ঠানৰ কাম বহুত বাঢ়ি গৈছে, গতিকে তেতিয়া আমাৰ খনীন্দ্ৰ কুমাৰ পাঠক বুলি এজন বিষয়া আছিলে, তেতিয়া মই পাঠকদা বুলি মাতিছিলোঁ। পাঠকদাক ক'লোঁ, পাঠকদা আপুনি কোঅৰ্ডিনেশ্যনটো চাওক আৰু মই আপোনাৰ প্ৰগ্ৰেম চাম। তেতিয়া এটা বিচিত্ৰা বুলি প্ৰগ্ৰেম এটা হৈছিলে, সেই বিচিত্ৰা দাদা সপ্তাহৰ এজন বিশেষ মানুহৰ মানে বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা বা বাতৰি কাকতৰ শিৰোনামা দখল কৰা মানুহৰ প্ৰত্যেক সপ্তাহে এটা সাক্ষাৎকাৰ ল'ব লাগে, পাঠকদা সদায় আমাৰ অসুবিধা হয়। তো মই পাঠকদাৰ লগত সেই কামটো কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু ইতিমধ্যে মই আমাৰ কেন্দ্ৰখন চাওক চিংচনৰ ছাৰ প্ৰস্তাৱ দিলোঁ যে কোঅৰ্ডিনেশ্যনটো পাঠকদাই চাওক, আৰু পাঠকদাক সেইমতে কোঅৰ্ডিনেশ্যন চাবলৈ দিলে। গতিকে মই এই অফিচিয়েল এনেধৰণৰ কামবোৰৰ পৰা অব্যাহতি লৈ মই লাহে লাহে অনুষ্ঠানৰ প্ৰতি আৰু বেছি মন দিবলৈ আৰম্ভ কৰোঁ।
1: হয়, আপুনি কেইবাটাও প্ৰসংগত মোৰ অগ্ৰজ বা মোৰ জ্যেষ্ঠ যিসকল আছিলে তেখেতসকলৰ বুলি এইধৰণে উল্লেখ কৰিছে আপুনি কিবা বাৰু, সেই সময়খিনিত আপোনাৰ জ্যেষ্ঠসকল কিছুমানৰ নাম কৈছে আপুনি, এইসকলৰ ভিতৰত কাক আপুনি আদৰ্শ কৰি লৈছিলে? সকলোৱে ভাবে যে এইজন মানুহক মই অকণমান অনুসৰণ কৰিলে ভাল হয়।
0: আচলতে ব্ৰডকাষ্টাৰসকলৰ ভিতৰত মোৰ কোনো তেনেকুৱা মই আদৰ্শ বুলি ভবা নাই, কিন্তু তেওঁলোকৰ প্ৰত্যেকৰে কাম কাজৰ প্ৰণালীবোৰ সুকীয়া আছিলে, আৰু তেখেতসকল মানে মানে অনাতাৰগত প্ৰাণ, অনাতাৰ তেওঁলোকৰ এনেভাৱে তেওঁলোকৰ জীৱনত জড়িত যে প্ৰত্যেকজনেই আকাশবাণীৰ কাৰণে আদৰ্শ পুৰুষ। মই আপোনাৰ মহেন্দ্ৰ বৰঠাকুৰৰ কথাই ক'ম নে অৰুণদাৰ কথা ক'ম, নে যোগেশ্বৰ বৰঠাকুৰৰ কথা নে নিৰ্মল দত্তৰ কথা ক'ম। নিৰ্মল দত্তই তেওঁ বৰ লেখক হিচাপে বা সাহিত্যিক হিচাপেও কোনো তেওঁ খ্যাতি নাছিলে, কিন্তু তেখেতে মানে এনেভাৱে গুৱাহাটী বেছ বা অসমৰ বেছ লেখকখিনি লেখক সাহিত্যিক সকলোকে তেখেতৰ কথা কোনেও নেপেলায়। তেখেতক এতিয়া গল্প এটা দিব আৰু এটা তেখেতে প্ৰগ্ৰেম কৰিছিলে বিভিন্ন প্ৰসংগ বুলি, এই বৃহস্পতিবাৰে এটা মানে বিভিন্ন প্ৰসংগ বুলি এটা সাময়িক প্ৰসংগৰ বিষয়ে কঠিকা এটা প্ৰচাৰ কৰিব লাগে 8টা বজাত। বুধবাৰে ক'ব আপুনি কাইলৈ মোকটো কঠিকা লৈ আহিব, কোনেও তেখেতৰ কথা পেলোৱা নাছিলে। গতিকে এই গোটেইকেইজনেই মোৰ ব্ৰডকাষ্টাৰ হিচাপে মোৰ আদৰ্শ বুলি ক'ব লাগিব। আৰু মই আচলতে যিহেতু মই ডক্টৰ নেওগ ছাৰ আৰু ডক্টৰ সত্যনাৰায়ণ শৰ্মা ছাৰক মই শিক্ষক হিচাপে পাইছিলোঁ, মই আগতেও কৈছিলোঁ যে মই অধ্যাপক হোৱাৰ মন আছিলে। গতিকে তেখেতসকলে যি নেওগ ছাৰে বিশেষকৈ সত্যন শৰ্মা ছাৰে ভাৰতত্ব অংশ হিচাপে যি অসম তত্ত্ব চৰ্চা কৰিছিলে সেই চৰ্চাৰ প্ৰতি বেছি মোৰ আগ্ৰহী আছিলে। আৰু সেই সময়তে আৰু এটা ঘটনা ঘটিলে, মই 93 চনলৈকে আছিলোঁ গুৱাহাটীত, তেতিয়া ৰেডিঅ' অটোবায়োগ্ৰাফী বুলি এটা অনুষ্ঠান এটা আকাশবাণীয়ে আৰম্ভ কৰিছিলে দিল্লীত। মই ইয়াত কৰিবলৈ ইচ্ছা কৰিলোঁ, মই প্ৰথমতে ডক্টৰ নেওগ ছাৰৰ কথা ক'লোঁ, মই মোৰ যিখিনি কিতাপ পত্ৰ লগোৱা তাৰে পৰা যোগাৰ কৰিলোঁ। নেওগ ছাৰৰ বিষয়ে মই ইংৰাজীত এটা টোকা লিখি পেলাই অপূৰ্ব বৰাৰ সৈতে টাইপ কৰালোঁ, সেইখন মই দি দিলোঁ নেওগ সিংহন ছাৰলৈ দিলোঁ। ছাৰে পঢ়িলে, অ' ইজ এ গ্ৰেট মেন, ইজ এ গ্ৰেট স্কলাৰ, অ'কে দেন ইউ গ' হেড। তেতিয়া মই নেওগ ছাৰৰ ঘৰলৈ গ'লোঁ, নেওগ ছাৰ ক'লোঁ, ছাৰ আপোনাৰ যিখিনি ৰেকৰ্ডিং কৰিম আপুনি তেখেতে ইচ্ছামতে মই ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ সৈতে মই 6 ঘণ্টীয়া সেই কথাটো মই জীৱনৰ যিগবাণী তেতিয়া মই
1: 3 ঘণ্টীয়া
0: জীৱনৰ যিগবাণী মই বাণীবদ্ধ কৰোঁ। আৰু সেই সময়ছোৱাতেই মই আৰু কেইবাদিনো জীৱনৰ যিগবাণী বাণীবদ্ধ কৰিলোঁ, বিশেষকৈ ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰৰ জীৱনৰ যিগবাণী কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ অসমীয়া ভাষা আৰু এজন মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগত ডক্টৰ সত্যনাথ শৰ্মা, তেখেতৰ ইতিমধ্যে মই আকাশবাণীৰ কাৰণে কেইবাদিনো চমু চমু সাক্ষাৎকাৰ লৈছিলোঁ। মই ভাবোঁ ইমান ডাঙৰ পণ্ডিত এজন, মই কেইবাজনো পণ্ডিতক ক'লোঁ যে তেখেতৰ সাক্ষাৎকাৰ লৈ দিব লাগে, নহয় তেখেত

0: সমাজ বনালে। শেষত মই নিজেই কৰিলোঁ। মই বনজীৱ বাবুদেক লগত লৈ মই ছাৰৰ ঘৰলৈ গৈ ছাৰৰ ঘৰত, ছাৰ তেতিয়া অসুস্থ আৰু কথা কোৱাটো অসুবিধা হৈছিলে, আনকি চহী কৰিবলৈ ছাৰৰ অসুবিধা হৈছিলে, কলম সৰি সৰি পৰে। তেতিয়া তেখেতক মই এই 3 ঘণ্টা মই তেখেতৰ জীৱনৰ দিশ বাণী বাণীবদ্ধ কৰোঁ আৰু সেইটো প্ৰচাৰ হৈ গৈছিলে। আৰু কেইবাগৰাকী ব্যক্তি, বিশেষকৈ পুষ্পলতা দাস,
1: সুদক্ষিণা শৰ্মা
0: পিছৰ পৰ্যায়ত কৰা হৈছে। এই সেইখিনি সময়ত এইখিনি কৰিলোঁ। কিন্তু মোৰ এটা আক্ষেপ থাকি গ'ল যে প্ৰফুল্ল দত্ত গোস্বামী ছাৰৰ মই মানে জীৱনৰ দিগবাণী কৰিব নোৱাৰিলোঁ। ইতিমধ্যে মোৰ 93 চনত মোৰ মানে বদলি হুকুম আহিল, মই ইয়াত থকা কেইবাজনকো কৈছিলোঁ, কিন্তু সেইটো তেখেত বাণীবদ্ধ কৰা তেখেত ঢুকাল। আৰু এইখিনিতে আৰু আমাৰ আক্ষেপ মোৰ আছে। এটা আক্ষেপ হ'ল মই গোলাপ বৰবৰাৰ মই জীৱনৰ দিগবাণী কৰি চোৱা নহ'ল। তাৰপিছত আৰু ডিব্ৰুগড়ত থাকোঁতে দুটা আক্ষেপ থাকি গ'ল। তেতিয়া মই চাকৰি আৰম্ভ কৰিছিলোঁহে, তেতিয়া মই বেজবৰুৱাৰ কনিষ্ঠা কন্যা তেখেতক লগ পাইছিলোঁ। তেখেত তেতিয়া চকীডিঙিত থাকে, মই চকীডিঙিত যাওঁতে তেখেতৰ ঘৰলৈ কিবা কাৰণত গৈছিলোঁ, তেখেতক লগ পাইছিলোঁ। তেখেতে ডিব্ৰুগড়ত প্ৰগ্ৰেমো কৰিছিলে, কিন্তু মইতো বুজি নাপাওঁ তেতিয়া ৰেডিঅ' ইমান ভালকৈ, তেখেতৰ কোনেও এটা সাক্ষাৎকাৰ লৈ নথলে, লৈ থ'ব পৰা হ'লে এটা ডাঙৰ সম্পদ হ'লহেঁতেন।
1: লক্ষ্মীনাথ বেজবৰুৱা
0: সৰুগৰাকী জীয়ৰী যে ৰোহিণী বৰুৱাই বিয়া কৰাইছিলে। আৰু এটা আক্ষেপ থাকি গ'ল, মই ডিব্ৰুগড়ত সুখিকা হিচাপে লগ পাইছিলোঁ ইভা আছাও বাইদেউক এটা সাক্ষাৎকাৰ মই থাকোঁতে লোৱা নহ'ল, ময়ো নাভাবিলোঁ। এইকেইটা মোৰ আক্ষেপ থাকি গ'ল, 4টা আক্ষেপ থাকি গ'ল।
1: আপুনি আজি কথাখিনি কৈ যাওঁতে মই আপোনাক সুধিলোঁ, আপুনি একদম ক'লে যে বহুতকেইজন মানুহকে আপুনি আদৰ্শ হিচাপে লৈছিলে, মানে আদৰ্শ প্ৰাণ ব্যক্তি হিচাপে আপুনি পাইছিলে। তাৰ ভিতৰতে আপোনাৰ কথিকাৰ ক্ষেত্ৰখনত যিকেইজন মানুহৰ কথা কৈছে সেই মানুহকেইজনৰ বেছিভাগে কিন্তু ইয়াতে আপুনি চাব প্ৰগ্ৰাম এক্সিকিউটিভ পদবীটো নহয়, বহুতকেইজন আহিছে প্ৰডিউচাৰ, প্ৰযোজক হিচাপে আহিছে। প্ৰযোজকসকলৰ আমাৰ ইয়াতে অন্তৰ্ভুক্তি যেতিয়া হৈছিল আপুনি জানে, আজিকালি সেইটো ব্যৱস্থা নাই, আপোনালোকে ভালকৈ পাইছে। প্ৰযোজক হিচাপে অহা যিসকল ব্যক্তি, তেখেতসকলৰ গুণগতভাৱে কিছু পৃথক আছিল নেকি আমাৰ পিছৰ যিখিনি আমাৰ প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে যিসকল আহিছে?
0: আচলতে গুণগতভাৱে পৃথক বুলি হয়তো ক'বলৈ অসুবিধা। এতিয়া আপোনাৰ আমাৰ যোগেশ্বৰ বৰঠাকুৰ, আমি প্ৰচাৰমন্ত্ৰী মাতিছিলোঁ, তেখেতে প্লেন পাব্লিচিটি বুলি অনুষ্ঠানটো চাইছিলে, সেইটো চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যসূচী পাব্লিচিটি, সেইটো জানে। গতিকে প্ৰসাদ দাৰ আগ্ৰহ আছিলে নাটকত, প্ৰসাদ দাৰ আগ্ৰহ আছিলে আকাশবাণী নাটক, আকাশবাণী অন্য বিভিন্ন অনুষ্ঠানত, সেইটো কোনো স্পেচিয়েলাইজেশ্যন নাছিলে প্ৰসাদ দাৰ, মানে যোগেশ্বৰ বৰঠাকুৰৰ। আৰু নিৰ্মল দত্ত প্ৰথমতে তেখেতে নিউজত কাম কৰিছিলে আৰু তেখেত স্পকনতো প্ৰডিউচাৰ হ'ল। মহেন্দ্ৰ বৰঠাকুৰ প্ৰথমতে ইয়াতে চাব এডিটৰ আছিলে, পিছত নাটক বিভাগৰ প্ৰডিউচাৰ হ'ল। কিন্তু এটা কথা, প্ৰডিউচাৰবিলাকক যেতিয়া এটা নিৰ্দিষ্ট দায়িত্ব দিয়া হয়, তেখেতসকলক আমি পেক্সসকলে যিমানবোৰ মানে প্ৰশংসা নোপোৱা কাম কৰিব লাগে, এই ধৰক ট্ৰেন্সপৰ্ট, এই ধৰক মিউজিক এডমিনিষ্ট্ৰেশ্যন, মিউজিক এডমিনিষ্ট্ৰেশ্যন আটাইতকৈ বেয়া কামটো পেকজনে কৰিব লাগে। যেনে কাৰোবাক বি মাইনাছ দিয়া হ'ল, কাৰোবাক মানে আমাৰ কি আৰ্টিষ্টৰ লিষ্টৰ পৰা বাহিৰ কৰি দিয়া, এই গোটেইবোৰ বেয়া কামবোৰ আমি কৰিব লাগে। মই সংগীত বিভাগত থাকোঁতে এটা কথা মনত পৰিছে, এইখিনিতে এদিন এটা গীত বাজি আছে, ধানৰে মাজৰে লিহিৰি আৰলি বাঁহৰে গাজৰে পুৰণি খাৰলি। মই গীতিকাৰজনক চিঠি মাতি আনিলোঁ, গীতটো আনিলোঁ। তেখেতে সুধিলে যে কিয় গীতটো বিচাৰিছে, মই বোলো মই পঢ়িছিলোঁ গীতটো, সেইকাৰণে বিচাৰিছিলোঁ, আপুনি নহা হ'লেও হ'লহেঁতেন, আপুনি ডাকতে পঠিয়াই দিব পাৰিলেহেঁতেন, তো কথাটো ক'ব নোৱাৰি নেকি, কিবা অফিচিয়েল গোপনীয়তা আছে নেকি? বোলো গোপনীয়তা একো নাই, আপুনি কথাটোখিনি ভাল নাপাব, বোলে মই বেয়া নাপাওঁ কওক। মই বোলো ছাৰ আপুনি লিখিছে ধানৰে মাজৰে লিহিৰি আৰলি, আৰলিত আপুনি চিনি পায়নে বাৰু? অশোক ভট্ট মই সুধিছোঁ, আপুনি চিনি পায়
1: নাজানে?
0: তেখেতে সুধিলে আপুনি আৰলি চিনি পায়নে? বোলে নাপাওঁ। আৰলি এনেকুৱা এটা বস্তু আপোনাৰ ধানৰ মাজত হয়, বিশেষকৈ যেতিয়া আঘোণত ধান কাটিব হয়, সেইটো এনেকুৱা এটা বস্তু ধানৰ পাতৰ লগত মিহলি হৈ থাকে, আপোনাৰ গাত লাগিলে কাটি পেলাব, তাৰপিছত আপোনাৰ ঘাঁহ হ'ব, তাৰ গোটেই পোচ জমা হ'ব, এটা এটা মানে এটা বিষাক্ত বনবিধ। গতিকে আপুনি ধানৰ মাজত লিহিৰি আৰলি কৈছে, লিহিৰি কেতিয়াও হ'ব নোৱাৰে। আৰু বাঁহৰ গাজৰে পুৰণি খাৰলি, বাঁহৰ গাজৰ খৰিচা কৰে, সৰিয়হৰ সৰিয়হ খুন্দি তাত কলাখাৰ দিব, সেইটো খাৰলি কৰে, উজনি সময়ত খাৰলি বুলি, সেইখিনি আপুনি নগাঁও থাকি
1: অহা।
0: গতিকে

0: আপুনি বাঁহৰ গাজৰ খাৰলি নকৰে, বাঁহৰ গাজৰ খৰিচা কৰে। গতিকে এনেধৰণৰ ভুল ইনফৰ্মেশ্যনবোৰ দিয়াটো ভাল কথা নহয়। গতিকে আৰু আটাইতকৈ দুখৰ কথা, গীতিকাৰে গীত লিখিলে, গায়কগৰাকীয়ে প্ৰতিষ্ঠিত গায়ক, তেওঁ সেইটো নভঞ্চকৈ গাই থৈ দিলে। এই ধৰণৰ কথাবোৰ আমাৰ গীতিকাসকলে দেখি, আৰু গীতিকাসকলক মই দেখিলোঁ এটা কথা, তেওঁলোকে ভাবে যে ৰেডিঅ' গীত লিখাটোৱে আটাইতকৈ সহজ, কেৱল ছন্দকেইটা মিলালেই হ'ল এনে বুলি এটা ধাৰণা এটা। সেইকাৰণে মই সংগীত বিভাগৰ যেতিয়া অনুষ্ঠান কাৰ্যবাহী বিষয়া আছিলোঁ বা পিছতো যিমানবোৰ মানে গীতৰ পাণ্ডুলিপি পাইছোঁ বেছিভাগেই ঘূৰাই দিবলগীয়া হৈছে। গীত লিখাটো ইমান সহজ কথা নহয়। আপোনাৰ তিনিটা ষ্টেণ্ডাৰ্ড এটা ভাৱ, সেইটো ভাৱটো আপুনি একেবাৰে সম্পূৰ্ণভাৱে ব্যক্ত কৰিব লাগিব। 5 মিনিট গীতটো হ'ব লাগিব, তাৰ সুন্দৰ সুৰ হ'ব লাগিব, কথা সুন্দৰ হ'ব লাগিব, ইমান সহজ কথা নহয়। কিন্তু মানুহে সহজ বুলি ভাবে, কি কৰিব এতিয়া মানুহৰ এইটোৱে ধাৰণা আৰু।
1: পিছে আজি বাৰু বৰ উষ্মা বুলি নক'লেও আপুনি কিছু আক্ষেপেৰে ক'লে কথাখিনি, কিন্তু আমাৰ সময় প্ৰায় হৈছে। আজি আমি 5ম খণ্ড এইখিনিতে সামৰিব লৈছোঁ, কিন্তু আকৌ গীতৰ কথালৈ আহিম। আমাৰ আপুনি কেইবাগৰাকীও ব্যক্তিৰ কথা ক'লে, তাৰ ভিতৰত আমি সুদক্ষিণা শৰ্মাৰ কথা এটা ওলাইছিল আপুনি তেখেতৰ।
0: সুদক্ষিণা বাইদেউ মই জীৱনত যিমানেই কৰিছিলোঁ, প্ৰথমতে এটা মই পাঠশালাত এটা মই মানে মঞ্চত সাক্ষাৎকাৰ লৈছিলোঁ, তাৰপিছত বাইদেউ জীৱনত দিগবাণী কৰিলোঁ আৰু মই বাইদেউ জীৱনী আৰম্ভ কৰিছিলোঁ সংগ্ৰামৰ লগ্নে গীতটিৰে। গতিকে আজি সেই বাইদেউ কণ্ঠ সেই গীতটোকে শুনিব।
1: সংগ্ৰাম লগ্নে সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ এই গীতটি আমি শ্ৰোতাৰ সৈতে একেলগে শুনো আৰু আজি এই 5ম খণ্ডৰ পৰা বিদায় লৈছোঁ। লগ পাম আকৌ 6ষ্ঠ খণ্ডত।

স্মৃতিৰ দিনলিপি। অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
3: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
4: জানি রক, সতর্ক হৈ রক।
5: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
6: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাড়ি আপনার সৈতে অন্তরঙ্গ সম্পর্ক গড়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটোপলৰ নির্ভরযোগ্য বাতৰিৰ সৈতে আমার ওয়েবসাইট akashbani.gov.in-ত। নতুন ভারত, ন রূপত আকাশবাণী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মনজিত গগৈয়ে। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম, LGBTQ+ আৰু মানসিক আঘাত আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্যত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগতে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32 গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাইছিলো। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে, ইট উইল বি নোন এজ এ আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী। আগতে আছিল মিনি ছেক্ৰেটেৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছো আৰু 32 বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্ট

অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ অপৰ্ণা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সুৱাগমণি মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা তফজ্জুল আলীৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাৰ পৰা ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামাকৰণৰ সিদ্ধান্ত, কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতৰ আজি পঞ্চম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।
1: উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টে আমাক কৈ আছিলে যে আমাৰ ৰাজ্যত এখন চাইল্ড প্ৰটেকশ্যন পলিচি হ'ব লাগে। আজি আমি ইয়াতে এটা আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 ইয়াক আমি অনুমোদন জনাওঁ আৰু ইয়াৰ দ্বাৰা যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউচন স্থাপন কৰা হয় তাত বিভিন্ন ৰেগুলেশ্যন অনা হৈছে, যেনেকৈ এজন চাইল্ড ছেফগাৰ্ড অফিচাৰ থাকিব, CCTV থাকিব লাগিব, কোড অফ কণ্ডাক্ট থাকিব লাগিব, ডিছপ্লে থাকিব লাগিব। এই ধৰণে আমি এখন ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি অসমত আমি আজি অনুমোদন কৰিছোঁ।
0: মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নত প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম LGBTQ+ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্যত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগে লগে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব।

0: মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাইছিলো। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে, ইট উইল বি নোন এজ এ আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলি। আগতে আছিল মিনি ছেক্ৰেটেৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলি বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছো আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্টছে তাত কাম কাজ আৰম্ভ কৰিব। আজি কেবিনেটে তাৰো গোটেই SOP বা গাইডলাইনটো প্ৰস্তুত কৰে।
0: ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম উদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে উপনিৱেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত 3খন পুৰণি বিধিৰ স্থান ল'ব। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। ইয়াৰোপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ ভূমিৰ বাবে ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্ৰীসভাই কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই 8খন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বা হস্তীদণ্ডী বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নিশিক্ষা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্লা বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে হস্তীদণ্ডীত থকা বাধা আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰজোৰা এটা জৰীপ চলাবলৈও নিৰ্দেশ দিয়ে। হাতীয়ে বহু ৰাজ্য পৰিভ্ৰমণ কৰে বাবে কোনো ৰাজ্যই তেওঁলোকৰ পথৰ হেঙাৰ হ'ব নোৱাৰিব আৰু হাতীৰ অহা যোৱাৰ পৰম্পৰাগত পথ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায়টোত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মন্তব্য কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেঞ্জিটিভ জ'ন সন্দৰ্ভত বহু লোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকে কাজিৰঙাক সুৰক্ষা কৰি দিব। ইক' ছেঞ্জিটিভ জ'নক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথা তথ্য প্ৰচাৰ কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। CPI দলে এটা বিবৃতিযোগে চৰকাৰক ইক' ছেঞ্জিটিভিটি জ'ন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন TMPKও সমৰ্থন জনাইছে। মিচিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে। উজনি অসমৰ 4খন জিলাত আকস্মিক প্ৰলয়ংকাৰী বানৰ আজি এমাহ সম্পূৰ্ণ হৈছে। এই বানত 105জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সম্পদ, কৃষিভূমি আৰু নিৰ্মাণ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। এই সন্দৰ্ভত আমাৰ সহযোগী অৰুণিমা গোস্বামীৰ প্ৰতিবেদন।
2: অসমবাসীৰ বাবে বানৰ বিভীষিকা নতুন অভিজ্ঞতা নহয়। প্ৰতিবছৰে বানে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক ক্ষতি কৰে, কিন্তু এমাহ পূৰ্বে আজিৰ এই দিনটোতে উজনি অসমৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত সৃষ্টি হোৱা বান পৰিস্থিতি নজিৰবিহীন বুলি ক'ব পাৰি। এই আকস্মিক বানৰ বাবে অঞ্চলটোৰ লোকসকল সতৰ্ক বা সাজু নথকাৰ

0: বাবে অভূতপূৰ্ব ক্ষতিৰ সন্মুখীন হবলগীয়া হয়। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা থলত দিখৌ, দিচাং, দৰিকাকে ধৰি নৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি যোৱাৰ ফলত ভয়াৱহ বানে নিমিষতে বহু গাঁও, কৃষিভূমি, জনবসতিপূৰ্ণ অঞ্চল বুৰাই পেলায়। আকস্মিক বানত উটি যোৱা 105 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত 64 জন পুৰুষ, 24 গৰাকী মহিলা আৰু 17টি শিশু আছে। শিৱসাগৰত সৰ্বাধিক 53, চৰাইদেউত 22 জন, যোৰহাটত 9, গোলাঘাটত 8, কাৰ্বি আংলঙত 4 আৰু ধেমাজি জিলাতো 3 জন লোকে প্ৰাণ হেৰুৱায়। এতিয়াও 5খন জিলা, গোলাঘাট, শিৱসাগৰ, যোৰহাট, নগাঁও আৰু কাৰ্বি আংলঙৰ 115খন গাঁৱৰ 23,800ৰো অধিক লোক বানৰ কবলতে আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ জনসাধাৰণে বিভীষিকাৰ ভয়াৱহ স্মৃতি মচিব পৰা নাই যদিও নিজ নিজ বাসগৃহৰ পৰা পলস আৰু বোকা আঁতৰোৱাৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ আৰু চৰকাৰৰ সহযোগত মন বান্ধি পুনৰ জীৱন যুঁজৰ বাবে সাজু হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰ।
1: 19 জুলাইৰ বানৰ এমাহৰ পিছতো চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মনৰ পৰা আঁতৰা নাই সেই কাল ৰাতিৰ ভয়ংকৰ স্মৃতি। পানীৰ ভয়াৱহ সোঁতত বহু পৰিয়ালৰ ঘৰ দুৱাৰ, পশুধন উটি যোৱাৰ উপৰিও 15 গৰাকীকৈ লোকৰ প্ৰাণহানি ঘটনাই জিলাবাসীক শোকাহত কৰি ৰাখিছে। এই ভয়ংকৰ বানত জিলাখনৰ 2 লাখ লোক ক্ষতিগ্ৰস্ত হ'ল। অৱশ্যে বানৰ পিছত ভুক্তভোগীসকলক পুনৰ সংস্থাপনৰ বাবে 3 আগষ্টৰ পৰা জিলাখনৰ 20,371 বানপীড়িত পৰিয়াললৈ 15,000 টকাকৈ এককালীন চৰকাৰী আৰ্থিক সাহাৰ্য প্ৰদানৰ কাম চলাই থকা হৈছে। প্ৰশাসনে নিশ্চিত কৰিছে যে কাৰিকৰী অসুবিধাৰ বাবে ৰৈ যোৱা পৰিয়ালসমূহেও অতি সোনকালে নিজৰ একাউণ্টত এই ধন লাভ কৰিব। আনহাতে প্ৰকৃত ক্ষতিৰ সঠিক বুজ ল'বলৈ যোৱা 9 আগষ্টৰ পৰা জিলাখনত অব্যাহত আছে ৰেপিড ফ্লাড ডেমেজ এছেচমেণ্ট প্ৰক্ৰিয়া। কোনো এজনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে জিলা প্ৰশাসনে। এতিয়া জিলা প্ৰশাসনৰ এনে তৎপৰতা আৰু ৰাইজৰ একতাই জিলাখনক পুনৰ নতুন উদ্যমেৰে থিয় হ'বলৈ শক্তি প্ৰদান কৰিছে।
0: বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এইবাৰৰ বানে প্ৰাকৃতিক দুৰ্যোগৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াক লৈ মানুহৰ সজাগতাৰ প্ৰয়োজনীয়তাকো প্ৰতিফলিত কৰিছে। এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাৰ লগতে কাৰ্যপন্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
2: চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰৰ সহযোগত সেয়া আমাৰ সহযোগী অৰুণিমা গোস্বামী। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। নামনি মাজুলীৰ শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত আজি এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। টেষ্ট ক্ৰিকেটত ভাৰতে আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 5ম তথা অন্তিম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়ৰ চেষ্টা চলাব। শ্ৰীলংকাক 372 ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছত ভাৰতক খেলখন জয় কৰিবলৈ মাত্ৰ 6টা উইকেটৰ প্ৰয়োজন। 4টা উইকেটৰ বিনিময়ত 84 ৰাণৰ দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব আয়োজক দলটোৱে। ভাৰতৰ বলাৰসকলে আগতীয়াকৈ ষ্ট্ৰাইক কৰি শ্ৰীলংকাৰ ইনিংছ সামৰি লোৱাৰ চেষ্টা কৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চল 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰলৈ নিয়াৰ পৰিকল্পনাক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে স্থানীয় বাসিন্দা, একাংশ লোকৰ বাণিজ্যিক সুবিধা তথা দাবীক লৈও ভিন ভিন প্ৰশ্ন উত্থাপন হৈছে। ইক' ছেঞ্চিটিভ জ'নক লৈ উত্তাল কাজিৰঙা শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৰকিবুল হুছেইনে কাজিৰঙাৰ বাবে মাত মতাটো হাস্যকৰ। ফেচবুক, ইনষ্টাগ্ৰামৰ ৰীলৰ যোগেদি কাজিৰঙা ৰক্ষা কৰাটো সম্ভৱ নহয়। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতে এই বাতৰিটো যুগুত কৰিছে। দৈনিক অসম, দৈনিক অগ্ৰদূত কাকততো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 8খন নতুন সমজিলা গঠন, শিশু সুৰক্ষা নীতি আৰু ব্যক্তি

0: ব্যক্তিগত কোচিং প্ৰতিষ্ঠানসমূহৰ নিয়ামক ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অন্যান্য কাকতসমূহৰ লগতে দি চেণ্টিনেল কাকত আৰু দি আছাম ট্ৰিবিউনত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত গুলীচালনাৰ ঘটনাৰ নদী নোকোলাৰ পাছতো কোনো দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত আছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মঞ্জিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয়, বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ সিদ্ধান্ত। ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী। আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতত আজি 5ম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকক লৈ যাম ডিমা হাছাও জিলালৈ। আজি আমাক সংগ দিছে ডিমা হাছাওৰ সংবাদদাতা মনচুন সিঙে। ডিমা হাছাও জিলাত 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। হাফলং আৰু মাইবঙত আয়োজন কৰা বিশেষ অনুষ্ঠানৰ বিষয়ে সবিশেষ শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: এই উপলক্ষে হাফলঙৰ NL ডাউলাকাপু খেলপথাৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গল্লুছা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক উপস্থিত থাকে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অসম ৰাইফলছৰ মনমোহা ব্ৰেণ্ড প্ৰদৰ্শন। ইয়াৰ পিছতে বিভিন্ন দলৰ অংশগ্ৰহণেৰে আকৰ্ষণীয় মাছ পাছ অনুষ্ঠিত হয়। এই কাৰ্যসূচীয়ে সমগ্ৰ অনুষ্ঠানত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ পৰিৱেশ সৃষ্টি কৰে। অনুষ্ঠানত নৰ্থ কাছাৰ হিলছৰ অধ্যক্ষ, জিলা পৰিকল্পনা বোৰ্ডৰ উপাধ্যক্ষ, কাৰ্যবাহী সদস্য, প্ৰধান সচিবদ্বয়, লগতে পৰিষদৰ আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। মাইবঙৰ ডিষ্ট্ৰো ফিল্ডতো 80 সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেম আৰু উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু মনমোহক সাংস্কৃতিক প্ৰদৰ্শন অনুষ্ঠিত হয়। প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, নিৰাপত্তাৰক্ষী, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ নাগৰিকে একেলগে অংশগ্ৰহণ কৰি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।
1: ডিমাছা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু স্বীকৃতি প্ৰদানৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে ডিমা হাছাও জিলাত ইংৰাজীৰ লগতে ডিমাছা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা মনচুন সিঙৰ এটি প্ৰতিবেদন।
2: এই ঐতিহাসিক সিদ্ধান্ত গৃহ আৰু ৰাজনৈতিক বিভাগৰ ৰাজনৈতিক বি শাখাই চৰকাৰী কাম কাজ আৰু চৰকাৰী পত্ৰাচাৰত ভাষাৰ ব্যৱহাৰ সম্পৰ্কীয় পূৰ্বৰ অধিসূচনাৰ এক সংযোজনী জাৰি কৰি আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰে। অধিসূচনাখনত ডিমা হাছাও জিলাত চৰকাৰী কাম কাজ বাবে ইংৰাজীৰ উপৰিও ডিমাছা ভাষা ব্যৱহাৰ কৰা হ'ব বুলি উল্লেখ কৰে। অধিসূচনাখন অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে যোৱা 29 জুলাই 2026 তাৰিখে ডিজিটেল স্বাক্ষৰ কৰে। এই সিদ্ধান্ত গুৰুত্ব কেৱল প্ৰশাসনিক যোগাযোগতে সীমাবদ্ধ নহয়। চৰকাৰী স্বীকৃতিয়ে ৰাজহুৱা জীৱনত ডিমাছা ভাষাৰ অধিক ব্যৱহাৰকো উৎসাহিত কৰিব। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ভাষাটোৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে ক্ৰমত বহুভাষিক হৈ পৰা সমাজখনত থলুৱা ভাষাসমূহ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব। জিলাখনৰ বিভিন্ন মহলে এই সিদ্ধান্তক থলুৱা ভাষা সংৰক্ষণ, সাংস্কৃতিক পৰিচয় সুদৃঢ়কৰণ আৰু অধিক অন্তৰ্ভুক্তিমূলক প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

0: হিচাপে আদৰণি জনাইছে।
1: 24 জুলাইৰ নিশা হোৱা প্ৰবল বৰষুণৰ ফলত নিউ হাৰাংগাজাও ৰেল ষ্টেচনৰ সমীপত ৰেলপথৰ তলৰ মাটি বৃহৎ পৰিমাণে খহি যোৱাৰ ফলত উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ পাহাৰীয়া ৰেলপথত ৰেল সেৱা ব্যাহত হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা মনসুন সিঙে।
0: ৰেলৱে সূত্ৰ অনুসৰি 1 আৰু 2 নম্বৰ ৰেলপথৰ তলৰ মাটি প্ৰায় 200 মিটাৰৰ দৈৰ্ঘ্য 2 কিলোমিটাৰ মাজত অৱনিৰ্মিত হয়, ফলত 2টা ৰেলপথ বেকা হৈ পৰে আৰু ৰেল চলাচলৰ বাবে অসুৰক্ষিত হৈ পৰে। যাত্ৰীসকল সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক ব্যৱস্থা হিচাপে ক্ষতিগ্ৰস্ত 2টা ৰেলপথৰ ৰেল চলাচল স্থগিত ৰখা হয়। বৰ্তমান সকলো যাত্ৰীবাহী আৰু মালবাহী ৰেল 3 নম্বৰ ৰেলপথৰে কঠোৰ সীমাবদ্ধতাৰে চলাচল কৰি আছে। ক্ষতিগ্ৰস্ত স্থানত ৰেলৱেৰ অভিযন্তা আৰু ৰক্ষণাবেক্ষণকাৰী দল নিয়োগ কৰা হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলটো সুস্থিৰ কৰা, বেকা হৈ পৰা ৰেলপথ মেৰামতি কৰা আৰু 1 আৰু 2 নম্বৰ ৰেলপথত শীঘ্ৰে স্বাভাৱিক ৰেলপথ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কাম চলি আছে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। আপোনালোকক কাইলৈ পুনৰ লগ পাম পুৱা 9:15 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ডিমা হাছাও জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাক সংগ দিলে ডিমা হাছাও জিলাৰ আমাৰ সংবাদদাতা মনচুন সিঙে।
1: এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटाखन। तो हमार धान खेती बालू खेती नष्ट है, नष्ट होले तो जो पैसा दे तो ना हमार लाभ है, बाकी खेतियों को लेते लाभ तो पा সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰীফ ফসল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফসল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 14447 লৈ কল কৰক।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: এতিয়া নিবেদন কৰিছো প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানটিৰ আঁত ধৰিছে ইন্দ্ৰজিৎ দাসে। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত আজিৰ অনুষ্ঠানটো প্ৰচাৰ কৰা হৈছে।

0: হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বৰ্ষাসিক্ত এটি পুৱা, নিশাৰ পৰা বৰষুণ। হয়তো এই বৰষুণৰ ফলত বিভিন্ন ঠাইত বহু লোকৰ হয়তো অসুবিধাও হৈছে। আকাশবাণী গুৱাহাটীৰ প্ৰভাতী তৰংগ অনুষ্ঠানটিত মই ইন্দ্ৰজিৎ দাস মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ অতি আদৰৰ এটি অনুষ্ঠান। শ্ৰোতাসকল, আপোনালোকে জানেই যে আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস আৰম্ভ কৰিছে, আৰু এই প্ৰয়াসৰ অংশীদাৰ হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়োৱা হৈছে। আমি আজি কথা পাতিম বেক পেইন সম্পৰ্কে, লোৱাৰ বেক পেইন সম্পৰ্কে। আপোনালোকে ভুগি থকা লোৱাৰ বেক পেইন আৰু ইয়াৰ আমি যদি স্নায়ুবিক অস্ত্ৰোপচাৰৰ দিশৰ পৰা ইয়াৰ বিশ্লেষণ ডক্টৰ চিন্তু পাটোৱাৰীৰ সৈতে আমি কথা পাতিম কিছু সময় পাছত এই অনুষ্ঠানটিত। আপোনালোকৰ সৈতে পোনে পোনে আমি এই বিষয়ত কথা পাতিম। আপোনালোকে নিজৰ অসুবিধা সম্পৰ্কে আমাক জনাব পাৰিব ফেচবুক পেজত। শ্ৰোতাসকল, আপোনালোকৰ মাজৰে পৰা বহুতো লোকে অনুৰোধ কৰে যে পোনপটীয়াকৈ আপোনালোকে ডক্টৰৰ সৈতে কথা পাতিব বিচাৰে। আপোনালোকে তেওঁলোকক পোনে পোনে আপোনালোকৰ সমস্যাৰ কথা ক'ব পাৰে, কিয়নো আমাৰ এই ফেচবুক পেজত পোনপটীয়া প্ৰচাৰ কৰি থকা হৈছে ডিম্পল বৰগোহাঁই, এই দায়িত্বত আছে। বহুতে হয়তো ফেচবুক পেজত নুশুনি, কোনোবাই আমাৰ ৰেডিঅ' ছিটত শুনি আছে, কোনোবাই হয়তো AIR ৰেডিঅ' বঠা অথবা নিউজ অন AIR এপত শুনি আছে, কোনোবাই হয়তো বৰ্তমান গন্তব্যস্থলীলৈ ওলাই গৈ আছে, কাৰ্যালয়লৈ ওলাই গৈ আছে। এই সময়ত আপোনালোকৰ অতি প্ৰিয় চেনেল 101.6 FM টিউন কৰি আপোনালোকে গাড়ীত অনুষ্ঠানটি শুনি গৈ আছে। গতিকে এই মুহূৰ্তত হয়তো কেতিয়াবা ফেচবুকত টাইপ কৰি লিখি দিবলৈ আপোনালোকৰ হয়তো অসুবিধা হ'ব পাৰে। সেইকাৰণে বহুতো শ্ৰোতাৰ ফালৰ পৰা আমালৈ অনুৰোধ আহিছিল যে আমি এটা ফোন নম্বৰ দিব লাগে, যাতে শ্ৰোতাসকলে যদি প্ৰয়োজন অনুভৱ কৰে তেওঁলোকে ফোনযোগে কথাখিনি জনাব পাৰে। আজি আপোনালোকৰ বাবে নম্বৰটি আমি দিছোঁ 0361-266-1876 0361-266-1876। আৰু আপোনালোকক, শ্ৰোতাসকলক বাৰে বাৰে এটা কথা কৈছোঁ, 10 বজাৰ পৰা আপোনালোকে বিবিধ ভাৰতীৰ অনুষ্ঠানত গীতৰ অনুৰোধ কৰিবলৈ এই নম্বৰটো ব্যৱহাৰ নকৰিব। পুনৰ অনুৰোধ কৰিছোঁ, 2661876 নম্বৰটো প্ৰভাতী তৰংগ অনুষ্ঠানত আছে। এই নম্বৰত কেৱল আজি আমি লোৱাৰ বেক পেইন সম্পৰ্কে কথা পাতিম, এই সম্পৰ্কে আপোনাৰ কিবা থাকিলে কথা পাতিব পাৰিব। অন্য নম্বৰ

0: আপোনালোকে বিবিধ ভাৰতী অনুষ্ঠান খুলি তাত নম্বৰ ঘোষণা কৰিব, সেই নম্বৰতহে আপোনালোকে গান শুনিবলৈ অনুৰোধ কৰিব, যাতে আপোনালোকে ইয়াত অনুৰোধ নকৰে। উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ, যোৰহাটৰ পৰা সংযুক্ত হৈছে আমাৰ নিয়মীয়া শ্ৰোতা বংকিম দাস, লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা কল্পনা কলিতা বাইদেউ আহিছে কাহিলৈ পৰা। আপোনালোকে অনুষ্ঠানত মন্তব্য আগবঢ়াব, আমাৰ আলোচনা অগ্ৰগতি হোৱাৰ লগে লগে প্ৰথমেই ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীতেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ।
1: লুইতৰ চাপৰি অসমৰ বাপতি হাঁহোন, পশ্চিমৰ দিশৰে পচোৱা বুলিছে, তাতে আকৌ কোৰ নাৱৰীয়াই জানো বালিত ভাতে ৰান্ধি খায়।

আছে, নিয়ন্ত্ৰকৰ যিসকল আছে তেওঁলোকো আহি উপস্থিত হ'ল। গতিকে কোনো অসুবিধা নোহোৱাকৈ আমাৰ অনুষ্ঠান আগবাঢ়িছে। সংগীতা দেৱী বিশেষকৈ প্ৰথমতে আহি পাইছে, গতিকে ভাল পাইছোঁ এইখিনি সহযোগ সকলোৰে। কষ্ট হ'লেও যে সময়খিনি মিলাইছে। শ্ৰোতাসকল, এতিয়া আমি লোৱাৰ বেক পেইন সম্পৰ্কে কথা পাতিম আৰু আমি স্নায়ুবিক অস্ত্ৰোপচাৰৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব বা ইয়াৰ কি ধৰণৰ কথা আছে সংলগ্ন হৈ সেই সম্পৰ্কে বিশ্লেষণাত্মক এটি আলোচনা আগবঢ়াবলৈ ডাক্তৰ চিন্টু পাটৰি আমাৰ সৈতে উপস্থিত হৈছে। তেখেত এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ নিউৰোচাৰ্জাৰী বিভাগৰ, তেখেত এগৰাকী MBBS, MS জেনেৰেল চাৰ্জাৰী আৰু MSc নিউৰোচাৰ্জাৰী। তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা। তেখেতৰ প্ৰায় 15,000তকৈ অধিক নিউৰোচাৰ্জিকেল প্ৰচিডিউৰৰ ক্ষেত্ৰত তেখেতৰ সহযোগ আছে বা কোনোটো অস্ত্ৰোপচাৰ তেখেতে নিজেই সম্পন্ন কৰিছে। গতিকে এক বহুদিনীয়া অভিজ্ঞতাৰে পুষ্ট এগৰাকী চিকিৎসক। তেখেত শিশুৰ ব্ৰেইন আৰু স্পেইনৰ চাৰ্জাৰী, স্পাইনেল চাৰ্জাৰী,

0: নিউৰোচাৰ্জিকেল প্ৰচিডিউৰৰ ক্ষেত্ৰত তেখেতৰ সহযোগ আছে বা কোনোটো অস্ত্ৰোপচাৰ তেখেতে নিজেই সম্পন্ন কৰিছে, গতিকে এক বহুদিনীয়া অভিজ্ঞতাৰে পুষ্ট এগৰাকী চিকিৎসক। তেখেত শিশুৰ ব্ৰেইন আৰু স্পেইনৰ চাৰ্জাৰী, স্পাইনেল চাৰ্জাৰী, ক্ৰেনিঅ'প্লাষ্টি, ব্ৰেইন টিউমাৰ চাৰ্জাৰী, এই সম্পৰ্কে তেখেতৰ বিশেষ অভিজ্ঞতা আছে। তেখেতৰ কেইবাখনো ৰিচাৰ্চ পাব্লিকেশ্যন আছে, ষ্টাডি অফ ভিজুৱেল মেনিফেষ্টেশ্যন অফ পিটিউটৰী টিউমাৰ্ছ, ক্লিনিকেল আউটকাম এণ্ড ৰেকাৰেঞ্চ ফলোয়িং ছিংগল বাৰ হোল ইভাকুৱেশ্যন ইন পেচেণ্টছ উইথ ক্ৰনিক ছাবডিউৰেল হেমেটোমা, ক্লিনিকেল ষ্টাডি অৱ ডৰ্চোলাম্বাৰ স্পাইনেল ফিক্সেশ্যন ইন ট্ৰমেটিক পেৰাপ্লেজিয়া। শব্দবোৰ বৰ টান, তথাপি এইখিনি তেখেতৰ ৰিচাৰ্চ পাব্লিকেশ্যন আৰু বহুদিনীয়া এক অভিজ্ঞতাৰে পুষ্ট এগৰাকী চিকিৎসক। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সহযোগত আকাশবাণীয়ে স্বাস্থ্য সজাগতাৰ দিশত বিশেষভাৱে এক প্ৰচেষ্টা হাতত লৈছে আৰু এই যাত্ৰা আমাৰ প্ৰায় এই চাৰি মাহ হ'ল, চাৰি নম্বৰ মাহত প্ৰৱেশ কৰিছে। গতিকে এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ওচৰতো আমি কৃতজ্ঞ। ডাক্টৰ সিন্ধু পাটোৱাৰী, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমি কথা পাতিম যিটো কৈছোঁ এইটো মানে লোৱাৰ বেক পেইন। বেক পেইন বুলি ক'লে সাধাৰণতে এটা, যদিও শব্দটো ইংৰাজী, কিন্তু বেক পেইন বুলি আমি সকলোৱে কওঁ আমাৰ ৰাজহাড়ৰ বা পিঠিৰ বিষ বা তলৰ অংশত যি ধৰণৰ বিষ হয় বা বিভিন্ন কথা আছে ইয়াৰ ক্ষেত্ৰত জড়িত। মই চিকিৎসক নহয়, গতিকে চিকিৎসা সম্পৰ্কে কোনো কথা নকওঁ, আপোনাৰ পৰা গোটেইখিনি কথা জানিবলৈ প্ৰয়াস কৰিম। ইতিমধ্যে বহুতো শ্ৰোতা আমাৰ সৈতে ফেচবুক পেজত সংলগ্ন হৈছে। দীপাঞ্জলি দাসবৰুৱা, জিতুমণি ভূঞা, অলকা ডেকা ৰুক্মিণীগাঁও গুৱাহাটীৰ পৰা, ভদ্ৰাৱতী বৰ্মন অতি সুন্দৰ অনুষ্ঠান হৈছে, কল্পনা কলিতা তেওঁ কৈছে চিন্তু পাটোৱাৰী মোৰ ঘৰুৱা চিকিৎসক, সুন্দৰ অনুষ্ঠান এনেকৈ দেখা পাই ভাল লাগিছে বুলি কৈছে আপোনাক। অলকা ডেকা, ঘৰৰ চৌহদ সন্মুখৰ বাট পথ কৃত্ৰিম মানত ডুব গৈ আছে, এইখিনি সময়ত ৰেডিঅ'য়ে মনটো জীপাল কৰি ৰাখিব। বাইদেউ আমাৰ খুব কষ্ট হৈছে, ৰাতিপুৱা 4:15 পৰাই আচলতে আমি খোৱা নাই, গতিকে কাৰণ আহি পাব নে নাপাব, পৰিণীতা শইকীয়াই হওক, প্ৰবাল কুমাৰ শৰ্মাই হওক, পুৱাৰ পৰা, কিন্তু গোটেইখিনি অসুবিধাৰ পৰা আঁতৰাই আমি কিবাকৈ হ'লেও আমাৰ অনুষ্ঠানত কোনো ধৰণৰ হানি বিঘিনি হ'ব দিয়া নাই। সংগীতা দেৱী আহি পাইছে কিবাকৈ হ'লেও কষ্ট কৰি, কাৰণ পানীৰ মাজেৰেই তেওঁ আহিছে। মানসী দৈমাৰী, তেওঁ শ্বিলঙৰ পৰা অনুষ্ঠানটি শুনি আছে। আপোনালোকে অনুষ্ঠান সম্পৰ্কে যেতিয়া আমি কথা আগবঢ়াই লৈ গৈ থাকিম, এই বিষয়টোত আপোনালোকৰ যিখিনি ক'বলগীয়া আছে সেইখিনি কথা আপোনালোকে ফেচবুক পেজত উল্লেখ কৰিব, বা কোনোবাই যদি পোনপটীয়াকৈ চিকিৎসকৰ সৈতে কথা পাতিব বিচাৰে 2661876। আমি এতিয়া প্ৰথমে লোৱাৰ বেক পেইন সম্পৰ্কে জানিব বিচাৰিম। বৰ্তমান সময়ত মানুহে সন্মুখীন হোৱা মেৰুদণ্ড আৰু কঁকালৰ যিটো সাধাৰণ সমস্যা, সেইখিনি সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমে।
1: মানে আমাৰ অপিডিবিলাকত প্ৰায়ভাগ অপিডিতে মানে পেচেণ্টবিলাক আহে মানে মেইনলি বেক পেইন লৈ পেলাই, অকল পেইন বা কেতিয়াবা এনেকুৱাও হয় যে পেচেণ্টটোৰ ৰেডিয়েশ্যন মানে ভৰিৰ পিনে যায় বিষটো, ভৰিবিলাক জিনজিনাই বা কেতিয়াবা চুলে গম নোপোৱাৰ দৰে হয়, এইবিলাক অতি সাধাৰণ সমস্যা আৰু মানে যিটো আমি ফ্ৰিকুৱেণ্টলি পাই থাকোঁ আমাৰ পেচেণ্টবিলাকত। আৰু ইয়াৰ মেইনলি বহুতকেইটা কাৰণ থাকে। এটা হ'ল যে নন স্পেচিফিক কাৰণ, যে তাত কোনো ধৰণৰ আমি ক্লিনিকেলি হওক বা ৰেডিঅ'লজিকেলি MRI কৰি চালেও কোনো ধৰণৰ আমি বেমাৰ বিচাৰি নাপাওঁ। এইটো হ'ব পাৰে যে ধৰক বেড পোষ্টাৰ মানে শুৱোতে যদি ভাল পজিশ্যনটো ঠিক নহয় ৰাতি, তেতিয়া নেক্সট ডে তেখেতে আহি পেলাই কয় যে আমাৰ মোৰ পেইন হৈ আছে বেকত। তাৰপিছত ধৰক আমি যে তেখেতক যেতিয়া ভালকৈ হিষ্ট্ৰি লওঁ, তেওঁ কয় যে যেতিয়া তেওঁ কাম কৰে, কিবা বেছিকৈ কাম কৰা ষ্টাৰ্ট কৰিলে তেতিয়া বিষটো বাঢ়ে আৰু যদি ৰেষ্ট লয় তেতিয়া বিষটো কমে। এইটো এটা হৈছে নন স্পেচিফিক ৰিজন যিটোত মানে কোনো হেৰি নাথাকে। আৰু কেতিয়াবা হয় যে আপোনাৰ ডিজেনেৰেটিভ স্পাইন ডিজিজ, যিটো অল্ড এজত পোৱা যায় মানে বয়স হ'লে হয়, যিটো মানে মানে পেইন হৈ থাকে আৰু ইয়াৰ মানে মেইন চিম্পটমটো হৈছে যে তেওঁ বহি থাকিলে পেইনটো বেছি হয়, এনে নৰ্মেলি নাথাকে কিন্তু বহিলে পেইনটো বেছি হয়। আৰু এটা থাকে যে ডিস্ক ৰিলেটেড যিবিলাক আমাৰ লাম্বাৰ ডিস্ক হাৰ্নিয়েশ্যন বুলি কওঁ, এইটোৰ মেইনলি সমস্যাটো হয় যে কঁকালৰ বিষতকৈও তেওঁৰ ভৰিৰ বিষটো বেছি হয়, লগতে টিংলিং জিনজিনি থাকিব বা চুলে গম নোপোৱাৰ দৰে হয়। এনেকুৱা হ'লে মানে আমি মানে এক্সামিনেশ্যন কৰি গম পাওঁ আৰু যে তেখেতৰ হিষ্ট্ৰীৰ পৰাই আমি ক'ব পাৰোঁ যে তেখেতৰ সমস্যা কি কি থাকে। আৰু এটা টাইপৰ বিষ থাকে যিটো মেকানিকেল বুলি কয়, যিটো আমাৰ মাচুল থাকে স্পাইনৰ ওচৰত, মাচুল, টেণ্ডন বা লিগামেণ্ট, এইবিলাকৰ কেতিয়াবা ইঞ্জুৰি হ'লেও মানে পেইন হয়। কেতিয়াবা পেচেণ্টজন আহে আগদিনা বা তাৰে দুদিন আগত তেওঁ কিবা ৱেইট লিফটিং কৰিছিল, হেভি ৱেইট লিফটিং

0: তাৰপিছত মানে তেওঁৰ এনেকুৱা হয় যে তেওঁৰ মানে পিঠিৰ বিষ আৰম্ভ হয়। তেতিয়া মানে এইটো মানে আপোনাৰ কিছুমান আমাৰ টেণ্ডন বা লিগামেণ্ট কেতিয়াবা টিয়েৰ হয় বা ছিঙি যায়, বেছি ওজন দাঙিলে ছিঙি যায় বা প্ৰপাৰ পজিশ্যন নাথাকিলে সেই বস্তুটো কৰোঁতে, তেতিয়াও এনেকুৱা হয়। মানে এইবিলাক আৰু আছে বহুত কাৰণ, ধৰক ইনফেকচিয়াছ আছে, ইনফেকশ্যনৰ কাৰণেও হ'ব পাৰে বা টিউমাৰৰ কাৰণেও হ'ব পাৰে, এইবোৰ বহুত আছে। তথাপিও এইখিনি মেইনলি মানে এইকেইটা মেইন কাৰণ আৰু।
1: হয়, শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী অনুষ্ঠান এইখিনি সময়ত পুৱাৰ ভাগত আকাশবাণী তেজপুৰ কেন্দ্ৰ, নগাঁও কেন্দ্ৰ, ধুবুৰী কেন্দ্ৰই একে সময়তে প্ৰচাৰ কৰি থাকে। তেজপুৰৰ পৰা পাপৰি দাস বাইদেউ নিয়মীয়া শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। দীপাঞ্জলি দাস বৰুৱাই সুধা কণ্ঠৰ গীতটি শুনি ভাল পাইছোঁ বুলি কৈছে। আমি এতিয়া আলোচনা আগবাঢ়িছোঁ, বঢ়াই লৈ গৈছোঁ, আৰু আপোনালোকে জানে যে লোৱাৰ বেক পেইন সম্পৰ্কে কঁকাল আৰু মেৰুদণ্ডৰ বিষৰ বিভিন্ন কাৰণসমূহ, সমস্যাসমূহৰ বিষয়ে তেখেতে ডাক্তৰ পাটোৱাৰী এই কথাখিনি উল্লেখ কৰিছে। আপোনালোকে এই সম্পৰ্কে যদি কিবা অসুবিধাত ভুগি আছে তেতিয়াহ'লে সেই সম্পৰ্কে মন্তব্য আমালৈ প্ৰেৰণ কৰিব। বৰ্তমান যুৱ প্ৰজন্মৰ মাজতো কঁকাল আৰু মেৰুদণ্ডৰ সমস্যা এতিয়া কিবা এটা সাধাৰণ সমস্যাৰ লেখীয়া হৈ পৰিছে, এয়া কিয় হৈছে বাৰু?
0: আমাৰ অপিডিবিলাকত বহুত আজিকালি ইয়াং এজৰ পেচেণ্ট আহে। আগতেতো বাৰু অলপ অ'ল্ড এজ আহিছিল বাৰু, বাট এতিয়া ইয়াং এজৰো আহে। মেইন প্ৰব্লেম হৈছে যে আমাৰ এতিয়া মানে লেক অফ এক্সাৰচাইজ, মানে আমাৰ কোনো ধৰণৰ এক্সাৰচাইজটো কমি গৈছে। আমি আগতে সৰু থাকোঁতে আমি দৌৰিছিলোঁ, খোজকাঢ়িছিলোঁ, ফুটবল খেলিছিলোঁ, আজিকালি খেলা ধূলাটো বহুত কমি গৈছে ফিল্ডবিলাকত, গাঁৱৰ ফিল্ডবিলাকততো নাইয়ে খেলা। তাৰপিছত আৰু এটা হৈছে যে প্ৰপাৰ পজিশ্যন, যিটো বহাৰ এটা পজিশ্যন থাকে যাতে বেক মাচুলখিনি ছাপৰ্ট থাকে, আমাৰ সেই নাজানাৰ কাৰণেও বহুতখিনি আমাৰ সমস্যাত আমি ভুগি আছোঁ। সেইবিলাক মানে কাৰণত আমাৰ বেক পেইনটো বাঢ়িছে। আৰু আমি এতিয়া লাহে লাহে আমি মানে এ চি ৰুমত কাম কৰি ভাল পাওঁ বা এ চি ৰুমত বহি পেলাই কাম কৰা চাকৰি বেছি ভাল পোৱা হৈছোঁ, যাৰ কাৰণে মানে আমি প্ৰলং ছিটিং, মানে বহুত সময় ধৰি বহি পেলাই কাম কৰি থাকিব লাগে, সেইটো এটা ডাঙৰ সমস্যা, যাৰ কাৰণে মানে বাকী মই আপোনাক নেক্সট হেৰিত কৈয়ে থাকিম, ভিটামিন ডি থ্ৰী ডিফিচিয়েঞ্চি, কেলছিয়াম ডিফিচিয়েঞ্চি এইবিলাকৰ কাৰণেও বহুত পেইন ৰিলেটেড চিম্পটম কিছুমান আমাৰ ষ্টাৰ্ট হৈছে। আৰু এটা আন এটা সমস্যা হৈছে যে অবেচিটি বা যিটো আমাৰ মেদবহুলতা, যিটো এইটোৰ শকত হয়, এইটোৰ কাৰণেও এটা ডাঙৰ সমস্যা হৈছে। মানে কাৰণ যেতিয়া আমাৰ আমি পেটত চৰ্বি হোৱা বুলি কওঁ, আৰু পেটত চৰ্বি হয়, এই চৰ্বিখিনিয়ে আপোনাৰ লাম্বাৰ যিটো আমাৰ স্পাইন থাকে, লাম্বাৰ স্পাইনৰ ওপৰত এটা ষ্ট্ৰেছ ক্ৰিয়েট কৰে। মানে পেটটো তলৰ পিনে টানি থাকেতো, লাম্বাৰ স্পাইনৰ ওপৰত বহুত বেছি এটা প্ৰেছাৰ পৰে, তাৰ কাৰণে বহুতখিনি ইনষ্টেবিলিটি ষ্টাৰ্ট হয়। এইটো আৰু বয়স যেতিয়া বেছি হ'ব সেইটোৰ এফেক্টটো বহুত বেছিকৈ দেখা যায়। ইনিচিয়েলিও বহুত পেইন হয় বা মাচুল ক্ৰেম্প হ'ব, কিন্তু পিছত আৰু ইয়াৰ তাৰ এফেক্টটো আৰু বেছিকৈ দেখা যায়। মানে
1: এই কথাখিনি আমি তেখেতে খুব ধুনীয়াকৈ বুজাই দিছে, আপোনালোকেও নিশ্চয় বুজি পাইছে। একেদৰে আমি বহি থকাটো, আমি ধৰি লওকচোন এতিয়া আমি কাৰ্যালয়ত যেতিয়া কাম কৰিব লাগে, কম্পিউটাৰৰ সন্মুখত বহি বহিয়ে আমি কাম কৰি থাকিব লাগে দিনৰ দিনটো, আৰু ষ্টুডিঅ'ত হয়তো ৰেকৰ্ডিং কৰাৰ সময়তো বহি থাকিলোঁ, আকৌ আহিলোঁ এডিটিং কৰিব লাগিল, আকৌ বহি থাকিলোঁ, এনেকৈ বহি থাকোঁতে থাকোঁতে আৰু এ চি ৰুমতে, এনেকৈ আপুনি যিটো কথা কৈছে এনেকৈ আমি বহি থাকোঁ, বহিয়ে কাম কৰি থাকোঁ। এতিয়া বৰ্তমান সময়ত আমি বিভিন্ন বিজ্ঞাপনতো আমি দেখোঁ যে আজিকালি গাড়ী চলাওঁতেও মানুহে অসুবিধা পায়, বেক পেইন ছাপৰ্ট লয় বা ডিঙিত এটা কুচনৰ নিচিনা কৰি লগাই লয়, পিঠিৰ ফালে লগাই লয়, গতিকে এইবিলাকো চাগে ইয়াৰ পৰা অকণমান পৰিত্ৰাণৰ কাৰণে এইখিনি কৰি থাকে। ভদ্ৰাৱতী বৰ্মনে এটা কথা কৈছে, বেছি সময় স্কুটি চলালে হাতৰ তলুৱা মোৰ জিনজিনাই, কিবা পৰামৰ্শ থাকিলে দিবচোন, আপোনাৰ পৰা জানিব বিচাৰিছে।
0: মানে এইটো আপোনাৰ কি হয়, নেক মাচল স্পাজম বা নেক আমাৰ যিবিলাক চাৰ্ভাইকেল নাৰ্ভ থাকে সেইবিলাকত কেতিয়াবা মানে উইথ এজ, মানে বয়সৰ লগত মানে কিছুমান ডিজেনেৰেটিভ চেঞ্জেছ কিছুমান ষ্টাৰ্ট হয়, সেইবিলাকৰ কাৰণে হাতবিলাক জিনজিনাই। আৰু এইটোত বাৰু কেতিয়াবা মেইনলি নিউট্ৰিশ্যনেল হেৰিও প্ৰব্লেমো বহুত থাকে, আমাৰ খোৱা খাদ্যত ইমানখিনি নিউট্ৰিশ্যন নাপাওঁ যিখিনি আমাক লাগে, তাৰ কাৰণে নিউট্ৰিশ্যনটো ভাল কৰিলেও বহুতখিনি বহুত পেচেণ্টে ইম্প্ৰুভ হয়। মানে এনেকুৱা নহয় যে তাৰ কাৰণে কিবা অপাৰেশ্যন লাগে বা এম আৰ আই ইমিডিয়েটলি লাগে বা কিবা এটা কৰা দৰকাৰ, সেনেকুৱা নহয়। জাষ্ট নিউট্ৰিশ্যন যেনে ভিটামিন ডি থ্ৰী, কেলছিয়াম, ভিটামিন বি টুৱেলভ এইবিলাক যেতিয়া আমি কাৰেক্ট কৰিম বা আপুনি মেজাৰ কৰি চাব, তেতিয়াও লাহে লাহে ইম্প্ৰুভ হয় মানে বহুতখিনি।
1: হয় ভদ্ৰাৱতী বাইদেউ, আপোনাৰ প্ৰশ্নটো উত্তৰ তেখেতে দিলে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, আজিৰ চিকিৎসা বিষয়টো খুবেই প্ৰয়োজনীয়, আজিৰ অতিথি ডাক্তৰ পাটোৱাৰী দেৱলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেত সোণাৰীৰ পৰা। বাইদেউ, নিশ্চয় আপুনি বানৰ কবলৰ পৰা এতিয়া লাহে লাহে সেই পৰিস্থিতিৰ পৰা আপুনি ওলাইছে, ভালে থাকক সেয়া আশা কৰিছোঁ।

0: কল্পনা কলিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰে যে হঠাতে কেতিয়াবা ভৰি গাত টানি লাগি ধৰে, তাৰ বাবে কি কৰিব লাগিব তেওঁ জানিব বিচাৰিছে।
1: এইটো মেইনলি কি হয় যে মই মানে কি মানে বয়সৰ কাৰণে কেতিয়াবা আমাৰ যিটো ডিহাইড্ৰেশ্যন বুলি কওঁ, এতিয়াতো বহুত গৰম পৰিছে আপোনাৰ, গৰমৰ কাৰণে ডিহাইড্ৰেশ্যন হয়, তাৰ কাৰণে মাচুল ক্ৰেম্প হয়, সেইটো এটা ডাঙৰ সমস্যা। সেইকাৰণে পানী বেছিকৈ খাব লাগে এনেকুৱা হ'লে, আৰু কিছুমান মানে কেলছিয়াম, ভিটামিন D3 এইবিলাকতো কণ্টিনিউ থাকিব লাগে মানে ছাপ্লিমেণ্ট হিচাপে, লগত পানী মানে। যিবিলাক আমি খেলবিলাকতো দেখোঁ যে ফুটবল হওক ক্ৰিকেট প্লেয়াৰবিলাকে বেছি টাইম পানী নাখালে মাচুল ক্ৰেম্প হয়, ৰেষ্ট ল'ব লগা হয়, সেইবিলাক সেইকাৰণে আমি পানীটো বহুত ভালকৈ মানে খোৱাৰ প্ৰয়োজন, এটলিষ্ট 3-4 লিটাৰ পাৰ ডে মানে। সেইটো এটা, সেইটো কৰিলেও চাগে বহুতখিনি আপুনি আৰাম পাব।
0: অজয় চক্ৰৱৰ্তী, আপুনি অনুষ্ঠানলৈ আহিছে, অতি দৰকাৰী অনুষ্ঠান হয়, অতি দৰকাৰী বিষয়ত আমি আলোচনা কৰিছোঁ। পূৰৱী বৈশ্যই কৈছে সুন্দৰ আলোচনা, দীপাঞ্জলি দাসবৰুৱা আপুনিও অনুষ্ঠানলৈ আহিছে। পূৰৱী বৈশ্যই এটা কথা জানিব বিচাৰে, কঁকালৰ বিষয়ত বিছনাৰ পৰা উঠিবৰ বাবেই বৰ কষ্ট হয়, এই কথাটো দেখিছে।
1: এইটো এটা ডাঙৰ মানে কেতিয়াবা যেতিয়া আপোনাৰ ৰেষ্ট পেইন হয়, যে নাইট পেইন হয়, যেতিয়া ৰাতি আপোনাৰ বোলে পেইনটো বেছি হয়, ৰাতিপুৱা আপুনি বিছনাৰ পৰা উঠিব নোৱাৰে, তাৰ আন এটা কাৰণ হৈছে মানে আমাৰ কিছুমান ছিষ্টেমিক ডিজিজ থাকে, যেনে এনকাইলোচিং স্পণ্ডিলাইটিছ বুলি কয় বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছ, সেইবিলাক টাইপৰ সেনেকুৱা ইনফ্লেমেটৰী যিবিলাক কণ্ডিশ্যন, যেতিয়া আপুনি ৰেষ্টত থাকে তেতিয়া যিবিলাক ইনফ্লেমেটৰী মাৰ্কাৰ থাকে আমাৰ, সেইবিলাক জইণ্টবিলাকত একুমুলেট হয়, যাৰ কাৰণে আপোনাৰ ৰাতিপুৱা ষ্টিফনেছ হয়। ষ্টিফনেছ হ'লে আপুনি ৰাতিপুৱা মানে বিছনাৰ পৰা উঠোঁতে প্ৰায় আধা ঘণ্টামান সময় লাগে, মানে শ্ল'লি উঠিব লাগিব। নৰ্মেল মানুহ এজনে যেনেকৈ লগে লগে উঠিব পাৰে, আপোনাৰ কাৰণে অলপ কষ্ট হয়। তেতিয়া আপুনি কিছুমান টেষ্ট কৰি পেলাই সেই বেমাৰ সঁচাকৈ সেনেকুৱা কিবা বেমাৰ আছে নেকি সেইটো চাব পাৰে মানে। এইটো ইনফ্লেমেটৰী ডিজিজ বুলি কয়, হাড্ডিবিলাকত হয় মানে।
0: হয়, পূৰ্বী বৈশ্য আপোনাৰ কথাটো তেখেতে উত্তৰ দিলে। আপুনি ক'লে যে লোৱাৰ বেক পেইনৰ সম্পৰ্কত আপুনি ক'লে যে ভুল ভংগীমাত বহা, দীৰ্ঘ সময় ধৰি বহি থকা, ব্যায়ামৰ অভাৱ, মেদ বহুলতা, এনেকুৱা বিভিন্ন সমস্যাৰ কাৰণৰ কথা আপুনি ক'লে। আপুনি কৈছে ভিটামিন ডি সম্পৰ্কেও আপুনি ক'ব, এতিয়া আমি ভিটামিন ডি সম্পৰ্কে জানিব বিচাৰিছোঁ। ভাৰতৰ দৰে প্ৰচুৰ সূৰ্যৰ পোহৰ পৰা এখন দেশ, কিন্তু ভিটামিন ডিৰ যিটো অভাৱ, এই কথাটো আমি প্ৰায় সাধাৰণ, প্ৰায় বহু ব্যক্তিয়ে এই সমস্যাত ভোগে। মানুহৰ শৰীৰত ভিটামিন ডি যে অভাৱ হয়, ইয়াৰ প্ৰধান কাৰণসমূহ কি, এই সম্পৰ্কে যদি বুজাই কয় নিশ্চয় শ্ৰোতাসকলে উপকৃত হ'ব।
1: মেইনলি আমি যেতিয়া অপিডিত পেচেণ্টবিলাক আহে, আমি যেতিয়া আমি টেষ্ট কৰিব দিওঁ, এইটো এটা ৰুটিন টেষ্ট হিচাপে লওঁ আমি, যিহেতু আমি কঁকালৰ বিষ বা এইবিলাক চাই থাকোঁ, তেতিয়া মানে দেখা পাওঁ মোৰ দেন 90%, এৰাউণ্ড 85-90% পেচেণ্টৰে মানে ভিটামিন D3 ডিফিচিয়েঞ্চি থাকে বা ইনচাফিচিয়েণ্ট লেভেল থাকে, মানে আপোনাৰ 30-ৰ ওপৰত থাকিব লাগে। মোৰ দেন 90%ৰ আমি মানে 30-ৰ তলত পাওঁ, কিছুমানটো আপোনাৰ 8-10 এনেকুৱাও আহে, মানে বহুত বেয়া কণ্ডিশ্যন। মেইনলি আমাৰ এই ভিটামিন D3 মানে এটা ভিটামিন D3টো আমাৰ চিন্থেচিছ হয় আমাৰ বডিৰ ভিতৰতে উৎপাদন হয়, যেতিয়া আমি ছান এক্সপ'জাৰ হয়, ছানত মানে সূৰ্যৰ আমি কি সূৰ্য ছানবাদ বুলি যিটো কয় আৰু, সেইবিলাকতো বাৰু আমাৰ ইয়াতে নচলে বাৰু, আমি ছান এক্সপ'জাৰ হোৱাটোৱে বুজাওঁ আৰু। মেইনলি আমাৰ এতিয়া সমস্যাবিলাক হৈছে যে আমি অফিচৰ ভিতৰত বহি কাম কৰোঁ, মেইন যিখিনি টাইমত আমি ছান এক্সপ'জ হ'ব লাগে সেই সময়খিনিত আমি অফিচত থাকোঁ, যেনে ৰাতিপুৱা 10:00-3 বজালৈকে এই সময়খিনিত প্ৰচুৰ ৰ'দ থাকে, আৰু এই ৰ'দত মানে আল্ট্ৰাভায়লেট B ৰে থাকে, যিটোৱে মানে আমাৰ এক্টিভ ফৰ্ম অফ ভিটামিন D3 প্ৰডাকশ্যন কৰে আমাৰ স্কিনত। যেতিয়া আমি সেই সময়খিনিত অফিচত বহি থাকিম, সেইটোৰ কাৰণত এটা হয় কি যে আমাৰ প্ৰডাকশ্যনটো কমে, দুইটো হ'ল কি যে আপোনাৰ যেতিয়া কিছুমান ডাৰ্ক স্কিন পাৰ্চন থাকে, এইবিলাকৰ যিটো আমাৰ নৰ্মেল আমাৰ নেচাৰেল যিটো মেলানিন থাকে, মেলানিন পিগমেণ্টটোৱে মানে ছানস্ক্ৰীন হিচাপে কাম কৰে আমাৰ বডিত। তাৰপিছত ধৰক অল্ড এজত আমাৰ ভিটামিন D3 চিন্থেচিছটো কমি যায় মানে বডিত, তাৰ কাৰণটো হ'ল কি যে বডিৰ কেপাচিটি কম থাকে, অল্ড এজত ভিটামিন D3 মানে চিন্থেচিছ কৰাৰ কেপাচিটি কমি যায়। আৰু এটা হৈছে কি যে অবেজ যিবিলাক পেচেণ্ট থাকে, যিবিলাক শকত পেচেণ্ট, তেখেতসকলৰ মানে ভিটামিন D3টো মানে ফেটবিলাকে ট্ৰেপ কৰি ৰাখে, তাৰ কাৰণে মানে বডিৰ ব্লাড চাৰ্কুলেশ্যনত পোৱাটো বহুত অসুবিধা হয় মানে। এইবিলাক কাৰণত মানে মেইনলি ভিটামিন D3 ডিফিচিয়েঞ্চি হয়। আৰু ভিটামিন D3ৰ এটা বহুত ডাঙৰ ৰোল আছে আমাৰ বডিত, যে ই কেলছিয়াম আৰু কেলছিয়াম মেটাবলিজিমত সহায় কৰে বা এবজৰ্পশ্যনত সহায় কৰে আমাৰ খাদ্যনলীৰ পৰা। যদি ভিটামিন D3 কম থাকে তেতিয়া আমাৰ বোন যিবিলাক হাড্ডি থাকে

0: বা মাচুল থাকে সেইবিলাকৰ নৰ্মেল ফাংচনিঙত বহুতখিনি প্ৰব্লেম হয়।
1: সেইটো আমি সাধাৰণতে ভিটামিনৰ অভাৱ হোৱাৰ লগে লগে আমি হাড় দুৰ্বল হোৱাটোকে বুজাওঁ, মানে ভাবি লওঁ, কাৰণ যিহেতু কেলছিয়ামৰ ক্ষেত্ৰত এটা প্ৰভাৱ হয় আৰু পেশীৰ বিষ, দুৰ্বলতা বা কঁকালৰ বিষো ইয়াৰ কাৰণে হ'ব পাৰে নেকি ভিটামিন ডি?
0: মানে মেইনলি আপোনাৰ কি হয় যে ভিটামিন ডি, আমাৰ কেলছিয়াম আৰু ফচফেট যিটো থাকে এই দুটা আমাৰ বোন ফৰ্মেশ্যনৰ কাৰণে লাগে বা বোন যিটো তাৰ নৰ্মেল ফাংচনিঙৰ কাৰণে লাগে, আৰু এইটো বস্তু এবজৰ্ব কৰে ভিটামিন ডি থ্ৰী ফ্ৰম খাদ্যনলীৰ, মানে খাদ্যনলীৰ পৰা ই এবজৰ্ব কৰায়। যদি কম থাকে তেতিয়া আমাৰ হাড্ডিবিলাক দুৰ্বল হয়, আৰু বয়সৰ হ'লেতো আমাৰ অষ্টিঅ'পৰোচিছত ৰূপান্তৰিত হয়, যিটো আমি অষ্টিঅ'পৰোচিছ বুলি কওঁ আমাৰ মেডিকেল টাৰ্মত। আৰু যিবিলাক মাচুল থাকে আপোনাৰ বেক মাচুল হওক, এবডমিনেল মাচুল, এই মাচুলখিনিৰ মানে প্ৰপাৰ ফাংচনিঙৰ কাৰণেও মানে ভিটামিন ডি থ্ৰী বা কেলছিয়ামৰ বহুত প্ৰয়োজন। যেতিয়া আপোনাৰ কেলছিয়ামৰ অভাৱ হ'ব তেতিয়া মাচুলবিলাক দুৰ্বল হয় আৰু মাচুল স্পাজম হয়, হোৱাৰ বিনিময়ত কি হ'ব, কি হ'ব যে আমাৰ মানে মানে বডিৰ যিটো মানে ওজন, যিটো ডাঙৰ যিটো ষ্ট্ৰেছ থাকে সেই গোটেইখিনি আপোনাৰ স্পাইনৰ ওপৰত পৰে, মানে ৰাজহাড়ৰ ওপৰত পৰে। সেইটোৰ কাৰণত কি হ'ব, আপোনাৰ পেইন হোৱা চান্সটো বেছি থাকে বা চেঞ্জ এলাইনমেণ্ট কিছুমান চেঞ্জ হয়, মানে বডিৰ যিটো আমাৰ স্পাইনৰ এলাইনমেণ্ট এটা থাকেতো, এটা প্ৰপাৰ ৱেত কাম কৰে, সেই পজিশ্যনবিলাকৰ চেঞ্জ হ'লে তেতিয়া মানে পেইন হোৱা ষ্টাৰ্ট হয়। আৰু ভিটামিন ডি থ্ৰী আপোনাৰ কেনেকুৱা হয়, যিবিলাক আপোনাৰ পেইন হোৱাৰ কিছুমান আমাৰ ইনফ্লেমেটৰী মাৰ্কাৰ থাকে এইবিলাকো কমায়। মানে যেতিয়া আপোনাৰ ভিটামিন ডি থ্ৰী ডেফিচিয়েঞ্চি হয় সেইবিলাকত পেইন যিটো তাৰ ইনটেনচিটি বা ডিউৰেশ্যন এইটো বহুত বেছি হোৱা দেখা যায়, ৰিলেটিভলি যিবিলাকো নৰ্মেল আছে। এইখিনি মানে ভিটামিন ডি থ্ৰীৰ মানে ফাংচন আৰু।
1: ভিটামিন ডি দৰৱৰ বাহিৰেও আৰু কি খাদ্য খাব লাগে সেইটো কথা জানিব বিচাৰিছে কল্পনা কলিতাই।
0: মানে যিবিলাক মানে ফেট ৰিচ ফিছ থাকে, যিবিলাক মাছত ফেট বেছি থাকে, অইলি ফিছ বুলি কওঁ যিটো, সেনেকুৱা ফিছ মানে মাছ খাব লাগে। আৰু কণীৰ যিটো আমি কুহুম বুলি কওঁ বা আমি ধৰক হালধীয়া পৰ্চনটো, সেইটোত মানে ভিটামিন ডি থ্ৰী বেছিকৈ পোৱা যায়। আৰু লগতেতো আৰু এটা থাকিল যে ছান এক্সপ'জাৰ, ছান এক্সপ'জাৰ যিটো আমাৰ মানে নৰ্মেল আৰু হেৰিটো
1: হয়। আৰু 10 বজাৰ বা 3 বজাৰ ভিতৰত আপুনি কৈছে যে সূৰ্যৰ পোহৰ খুব প্ৰখৰ হৈ থাকে আৰু সেইখিনি সময়ত আচলতে আমি বেছিভাগেই কাৰ্যালয়ৰ ভিতৰত সোমাই থাকোঁ, গতিকে সেই পোহৰটো আমি নাপাওঁ, সেই সূৰ্যৰ পোহৰটো, গতিকে সেইকাৰণে আচলতে সেই সূৰ্যৰ আমাৰ পোনে পোনে যিটো দেহত লাগিব লাগে সেইটো নহয় কাৰণে বহু সমস্যাৰ সৃষ্টি হয়। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি, প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আগবঢ়োৱা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আকৌ আমি আলোচনাৰ মাজলৈ উভতি আহিছোঁ। শ্ৰোতাসকল, আমি কথা পাতি আছোঁ লোৱাৰ বেক পেইন সম্পৰ্কে, মেৰুদণ্ডৰ আৰু হাড়ৰ দুৰ্বলতা, এই সম্পৰ্কে ভিটামিন ডিৰ অভাৱ, এই বিভিন্ন কথা আমি ইতিমধ্যে পাতিলোঁ। কিন্তু ভিটামিন ডিৰ অভাৱৰ সৈতে আৰু এটা কথা পাতিব বিচাৰিছোঁ, ছায়াটিকা বা স্লিপ ডিস্ক বা মেৰুদণ্ডৰ স্নায়ুৰ ওপৰত চাপ পৰাৰ দৰে যিটো সমস্যা আছে তাৰ লগত ভিটামিন ডিৰ অভাৱৰ কিবা সম্পৰ্ক আছে নেকি বাৰু?
0: ইয়াৰ ভিটামিন ডিৰ যিটো অভাৱ হয় তাৰ বিনিময়ত আপোনাৰ মাচুলখিনি আৰু মাচুলবিলাক যেতিয়া দুৰ্বল হয়, আমাৰ বেক মাচুল বা কোৰ মাচুল যিটো কওঁ, এবডমিনেল মাচুল আৰু বেক মাচুল, এইখিনি যেতিয়া দুৰ্বল হয় তেতিয়া আপোনাৰ মেইনলি মানে আমাৰ নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে, মেইন ইনডাইৰেক্টলি পৰে। কি হয় যে আপোনাৰ যিটো ৰাজহাড়, ৰাজহাড়ৰ ওপৰত ষ্ট্ৰেছটো বেছিকৈ পৰে আৰু ৰাজহাড়বিলাকৰ মাজেৰে আমাৰ নাৰ্ভবিলাক ওলায়, মেইনলি আমাৰ স্পাইনেল কৰ্ডৰ পৰা নাৰ্ভবিলাক ৰাজহাড়ৰ মাজেৰে ওলায়, সেইবিলাকত যেতিয়া প্ৰেছাৰ পৰিব অট'মেটিকেলি আপোনাৰ পেইন হ'ব। পেইন যিটো মানে ধৰক ঔষধ খালেও কেতিয়াবা কামত নাহে, মানে এনেকুৱা অৱস্থা হয় মানে পেচেণ্টবিলাকৰ। সেনে সেইবিলাক কাৰণতে মানে ভিটামিন ডি থ্ৰীৰ এটা বহুত প্ৰয়োজনীয়তা আছে। মানে একচুৱেলি ভিটামিন ডি থ্ৰী ডিফিচিয়েঞ্চি হোৱাটো ইনিচিয়েলি গম নাপাওঁ কিয় এছিম্পটমেটিক হয়, কাৰণ কোনো চিম্পটম নাথাকে ভিটামিন ডি থ্ৰী ডিফিচিয়েঞ্চিৰ। আমি যেতিয়া পেচেণ্টবিলাক আহে যাৰ ছিভিয়াৰ বেক পেইন বা যাক আমি অপাৰেশ্যন কৰিছোঁ, ফ্ৰেকচাৰ লৈ আহিছে বা কিবা লৈ আহিছে, তেতিয়া যাক আমি যেতিয়া

0: চাইছোঁ বা ক্ৰনিক বহুত দিনৰ পৰা পেইনত ভুগি আছে, যেতিয়া আমি চাইছোঁ যে তেতিয়া আমি মানে দেখিছোঁ ভিটামিন ডি থ্ৰীৰ বহুত বেছি এটা ডিফিচিয়েঞ্চি এইবিলাক পেচেণ্টত পোৱা যায়। মানে ইনডাইৰেক্টলি এইটো এটা ক'ৰবাত নহয় ক'ৰবাত নাৰ্ভৰ লগতো মানে ই ৰিলেট হৈ আছে, মানে যদিও ই ডাইৰেক্টলি ইনভল্ভ নহয়, ইনডাইৰেক্টলি ই মানে নাৰ্ভ বা এইবিলাক আমাৰ সমস্যা, কঁকালৰ বিষজনিত সমস্যাবিলাকত মানে ই জড়িত থাকে। আৰু ই লগতে আৰু এটা কথা কওঁ, যিবিলাক মানে ভিটামিন ডি থ্ৰী ডিফিচিয়েঞ্চি থাকে, মানে আপোনাৰ হয় কি যে যিবিলাক মানুহৰ মাইগ্ৰেইন প্ৰব্লেম থাকে বা হেডেকৰ প্ৰব্লেম থাকে, সেইবিলাক পেচেণ্টতো দেখা গৈছে যে আপোনাৰ মানে ইনটেনচিটি, মানে হেডেকৰ ইনটেনচিটিটো বহুত বেছি, মানে অকল কঁকালৰ বিষতেই নহয়, মানে হেডেক যিবিলাক হেৰি হয় তাতেও বহুত বেছিকৈ দেখা যায়।
1: মানে মূৰৰ বিষ থকা বা মাইগ্ৰেইন থকা তেওঁলোকৰ ক্ষেত্ৰতো
0: বহুত বেছিকৈ দেখা যায়, তাৰ ডিউৰেশ্যন বা ইনটেনচিটি দুয়োটাই বেছি দেখা যায়।
1: হয়, জ্যোতিষ্মান কলিতা, আপুনি অনুষ্ঠানলৈ আহিছে আৰু পূৰৱী বৈশ্যই আপুনি চিকিৎসকগৰাকীয়ে যিহেতু আপোনাৰ কথাটোৰ উত্তৰ দিছে, ধন্যবাদ জনাইছে আপুনি। শ্ৰোতাসকল, আপোনালোকে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা এই অনুষ্ঠানটি শুনি আছে। একে সময়তে আমাৰ ফেচবুক পেজ AIR গুৱাহাটীত পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। নিউজ অন AIR ৰেডিঅ' এপতো পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ, আকাশবাণী ধুবুৰী কেন্দ্ৰও এই অনুষ্ঠান একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ কৰি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে। শ্ৰোতাসকল, আমাৰ এই অনুষ্ঠানটি আপোনালোকে যদি ভাল পাইছে, যদি আমি আপোনালোকে ভাবে যে আমি ইতিবাচক শ্ৰোতাসকলৰ উপকৃত কৰিব পৰাকৈ অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে ফেচবুক পেজৰ অনুষ্ঠানটি শ্বেয়াৰ কৰক, যাতে সৰহসংখ্যক শ্ৰোতাই যদি এই মুহূৰ্তত শুনিব পৰা নাই, পৰৱৰ্তী সময়ত তেওঁলোকে অনুষ্ঠানটি শুনিব পাৰিব আৰু উপকৃত হ'ব। আপোনালোকে আমাক এই ক্ষেত্ৰত সকলোৱে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। এতিয়া প্ৰতিটো ক্ষেত্ৰতে আমি চিকিৎসাৰ ক্ষেত্ৰত, আপুনিতো জানেই, আমি ধৰি লওক সাধাৰণ এগৰাকী ব্যক্তিয়ে সদায় একেবাৰে শেষ মুহূৰ্তলৈ আমি ৰৈ থাকোঁ যে এতিয়া আমি উপায় নাই আৰু তেতিয়াহে ডক্টৰৰ ওচৰলৈ যাওঁ। যদি আমি চাবলৈ যাওঁ যে কঁকালৰ বিষ হ'লে কোনবোৰ লক্ষণ দেখা দিলে আচলতে আমি পলম কৰিব নালাগে, পোনে পোনে আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে, সেই কথাটো অলপ বুজাই কওকচোন।
0: মানে কিছুমান ৰেড ফ্লেগ চাইন বুলি কওঁ, যিবিলাক মেডিকেল ইমাৰ্জেঞ্চি টাইপ আমি ট্ৰিট কৰোঁ, মানে এজ এ বেক পেইন যিবিলাক পেচেণ্টৰ হয়, সেই পেচেণ্টবিলাকৰ কিছুমান ৰেড ফ্লেগ চাইন বা ইমাৰ্জেঞ্চি চাইন আৰু, এইবিলাক থাকিলে আৰু ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে। মেইনলি হৈছে যে আপোনাৰ যেতিয়া হঠাতে আপুনি দেখিছে যে আপোনাৰ পেচাবৰ কণ্ট্ৰল নাই বা পায়খানাৰ কণ্ট্ৰল নাই, আপুনি ধৰক ৰখাব পৰা নাই, লাগিছে দৌৰা দৌৰিকৈ যাব লগা হৈছে, বা পেচাব হৈ আছে আপুনি গম নাপায়, বা পেচাব লাগিছে বাট আপুনি কৰিব পৰা নাই পেচাবটো, আৰু কৰিছে যদিও আপোনাৰ এনেকুৱা ফিল হৈছে যেন পেচাব ৰৈ গৈছে আপোনাৰ, এইবিলাক এটা মেডিকেল ইমাৰ্জেঞ্চি। আৰু কেতিয়াবা এনেকুৱা হয় যে পেচেণ্টৰ আমাৰ যিটো জেনাইটেল এৰিয়া, সেই এৰিয়াখিনিৰ চাৰিও চাইডে যেতিয়া আপোনাৰ মানে ধৰক চুলেও গম নাপায়, বা হঠাৎ আপুনি দেখিছে যে চুলে গম নাপায়, বা সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চিত পৰে। আৰু এটা হ'ল কি যে আপুনি হঠাৎ বা অলৰেডি আগৰ পৰা আপোনাৰ অলপ অলপ দুৰ্বল আছিল, কিন্তু হঠাৎ দেখিছে যে উইকনেছটো বহুত বেছি বাঢ়িছে, বা আপুনি ধৰক আগতে খোজকাঢ়ি আছিল, হয়তো লাখুটি লৈ বা কাৰোবাৰ সহায় লৈ, হঠাতে আপুনি দেখা পাইছে যে খোজকাঢ়িব পৰা নাই বা থিয় দিব পৰা নাই, বা ফুটড্ৰপ আপোনাৰ ভৰিখন পৰি পৰি গৈছে, সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি বুলি কওঁ। আৰু কিছুমান থাকে লক্ষণ যিবিলাক লগতে মানে এইবিলাক আৰু ইমাৰ্জেঞ্চিয়ে হয়, এটা যেতিয়া আপোনাৰ কপি কপি জ্বৰ আহে লগতে কঁকালৰ বিষ থাকে, সেইটোৱে মানে আপোনাৰ কেতিয়াবা স্পাইনৰ ইনফেকশ্যন বুজায়, বা ছাডেন মানে আপোনাৰ হঠাৎ যদি আপোনাৰ কিছুদিনৰ পৰা লক্ষ্য কৰিছে যে আপোনাৰ ৱেইট লছ হৈ আছে বহুতখিনি, যিমান এক্সপেক্টেড ৱেইট ৱেইটতকৈ যদি বেছিকৈ লছ হৈ আছে, সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি বা ডক্টৰৰ সহায় ল'ব লাগে সেই সময়ত। বা আপোনাৰ হিষ্ট্ৰি অফ আগতে টিউমাৰ, আগতে যদি ধৰক আপোনাৰ কিবা এটা টিউমাৰ আছিল, তাৰপিছত আপুনি দেখিছে যে আপোনাৰ ৰাতি ৰাতি বহুত পেইন হৈ থাকে, ৰাতি শুব নোৱাৰে বিষৰ কাৰণে, এইটো এইটোৰ কাৰণেও হ'ব পাৰে যে সেই টিউমাৰৰ পৰা এটা পাৰ্ট হয়তো ৰাজহাড়লৈকে বিয়পি গৈছে, যাৰ কাৰণে আপুনি ৰাতি শুব পৰা নাই বিষত। বা কেতিয়াবা ট্ৰমা, ক'ৰবাত ধৰক মেজৰ এটা এক্সিডেণ্ট হৈছে, আপুনি দেখিছে যে আপোনাৰ ভৰি দুখন আপুনি দাঙিব পৰা নাই বা লৰচৰ কৰিব পৰা নাই, বা এখন এখন ভৰিত বা দুখন ভৰিতে আপুনি দেখিছে যে চুলেও গম নাপায়, এনেকুৱাবিলাক চিম্পটম যেতিয়া হয় তেতিয়া আপুনি ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে। মানে এইবিলাক ৱাৰ্নিং চাইন আৰু। মানে
1: হয়, এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, তেখেতৰ সৈতে আমি কথা পাতোঁ।

0: শ্ৰোতাগৰাকী ফোন লাইনত সংযুক্ত। হেল্ল' আপুনি কোনে কৈছে? হেল্ল' হেল্ল' আমি নিয়ন্ত্ৰণ কক্ষৰ যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ। ফোন লাইনত আমি শ্ৰোতাগৰাকীক পাইছিলোঁ, কিন্তু এতিয়া তেওঁৰ কণ্ঠস্বৰ শুনিব পৰা নাই, অকণমান চাই দিব। এতিয়া 10 বজাৰ পৰা ডিউটি ৰুমত দায়িত্বত আছে সংগীতা দাস। নিয়ন্ত্ৰণ কক্ষলৈ আহিছে কিশোৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিত শৰ্মাই দায়িত্ব লৈছে। শিৰোমণি বৰুৱা ডেকা আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ উপজাদিনত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দৈনন্দিন আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা অংগৰ বিষত ভুগি থাকোঁ। অতিথিগৰাকীৰ কথাই বহুখিনি সকাহ দিব পাৰিব, তেখেতক ধন্যবাদ জনাইছোঁ। আপোনাৰ কথাখিনি সকাহ দিব, ধন্যবাদ জনাইছে শিৰোমণি বৰুৱা ডেকা। আমাৰ শ্ৰোতাসকলৰ ফালৰ পৰা কিৰণ চন্দ্ৰ নাথ শুনি আছোঁ, সুন্দৰ অনুষ্ঠান। জেংৰাই মাজুলীৰ পৰা তেখেতে অনুষ্ঠান শুনি আছে, খুব ভাল পাইছে আপুনি কোৱা কথাখিনি। এতিয়া আৰু এটা কথা জানিব বিচাৰিছোঁ যে কঁকালৰ বিষ, কঁকালৰ পৰা যদি ভৰিলৈকে বিষটো সম্প্ৰসাৰিত হয়, জিনজিননি অনুভৱ হৈ থাকে, তেন্তে ই কি ধৰণৰ সমস্যাৰ ইংগিত বহন কৰে?
1: এইটো মেইনলি আপোনাৰ বুজায় যে মানে ধৰক ক'ৰবাত নাৰ্ভ এডাল, আমি যিটো চিয়াটিকা বুলি কওঁ, যেতিয়া নাৰ্ভটো ৰেডিয়েট হয় কঁকালৰ পৰা যেতিয়া ভৰিলৈকে ৰেডিয়েট হয়, তেতিয়াবা নাৰ্ভডালত কিবা এটা প্ৰেছাৰ পৰি আছে। যেনেকুৱা ধৰক নাৰ্ভ এটা হাৰ্নিয়েটেড ডিস্ক, যেতিয়া ডিস্ক হাৰ্নিয়া হ'ব বুলি, হাৰ্নিয়েশ্যন অফ ডিস্ক যিটো হয়, যেতিয়া ডিস্ক এটা ওলাই আহি নাৰ্ভ একডালত পিঞ্চ কৰি থাকে, সেইটোৰ কাৰণে পেইনটো কেতিয়াবা তলৰ ফালে ৰেডিয়েট হয়। এইটোক আমি যিটো আমাৰ নৰ্মেল ভাষাত আমি চিয়াটিকা বুলি কওঁ। এইটোৰ মানে মেইনলি আপোনাৰ চিম্পটমবিলাক হয় যে পেইন হ'ব, মানে পেইনটো ভৰিত বেছি হয় আৰু এইটো এক ছাইডৰ ভৰিখনত বেছিকৈ হয়, দুখন ভৰিতে নহয়, মেইনলি এক ছাইডত হ'ব আৰু জিনজিননি হ'ব। আৰু লগতে আপোনাৰ চুলে কেতিয়াবা গম নাপায়, বা কিছুমান যদি প্ৰপাৰ নাৰ্ভত পৰে তেতিয়াহ'লে আপোনাৰ এনেকুৱা হ'ব পাৰে যে ফুদ্ৰপ হ'ব পাৰে, বা আপোনাৰ পেইনটো বহুত এক্সেচিভ হ'ব, যিটো মানে কঁকালৰ বিষতকৈও বেছি হয়। এইবিলাক সমস্যা আমি যাক আমি চিয়াটিকা বুলি কওঁ সচৰাচৰ।
0: হয়, কঁকালৰ বিষ হোৱা প্ৰতিগৰাকী ৰোগীয়ে এক্সৰে বা MRI কৰাটো প্ৰয়োজনীয় নেকি বাৰু?
1: আমাৰ OPD-বিলাকত যেতিয়া পেচেণ্ট এটা আহে, আমি ক্লিনিকেলি চাই পেলাই আমি 90% কনফাৰ্ম হওঁ যে তেখেতৰ কি প্ৰব্লেম আছে, কিমানখিনি প্ৰব্লেম আছে। আৰু সেইকাৰণে চব পেচেণ্টকে বা সকলো পেচেণ্ট যিবিলাক কঁকালৰ বিষ লৈ আহে, চব পেচেণ্টকে MRI এক্সৰেৰ প্ৰয়োজন নাই। যিবিলাক পেচেণ্টৰ মই অলৰেডি কৈ থৈ দিছোঁ যে ৰেড ফ্লেগ চাইন কিছুমান, যেনেকুৱা আপোনাৰ আপোনাৰ জেনাইটেল এৰিয়াৰ চাৰিও চাইডে যেতিয়া চুলে গম নাপায়, বা হঠাতে আপোনাৰ প্ৰেচাৰ পায়খানাৰ কণ্ট্ৰল নোহোৱা হোৱা, বা কেতিয়াবা আপোনাৰ এক্সিডেণ্ট হৈছে যাৰ কাৰণে আপোনাৰ ভৰি হাতবিলাকত অলপ কমজুৰি অনুভৱ হৈছে, তেতিয়াহ'লে বা যেতিয়া আপুনি দেখিছে যে ইনফেকশ্যন কিছুমান থাকে, জ্বৰ হৈ আছে বা পিঠিৰ বিষ আছে, তেতিয়া সেনেকুৱা সমস্যাবিলাকৰ কাৰণে আমি MRI এডভাইচ কৰোঁ। আদাৰৱাইজ ইনিচিয়েলিয়ে নালাগে। যেতিয়া আমি নিজে কনভিন্স হওঁ যে এইটোত একো নাথাকিবও পাৰে, তেতিয়া আমি নকৰাওঁ সচৰাচৰ। যেতিয়া দেখোঁ যে আমি মানে এইটোত লাগিব, এইবিলাক চিম্পটম লৈ আহিছে, তেতিয়া ইমিডিয়েটলি আমি কৰিব কওঁ।
0: হয়, সকলো ক্ষেত্ৰতে আচলতে কৰাৰ প্ৰয়োজন নাই। জেনাইটেল অৰ্গেন যিটো কৈছে, সেই যৌনাংগৰ কাষৰ অংশ যেতিয়া আপোনাৰ কোনো ধৰণৰ আপোনাৰ তাত চেঞ্চিটিভিটি বা কোনো ধৰণৰ আমি একেবাৰে অৱশ অনুভৱ কৰে, তাত চুলেও আপুনি গম নাপায়, তেনেকুৱা এটা পৰিস্থিতি। কৰুণাকান্ত শৰ্মা, এই অনুষ্ঠানৰ দ্বাৰা যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ। যোৱা 24 দিন পূৰ্বে মই L4-L5 নাৰ্ভ কম্প্ৰেশ্যনৰ চাৰ্জাৰী কৰিছিলোঁ। এতিয়া বাকী ভাল পাইছোঁ, যদিও ভালকৈ অলপ ঠাই শুকুৱা নাই। কি ব্যৱস্থা কৰিব লাগিব, কিমান দিনলৈ ঔষধ সেৱন কৰিব লাগিব, আৰু কেতিয়াৰ পৰা চাৰিচকীয়া চলাবলৈ পাৰিম? কৰুণাকান্ত শৰ্মা দুনি দৰঙৰ পৰা।
1: নৰ্মেলি মানে আমাৰ যিটো স্পাইন চাৰ্জাৰী হয়, এইবিলাকত 1-2 weeks মানে আমি টাইম লওঁ এটা, যে এইটো আপোনাৰ লাইট ৱৰ্ক আপুনি কৰিব পাৰে, যিখিনি আপোনাৰ নৰ্মেল কাম, বাথৰুম যোৱা কি বাথৰুম যোৱা হওক, বা আপুনি খানা পিনা খোৱা, বা এইখিনি কাম আপুনি নৰ্মেল আপুনি কৰিব পাৰে up to 1-2 weeks। তাৰপিছত এটলিষ্ট 4-6 weeks মান অকণমান টাইম লাগে, য'ত আপুনি নৰ্মেল লাইফ এটা জীয়াৰ কাৰণে আফটাৰ অপাৰেশ্যন মানে। সেইকাৰণে অলপ টাইম আপুনি টাইম ল'ব পাৰে, অলপ ৰেষ্টত থাকক, যিহেতু অপাৰেশ্যন হোৱা বেছিদিন হোৱা নাই। আপুনি যোৱা 24 দিন, এতিয়া 24 দিন হ'ল ন, আৰু এৰাউণ্ড 15-20 days আপুনি অলপ ৰেষ্টত থাকিব পাৰে, তাৰপিছত লাহে লাহে আপুনি নৰ্মেল এক্টিভিটিবিলাক ষ্টাৰ্ট কৰিব পাৰে। আপুনি ডিউটিত যোৱা হওক,

0: বা চকুম বজাৰত যোৱা বা গাড়ী চলোৱা এইবিলাক কাম লাহে লাহে ষ্টাৰ্ট কৰিব পাৰে।
1: কৰুণাকান্ত শৰ্মা, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে আমাৰ অতিথি ডাক্টৰ পাটোৱাৰী ক'লে, গতিকে নিশ্চয় আপুনি উপকৃত হ'ব তেখেতৰ কথাখিনিৰ পৰা। মহিলাৰ ক্ষেত্ৰত বেক পেইনৰ সমস্যাটো বেছি নেকি বাৰু?
0: মহিলাৰ ক্ষেত্ৰত এইটো অকণমান বেছিকৈ দেখা যায়, কাৰণ কিয় হয় যে আফটাৰ পষ্ট মেন'পজ আপোনাৰ কেলছিয়াম যিটো আপোনাৰ মানে বডিত কমি যায় ডিউ টু হৰ্মনেল ইম্বেলেঞ্চ বা হৰ্মন যিটো আপোনাৰ চেঞ্জেছ এটা হয় ন পষ্ট মেন'পজ, সেইটোৰ কাৰণে আপোনাৰ কেলছিয়াম, ভিটামিন ডি থ্ৰী এইবিলাকৰ ডিফিচিয়েঞ্চি হয়, যাৰ কাৰণে অলপ আমি যেতিয়া অপাৰেশ্যন কৰোঁ তেতিয়া পেচেণ্ট ফিমেল পেচেণ্টবিলাকত মহিলা পেচেণ্টবিলাকত দেখোঁ যে হাড্ডিবিলাক অকণমান দুৰ্বল হয়। সেইটো এটা কাৰণ। আৰু এটা হয় কি যে ডিউৰিং প্ৰেগনেঞ্চি অলছো, মানে প্ৰেগনেঞ্চিৰ সময়ত আপোনাৰ মানে যিটো এটা আমাৰ মানে এটা মানে বাচ্চাটোৰ ওজন বা সেই গোটেই প্ৰচেছটোৰ কাৰণে আমাৰ লাম্বাৰ স্পাইনখিনিৰ ওপৰত এটা প্ৰেছাৰ পৰে, সেই প্ৰেছাৰটোৰ কাৰণেও কিছু পৰিমাণে চাগে ফিউচাৰ বা যিটো মানে পষ্ট মেন'পজ এইবিলাকৰ কাৰণে এফেক্ট এটা দেখুৱায়। মানে সেইকাৰণে অকণমান ফিমেলত এই মানে বেক পেইন বা এইখিনি অকণমান বেছি দেখা যায়। আৰু এটা মেইন সমস্যা হৈছে যে ফিমেলখিনি মানে মহিলাখিনিয়ে অকণমান ডক্তৰৰ তাতে যাব বেয়া পায় বা ইনিচিয়েলি নাযায়, কাৰণ তেখেতেই ঘৰৰ মানে ঘৰ চোৱা চিতা কৰা গোটেইখিনি দায়িত্ব তেওঁ থাকে। তেওঁ ভাবে কি মই যদি হস্পিটেলত পৰি থাকিব লাগে তেতিয়া আৰু ঘৰখন কোনে চাব। সেইকাৰণে মানে এটা সমস্যা হৈছে ফিমেলখিনি বেছি লেট হেৰিত মানে আমাৰ ওচৰত আহে আৰু আৰু সেইটোৱে বেছি এটা মই ভাবোঁ যে এইটোৰ কাৰণে অকণমান বেছি তেখেতসকল ভুক্তভোগী মানে
1: হয়। এই প্ৰশ্নটি আছিল কল্পনা কলিতাৰ পৰা। এগৰাকী শ্ৰোতা আকৌ ফোন লাইনত সংযুক্ত হ'বলৈ প্ৰয়াস কৰিছে। হেল্ল' হেল্ল' আজি পুৱাৰে পৰা বা নিশাৰ ভাগৰ পৰা যিদৰে বৰষুণ হৈছে কিজানি আমাৰ ফোন লাইনৰো কিছু বিজুতি হৈছে। যদি শ্ৰোতাগৰাকীয়ে শুনি আছে তেতিয়াহ'লে মোৰ নম্বৰটো যদি আপুনি জানে তেতিয়াহ'লে মোৰ নম্বৰলৈ আপুনি ফোন কৰক অথবা মোৰ নম্বৰত এটা হোৱাটছএপত বাৰ্তা প্ৰেৰণ কৰক, অডিঅ' বাৰ্তা, শ্ৰব্য বাৰ্তা, কিন্তু তাত অন্য কথা একো নক'ব, কেৱল এই অনুষ্ঠান সম্পৰ্কীয় কথাহে ক'ব আৰু দীঘলকৈ পাতনি মেলিব নালাগে। আপোনাৰ নিজৰ পৰিচয়টো দি কি সমস্যা সেই কথাটো উল্লেখ কৰিব। মই নম্বৰটো ইয়াত কৈ নিদিওঁ কাৰণ সকলোৱে এতিয়া এইটো ব্যক্তিগত নম্বৰ যিহেতু বিভিন্ন সময়ত ফোন কৰি থাকিব সেইকাৰণে নালাগে, কিন্তু যদি কোনোবা মোৰ নম্বৰটো জনা কোনো ব্যক্তিয়ে ফোন কৰি আছে তেতিয়াহ'লে মোৰ নম্বৰতে আপুনি ফোন কৰক অথবা শ্ৰব্য বাৰ্তা এটা কেৱল এই অনুষ্ঠান সম্পৰ্কে আপুনি পঠিয়াই দিয়ক, কাৰণ মই অনুষ্ঠান চলাই আছোঁ, ইয়াত মই শুনি চাব নোৱাৰোঁ আপুনি কি কৈছে। সেইকাৰণে তেতিয়া পোনে পোনে মই শ্ৰব্য বাৰ্তা দি শ্ৰোতাসকলৰ বাবে আৰু লগতে আমাৰ চিকিৎসকগৰাকীৰ বাবে বজাই দিব পাৰিম। জ্যোতিপ্ৰসাদ দাস, আপুনি তেজপুৰৰ পৰা অনুষ্ঠানি চাই আছে। ডিজেনেৰেটিভ চেঞ্জেছৰ কাৰণে হোৱা লোৱাৰ বেক পেইনৰ কিবা চিকিৎসা আছে নেকি, লগতে ঘৰুৱা কিবা চিকিৎসা থাকিলে জনাব, তেওঁ তেজপুৰৰ পৰা জানিব বিচাৰিছে। একেলগতে মই আৰু এটা কথা কৈছোঁ, মেৰুদণ্ড বা কঁকালৰ সমস্যাৰ কাৰণে আজিকালি কি কি ধৰণৰ বিকল্প চিকিৎসা আছে, এই গোটেইখিনি সামৰি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
0: যেতিয়া এটা মানে কঁকালৰ বিষ লৈ এটা পেচেণ্ট আহে, আমি প্ৰথমতেতো ক্লিনিকেল এক্সামিনেশ্যন কৰি চাওঁ বা তেখেতৰ ধৰক কি কি মানে কাৰণত সেই বিষটো হ'ব পাৰে সেইটোৰ বিষয়ে এটা আমি ট্ৰাই কৰোঁ, যাতে আমি ক্লিনিকেলি ইভালুৱেট কৰিব পাৰোঁ, যে গম পাওঁ যে কি হৈ আছে। আৰু যিখিনি ধৰক আজিকালি মানে আমি প্ৰথম এটাটো হ'ল কি যে ইনিচিয়েলি যেতিয়া এটা পেচেণ্ট আহে লো বেক পেইন লৈ, তেতিয়া আমি তেখেতক আমি কিছুমান কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট বুলি কওঁ, যে আমি ডেৰমাহৰ পৰা তিনিমাহমানলৈকে আমি মানে তেখেতক মেডিচিন দি পেলাই যিবিলাক হওক মাচুল ৰিলেক্সেণ্ট, কেলছিয়াম, ভিটামিন ডি থ্ৰী বা এইবিলাক দি পেলাই আমি এটলিষ্ট দুমাহ আঢ়ৈমাহ চাব লাগে মানে ইনিচিয়েলি। যেতিয়া বা ধৰক তেখেতৰ কোৰ মাচুল ষ্ট্ৰেংথেনিং কিছুমান এক্সাৰচাইজ থাকে মাচুল ষ্ট্ৰেংথ বঢ়োৱাৰ কাৰণে, যিটো বেক মাচুল বা এবডমিনেল মাচুলৰ যিটো ষ্ট্ৰেংথ সেইটো বঢ়োৱাৰ কাৰণে যেতিয়া আমি কিছুমান এক্সাৰচাইজ কৰাওঁ, সেইটোৰ পৰাও বহুতখিনি উপকৃত হয়। তাৰপিছতো যদি ধৰক এৰি নহয় তেতিয়াহে আমি লাষ্ট অপশ্যন হৈছে অপাৰেশ্যন, বা তাৰপিছত অপাৰেশ্যনৰ অপশ্যনবিলাক আহিব, যে কেতিয়া আজিকালি ধৰক এণ্ডস্কোপিক চাৰ্জাৰী আহিছে, তাৰপিছত ধৰক মাইক্ৰস্কোপিক চাৰ্জাৰী, এণ্ডস্কোপিক চাৰ্জাৰী, আৰু এতিয়াতো আপোনাৰ কি কয় এইটো হেৰি আহিছে আপোনাৰ কি কয় ৰবটিক চাৰ্জাৰীও আহিছে বাৰু, আমাৰ গুৱাহাটীত অহা নাই এতিয়ালৈকে, বাট এইবিলাক অপশ্যন আপোনাৰ আছে মানে ওচৰত, এইবিলাক আপুনি ট্ৰাই মানে হেৰি।

0: অনুযায়ী করা যায়।
1: হয়, আর তেখেতে যদি কৈছে ডিজেনারেটিভ চেঞ্জেসৰ কাৰণে লোৱাৰ বেক পেইনৰ, তেখেতক স্পেসিফিক্যালি তেখেতৰ বাবে আপুনি কিবা ক'ব বিচাৰিব নেকি?
0: যিটো ডিজেনারেটিভ চেঞ্জেস কিছুমান হয়, এইটোৰ মেইনলি হয় কি যে আপুনি মানে এইটো এটা আমি বয়সৰ লগত হোৱা অসুখ, মানে মানে যিটো আমাৰ বয়সৰ লগত আমাৰ বডিৰ চেঞ্জেস হয়, এইটো আমি ৰখাব নোৱাৰোঁ, কিন্তু আমি তাক প্ৰিভেণ্ট কৰিব পাৰোঁ। যেনে ধৰক গুড, মানে যদি ধৰক মানে যিটো কোৰ মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ বুলি ক'লোঁ, ৰেগুলাৰ এক্সাৰচাইজ যদি কৰা যায়, বডি ৱেইটটো যদি মেইনটেইন কৰা যায়, বা ধৰক ভাল খানা, যিটো যিবিলাক খানা খাদ্যই আমাৰ মানে মানে কেলছিয়াম, ভিটামিন ডি থ্ৰী বা এইবিলাকৰ ওপৰত যিবিলাক বেছিকৈ থাকে, সেনেকুৱা খাদ্য খোৱা যায়, আমি যদি ৱেইটটো বেলেঞ্চ কৰিব পাৰোঁ, যিটো বি এম আইৰ হিচাপত যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া মোৰ হিচাপত লাহে লাহে ইম্প্ৰুভ হ'ব। আৰু ৰেগুলাৰ এক্সাৰচাইজটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা, মানে এই সময়ত মানে বয়স যিটো ডিজেনেৰেটিভ চেঞ্জ যিটো সেইটো বয়সৰ কাৰণে হয়, সেইটোৰ কাৰণে।
1: জ্যোতিপ্ৰসাদ দাস, নিশ্চয় আপুনি আপোনাৰ কথাটোৰ উত্তৰ পালে, যিটো কথা অৱতাৰণা কৰিছিলে আপুনি। আৰু এটা কথা জানিব বিচাৰিছোঁ, এবাৰ যদি কাৰোবাৰ শ্লিপ ডিস্ক হয়, অস্ত্ৰোপচাৰ কৰাবই লাগিব, এই কথাটো সঁচা নেকি বাৰু?
0: এইটো মানে মানে এইটো এটা মানে হেৰি হয়, মানে মানুহৰ এটা মানে ভুল ধাৰণা যে মানে কঁকালৰ বা বেক পেইন হোৱাৰ লগে লগে যে অপাৰেশ্যন লাগিবই, এনেকুৱা কোনো ধৰণৰ কথা নাই। মানে আমি কিছুমান ক্লিয়াৰ ইণ্ডিকেশ্যন থাকে যিবিলাকত আমি অপাৰেশ্যন কৰিম, যেনে ধৰক আপোনাক ৰেড ফ্লেগ চাইন যিকেইটা মই কৈছিলোঁ, যে মানে কঁকালৰ বিষ হ'লে যদি আপোনাৰ ব্লাডাৰ বাউল, পেচাব পায়খানাৰ কণ্ট্ৰল নাথাকা, বা আপুনি দেখিছে যে আপোনাৰ হাড্ডি এটা ভাঙি আছে, বা যাৰ কাৰণে আপোনাৰ ভৰিখন লৰচৰ নকৰে, বা কেতিয়াবা এনেকুৱা হৈছে যে আপোনাৰ মানে ৰাজহাড়ত ক'ৰবাত ইনফেকশ্যন হৈছে, যিটো মানে ঔষধত ভাল পোৱা নাই, আপুনি ঔষধ মানে ধৰক টিবি হৈছে, ৰাজহাড়ত টিবি হয় বহুতৰে, টিবি হৈছে কিন্তু ধৰক ৰাজহাড়ত টিবিৰ ঔষধ খায়ো আপুনি বেছি উপকৃত হোৱা নাই, বা যিখিনি নিউৰলজিকেল ডেফিচিট আছিল, যিখিনি আপোনাৰ উইকনেছ আছিল, সেইখিনি কোনো ধৰণৰ মানে ইম্প্ৰুভমেণ্ট নাই, তেতিয়া আপুনি মানে ধৰক অপাৰেশ্যন লাগে। আৰু কেতিয়াবা যেনে ধৰক আপুনি, আমি যেতিয়া এটা পেচেণ্ট আমাৰ ওচৰত আহে, তেতিয়া ধৰক আমি 2-3 মান্থছ আমি এটা কনজাৰ্ভেটিভ ট্ৰায়েল দি চাওঁ, যদি তেখেতৰ বিষবিলাক কমি যায়, ভাল কথা, তেতিয়া অপাৰেশ্যন নালাগে। যেতিয়া দেখোঁ যে তেওঁৰ চিম্পটমবিলাকৰ কোনো চেঞ্জেছ হোৱা নাই 2-3 মান্থছত, তেতিয়া অপাৰেশ্যনৰ কাৰণে কওঁ। আৰু আৰু এটা ইণ্ডিকেশ্যন হৈছে যেতিয়া কোৱালিটি অফ লাইফ চেঞ্জ হয়, যেতিয়া আপুনি ভালকৈ শুব নোৱাৰে বিষৰ কাৰণে, বা আপুনি আপোনাৰ ডিউটি কৰিব নোৱাৰে, বা আপুনি দৈনন্দিন যিখিনি নৰ্মেল কাম থাকে, এক্টিভিটিছ থাকে, সেইখিনি যদি কৰিব নোৱাৰে, তেতিয়াও এটা অপশ্যন থাকে যে আপুনি তেতিয়া অপাৰেশ্যনৰ কথা ভাবিব পাৰে, বা এনেকুৱা নহয় যে আপুনি ডক্টৰৰ ওচৰত গ'লেই অপাৰেশ্যন লাগিব।
1: হয়, এটি শ্ৰব্য বাৰ্তা আহিছে ৰুমি ভট্টাচাৰ্যৰ পৰা, তেখেতে মোৰ নম্বৰটো জানে, তেখেতে শ্ৰব্য বাৰ্তা এটি প্ৰেৰণ কৰিছে, মই বাৰ্তাটি বজাই শুনাব বিচাৰিছোঁ।
2: আজিৰ অনুষ্ঠানটো বৰ প্ৰয়োজনীয় সকলোৰে বাবে, কাৰণ ময়ো এনেগৰাকী সমস্যাত ভুগি থকা ৰোগী বুলিয়ে কৈছোঁ। এতিয়া যিখিনি কথা শুনিলোঁ অতি প্ৰয়োজনীয় সকলোৰে কাৰণে, মই অতি এটা সুন্দৰ পদক্ষেপ বুলি ভাবোঁ। সকলোলৈকে পুৱাৰ শুভকামনা জনাই ধন্যবাদ।
1: তেখেতে খুব ভাল পাইছে আৰু খুব প্ৰয়োজনীয় বুলি কৈছে, আৰু সেইকাৰণে তেখেতে কৈছে, আপোনাকো ধন্যবাদ জনাইছে। মই এই ভুল ধাৰণা কথা কোৱাৰ লগে লগে আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ। বহুতে ভাবে যে ছাৰ্জনৰ ওচৰলৈ গ'লে সাধাৰণতে তেওঁ ছাৰ্জাৰীৰ কথা ক'বই, গতিকে তেওঁ মানে চিকিৎসকগৰাকীৰ ওচৰলৈ যাওঁতে এটা ভাবি লয় যে তেওঁ ছাৰ্জাৰীৰ কথা ক'বই। দ্বিতীয় কথা, বহুতে ভাবে যে এনেকুৱা ধৰণৰ ছাৰ্জাৰী কৰিলে পেৰালাইচিছ হৈ যাব পাৰে, বা কোনো কোনোৱে ভাবে যে বহুদিন ধৰি বিচনাত পৰি থাকিব লাগিব, এনেকুৱা কিছুমান ধাৰণা আছে। এই ধাৰণাসমূহ আঁতৰ কৰিবলৈ আপুনি কি ক'ব বিচাৰিব শ্ৰোতাসকলক?
0: আমাৰ মোৰ তাতে যেতিয়া পেচেণ্ট এজন আহে, বা যিজন প্ৰায়ভাগ নিউৰ'ছাৰ্জনৰ ওচৰতে চাগে একেই অৱস্থা, যেতিয়া এজন পেচেণ্ট এজন আহে মানে বেক পেইন লৈ পেলাই, প্ৰথমতেতো মানে ঘৰৰ পৰাই ডিটাৰমাইন হৈ আহে যে অপাৰেশ্যন নকৰোঁ, যিয়ে নহওক, লাগিলে মোৰ পেচাব পায়খানা ইনভল্ভ হৈ যাওক, তথাপিও মই অপাৰেশ্যন নকৰাওঁ। কিন্তু চব পেচেণ্টত অপাৰেশ্যন নালাগে। প্ৰথম কথা হ'ল কি যে আমি প্ৰথমতে কনজাৰ্ভেটিভ, যিটো মই ক'লোঁ যে মেডিচিন হওক বা এক্সাৰচাইজ হওক বা ৱেইট, যিটো বেলেঞ্চ ৱেইট যিটো আমি কৰি পেলাই, সেনেকৈ 90-95% পেচেণ্টৰে উপকৃত হয়, বা তাৰ পৰা একো অপাৰেশ্যনৰ কথাই নাহে, ট'টেলি নিৰ্মূল হৈ যায় বেমাৰটো। কিছুমানৰ লাগে।

0: যিখিনিক ধৰক আপোনাৰ অপাৰেশ্যন লাগে, সেইখিনিৰ এনেকুৱা এটা আমাৰ গাঁৱত বা আমাৰ গাঁওবিলাকত আমাৰ ঘৰ তাতে আমাৰ এটা এনেকুৱা সমস্যা আছে যে আমি মানে অপাৰেশ্যন কৰিলে আৰু পেৰালাইচিছ, আৰু বিচনাত পৰি থাকিব লাগিব, উঠিব নোৱাৰি। বাট পাৰ্মানেণ্ট কেতিয়াও ডেমেজ নহয়, এইটো এটা আমি যিটো অপাৰেশ্যন কৰোঁ, বা মই বুলি কোৱা নাই, যিমান নিউৰোচাৰ্জন আছে হওক, যোনেই কৰে অপাৰেশ্যন, তেখেতসকলে সেই যিটো নাৰ্ভডাল প্ৰেছাৰত থাকে সেই প্ৰেছাৰটো দূৰ কৰে। দূৰ কৰাৰ বিনিময়ত এইটোৱে মানে এই অপাৰেশ্যনটোৰ দ্বাৰা এইটোৱে হয় যে পাৰ্মানেণ্ট যিটো ডেমেজ হ'ব লগা আছিল সেইটো ডেমেজটো আমি ৰোধ কৰাৰহে আমাৰ এটা প্ৰয়াস কৰোঁ, না কি আৰু তাক পাৰ্মানেণ্ট ডেমেজ কৰি আমি মানে তেখেতক পেৰালাইচিছ কৰাৰ এটা প্ৰয়াস, এইটো নহয়। মানুহখিনি এটা ভুল ধাৰণা লৈ পেলাই আমাৰ ওচৰত আহে যে অপাৰেশ্যন কৰিলোঁ মানে আৰু গ'লোঁ আৰু, মানে ইয়াৰ পিছত আৰু একো নাই। বাট এইটো এটা বহুত ডাঙৰ মিথ হয় আমাৰ মানে স্পাইন চাৰ্জাৰীৰ ক্ষেত্ৰত, যে অপাৰেশ্যন মানে আৰু বহুত দেৰি লাগিব। আৰু এটা থাকে যে অপাৰেশ্যন কৰিলে বহুত দিন চাগে বিচনাত পৰি থাকিব লাগিব বা বিচনাৰ পৰা উঠিব নোৱাৰিম। আমি যেতিয়া অপাৰেশ্যন এটা কৰোঁ তেতিয়া নেক্সট ডে'ৰ পৰাই আমি বা ছেম ডে'ৰ পৰাই আমি তেখেতক মবিলাইজ কৰাওঁ, যে তেখেতৰ হাত ভৰিবিলাক লৰচৰ কৰিব দিওঁ, ইকাতি সিকাতি শুব দিওঁ, আৰু নেক্সট ডে' আমি ডিছচাৰ্জ কৰোঁ, যাতে তেখেতে নৰ্মেল লাইফ এটা অতি সোনকালে পায়, মানে যিটো তেওঁ অলৰেডি চলাই আছিল সেইটো যাতে পায়, তাৰ কাৰণে আমি নেক্সট ডে' ডিছচাৰ্জ কৰিব পাৰি, আনলেছ যদি তেখেতৰ কিবা বেলেগ কোমৰবিডিটিছ নাথাকে। গতিকে মোৰ হিচাপত এই কিছুমান দুই এটা মিথ আছে বা আমাৰ ভুল ধাৰণা চাৰ্জাৰীক লৈ, সেইটোৰ কাৰণে মই এইখিনি ক'ব লগা আৰু।
1: হয় ৰুমা বৰুৱা, আপুনি কৈছে সুন্দৰ অনুষ্ঠানটি শুনি আছোঁ, অতি প্ৰয়োজনীয় বিষয়সমূহৰ কথা জানিব পাৰি সমৃদ্ধ হৈছোঁ, বহুত ধন্যবাদ ৰুমা বৰুৱাই, খুব ভাল পাইছে অনুষ্ঠানটি।
0: ধন্যবাদ।
1: আৰু এটা কথা জানিব বিচাৰিছোঁ ৰুমা বৰুৱা বাইদেউ, আপুনি যিহেতু অনুষ্ঠান শুনি আছে গতিকে আপোনাৰ এই বাৰ্তাটিৰ উপৰিও আপোনাৰ সৈতে কিছু অনুষ্ঠান সম্পৰ্কে কথা পাতিবলগীয়া আছে, গতিকে আপুনি ব্যক্তিগতভাৱেও এটি বাৰ্তা মোলৈ প্ৰেৰণ কৰিবচোন, আৰু কেইটামান প্ৰশ্ন আমি সুধিম। কিন্তু শ্ৰোতাসকল, ভাল লাগিছে যে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিছে, নিজৰ সমস্যাসমূহৰ কথা কৈছে, কাৰণ এগৰাকীৰ পৰা আমি এটা বাৰ্তা পাইছিলোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ কোনোবা নহয় কোনোবা এটা অংগত বিষ অনুভৱ হয়েই, আৰু বহুতে এইটো সাধাৰণ বুলি ভাবে। কোনোবা ক্ষেত্ৰত আচলতে আমি আমাৰ যিটো ৰেড ফ্লেগ বুলি কৈছে, একেবাৰে এনেকুৱা এটা লক্ষণ দেখা দিয়ে যে সেই লক্ষণটোৰ পাছত আপুনি কিন্তু চিকিৎসকৰ ওচৰত যাবই লাগিব যদি নিজৰ কিবা বেয়া হোৱাটো আপুনি নিবিচাৰে। গতিকে এই কথাখিনিও ডাক্টৰ পাটোৱাৰী বৰ ধুনীয়াকৈ বুজাই দিছে। মেৰুদণ্ডৰ যিটো অস্ত্ৰোপচাৰ, বিভিন্ন অস্ত্ৰোপচাৰ সম্পৰ্কে কৈছে, কিন্তু মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ কেনেকুৱা ধৰণৰ পৰ্যায়ত আচলতে একেবাৰে কৰাটো প্ৰয়োজন, সেই সম্পৰ্কে আপুনি কি ক'ব?
0: মেইনলি আপোনাৰ মই অলৰেডি কৈছোঁৱেই, মানে
1: সেইকেইটা
0: মানে
1: ধৰক
0: ৰেড ফ্লেগ ছাইনটো আপোনালোকক বাৰে বাৰে কৈ আছোঁ, যাতে সেইখিনি অকণমান মনত থাকে, যে মেইনলি ধৰক প্ৰেচাৰ পায়খানাৰ কণ্ট্ৰল হেৰাই যোৱাটো, এইটোক যিটো আমি কডা ইকুনা চিনড্ৰম বুলি কওঁ আমাৰ ভাষাত, কডা ইকুনা চিনড্ৰম, বা ধৰক মানে যে মানে আমাৰ যৌনাংগৰ চাইডৰ চাইডে যেতিয়া আপোনাৰ চুলেও গম নোপোৱা নামনেছ টাইপ হৈ যায়, বা কেতিয়াবা মেজৰ এক্সিডেণ্ট এটা হৈছে, দেখিছে যে আপোনাৰ দু চাইডে মানে আপোনাৰ ভৰিত মানে চেন্স নোহোৱা হৈছে বা উইকনেছ ষ্টাৰ্ট হৈছে, বা আপুনি দেখি আছে যে বহুত দিনৰ পৰা আপোনাৰ অলপ অলপ উইকনেছ আৰম্ভ হৈছিল, বা হঠাৎ এতিয়া ফিল কৰিছে যে উইকনেছটো বাঢ়ি গৈছে, বা পেইন যিটো আগতে ঔষধত কমি আছিল বা ঔষধ খাই আছিল, দেখিছে যে পেইনটো ঔষধ খোৱা বন্ধ কৰাৰ লগে লগে আৰু বাঢ়া ষ্টাৰ্ট হৈছে, এইবিলাক কিছুমান কাৰণত মানে আমাৰ অপাৰেশ্যনৰ বহুত প্ৰয়োজন থাকে। তেতিয়া আমি ধৰক সেই নাৰ্ভ যদি কিবা দাবী আছে, সেই নাৰ্ভডাল আমি ডিকম্প্ৰেছ কৰিব লাগে ইমিডিয়েটলি।
1: হয়, এগৰাকী শ্ৰোতাৰ হয়তো ফোন আহিছে, তেওঁ আপুনি অনুষ্ঠান সম্পৰ্কীয় কিবা কথাৰ বাবে ফোন কৰিছে নেকি? হয়, আপোনাৰ ফোন সকলোৱে শুনিব পৰাকৈ দিছোঁ। হয় কওকচোন, আমাৰ চিকিৎসক অতিথিগৰাকীয়ে শুনি আছে, আপোনাৰ পৰিচয়টো কৈ লওক প্ৰথমে। নামটো আপোনাৰ?
2: মই কিছুদিনৰ পৰা মোৰ তাৰমানে দুয়োখন হাতৰ তলুৱা খজুৱাই, মানে অনবৰত নহয় কিন্তু যেতিয়া খজুৱাই তাৰমানে বহুত খজুৱাই, তাৰমানে আৰু তাক খজুৱাৰ ভিতৰ বহুত ভিতৰলৈকে খজুৱাব লাগে, তাৰপিছত খজুৱাৰ পিছত অলপ বিষায়, এতিয়া তাৰমানে আৰু কিছুদিন মই এমাহ কিন্তু নাৰ্ভৰ টেবলেট খাইছিলো, মই গুৱাহাটী চিকিৎসা মেডিকেলৰ পৰা দিছিলে নাৰ্ভৰ টেবলেট, নেৰুবিয়ন 40 খাইছিলো, এতিয়া খোৱা নাই কিছু, এতিয়া তাৰমানে এনেকুৱা হৈছে তাৰমানে হাত দুখন তলুৱাই খজুৱাই আৰু, এতিয়া কি

0: আপনি কইতে পারবো মই জানি বলো কি
1: ঠিক আছে বাৰু
2: ধন্যবাদ জনাইছো আপোনাক হয়
1: মেইনলি হাত হাতৰ তলা খুজোৱাটো বা এইটো এটা মানে ধৰক আমি যিখিনি স্কিনৰ ডাৰ্মাটলজি ৰিলেটেড যিবিলাক প্ৰব্লেম থাকে স্কিনৰ ডক্টৰ বা ডাৰ্মাটলজিষ্ট এজনৰ কনচাল্ট কৰিব লাগে বাৰু মেইনলি কেতিয়াবা স্কেবিজ হ'লেও এনেকুৱা হয় স্কেবিজ বুলি এটা মানে অসুখ থাকে যিটোৰ মানে হাতত বা এইবিলাকত খোজাই মানে বা আৰু বাকী ফেমিলি মেম্বাৰ্ছখিনিকো মানে তেতিয়া হিষ্ট্ৰী ল'ব লগা হয় যে বাকী মেম্বাৰ্ছখিনিৰো কাৰোবাৰ এনেকুৱা খোজতি হৈছে নেকি আৰু এইটো মানে যদি এনেকুৱা হয় বিছনা চাদৰ বা আমি যিখিনি পঢ়িছিলোঁ আৰু বিছনা চাদৰ বা সেইখিনি আপোনাৰ ভালকৈ চাফা কৰিব লাগে ডেইলি ধুব লাগে আৰু কিছুমান অইনমেণ্ট থাকে যিখিনি আপোনাৰ ৰাতি ৰাতি লগাব লাগে লগালে আপোনাৰ গোটেই ফেমিলি মেম্বাৰ্ছেই লগাব লাগে যদি আপোনাৰ অকলেই হৈছে তেতিয়া হয়তো নহ'বও পাৰে যদি আপোনাৰ লগত বাকী আপোনাৰ বাচ্চা থাকে বা আপোনাৰ আৰু ফেমিলি মেম্বাৰ কোনোবা থাকে মানে তেতিয়াহ'লে সিহঁতৰ পৰাও হিষ্ট্ৰীটো ল'ব লাগিব যে সিহঁতৰো কাৰোবাৰ মানে খোজতি হয় নেকি এনেকুৱা আৰু আপুনি নাৰ্ভ টেবলেটত মোৰ বিশেষ লাভ নহ'ব এইটো মেইনলি আপোনাৰ ডাৰ্মাটলজিষ্ট একজনক দেখুওৱাটোহে বেছি লাভ হ'ব তাৰে পিছতো যদি নকমে তেতিয়া হয়তো বাৰু ধৰক লগত যদি আপোনাৰ বিষ আছে হাতত তলোৱা বিষাই জিনজিনাই তেতিয়া আপুনি যিখিনি নিউৰোবায়ন ফৰ্ট নে কিবা টেবলেট দিয়া বুলি ক'লে এই টেবলেটটো কণ্টিনিউ কৰিব পাৰে আদাৰৱাইজ প্ৰথমে একবাৰ ডাৰ্মাটলজিষ্টক দেখুওৱাটো বেছি ভাল
2: হয় চন্দ্ৰমা দেৱী মঙলদৈৰ পৰা খুব সুন্দৰ অনুষ্ঠান বুলি কৈছে ভাল পাইছে আপোনাৰ সকলোৱে অনুষ্ঠানী শ্বেয়াৰ কৰক যাতে আমি সৰহ সংখ্যক শ্ৰোতাক উপকৃত হ'ব পাৰে আজিৰ এই কথাখিনিৰ পৰা আমি মেৰুদণ্ড যে অস্ত্ৰোপচাৰ আমি সেই সম্পৰ্কে ৰেড ফ্লেগৰ সম্পৰ্কে আপুনি ক'লে কিন্তু সম্পূৰ্ণ সুস্থ হ'বলৈ কিমান সময় লাগে তেনেকুৱা যদি অস্ত্ৰোপচাৰ হয়
1: আমি যেতিয়া নৰ্মেলি এটা চাৰ্জাৰী কৰোঁ মানে স্পাইন চাৰ্জাৰী এটা আমি 1 to 2 weeks মানে অকণমান লাইট কাম কৰিব কওঁ লাইট মিনছ কি তেওঁ নৰ্মেল যিখিনি এক্টিভিটি বাথৰুম যোৱা হওক নৰ্মেল তেওঁ ভাত খাব বিছনাৰ পৰা উঠি যোৱা হওক এনেকুৱা নহয় যে তেওঁ মানে 1 to 2 weeks মানে অকল মানে বিছনাতেই শুই থাকিব ঘৰৰ মানুহে আনি পেলাই বিছনাতে খুৱাব এনেকুৱা নহয় 1 to 2 weeks ধৰক তেখেত মানে বিছনাৰ পৰা উঠি যাব লাগে অকণমান চোতালত খোজকাঢ়িলে তাৰপিছত ধৰক 3 to 4 weeks মানে 1 month টাইম এটা লাগে যিটোত তেওঁ মানে নৰ্মেল এক্টিভিটিৰ কাৰণে সম্পূৰ্ণ প্ৰিপেয়াৰ হয় মানে মানে এৰাউণ্ড মানে 1 month এটাত আপুনি মানে কমপ্লিট সুস্থ বুলি আৰু ক'ব পাৰি বা তেওঁ ডিউটি জইন কৰিব পাৰে নিজৰ কাম কৰিব পাৰে আৰু এনেকুৱা আৰু এইখিনি সময়ৰে প্ৰয়োজন থাকে আফটাৰ অতি মানে
2: হয় আৰু শ্ৰোতাসকলৰ বাৰ্তা যদি আহে আমি বাৰ্তা ল'ম আৰু বেছি সময় আমাৰ হাতত নাই মাত্ৰ 8 মিনিট সময় আছে 8 মিনিট সময়ত আমি যিখিনি পাৰোঁ আৰু আলোচনা কৰিবলৈ চেষ্টা কৰিম সাধাৰণতে আমি দেখিবলৈ পাওঁ যে কঁকালৰ বিষ হ'লে পেইন কিলাৰ খায় এনেদৰে যে পেইন কিলাৰ খায় বিষনাশক ঔষধ যদি লৈ থকা হয় সেৱন কৰি থকা হয় সেয়া নিৰাপদ নে
1: একচুৱেলি আমাৰ যেতিয়া পেচেণ্টবিলাক আহে আজিকালি এটা মানে সেইও এটা ডাঙৰ ভয় সোমাই গৈছে যে মানে বিষৰ টেবলেট নাখাওঁ লাগিলে যি হয় হ'ব বা এনেকুৱা আৰু মানে কঁকাল ভাঙিয়ে যাওক কিন্তু বিষৰ টেবলেট নাখাওঁ ইনিচিয়েলি অলপ পেইন কণ্ট্ৰলৰ কাৰণে আপুনি মানে পেইন কিলাৰ লোৱাটো জৰুৰী এনেকুৱা কোৱা নাই যিবিলাকে ধৰক কণ্টিনিউৱাছ 6 months বা 1 year পৰা পেইন কিলাৰ লৈ আছে সেইবিলাকৰ কাৰণে মানে অকণমান প্ৰব্লেম আছে কাৰণ কিছুমান টেবলেট থাকে যিবিলাকে ধৰক কিডনীত এফেক্ট কৰে এই বস্তুটো এটা আমাৰ মানুহৰ মনত সোমাই গৈছে তাৰ কাৰণে মানে বিষৰ টেবলেটে নোখোৱাইছে বিষটো এটা মানে এটা বেমাৰে হয় বা যিটোৰ মানে এটা চিম্পটম হয় ইয়াক ট্ৰিটমেণ্ট লাগিব যেনেকৈ আপোনাৰ হেডেক এটা চিম্পটম হয় যিকোনো অসুখৰ পৰা হেডেক হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে তাত ট্ৰিটমেণ্ট লাগিব এনেকুৱা নহয় যে আপুনি নাখাই পেলাই চলিব নাখালেও কমি যাব কিন্তু তাৰ যিটো এফেক্ট থাকিব আপুনি এতিয়া হাত ভৰি কাটিল বা কিবা এটা হ'ল যদি আপুনি পেইন কিলাৰ বা যিটো আপোনাৰ মানে সেইটো ফুলাটো কমোৱাৰ কাৰণে যদি আপুনি নাখায় সেইটো ডেমেজটো বহুত দিনৰ কাৰণে থাকিব সেইকাৰণে মোৰ হিচাপত ইনিচিয়েলি কম দিনৰ কাৰণে হ'লেও আপুনি ল'ব পাৰে তাৰে পিছত যেতিয়া আপোনাৰ বিষটো কমি গৈছে যেতিয়া আপোনাৰ আৰু বিষ হ'ব তেতিয়া লাগিলে খাব আৰু তেতিয়া এনেকুৱা কোৱা নাই যে ডেইলি আপুনি 2 to 10 days খাব 15 days খাব সেইটো কোৱা নাই কিন্তু জাষ্ট যেতিয়া প্ৰয়োজন হয় আপুনি ফিল কৰিছে যে বহুত বেছি বিষ আছে ৰ'ব পৰা নাই তেতিয়া আপুনি এটলিষ্ট পেইন কিলাৰ ল'ব পাৰে এইটোৰ কাৰণে কোনো হেৰি নহয়
2: হয় শ্ৰোতা এগৰাকীৰ ফালৰ পৰা ইনামুল মজি তেওঁ স্পণ্ডিলাইটিছ সম্পৰ্কে অলপ জানিব বিচাৰিছে
1: স্পণ্ডেলাইটিছ মিনছ এই গোটেইখিনি কথাই মানে আপোনাৰ বেক পেইন মানে ধৰক গোটেই সমস্যাখিনিয়ে আৰু এটা মানে স্পণ্ডেলাইটিছ বা চাৰ্ভাইকেল স্পণ্ডেলাইটিছতো ছেম একেই হয় বা লাম্বাৰ স্পণ্ডেলাইটিছতো ছেম একেই হয় য'ত মাছুল স্পাজাম হ'ব পাৰে মাছুল স্পাজাম

0: হৈ পেলাই আপোনাৰ বহুত পেইন এটা হৈ পেলাই যিটো এটা সমস্যা কৰে, এই সমস্যাবিলাককে একচুৱেলি আমি স্পণ্ডেলাইটিছ এটা ভেগ টাৰ্ম আৰু, বাট তাৰ ধৰক কিছুমান স্পেচিফিক টাৰ্ম থাকে যে লো বেক পেইন বা ধৰক তাৰ কিছুমান কাৰণ থাকে, যে ডিজেনেৰেটিভ ডিজিজ যিটো ক'লোঁ বা লাম্বাৰ ডিস্ক হাৰ্নিয়েশ্যন এইবিলাকৰ কাৰণে যিটো যিবিলাক সমস্যা হয়, এই গোটেইবিলাকক মিলাই পেলাই আমি স্পণ্ডেলাইটিছ বুলি ক'ব পাৰোঁ বা স্পাজমৰ কাৰণে যিখিনি হয় মানে।
1: হয় শ্ৰোতাসকল, আমি 5 মিনিট সময় আছে, আমি শেষৰ পৰ্যায়লৈ আহিছোঁ। কঁকাল আৰু মেৰুদণ্ডৰ সমস্যা প্ৰতিৰোধ কৰিবলৈ আমাৰ জীৱনশৈলীত কি কি পৰিৱৰ্তন আমি সহজে কৰিব পাৰোঁ? নিয়মীয়া ব্যায়াম বা আমাৰ কোৰ মাছল যিটো শক্তিশালী কৰাটো কিমান গুৰুত্বপূৰ্ণ?
0: সেইটো এটা বহুত ডাঙৰ মানে ইছ্যু হয় মানে, কাৰণ কোৰ মাছল মিনছ আমাৰ বেক মাছল আৰু এবডমিনেল মাছলখিনি যদি আমি ষ্ট্ৰেংথটো বঢ়াব পাৰোঁ উইথ এক্সাৰচাইজ, নিয়মিত এক্সাৰচাইজ কৰি পেলাই, তেতিয়া দেখা যায় যে ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব। তাৰপিছত ৰেগুলাৰ এইটো এটা অভ্যাস কৰি ল'ব লাগে, কাৰণ আমি বহুতে এতিয়া আমাৰ এনেকুৱা লাইফষ্টাইল হৈছে যে আমি ৰাতি দেৰিলৈকে শুওঁ, ৰাতি দেৰিলৈকে শুব মানে নোৱাৰোঁ মানে, বহুত কামৰ প্ৰেছাৰ থাকে, কিবা থাকে, তেতিয়া সেইকাৰণে ৰাতিপুৱা আমি উঠিব নোৱাৰোঁ। এটলিষ্ট যদি আমি অলপ অভ্যাসবিলাকত চেঞ্জ কৰোঁ, ৰাতি অলপ সোনকালে শুওঁ, তেতিয়া আপুনি দেখিব ৰাতিপুৱাও আপুনি সোনকালে উঠিব পাৰিব। এটলিষ্ট 30 মিনিটছৰ কাৰণে খোজকাঢ়িব ওলাই যাওক, লাহে লাহে দেখিব যে আপোনাৰ লাইফটোৱে চেঞ্জ হৈ গৈছে, আপুনি আৰু আপুনি সেই যিজন মানুহ আছিল সেই মানুহজন হৈ নাথাকে আৰু। যেতিয়া আপুনি এক্সাৰচাইজ কৰিব যাব, এটা সময়ত আপুনি নিজে নোৱাৰা হৈ যাব, এক্সাৰচাইজ নকৰিলে বেয়া লগা হ'ব মানে।
1: হয়, শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নিভাৰাণী হাজৰিকা আপুনি অনুষ্ঠানলৈ আহিছে, মেৰুদণ্ড সুস্থ ৰাখিবলৈ আমি কৰিব পৰা 3টা গুৰুত্বপূৰ্ণ কাম, যিটো কথা আমি সদায় মনত ৰাখিম আৰু আজিৰ অনুষ্ঠানটো শুনাৰ পাছত আমি এই 3টা কাম সদায় কৰিম, সেই 3টা কাম কি হ'ব?
0: এটাটো হ'ল যে যিটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে কোৰ মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ, যিটো এক্সাৰচাইজটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, এইটো ফৰ লং টাৰ্ম মানে, এইটো এতিয়া নহয় যে আপুনি আজি কৰিলে, আজি কৰাখিনিও আপোনাৰ ফিউচাৰত কামত আহিব, আৰু সেইটো এটা মানে আপোনাৰ শ্বিল্ড হিচাপে কাম কৰিব, আপোনাৰ বেক মাছল বা স্পাইনৰ ওপৰত যিটো এফেক্ট থাকে সেইটো বহুতখিনি কমি থাকিব। তাৰপিছত আপোনাৰ এটা হ'ল কি যে আপুনি ৱেইট মেইনটেইন কৰাটো, আপোনাৰ যিটো নৰ্মেল BMIৰ হিচাপত যদি আপুনি ৱেইট মেইনটেইন কৰে, দেখিব আপোনাৰ বহুতখিনি বেমাৰ দূৰ হ'ব। এইটো অকল মই আজি বেক পেইনৰ বিষয়ে কৈ আছোঁ, অষ্টিঅ'আৰ্থ্ৰাইটিছ এটা বহুত ডাঙৰ সমস্যা, নি অষ্টিঅ'আৰ্থ্ৰাইটিছ, যিবিলাক শকত মানুহ, যিমানে মানুহজনৰ ওজন বেছি হ'ব সিমানে তাৰ আঁঠুটোত প্ৰেছাৰ সিমানে বেছি পৰিব আৰু সিমানে বেছি ক্ষয় যাব, গ'লে কি হ'ব আল্টিমেটলি অষ্টিঅ'আৰ্থ্ৰাইটিছ। সেইকাৰণে এইবিলাক প্ৰিভেণ্ট কৰাৰ কাৰণে আমি যিমান পাৰি আমাৰ বডি ৱেইটটোত কণ্ট্ৰল কৰিব লাগে, মানে আমাৰ মুখখনত কণ্ট্ৰল কৰিব লাগে, খোৱা লোৱাটো যিমানে কণ্ট্ৰল হ'ব সিমানে লং টাৰ্ম মানে আমি জীয়াই থকাৰ মানে সুস্থ শৰীৰে জীয়াই থকাৰ
1: এটা কৰিব নোৱাৰোঁ যে আমি
0: এইটো কণ্ট্ৰল কৰিব লাগিব। আৰু এটা থাকিল যে আপোনাৰ ৱেইট, আৰু এটা হ'ল কি যে আপোনাৰ
1: আমি এক্সাৰচাইজ কৰিব লাগিব, ৱেইটটো কণ্ট্ৰল কৰি ৰাখিব লাগিব,
0: আৰু আপোনাৰ খাদ্যটোতো বাৰু ৱেইটত আহিয়ে গ'ল, আৰু হাইড্ৰেশ্যন যিটো আমাৰ মানে পানী, যিটো পানী আমাৰ মানে 90% আমাৰ বডিৰ পাৰ্টটো পানীয়ে হয়, 60-70% পানী হয় আমি পঢ়োতে পাইছোঁ, গতিকে ধৰক খোৱাতকৈও পানী বেছি খাব লাগে, কাৰণ কি হয় উইথ এজ আমাৰ যিবিলাক স্পাইনৰ যিবিলাক ডিজেনেৰেটিভ ডিজিজ বুলি মই কৈ আছোঁ বাৰে বাৰে, এইবিলাক কি হয় আমাৰ যিবিলাক ডিস্ক থাকে বা ডিস্কৰ চাৰিও চাইডে যিটো এটা এনুলাছ বুলি কয়, সেইবিলাকত পানী কমি যায় মানে উইথ এজ, আৰু সেইকাৰণে সেইবিলাক যেতিয়া আপোনাৰ ড্ৰাই হৈ যায় তেতিয়া ফাটি যোৱাৰ চান্সটো বেছি থাকে। যদি আপুনি হাইড্ৰেশ্যনটো মেইনটেইন কৰিব পাৰে তেতিয়া দেখিব যে এইবিলাকৰ লংগিটিভিটি বা এইবিলাকো লং লাষ্টিং হ'ব, আৰু পেইন বা এইবিলাক যিবিলাক সমস্যাৰ বিষয়ে মই ক'ব আহিছোঁ এইবিলাকো নিশ্চয় নাথাকিব আপোনালোকৰ।
1: ধন্যবাদ জনাইছোঁ ডক্টৰ সিন্ধু পাটোৱাৰী, আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই গৈছে, শ্ৰোতাসকলেও ভাল পাইছে, বুজি পাইছে, আৰু তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰাৰ কথাটোলৈ আমি লক্ষ্য কৰিলে বুজি পাওঁ যে অনুষ্ঠানত তেওঁলোকে আদৰি লৈছে। কল্পনা আমিন শৰ্মা, অনুষ্ঠানো শুনি উপকৃত হৈছোঁ, মূৰৰ বিষৰ কাৰণো ভিটামিন D3ৰ অভাৱ হ'ব পাৰে বুলি তেওঁ জানি উপকৃত হৈছে। নিভাৰাণী হাজৰিকা আপুনি অনুষ্ঠানলৈ আহিছে। শ্ৰোতাসকলে এইখিনিতে আপোনালোকক জনাওঁ যে কাইলৈ আমাৰ হেল্ল' যুৱবাণী অনুষ্ঠানত উপস্থিত থাকিব নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী তথা অভিনেত্ৰী বৰষা বৰা আৰু নতুন প্ৰজন্মৰ এগৰাকী অভিনেতা পৰিচালক নিশিৰঞ্জন কে মল্লিকা। তেওঁলোকৰ সৈতে সন্ধিয়া 7:20 আমি হেল্ল' যুৱবাণী অনুষ্ঠানত লগ পাম প্ৰাগজ্যোতিষপুৰ শাখাত, ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকল, আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি

0: এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। আকাশবাণী আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালে একেলগ হৈ স্বাস্থ্য সজাগতাৰ দিশত, আপোনালোকৰ স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস কৰিছে। চাৰি মাহত প্ৰৱেশ কৰিলে আমি এই যাত্ৰা অব্যাহত ৰাখিম। আপোনালোক উপকৃত হ'লে আমাৰ ভাল লাগিব আৰু আপোনালোকে অনুষ্ঠানটো শ্বেয়াৰ কৰিব যাতে সৰহসংখ্যক লোকে অনুষ্ঠানী পৰৱৰ্তী সময়তো শুনি উপকৃত হ'ব পাৰে। যিসকল শ্ৰোতাই ৰেডিঅ' ছেটত এপত শুনি আছে বা এফ এমত শুনি আছে তেওঁলোককো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ডিম্পুল বৰগোহাঁই, ধন্যবাদ সংগীতা দেৱী, ধন্যবাদ জনাইছোঁ সংগীতা দাস, জলিমণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ, এফ এম ট্ৰান্সমিটাৰত থকা আৰু লগতে আমাৰ ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বুঢ়াকো ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি আমি ইয়াতেই সামৰিলোঁ। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: এফ এম এনৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰশ্ৰোতা খন্তেক পাছতে অৰ্থাৎ 11 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015,

0: আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱতো অনুমোদন জনায়।
1: কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেলথৰ যিটো প্ৰব্লেম, বহুতে ছুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয়, তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেলথ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আনিছো। এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেচন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব, চাইকলজিষ্ট কেনেকে ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল চাইকলজিষ্ট থাকিব, মেণ্টেল হেলথ কাউন্সিলৰ থাকিব, মেণ্টেল হেলথৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে।
0: মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱতো অনুমোদন জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাত আজি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি ৰূপনগৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপলু ৰঞ্জন শৰ্মা, বিজয় কুমাৰ গুপ্তা আৰু তপন দাস এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে মুঠ 81 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তি চালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়ৰ কাৰ্যালয় থাকিব। যোৱা নিশা হোৱা এজাক বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। হাতীগাঁও, অনিলনগৰ, ডাউনটাউন, ৰুক্মিণীগাঁও, বেলতলা, চাৰ্ভে, হাতগাঁও, জটীয়া, জুৰদকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ উপপথসমূহত হোৱা বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যোৱা নিশাৰ এই প্ৰবল বৰষুণৰ ফলত অসম ৰাজ্যিক চিৰিয়াখানা চৌহদৰ এখন দেৱালৰ কিছু অংশ ভাগি পৰা বুলি জানিব পৰা গৈছে। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত অভিযান্ত্ৰিক বিষয়সমূহৰ সামগ্ৰিক পাৰিভাষিক শব্দাৱলী নিৰ্মাণৰ ছদিনীয়া কৰ্মশালাৰ অহা 22 আগষ্টত সামৰণি পৰিব। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনত নতুন দিল্লীৰ বৈজ্ঞানিক আৰু কাৰিকৰী শব্দাৱলী আয়োগৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। শব্দাৱলী আয়োগে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অন্তৰ্গত হিন্দী তথা আন 22টা ভাৰতীয় ভাষাত বিভিন্ন শৈক্ষিক বিষয়ৰ বৈজ্ঞানিক আৰু কাৰিকৰী পৰিভাষাৰ গ্ৰন্থ প্ৰণয়নৰ দায়িত্ব লৈ আহিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰেল ষ্টেচনৰ সমীপত আজি এজাক বনৰীয়া হাতী বিচৰণ কৰি থকাৰ সময়তে স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোকে তৎপৰতাৰে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সমৰ্থ হোৱাত স্থানীয় ৰাইজে সকাহ লাভ কৰে। ইয়াৰ পূৰ্বে খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে পথাৰৰ খেতি বাতিও নষ্ট কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: এফ এম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 MHz আৰু 729 kHz এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস। এয়া

0: श्रोताओं, इसी के साथ फरागमाला लाइव यहीं पर समाप्त होता है। मैं अमित बांसकोटा अब आपसे विदा लेता हूँ। फिर मिलेंगे फरागमाला लाइव के अगले सफर में। नमस्कार।
1: फरागमाला फरागमाला
2: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে অমিত ভাস্কোটাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগা হাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: সুব্যাপ্ত হৈ থকা গুৱাহাটী চহৰৰ ধমনিত বৈ থকা এখন ঐতিহ্যময় ঠাই পাণবজাৰ।
1: কিতাপৰ চিৰসেউজ ঠিকনা পাণবজাৰ,
0: অসমীয়া ভাষাৰ জীৱন্ত সংগ্ৰহালয় পাণবজাৰ,
1: অসমীয়া জাতিৰ চিন্তাৰ চৰাখৰ পাণবজাৰ,
0: লেখক আৰু পঢ়ুৱৈৰ মিলনৰ স্থান পাণবজাৰত কেৱল কিতাপেই বিক্ৰী নহয়, হয় কাহিনীৰ আদান প্ৰদান, বিনিময় হয় শব্দ, চিন্তা আৰু সপোনৰ। লেখক, প্ৰকাশক, পঢ়ুৱৈ, সমালোচকৰ চিন্তাক জীৱন দিয়ে পাণবজাৰে।
1: সেই চিন্তাৰ পৰাই যেন জন্ম হয় নতুন সাহিত্যিকৰ, নাটকৰ নতুন চৰিত্ৰৰ তথা সমাজৰ নৱজাগৰণৰ। অসমীয়া সাহিত্যৰ মূল শিপাডাল সম্পৃক্ত হৈ আছে পাণবজাৰত। আমিও লুটিয়াই চাবলৈ চেষ্টা কৰিছোঁ অতীতৰ পাণ্ডুলিপি। সেই উদ্দেশ্যেৰে আমি কথা পাতিছিলোঁ পাণবজাৰস্থিত বৰ্ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰক্তিম ঠাকুৰীয়াৰ সৈতে।
2: নমস্কাৰ, মোৰ নাম ৰক্তিম ঠাকুৰীয়া। মই পাণবজাৰত যশোবন্ত ৰোডত অৱস্থিত বৰ্ণ বুলি যিটো প্ৰকাশন প্ৰতিষ্ঠান তাৰ স্বত্বাধিকাৰী। মূলত পাণবজাৰৰ ইতিহাস বা পাণবজাৰত গ্ৰন্থ প্ৰকাশনৰ ইতিহাস বা অসমৰ অন্যান্য ঠাইৰ তুলনাত কেৱল পাণবজাৰকেই যে কিতাপৰ এটা মূল চাহিদা আৰু যোগানৰ জেগা হিচাপে মানুহৰ মাজত পৰিচিত হৈ আহিছে, যিখিনি কথা আমাৰ পূৰ্বজ প্ৰকাশক বিক্ৰেতাসকলৰ পৰা, আমাতকৈ জ্যেষ্ঠজনৰ পৰা আমি জানি আহিছোঁ, সেয়া আছিল যে অসমৰ পুথি প্ৰকাশনৰ যিটো ইতিহাস আৰু প্ৰকাশন গোষ্ঠীসমূহৰ যিটো ইতিহাস, সেয়া প্ৰথম অৱস্থাত যিহেতু অসমীয়া কিতাপৰ প্ৰকাশক হিচাপে আমি মূলতঃ খ্ৰীষ্টধৰ্মীয় যিসকল মিছনেৰী ফাদাৰ তেওঁলোকৰ নামেই পাওঁ, তাৰ লগতে আনুষংগিকভাৱে যিখিনি প্ৰাতস্মৰণীয় যিসকল ব্যক্তি অসমীয়া ভাষাটোৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আৰু অসমীয়া প্ৰকাশন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি অৰিহণা আগবঢ়ালে তেওঁলোকেই কাম কৰিছিল, মূলতঃ খ্ৰীষ্টধৰ্মীয় যিসকল মিছনেৰী সেইসকলে। আৰু তেওঁলোকৰ সময়ত মূলতঃ অসমত পুথি তেতিয়া অৱশ্যে প্ৰথম অৱস্থাত অসমত প্ৰকাশ হোৱা নাছিল, মূলতঃ কলকাতা, শ্ৰীৰামপুৰ এনেকুৱা জেগাত কিতাপবোৰৰ মুদ্ৰণ হৈছিলে। কিন্তু তথাপিও তাৰ পিছৰ ফালে শিৱসাগৰ কেন্দ্ৰিক হিচাপে কিছুমান প্ৰকাশন, আৰু সেই সময়ত আচলতে প্ৰকাশন প্ৰতিষ্ঠান বুলি ক'লে ভুল হ'ব, সেই সময়ত আচলতে যিসকল ব্যক্তিয়ে কামটো কৰিছিল তেওঁলোকৰ নামতেই বহুসংখ্যক কিতাপ ওলাইছিল, যদিও আজিৰ সময়ত সংখ্যাৰ জোখাৰে গুৰুত্বপূৰ্ণ নহয়, তথাপি এটা সময়ত 1840-50 বা তাৰ আগৰ সময়ছোৱাত বা 60-70 মানে 69 শতিকাত যিসমূহ কিতাপ ওলাইছিল, সেই সময়ত মূলতঃ অসমৰ পুথি প্ৰকাশনৰ মূল কেন্দ্ৰস্থলটো আছিল শিৱসাগৰ। আৰু তাৰ পিছত লাহে লাহে যেতিয়া মিছনাৰীসকলৰ সেই সময়ৰ পৰিক্ৰমাটো পাৰ হৈ আমাৰ অসমৰ বিভিন্ন স্থানৰ বিভিন্নজন, আৰু প্ৰথম অৱস্থাত খুবেই এটা গুৰুত্বপূৰ্ণ কথা আছিল যে আমাৰ আজি যিদৰে প্ৰকাশন প্ৰতিষ্ঠানসমূহ আছে সেই সময়ত নাছিলে, সেই সময়ত একেবাৰে চালুকীয়া অৱস্থাত আছিলে। আৰু তাৰ ফলত কি হৈছিলে, আমাৰ যিসকল স্বনামধন্য লেখক, সেইসকলৰ বহুসংখ্যক লেখকেই নিজৰ পুথি কলিকতাত মুদ্ৰণ কৰাই নিজে ছপা কৰাই বিকিব লগা পৰিস্থিতি এটা আছিলে। আনকি এই ক্ষেত্ৰত আমি আমাৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, তেখেতৰ মিছেলেনিয়াছ বুক ষ্ট'ৰ, বা আমাৰ পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াৰ লীলা বুলি এখন প্ৰকাশন প্ৰতিষ্ঠান, তেনেধৰণৰ আমি বহু প্ৰকাশন প্ৰতিষ্ঠান পাওঁ যি মূলতঃ লেখকসকলৰ দ্বাৰা পৰিচালিত হৈছিল। আৰু তাৰপিছত সময় আগবাঢ়িল, লাহে লাহে যদিও প্ৰকাশন প্ৰতিষ্ঠানৰ মুদ্ৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহ কলকাতা মুখাপেক্ষী হৈয়েই সেই সময়তো থাকিব লগা হৈছিল, তাৰপিছত লাহে লাহে গুৱাহাটীত প্ৰকাশন প্ৰতিষ্ঠানসমূহ এটি দুটিকৈ গুৱাহাটীৰ বিভিন্ন স্থানত, তেতিয়া একদম প্ৰথম অৱস্থাত এনেকুৱা নাছিল যে কেৱল পাণবজাৰতেই কেন্দ্ৰীভূত হৈ আছিল, বিভিন্ন স্থানত গুৱাহাটীৰ, অৱশ্যে তেতিয়াৰ গুৱাহাটীও আজিৰ দৰে বিস্তৃত নাছিলে, গতিকে পাণবজাৰক কেন্দ্ৰ কৰিয়ে আছিল অঞ্চলখিনি, বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে এটি দুটিকৈ নিজৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ কাম আৰম্ভ কৰিবলৈ লৈছিল। আৰু এই ক্ষেত্ৰত আমি নাম ল'বই লাগিব কেইবাগৰাকীও প্ৰাতস্মৰণীয় আমাৰ প্ৰকাশকৰ। তাৰ ভিতৰত মই ভাবোঁ দুটা নাম অতি গুৰুত্বপূৰ্ণ, এটা হ'ল দত্তবৰুৱাসকলৰ যি প্ৰতিষ্ঠান দত্তবৰুৱা পাব্লিছিং কোম্পানী, আৰু দ্বিতীয়টো লয়াৰ্ছ বুক ষ্টল। আৰু এই দুটা প্ৰকাশন প্ৰতিষ্ঠান তাৰ লগতে তাৰ আগতেও বাৰু কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠান আছিল, কিন্তু প্ৰকাশন প্ৰতিষ্ঠান হিচাপে পাণবজাৰক অসমৰ পঢ়ুৱৈ সমাজৰ মাজত পৰিচিতি দিয়াৰ ক্ষেত্ৰত এই দুটা প্ৰকাশন প্ৰতিষ্ঠানৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য।
1: পাণবজাৰ ব্ৰহ্মপুত্ৰৰ পাৰত

নাম আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু যিহেতু আমি নিজে সেই সময়ৰ চাক্ষুষদৰ্শী নহয়, আমি তাৰ পিছৰ সময়খিনিহে ক'ব পাৰিম বৰ্তমান সময়ত, কিন্তু তাৰ পিছৰ ধৰক পৰিক্ৰমাটো লয়াৰ্ছ বা দত্তবৰুৱা বুক ষ্টলৰ পিছে পিছেই, আমাৰ মহাপুৰুষ বুক ষ্টলৰ পৰা আৰম্ভ কৰি এটা সময়ৰ গুৱাহাটী বুক ডিপো, গুৱাহাটী বুক ষ্টল, তাৰপিছত আৰু বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান, ষ্টুডেণ্ট ষ্টৰ্ছ, তেওঁলোকৰ যদিও এটা সময়ত মূল কাৰ্যালয় গোলাঘাটত আছিলে, এতিয়া তেওঁলোকৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখত গোটেই অসমৰ ভিতৰতেই আমি ভাবোঁ যে পাণবজাৰতেই আটাইতকৈ বেছি প্ৰকাশন আৰু বিক্ৰেতা প্ৰতিষ্ঠানৰ কাৰ্যালয় আছে। আৰু আজিৰ সময়ত আমি আমাৰ হিচাপ অনুসৰি অলপ কম

0: এই শতিকাৰ নহয়, আচলতে যোৱা শতিকাৰ ধৰক 1940-50 চনৰ পৰাই বা স্বাধীনতাৰ পিছৰ পৰাই লাহে লাহে আৰম্ভ হয়। এতিয়া আজিৰ সময়তো প্ৰায় 100 প্ৰকাশন প্ৰতিষ্ঠানে, কোনোবাটো সৰু কোনোবাটো ডাঙৰ, বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে নিজৰ কাম কাজ চলাই ৰাখিছে পাণবজাৰ কেন্দ্ৰিকভাৱে। আৰু অসমীয়া গ্ৰন্থৰ যিটো প্ৰকাশন উদ্যোগ, আৰু এই প্ৰকাশন উদ্যোগটোৰ লগে লগেই বহুসংখ্যক পৰিৱেশক আৰু বিক্ৰেতা প্ৰতিষ্ঠান, এই আটাইখিনিয়েই পাণবজাৰৰ পৰাই মূলত কাম কাজ চলাই আছে। কিন্তু সময়ৰ টেকন'লজি, প্ৰযুক্তিবিদ্যা, এইবোৰৰ পৰিসৰ বাঢ়ি যোৱাৰ লগে লগে আজিৰ তাৰিখত অসমত বিভিন্ন জিলা সদৰত, মূলত ডিব্ৰুগড়ত, যোৰহাটত, গোলাঘাটত, এইফালে লখিমপুৰ, ধেমাজি বা বিভিন্ন স্থানত, পাঠশালা, বৰপেটা ৰোড, হাউলি, এনেকুৱা বিভিন্ন স্থানত এতিয়া বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান আছে আজিৰ সময়তো। কিন্তু তাৰপিছতো আমি ক'ব পাৰোঁ যে মূলতঃ আজিৰ সময়তো অসমীয়া প্ৰকাশন প্ৰতিষ্ঠানৰ জৰিয়তে গোটেই অসমজুৰি কিতাপ বিতৰণ আৰু বিক্ৰীৰ যি মূল নেটৱৰ্ক, সেই নেটৱৰ্কটো এতিয়াও পাণবজাৰ কেন্দ্ৰিক হৈয়ে আছে। আৰু আজিৰ সময়তো আমি আগতে ক'বৰ লেখীয়াকে 100+ প্ৰতিষ্ঠানে কিতাপ বিক্ৰী, পৰিৱেশন আৰু প্ৰকাশনৰ জৰিয়তে নিজৰ কাম কাজ চলাই ৰাখিছে। সময়ৰ লগে লগে হয়তো ব্যৱসায়ৰ ক্ষেত্ৰতো বিভিন্ন কম বেছি, ভাল বেয়া বিভিন্ন কথা আহি আছে। কিন্তু তাৰপিছতো যেনেকৈ বিভিন্ন জেগাৰ কথা ক'লে, অসমৰ বিভিন্ন জেগাৰ কথা ক'লে, ঢেকিয়াল বুলি ক'লে এই গুড় বা কিবা এটা জেগাৰ কথা ক'লে যে অসমৰ এই জেগাটো কিহৰ কাৰণে বিখ্যাত, ওৰাং বুলি ক'লে ৰসগোল্লা, ঠিক তেনেকৈ পাণবজাৰো কিতাপৰ সৈতে, কিতাপ শব্দটোৰ সৈতে পাণবজাৰৰ নামটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু আমি আশা কৰিম এয়া সদায় থাকক, পাণবজাৰক ভৱিষ্যতেও অসমৰ ৰাইজে, অসমৰ পঢ়ুৱৈ সমাজে গ্ৰন্থৰ মিলনস্থলী হিচাপেই লওক। পাণবজাৰৰ আজিৰ যি পৰিৱেশ, ইয়াতকৈ আৰু ভাল হওক, প্ৰকাশন প্ৰতিষ্ঠানসমূহ আগবাঢ়ি যাওক। ধন্যবাদ।
1: পাণবজাৰৰ এক সুকীয়া পৰিচয় আছে। বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰাই পাণবজাৰ হৈ পৰিছিল অসমীয়া প্ৰকাশন ব্যৱস্থাৰ ৰাজধানী। ই হৈ পৰিছিল অসমীয়া চিন্তন নিৰ্মাণৰ কাৰখানা। পাণবজাৰে গঢ়ি তুলিলে লেখক, প্ৰকাশক আৰু পঢ়ুৱৈৰ মাজত এক অদৃশ্য সেতু।
2: প্ৰকাশনৰ প্ৰাণকেন্দ্ৰ পাণবজাৰতেই অসমীয়া সাহিত্যই যেন নিজৰ কণ্ঠ বিচাৰি পাইছিল, পাঠকৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল আৰু মুকলি হৈছিল ভৱিষ্যতৰ বাট। লেখকৰ টোকাবহীৰ পৰা শব্দবোৰে ছপাশালৰ বুকুচাত উঠি পাণবজাৰৰ গলিৰ মাজেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ বাট বুলিছিল।
3: মই চন্দ্ৰপ্ৰকাশৰ, মই ডাক্তৰ ৰবীন্দ্ৰ মোহন শৰ্মা, দাদা ৰাজেন্দ্ৰ মোহন শৰ্মা। আৰু দাদা এই ব্যৱসায়টো প্ৰথম আৰম্ভ কৰিছিল টিহুত 1977 চনত এপ্ৰিল মাহত। তাৰ পৰাই আৰম্ভ কৰি ইয়াত 1988 চনৰ 8 আগষ্টত গুৱাহাটীৰ পাণবজাৰত আমাৰ এখন নতুনকৈ আকৌ চন্দ্ৰপ্ৰকাশৰ ইয়াত এটা ব্ৰাঞ্চ খোলা হ'ল। তেতিয়া টিহু আৰু গুৱাহাটী দুয়োটাই আছিল। বৰ্তমান অৱশ্যে টিহুটো বন্ধ হৈছে, টিহুত এতিয়া নাই আৰু, এতিয়া গুৱাহাটীয়ে চলি আছে। এই ব্যৱসায়টো আমি যেতিয়া প্ৰথম ষ্টাৰ্ট কৰা হৈছিল 1977 চনতে, তেতিয়াৰ পৰাই কিতাপ প্ৰকাশ কৰা হৈছিল। সেই সময়ত DTP নাছিলে, হেণ্ড কম্পোজ আছিল। হেণ্ড কম্পোজত কিবা এখন কিতাপ কৰিব লাগিলে, বিশেষকৈ মেথছৰ বা এনেকুৱা কিতাপ কৰিলে লাগে বেছি দিগদাৰি হয়। কেতিয়া ফোন কিছুমান নাথাকে, হাতেদি এই চাই চাই লগাই লগাই কৰে, নাথাকিলে আকৌ কিবা কলকাতাৰ পৰা এই ফোনটো অৰ্ডাৰ দি আনে, আনি তেনেকৈ কৰে, কৰি সেই তেনেকুৱা ধৰণে কিতাপবিলাক প্ৰিণ্ট কৰা হৈছিল। তাৰ কেইবছৰমান পিছৰ পৰা DTP আহিলে, কলিকতাত আহিছিলে। ইয়াতো আমাৰ ইয়াত তাৰ 2-1 বছৰ পিছত মানে দুঠাইত DTP আহিছিল। তাৰ ভিতৰত এজন আছিলে ইয়াতে ভৰলু, এজনে আনিছিলে, আৰু এজন অঞ্জন শৰ্মা, তেখেতক বহুতে জানে, তেখেতে আনিছিলে DTP মানে কম্পিউটাৰো তেতিয়া। তাৰ বাহিৰে গুৱাহাটীত নাছিলে আৰু। তাৰপিছত লাহে লাহে বহুত হ'ল। আমি মনত আছে, মই তেতিয়া টিহুত প্ৰেক্টিচ কৰি আছিলোঁ, তেতিয়া দাদাৰ লগত কলকাতাত গৈছিলোঁ, গৈ তাতে হেণ্ড কম্পোজৰ কামো চলিছিল, DTPও কৰিছিলোঁ। আৰু সেই সময়ত আমাৰ ইয়াত মাল্টি কালাৰ প্ৰিণ্টিং নহৈছিল, তেনেকুৱা প্ৰেছ নাছিলে। গতিকে মাল্টি কালাৰ প্ৰিণ্ট কৰিব লাগিলে, কভাৰ প্ৰিণ্ট কৰিব লাগিলেও, আনকি এতিয়াও আমাৰ পৰা অৰ্ডাৰ লৈ কিছুমানে চিপ কাচিত গৈ প্ৰিণ্ট কৰি আনি দিছিলে, তেনেকুৱা ধৰণে কৰি আনি দিছিল, কিছুমান বাহিৰত কৰি আনি দিছিলে। আৰু তাৰপিছত বহুত কিতাপ দিল্লীত প্ৰিণ্ট কৰিছিলোঁ। দিল্লীত সেই আমত চৌহান বুলি এজন আছিল, বহুত আমাৰ ইয়াৰ পাব্লিছাৰ বহুতৰ তেওঁ প্ৰিণ্ট কৰিছিল, ইয়াৰ পৰা অৰ্ডাৰ লৈ যায় কৰি দিয়ে। তাৰপিছত কলকাতাৰ পৰা হেণ্ড কম্পোজৰ সময়তো আমি বিশেষকৈ অৰুণ মোদী বুলি এজন আছিলে, তেওঁ আমাৰ কিতাপ বহুত কৰিছিলে, কাৰণ ইয়াত প্ৰেছ কম আছিল। গতিকে হেণ্ড কম্পোজ ইয়াত কৰিব লাগিলে বহুত সময় লাগে আৰু কিছুমান অলপ অসুবিধা হয়, গতিকে কলকাতাত কৰিছিলোঁ। তেতিয়া মানে মেক্সিমাম কিতাপ কলকাতা আৰু দিল্লীত প্ৰিণ্ট কৰা হৈছিল। তাৰ পৰা আহি আজি কিছু বছৰ আগৰ পৰাহে ইয়াত মাল্টি কালাৰ প্ৰিণ্টিং মেচিন আহিলে, কভাৰ প্ৰিণ্ট হোৱা হ'ল, অন্যান্য সুবিধা হ'ল, DTP এভেইলেবল হৈ গ'ল, লাহে লাহে কিতাপ প্ৰিণ্ট কৰাটো সহজ হৈ পৰিল। এটা সময়ত কিতাপ প্ৰিণ্ট কৰিব লগা ভাবিব লগা আছিল যে বাহিৰত, তাৰ যেতিয়া

0: সহজ হ'ল এতিয়া সকলোৱে যিকোনো ঠাইত সৰু সৰু ঠাইতো নিজে কম্পোজ কৰে, নিজে এখন কিতাপ পাব্লিছ কৰে, এতিয়া অজস্ৰ পাব্লিছাৰ আজিকালি, সেইকাৰণে সৰু ঠাইতো পাব্লিছাৰ, চব ঠাইতে পাব্লিছাৰ আছে তেনেকুৱা। গতিকে প্ৰিণ্টিঙৰ তেনেকুৱা ধৰণে ডেভেলপ হৈ আহিছে আমাৰ ইয়াৰ সুবিধাবিলাক। বাকী ব্যৱসায়ৰ ক্ষেত্ৰত এটা সময়ত কিতাপৰ ব্যৱসায় খুব ভাল আছিল, আমাৰ যি সময়ত আৰম্ভ হৈছিল সেই সময়তো ভাল আছিল, তাৰ আগত আৰু ভাল আছিল। তাৰে আগত কিতাপবিলাক, টেক্সটবুকবিলাক, স্কুলৰ টেক্সটবুকবিলাকো পাব্লিছাৰবিলাকে পাইছিল, কিন্তু আমাৰ যেতিয়া কিতাপৰ ব্যৱসায়টো আৰম্ভ হৈছে 1977 চনত, তেতিয়া অলৰেডি টেক্সটবুক প্ৰডাকশ্যনৰ এইবিলাক কিতাপ কিতাপবিলাক গভৰ্ণমেণ্টে পাব্লিছ কৰা আৰম্ভ কৰিলে, আৰু তেতিয়াৰ পৰা আৰু প্ৰাইভেট পাব্লিছাৰে কিতাপবিলাক তেনেকৈ নাপায়। আগতে যিকোনো পাব্লিছাৰে এখন কিতাপ পাব্লিছ কৰে আৰু স্কুলবিলাকত যায়, সেইখনে টেক্সটবুক হিচাপে চলে। দুই তিনিটা পাব্লিছাৰ, তেতিয়া লিমিটেড পাব্লিছাৰ আছিল, খুব কম আছিল। আমাৰ ইয়াত দত্ত বৰুৱান কোম্পানী, লাৰ্জ বুক ষ্টল, তিনিচুকীয়াত মিত্ৰ এজেঞ্চি, এনেকুৱা ধৰণৰ কিছুমান পাব্লিছাৰ আছিল, আৰু বুক খুব বেছি নাছিলে তেতিয়া। 10-12 পাব্লিছাৰ হয়তো ভাল পাব্লিছাৰ আছিল অসমত তেতিয়া সেই সময়ত। তাৰপিছত এতিয়া গৈ গৈ অজস্ৰ হৈছে পাব্লিছাৰ, কিন্তু কিতাপবিলাক হৈছে এতিয়া গভৰ্ণমেণ্টে পাব্লিছ কৰে, আৰু লাহে লাহে গৈ গৈ এটা ফ্ৰী বুকবিলাক দিয়া হ'ল। এতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত দিয়া মানে কি, যিখিনি বেচৰকাৰী স্কুল সেইখিনিৰ কাৰণে কেইখনমান কিতাপ পাব্লিছাৰবিলাকক দিয়ে, অলপ অলপ পায়, বাকী চব ফ্ৰী। আৰু সেইকাৰণে ফ্ৰী কিতাপ পোৱাৰ কাৰণে ষ্টুডেণ্টবিলাকে আজিকালি দোকানবিলাকত অহা কমাই দিছে। আগতে হয় কি, ষ্টুডেণ্টবিলাকে কিতাপ কিনিব আহিছিল, এতিয়া কিতাপৰ লগতে কিছুমান সহায়িকা কিনিছিল, অন্য অন্য ষ্টেচনেৰে, কাগজ চাগজ ষ্টেচনেৰে কিবা কিবি এইবিলাক বস্তু কিনিছিল। আজিকালি ষ্টুডেণ্টবিলাকে মোটামুটি সেইবিলাক অহা কমায়ে দিছে, আৰু এতিয়া আমাৰ চাব গ'লে ষ্টুডেণ্টবিলাকে কিতাপ কিনাটো বহুত কমাইছে, বিশেষকৈ কলেজৰ বা ইউনিভাৰ্চিটিৰ। এতিয়া ছেমিষ্টাৰ ছিষ্টেম হ'ল, ছেমিষ্টাৰ ছিষ্টেম হোৱাৰ পিছত কলেজ ইউনিভাৰ্চিটি বহুত হ'ল, চবৰে অলপ অলপ ডিফাৰেঞ্চ থাকে, কোৰ্চবিলাকৰ কিতাপ বেলেগ বেলেগ। সেইকাৰণে ষ্টুডেণ্টবিলাকে, পাব্লিছাৰবিলাকে হয় কি, ষ্টুডেণ্টে এখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে আন এখন ইউনিভাৰ্চিটিৰ কিতাপ কিনিব ইচ্ছা নকৰে, আৰু পাব্লিছাৰবিলাকৰ কাৰণে, সেইকাৰণে অলপ ষ্টুডেণ্টৰ কাৰণে কিতাপ এখন পাব্লিছ কৰাও দিগদাৰী। আগতে যিবিলাক কিতাপ আমাৰ বছৰত 500 কপি হৈছিল, এতিয়া সেইবিলাক 50 কপিত পৰিছে, তেনেকুৱা হৈছে ৰেফাৰেঞ্চবিলাক, কোৰ্চ অৰিয়েণ্টেড কিতাপ। অসমীয়া আমাৰ যথেষ্ট কিতাপ আছে, আমাৰ পাব্লিকেশ্যন অজস্ৰ আছে, এতিয়া মহেশ্বৰ নগৰৰ প্ৰায়খিনি কিতাপ আমাৰে, বহুত কিতাপ আছে তেনেকুৱা বিভিন্ন মানে ৰাইটাৰৰ, কিন্তু সেইবিলাক কিতাপ কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকে খুব কিনিছিল, এতিয়া সেইবিলাক একদম কমি গৈছে। আৰু আন এটা প্ৰব্লেম হৈছে ৰিটেলাৰবিলাকৰ, ৰিটেলাৰবিলাকৰ হৈছে কি, আজিকালি ফ্লিপকাৰ্ট এইবিলাকত কিতাপবিলাক পায়, আনকি আমাৰ পাব্লিছাৰে যিটো কমিশ্যনত কিতাপ এখন কিনি আনে, মানে ৰিটেলাৰবিলাকে যিটো কমিশ্যনত কিনি আনে, ফ্লিপকাৰ্টত হয়তো সেই ষ্টুডেণ্টে তাতকৈ কমতে পাই যায় ঘৰতে, গতিকে দোকানত কিনিব নাহে, সেইকাৰণে ৰিটেলাৰবিলাকৰ দিগদাৰি হৈছে। এতিয়া এনেকুৱা হৈছে যে মানুহে বাহিৰা কিতাপ যিখিনি নবেল চবেল যিখিনি এনেকৈ আছে, বুক ফেয়াৰৰ সময়তে সেই ছিজনটোতে অলপ মানুহবিলাকৰ অলপ উৎসাহ আহে, বুক ফেয়াৰত অলপ মানুহ আহে, তাৰে কিনেও কিতাপ, হয়তো সেই সময়তে নতুন নতুন কিতাপ কিছু পাব্লিছো হয় আৰু মানুহে অলপ কিনে, কিন্তু যিমানখিনি দৰকাৰ সিমান হয়তো নহয়, আৰু অসমীয়া কিতাপবোৰ পঢ়ুৱে কমি গৈছে। এতিয়া এটা সময়ত আমাৰ হিতেশ ডেকাৰ কিতাপে কিমান বিক্ৰী হৈছিল, আজিকালি একেবাৰে কমি গৈছে। সেই সময়ত হয়তো গ্ৰাম্য জীৱনৰ ওপৰত লিখা কিতাপ, আজিকালি সেই পৰিৱেশো নাই, সময়ো নাই, এতিয়া অসমীয়া কিতাপ নপঢ়ে, কিতাপ বিক্ৰী নহয়, কিতাপ প্ৰকাশ নহয়, অসমীয়া ভাষাটোনো কেনেকৈ থাকিব। গতিকে পাব্লিছাৰবিলাকৰ লগত কিতাপ ব্যৱসায়খিনিৰ বাহিৰেও গোটেই অসমীয়া সকলো সমাজৰ সকলোৰে দায়িত্ব আছে, কৰণীয় আছে, সকলোৱে অন্ততঃ অসমীয়া কিতাপৰ এটা পঢ়াৰ এটা আন্দোলন গঢ়ি তুলিব লাগে। আৰু আমি সদায় কৈ থাকোঁ, বিয়া বাৰু কিবা কিবিতো পেকেট কাৰণ নহয়, পেকেট হ'লে কিবা এটা দি দিয়ে আৰু গিফ্টত, তাতকৈ কিতাপ এখন দিয়া কৰকচোন, কিন্তু লাজতে বহুতে কিতাপ নিদিয়ে। কিতাপ দিলে, 10খন কিতাপ দিলে কোনোবা এখনতো পঢ়িব, গতিকে এই বস্তুবিলাক অলপ হ'লেও অলপ কামত আহে।
1: বিংশ শতিকাৰ আৰম্ভণিৰ সময়, অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশনৰ ক্ষেত্ৰখনত নৱদিগন্তৰ সূচনা কৰিছিল হৰিনাৰায়ণ দত্তবৰুৱাই। তেখেতৰ ত্যাগ আৰু নিষ্ঠাৰ ভেটিতেই গঢ় লৈ উঠা উমা প্ৰেছ আৰু দত্তবৰুৱা এণ্ড কোম্পেনী হৈ পৰিছিল অসমৰ চিনাকি খৰুৱা নাম। সেই সময়ৰ নলবাৰীৰ ক্ষুদ্ৰ ছপাশাল উমা প্ৰেছ হৈ পৰিছিল ভক্তি সাহিত্যৰ পাঠক আৰু সাহিত্যানুৰাগীৰ আপুৰুগীয়া সম্পদ। নীলাচলৰ নামনিত গুৱাহাটীত স্থাপিত হৈছিল বিখ্যাত অত্যাধুনিক শ্ৰী গুৰু প্ৰেছ। জাতীয় চেতনা আৰু আৰ্থিক স্বাৱলম্বনৰ লক্ষ্যক সাৰোগত কৰি মধ্যযুগৰ ভক্তি সাহিত্যৰ প্ৰকাশন আৰু বিপণনৰ বাবে হৰিনাৰায়ণ দত্তবৰুৱাই জীৱন উৎসৰ্গা কৰিছিল। তেখেতে 1908 চনত গোপালচন্দ্ৰ বৰুৱাৰ সৈতে বৰুৱা এজেঞ্চি স্থাপনেৰে পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰতো গুৰি ধৰিছিল। এয়াই আছিল তেওঁৰ ব্যৱসায়িক জীৱনৰ আৰম্ভণি। এনেকৈয়ে প্ৰতিষ্ঠা হৈছিল গ্ৰন্থ বিপণীৰ বাটকটীয়া বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাৰ দত্তবৰুৱা ব্ৰাদাৰ্ছ আৰু লয়াৰ্ছ বুক ষ্টল। দত্তবৰুৱাৰ অসীম ত্যাগ, সংগ্ৰাম আৰু কৃষ্ণ সাধনাই জীপাল অসমীয়া সাহিত্য জগতক দিছিল সঞ্জীৱনী সুধা।

0: বজাৰে লেখকৰ সপোনক লালন কৰে। শাৰী শাৰী গ্ৰন্থ বিপণীয়ে লেখকৰ প্ৰথমখন প্ৰকাশিত কিতাপৰ উৎকণ্ঠাৰ উত্তৰ দি যায়। এই ৰাজপথতেই যেন লেখকে বুটলি লয় নতুন কাহিনী অথবা উপন্যাসৰ নতুন চৰিত্ৰৰ চিত্ৰণ। লেখকৰ অন্তৰাত্মাৰ প্ৰশ্নৰ উত্তৰো যেন পাণবজাৰৰ পৃষ্ঠাই পৃষ্ঠাই বিয়পি আছে।
1: আমি কথা পাতিছিলোঁ আধুনিক অসমীয়া কাব্য জগতৰ অন্যতম জনপ্ৰিয় কবি তথা প্ৰসিদ্ধ উপন্যাসিক নীলিম কুমাৰৰ সৈতে।
2: পাণবজাৰ আমাৰ কাৰণে এটা নষ্টালজিক শব্দ। কলেজীয়া দিনবোৰতেই কবিতা লিখিবলৈ আৰম্ভ কৰা সেই প্ৰাণচঞ্চল সময়বোৰ পাণবজাৰৰ বাটে পথে ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা অকলে আৰু কেতিয়াবা কোনো বন্ধুৰ লগত। কেতিয়াবা মই হোষ্টেলৰ পৰা কবি নীলমণি ফুকনৰ ঘৰলৈ গৈছিলোঁ আৰু তেওঁ মোৰ লগত ওলাই আহিছিল পাণবজাৰলৈ। কেতিয়াবা ফাঁচী বজাৰৰ LIC বিল্ডিঙৰ পৰা কবি অৱনী চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ চৰকাৰৰ লগত খোজকাঢ়ি আহি পাণবজাৰ পাইছিলোঁহি। পাণবজাৰৰ পৰা যেতিয়া উলটি গৈছিলোঁ তেতিয়া এনে লাগে যেন চাৰ্জ দিবলৈহে সদায় পাণবজাৰলৈ গৈছিলোঁ। কেৱল কিতাপেই পাণবজাৰৰ আকৰ্ষণ নাছিল, তাত ঘূৰি ফুৰিছিল সদায় লেখক আৰু সৃষ্টিশীল মানুহবোৰ আৰু তাৰ সকলো। নতুন কিবা কিতাপ প্ৰকাশ হ'লেই আমি সংগ্ৰহ কৰি লৈছিলোঁ, তাত বিচাৰি ফুৰিছিলোঁ তাত। এতিয়া পাণবজাৰৰ সেই আকৰ্ষণ নাই। পাণবজাৰ এতিয়া হৈ পৰিছে প্ৰৌঢ়া ৰমণীৰ দৰে আকৰ্ষণহীনা। বহুদিন আগতেই মই এখন ৰচনাত লিখিছিলোঁ পাণবজাৰ দিয়া ফাঁচী বজাৰ নিয়া।
0: বহু লেখকৰ পঢ়াৰ সাক্ষৰী পাণবজাৰতে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবাঢ়ি যায় নতুন চিন্তাৰ ফচল। পাণবজাৰ অবিহনে যেন লেখকসকলো আধৰুৱা, অকলশৰীয়া। ইয়াত শব্দই মানুহ বিচাৰি পায়, পথিকজন হৈ পৰে পাঠক। আহকচোন পাণবজাৰক হুমুকিয়াই চাওঁ যুৱ লেখক সৃঞ্জনা শৰ্মাৰ সৈতে।
3: নমস্কাৰ, মই সৃঞ্জনা শৰ্মা, স্নাতকোত্তৰ তৃতীয় ষান্মাসিক দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী ছাত্ৰী। কোনোবাই যদি মোক সোধে গুৱাহাটীত তোমাৰ আটাইতকৈ প্ৰিয় ঠাই কোনখন, মই এক মুহূৰ্ত নাভাবো, স্বতঃস্ফূৰ্তভাৱে মই উচ্চাৰণ কৰোঁ পাণবজাৰ। পাণবজাৰৰ সৈতে মোৰ শৈশৱৰ স্মৃতি সংপৃক্ত হৈ আছে। সেই সময়ৰ পাণবজাৰ মোৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। পাণবজাৰ আছিল মন্থৰ গতিৰে উন্মোচিত হোৱা এখন পৃথিৱী। তেতিয়া শুক্লেশ্বৰ মন্দিৰৰ কাষত শাৰী পাতি বহি থকা দৰিদ্ৰতাৰে জৰ্জৰিত মানুহবোৰ আৰু পাণবজাৰৰ কিতাপৰ দোকানবোৰৰ দীঘল শাৰী দেখি মোৰ মনত এক অদ্ভুত সাদৃশ্যৰ অনুভৱ জাগিছিল। এফালে জীৱনৰ অভাৱ, আনফালে জ্ঞানৰ অসীম সম্ভাৰ। এফালে হাত পতা মানুহ, আনফালে হাত মেলি কিতাপ বিচাৰি ফুৰা মানুহ। পাণবজাৰৰ নিজা এটা গোন্ধ আছে, নতুন কিতাপৰ গোন্ধ, পুৰণি কিতাপৰ পাতত সাঁচি থোৱা সময়ৰ গোন্ধ, ইতিহাসৰ ধূলি আৰু স্মৃতিৰ গোন্ধ। এসময়ত এই ঠাই আছিল লেখক শিল্পীৰ আড্ডাৰ ঠাই। কবি, লেখক আৰু সৃষ্টিশীল মনবোৰে হয়তো বিচাৰি পাইছিল নতুন সৃষ্টিৰ তাগিদা। মোৰ আজিও মনত আছে ছিংগাৰ্ছ দোকানলৈ ক্ৰাফ্টৰ সামগ্ৰী কিনিবলৈ যোৱা, কলেজৰ বাবে পুৰণি নতুন কিতাপৰ দোকানত ঘণ্টাৰ পাছত ঘণ্টা ঘূৰি ফুৰা। কটনৰ নামভৰ্তি কৰাৰ পাছত পাণবজাৰ যেন মোৰ আৰু অধিক আপোন হৈ উঠিল। তেতিয়া এই ঠাইখনক মানুহৰ মাজেৰে চিনি পালোঁ। মানুহৰ হৃদয়ৰ বিশালতা, সংকীৰ্ণতা, দৰিদ্ৰ শিশুৰ চকুৰ নীৰৱতা, ব্যস্ততাৰ মাজতো হঠাৎ অলপ ধীৰ হৈ মানুহে মানুহক চিনি পোৱাৰ মুহূৰ্তবোৰ। বৰ্তমান মই দিল্লীত থাকোঁ, কিন্তু পাণবজাৰক মই কঢ়িয়াই ফুৰোঁ। যলৈকে যাওঁ পাণবজাৰক মোৰ লগতেই লৈ যাওঁ। প্ৰতিখন নতুন চহৰত, প্ৰতিটো পুৰণি কিতাপৰ দোকানত, কোনোবা ফুটপাথৰ চাহৰ দোকানত, সন্ধিয়াৰ কোনো আড্ডাত মই পাণবজাৰৰ প্ৰতিচ্ছবি বিচাৰি ফুৰোঁ। গুৱাহাটী বহুত সলনি হৈছে, ভয়ংকৰ বেগেৰে সলনি হৈছে, কিন্তু পাণবজাৰ সলনি হোৱা নাই। আজিও ল'ৰা ছোৱালীবোৰে পাণবজাৰৰ বুকুত খোজ কাঢ়ে। জীৱন, সপোন, ভৱিষ্যত, কবিতা, সাহিত্য আদি হাজাৰ কথাৰ মাজেৰে তেওঁলোকৰ যৌৱনে নিজৰ ভাষা বিচাৰি ফুৰে। আমাৰ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মোৰ এটাই কামনা, পাণবজাৰ পুনৰ চিন্তা আৰু সৃষ্টিৰ এক উমাল আশ্ৰয় হওক, আকৌ সন্ধিয়াৰ চাহৰ কাপৰ কাষত মানুহৰ আড্ডা হওক। সময়ৰ দাবীত ঠাইবোৰ সলনি হ'ব পাৰে, কিন্তু কিছুমান ঠাই আমাৰ ভিতৰত ইমান গভীৰভাৱে আপোন হৈ পৰে যে

0: আমি ঠাইখন এৰি আহিলেও ঠাইখনে আমাক কেতিয়াও এৰি নাযায়। মোৰ বাবে পাণবজাৰ তেনে এখন ঠাই যাক মই কঢ়িয়াই ফুৰো আজীৱন।
1: প্ৰতিজন লিখকৰ ভিতৰত এজন পাঠক থাকে। সেই পাঠকজনৰ জন্ম পাণবজাৰতেই। ফুটপাথৰ কাষত ট্ৰাংক খুলি এথোপ কিতাপৰ মাজত বহি থকা বিক্ৰেতাজনে আগবঢ়াই দিয়া ধূলিৰে ধূসৰিত শব্দবোৰে তেওঁক দিব পাৰে নতুন জগতৰ সন্ধান। পঢ়ুৱৈয়ে পাণবজাৰৰ পৰা কেৱল কিতাপেই নিকিনে, লগত লৈ আহে এটি নতুন দৃষ্টিভংগী, ঘৰলৈ উভতে এটি ভৰুণ মনৰ সৈতে।
2: পুৰণিয়ে চোৱা সময়ক বিচাৰি, কিতাপৰ চিনাকি গোন্ধ বিচাৰি অহা পঢ়ুৱৈৰ খোজত আজিও খদমদম পাণবজাৰ। ব্যস্ত মহানগৰীৰ কোনোবা এটি ফুটপাথ কিম্বা কিতাপৰ গলিত পাঠকে বিচাৰি ফুৰে বেজবৰুৱা, মামণি ৰয়ছম অথবা বৰগোহাঁইক। তাৰ মাজে মাজে আগবাঢ়ে কাকত কলম মানচিত্ৰ টেক্সটবুক বিচাৰি অহা ব্যস্ত খোজৰ মিচিল।
1: পাণবজাৰে সমৃদ্ধ কৰা গৱেষক ছাত্ৰ সুদৰ্শন কৌশিক শৰ্মাই মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
3: নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ। পাণবজাৰৰ এটা বিশেষ গুৰুত্ব সেই অতীজৰে পৰাই আছিল। আমি যেতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কথাও কওঁ, তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষা প্ৰতিষ্ঠান কটন কলেজ এই পাণবজাৰ অঞ্চলতেই গঢ়ি তোলা হৈছিল। বিদ্যালয়ৰ প্ৰসংগ আমি উল্লেখ কৰিব পাৰোঁ, কটন কলেজিয়েট স্কুল, পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়। সেইফালে আকৌ ছোৱালীৰ বাবে বিশেষভাৱে থকা এখন বিদ্যালয় আছে। পৰৱৰ্তী কালত ইংৰাজী মাধ্যমৰ কিছুমান বিদ্যালয়ো তাত স্থাপন হৈছে। গতিকে এই অঞ্চলটো আৰম্ভণিৰ পৰাই আধুনিক শিক্ষাৰ যিটো পৰম্পৰা ভাৰতবৰ্ষত ব্ৰিটিছসকলে আৰম্ভ কৰিছিল, তাৰ প্ৰাথমিক প্ৰভাৱ সেয়া আমি পাণবজাৰ অঞ্চলতেই দেখিবলৈ পাওঁ। সমগ্ৰ অঞ্চলটো শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি বৌদ্ধিক চৰ্চাৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব পাৰি। যেতিয়া কোনো এটা অঞ্চলত শিক্ষানুষ্ঠান বৃদ্ধি পাব বা শিক্ষানুষ্ঠানসমূহ গঢ়ি উঠিব, তেতিয়া তাত প্ৰয়োজনীয়তা আহি পৰিব কিতাপৰ, বহিৰ, কলমৰ। কাজেই পাণবজাৰ অঞ্চলত যিহেতু প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানলৈকে, বৰ্তমানটো বিশ্ববিদ্যালয় পৰ্যায়তো তাত শিক্ষানুষ্ঠান আছে, গতিকে কাজেই তাত স্থাপন হ'ল এখন এখনকৈ কিতাপৰ দোকানসমূহ, যিসমূহ দোকান অবিহনে কিন্তু পাণবজাৰক অনুভৱ কৰিব নোৱাৰি আৰু পাণবজাৰক ভাবি চাব নোৱাৰি। পাণবজাৰৰ ঐতিহ্য সেয়া শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু স্বাভাৱিকভাৱে ইয়াত কিতাপৰ এটা বৃহৎ উদ্যোগ স্থাপন হৈছিল যি আজিকো প্ৰতি বৰ্তি আছে। এই কিতাপৰ লগতেই ইয়াত কিন্তু বৌদ্ধিক চৰ্চাও বহুলাংশে হৈছিল। সেই পাণবজাৰ যেতিয়া ইখনৰ পাছত সিখন দোকান স্থাপন হ'বলৈ ধৰিলে, সেইসমূহ কেৱল কিতাপ কিনা বেচা কৰা দোকান নাছিল, তাৰে যিসকল কৰ্মচাৰী, তাৰে যিসকল স্বত্বাধিকাৰী, তেওঁলোকৰ সৈতে ছাত্ৰৰ বা শিক্ষকৰ বা আন সাধাৰণ লোকৰো সম্পৰ্ক কেৱল ব্যৱসায়তে সীমাবদ্ধ নাছিল। যদিহে আজিও কোনো এগৰাকী ব্যক্তি পাণবজাৰলৈ কোনো এখন কিতাপৰ বাবে যায়, তেনেহ'লে তাত আৰু তেওঁ নতুনকৈ 10খন কিতাপৰ কথা জানি আহিব পাৰে। অঞ্চলটোৰ এক বৌদ্ধিক গুৰুত্ব আছিল সমগ্ৰ অসমৰ ভিতৰত। শিক্ষাৰ্থীৰ জীৱনৰ ই এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ, ইমান প্ৰাণৱন্ত। মোৰ এতিয়াও মনত আছে এটা সময় আছিল, বিংশ শতিকাৰ কথা খুব সম্ভৱ, বা একবিংশ শতিকাৰ আৰম্ভণিৰ পৰ্যায়ৰ, লয়াৰ্ছ বুক ষ্টল খুবেই জনপ্ৰিয় আছিল। লয়াৰ্ছ বুক ষ্টলৰ পৰা যদি কোনোৱে নিজৰ কিতাপ প্ৰকাশ কৰিব পাৰিছে, তেনেহ'লে তেওঁ অতিকৈ বিখ্যাত বা জনপ্ৰিয় এগৰাকী সাহিত্যিকলৈ পৰিণত হোৱাৰ নজিৰো আছে। আৰু তেনেকৈয়ে বহুকেইখন প্ৰতিষ্ঠান আছে, বহুকেইটা গোষ্ঠী আছে যিয়ে অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে, অফুৰন্ত শক্তিবৰ্ধন কৰিছে। সেই কিতাপৰ গলিটোত সোমাই যোৱাৰ লগে লগেই আপুনি এখন অন্য জগতত প্ৰৱেশ কৰে, যিখন জগতত বৌদ্ধিক শৃংখলা আছে, যিখন জগতত মানসিক উৎকৰ্ষ সাধন কৰিব পৰাকৈ প্ৰত্যেকটো সম্পদ আছে, আৰু যিখন জগতত মানুহৰ সম্পৰ্কৰো মূল্য আছে। সেই কিতাপসমূহে মানুহক মানুহ হ'বলৈ শিকায়। সেই কিতাপৰ সৈতে অনবৰতে লাগি থকা কৰ্মচাৰী তথা স্বত্বাধিকাৰীসকলে আপোনাক জীৱনৰ সৈতে ন সম্পৰ্ক স্থাপন কৰিবলৈ শিকায়। ইয়াত আমি আহোঁতে আমাৰ এগৰাকী ছাৰে এটা খুব বিখ্যাত উক্তি কৈছিলে আৰু এতিয়াও আমাৰ মনত সি গুঞ্জৰিত হৈ থাকে, যে পাণবজাৰত সকলো সময়তে এটি বতাহ বলি থাকে, সেই বতাহত উটি ভাহি নাযাবা, কিন্তু সেই বতাহ গাত নলগাকৈও থাকিবলৈ নিদিবা। গতিকে ইয়াৰ পৰাই গম পায় যে পাণবজাৰৰ প্ৰাণৱন্ত স্বৰূপটো কোনটো পৰ্যায়ৰ। মোৰ বোধেৰে সমগ্ৰ অসমৰ ভিতৰত আটাই

0: আটাইতকৈ বেছি যৌৱন উচ্ছল, আটাইতকৈ বেছি প্ৰাণ চঞ্চল অঞ্চলটোৱে হৈছে এই পাণবজাৰ। এই পাণবজাৰৰ বতাহত এটি ৰাগী আছে, যি ৰাগীয়ে আপোনাক বাৰে বাৰে তালৈ টানি আনিব। যদিহে কোনোৱে এবাৰলৈ হ'লেও পাণবজাৰৰ অভিজ্ঞতা লাভ কৰিছে, তেনেহ'লে সি অনুভৱ কৰিব পাৰিব যে পাণবজাৰৰ কিমান গুৰুত্ব বা পাণবজাৰৰ কি অনুভৱ সকলো সময়তে আপোনাৰ যৌৱনৰ কথা মনত পেলাই দিয়ে। পুনৰবাৰ কৈছোঁ, ই আটাইতকৈ যৌৱন উচ্ছল, প্ৰাণ চঞ্চল, ইয়াৰ অনুভৱটো আটাইতকৈ সুকীয়া।
1: এই চহৰৰ ভিতৰত আছে আৰু এখন চহৰ য'ত শব্দই ঘৰ সাজে।
2: ইয়াত ফুটপাথি আলমাৰী, কাঠৰ তক্তাই দোকান,
1: তাতেই থোপ খাই ৰয় হাজাৰ সপোনে।
2: তাৰ মাজতেই বিচৰণ লেখক পাঠকৰ,
1: পুৰণি কিতাপৰ সুঘ্ৰাণে কৰি তোলে সমৃদ্ধ।
2: সময় সলনি হয়, সলনি হয় মানুহৰ চিন্তাধাৰা, নগৰৰ বৈশিষ্ট্য,
1: পথবোৰে নতুন ৰূপ লয়। পাণবজাৰৰ বুকুটো খোদিত হৈ ৰৈছে সময়ৰ সাঁচ।
2: পুৰণি কিতাপৰ গোন্ধ, ছপাশালৰ আখৰ আৰু কিতাপৰ বিপণীসমূহৰ নীৰৱ ব্যস্ততাই গঢ় দিয়া পাণবজাৰতো পৰিছে সময়ৰ আঁচোৰ।
1: পৰিৱৰ্তনৰ বতাহে চুই গৈছে পাণবজাৰখনকো। সেই পৰিৱৰ্তনৰ আঁৰতো আছে এক দীঘলীয়া কাহিনী।
2: নতুনৰ আগমনে পাণবজাৰকো দিছে নতুন ৰূপ। পাণবজাৰৰ পৰিচয় এতিয়া অতীতৰ গৌৰৱতে সীমাবদ্ধ হৈ নাথাকি, ই নতুন চিন্তা, নতুন সাহিত্য আৰু নতুন প্ৰজন্মৰ সপোনৰ সৈতে আগবাঢ়ি যোৱাৰ এক সম্ভাৱনাৰ নাম।
1: আৰু হয়তো পাণবজাৰৰ কাহিনীৰ আটাইতকৈ ধুনীয়া কথাটো এয়াই, ই শেষ হোৱা কাহিনী নহয়, প্ৰতিদিনে নতুনকৈ লিখি থকা এটি কাহিনী, হয়তো এতিয়াও লিখা হোৱা নাই,
2: কিন্তু সেই কাহিনী লিখিব নতুন প্ৰজন্মই,
3: নতুন শব্দেৰে, নতুন সপোনেৰে।
4: কিতাপৰ ৰসঘৰা পাণবজাৰ, ইমান পৰে শ্ৰোতাসকলে প্ৰামাণ্য আলেখ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে ঝৰণা ভৰালী আৰু শাশ্বতী তালুকদাৰে। আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীৰ ৰূপনগৰত মুখ্যমন্ত্ৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' ছেঞ্জিটিভ জ'ন সন্দৰ্ভত একাংশ লোকে ভ্ৰান্ত তথ্য প্ৰচাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱসত শ্ৰদ্ধা নিবেদন আৰু কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ মহানগৰীৰ জনজীৱন বিপৰ্যস্ত। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ৰূপনগৰত মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে। 81,20,00,000 টকা ব্যয় সাপেক্ষ কাৰ্যালয় ভৱনটো 3টা মহলাত 21টা কাৰ্যালয় থাকিব। এই চৌহদতে গুৱাহাটীৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে।
1: 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি গুৱাহাটীত

0: এটা বিশেষ কার্যসূচী হাতত লৈছিলো। সেই কার্যসূচীটোৰ নাম আছিলে বিকাশৰ বাবে এদিন। সেই দিনটোত মই কামৰূপ জিলা মহানগৰ জিলাৰ সাতটা প্ৰকল্প 2000 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিলো। এই প্ৰকল্প কেইটা আছিলে আমাৰ নতুন গভৰ্ণৰ হাউচ, ৰাজভৱন, খানাপাৰাত কমিশনাৰ অফ পুলিচৰ কাৰ্যালয়, 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আজি মই অত্যন্ত আনন্দিত যে সিদিনাখন আধাৰশিলা কৰা প্ৰায়বোৰ আঁচনি আজি আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছো।
1: অনুষ্ঠানত দিয়া ভাষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তি চালিত কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰদ্যুত বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মা, বিজয় কুমাৰ গুপ্তা আৰু তপন দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেঞ্জিটিভ জ'ন সন্দৰ্ভত বহু লোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকেই কাজিৰঙাক সুৰক্ষা কৰিব। ইক' ছেঞ্জিটিভ জ'নক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথ্য প্ৰচাৰ কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। চি পি আই দলে এটা বিবৃতিযোগে চৰকাৰক ইক' ছেঞ্জিটিভ জ'ন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন টি এম পি কেও সমৰ্থন জনাইছে। মিচিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে। যোৱা নিশা হোৱা এজাক বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। হাতীগাঁও, অনিলনগৰ, ডাউনটাউন, ৰুক্মিণীগাঁও, বেলতলা, চাৰ্ভে, হাতগাঁও, জটীয়া, জৌৰোড আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে। মহানগৰৰ বিভিন্ন পথ উপপথত হোৱা কৃত্ৰিম বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যোৱা নিশাৰ এই প্ৰবল বৰষুণৰ ফলত অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদৰ এখন দেৱালৰ কিছু অংশ ভাঙি পৰা বুলি জানিব পৰা গৈছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী।

0: কেন্দ্ৰৰ পৰা। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনিশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ চানমাৰি থকা ব্ৰহ্মৰ সমাধিস্থলীত বিশেষ স্মৃতিচাৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। বড়ো সাহিত্য সভা আৰু বিনিশ্বৰ ব্ৰহ্ম দাতব্য ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সভাৰ সভাপতি গোপীনাথ বৰগৈয়াৰীয়ে পুষ্পাৰ্ঘ তৰ্পণ কৰে। কাৰ্যসূচীত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো সমাজৰ বিশিষ্ট নেতা, সমাজ সংস্কাৰক বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱসত শ্ৰদ্ধা জ্ঞাপন কৰিছে। ব্ৰহ্মৰ জীৱন আৰু কৰ্মই পাৰস্পৰিক সম্প্ৰীতি আৰু উন্নয়নৰ দিশত আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বানত বিধবস্ত উজনি অসমৰ কৃষক আৰু জনসাধাৰণৰ সংস্থাপন তথা জীৱিকা পুনৰুদ্ধাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত উত্তৰ পূৰ্বাঞ্চলৰ কৃষিভিত্তিক গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে কালি গুৱাহাটীৰ খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কৃষি আৰু জীৱিকা পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়। সভাত সাম্প্ৰতিক সময়ৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰ্যবেক্ষণ, সমন্বয় আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ, গৱেষণা প্ৰতিষ্ঠান আৰু বিশেষজ্ঞসকলক সামৰি উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ মুৰববীসকল লগ হৈ এখন সমিতি গঠনৰ পদক্ষেপ গ্ৰহণ কৰে। এই সমিতিখনে সময়ে সময়ে বৈঠক অনুষ্ঠিত কৰি অগ্ৰগতিৰ পৰ্যালোচনা আৰু পৰৱৰ্তী কৰ্মসূচী যুগুত কৰিব। ৰাজ্যৰ কৃষকসকলৰ একতা, সমৃদ্ধি আৰু স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে নতুন গতি লাভ কৰিছে। ইয়াৰ বজাৰৰ সৈতে কৃষকসকলৰ প্ৰত্যক্ষ যোগাযোগ, উৎপাদিত ফচলৰ সঠিক মূল্য নিৰ্ণয় আৰু আধুনিক কৃষি পদ্ধতিৰে পৰিচিত কৰি কৃষকসকলক আগুৱাই লৈ যাবলৈ FPCয়ে সংকল্প গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
1: এই মুহূৰ্তত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ থকা বা ৰেজিষ্টাৰ্ড FPC আছে অসমত 750, কিন্তু আমি অহা 5 বছৰত কৰিম আৰু 750 নতুন। বৰ্তমান FPCখিনিৰ পৰা অলপ বুজিব লাগিব, শিকিব লাগিব আৰু তেওঁলোককো কিবা পাৰিলে সহায় কৰিব লাগিব। সেইকাৰণে FPC যাত্ৰা আৰম্ভ কৰিছো। প্ৰত্যেক মাহতে 4-5খন FPCত আমি নিজে যাম। আপোনালোকে দেখিছে মাহত এদিন দুদিন মিনিমাম পথাৰত গৈ কৃষকৰ সমস্যাৰ বিষয়ে বুজ লৈছো, নিজেও কাম কৰিবলৈকে চেষ্টা কৰিছো। এইবাৰ ছেকেণ্ড কামটো হ'ল FPCত যোৱা।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰী ৰমেশ চন্দ্ৰ বসুমতাৰীৰ কালি সন্ধিয়া দেহাৱসান ঘটে। 1993 চনৰ পৰা কেন্দ্ৰটোত কাৰ্যনিৰ্বাহ কৰা বসুমতাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল 60 বছৰ। বসুমতাৰীৰ বিয়োগত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। গুৱাহাটীৰ ৰূপনগৰত মুখ্যমন্ত্ৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্জিটিভ জ'ন সন্দৰ্ভত একাংশ লোকে ভ্ৰান্ত তথ্য প্ৰচাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱসত শ্ৰদ্ধা নিবেদন আৰু কৃত্ৰিম বানৰ ফলত গুৱাহাটী মহানগৰীৰ জনজীৱন বিপৰ্যস্ত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: এই আকাশবাণী গুৱাহাটীৰ মহাপাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। এই অনুষ্ঠানত প্ৰথমে শুনোৱা হওক কুশল দত্তৰ অনুৰোধত ভূপেন হাজৰিকাৰ কণ্ঠৰ আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ এটি গীত, আৰু এই গীতটিৰ বাবে আমালৈ লিখি পঠিয়াইছিল দিছপুৰৰ পৰা হৰিপ্ৰিয়া শইকীয়াই।

অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল পলাশৰ। কল্পতৰু অনুষ্ঠানৰ শেষৰটি অনুৰোধ এইবাৰ ল'বলৈ লৈছোঁ আৰু এইবাৰ অনুষ্ঠানত আগবঢ়াইছোঁ ৰশ্মি হাজৰিকাৰ অনুৰোধৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

0: আইনৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি এটি অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয় আমি কথোপকথনৰ বাবে বাছি লৈছোঁ, আৰু সেই বিষয়টো হৈছে চাইবাৰ অপৰাধ আৰু মহিলা। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম চমুৱাদেৱক। শ্ৰী চমুৱা, নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: শ্ৰী চমুৱা, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে চাইবাৰ অপৰাধ মানে কি?
1: চাইবাৰ অপৰাধ হ'ল যেতিয়া যিকোনো এটা অপৰাধ সংঘটিত কৰিবলৈ তাক ইণ্টাৰনেট আৰু বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট ইউজ কৰা হয়, আৰু ইণ্টাৰনেট, কম্পিউটাৰ, মোবাইল এইবিলাকৰ গেজেটৰ মাধ্যমেৰে যি ক্ৰাইম কৰা হয় সেই ক্ৰাইমবিলাকেই হ'ল চাইবাৰ ক্ৰাইম। মানে তাত ধৰক আপোনালোকৰ ক্ৰাইমটো সংঘটিত হৈছে থ্ৰ' ইণ্টাৰনেট, থ্ৰ' মোবাইল, থ্ৰ' কম্পিউটাৰ এইবিলাক, গতিকে এইটো চাইবাৰ ক্ৰাইম মানে এইটো য'ত ইণ্টাৰনেট থ্ৰুৱেদি কৰা হয়।
0: হয়, চাইবাৰ অপৰাধ কি সেই সম্পৰ্কে আপুনি ক'লে। এতিয়া বৰ্তমান মহিলাৰ বিৰুদ্ধে কি কি ধৰণৰ চাইবাৰ অপৰাধ বৃদ্ধি পাইছে আপোনাৰ দৃষ্টিত?
1: হয়, সকলোতকৈ প্ৰথমে বৃদ্ধি পাইছে মহিলাৰ ফটো আইডেণ্টিটি প্ৰাইভেচি ব্যৱহাৰ কৰি বা তেওঁৰ প্ৰাইভেচিটো বিনষ্ট কৰি মোৰ ফটোটোত লগে বেলেগ একাউণ্ট ক্ৰিয়েট কৰা, এনেকুৱা ধৰণৰখিনি মৰ্ফিং কৰা, আৰু যিটো ডিপ ফেক বুলি কয় এইবিলাক হৈ আছে। সাধাৰণতে মহিলাবিলাকে নিজৰ প্ৰফাইল কেতিয়াও উন্মুক্ত অৱস্থাত ৰাখে। উন্মুক্ত অৱস্থাত মানে ধৰক তাতে কোনো প্ৰাইভেচি প্ৰটেকশ্যন নাই। এতিয়া ধৰক মই আজি এটা ছ'চিয়েল মিডিয়া যিকোনো একাউণ্টত এটা প্ৰফাইল খুলিছোঁ, সকলোৱে যিকোনো মানুহে লগ ইন কৰাৰ পিছতে মোৰ প্ৰফাইলটো চাব পাৰে, মোৰ সকলো ফটো উপলব্ধ তাত চাব পাৰে। তাত কোনো প্ৰাইভেচি ছেটআপ তেওঁলোকে নিজেই কৰা নাই, নিজেই কৰা নাই। আচলতে প্ৰাইভেট কৰি থ'ব পাৰি, লক কৰি থ'ব পাৰি, যে যিবোৰ প্ৰফাইল লক প্ৰফাইল, লক প্ৰফাইলবিলাকত আনঅথৰাইজ পাৰ্চন বা যি ফ্ৰেণ্ড লিষ্টত নাই, আপুনি যাক সুবিধাটো দিয়া নাই, তেওঁলোকে সোমাব নোৱাৰে। আৰু বহুত মহিলাই কি কৰে, কিছুমান অচিনাকি মানুহক ফ্ৰেণ্ড লিষ্টত এইদৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট পোৱাৰ পিছত তেওঁক ইনক্লুড কৰি লয় বা একচেপ্ট কৰি লয়, তেতিয়া মানুহজন কিন্তু অচিনাকি, মহিলাৰ ৰূপ ধাৰণ কৰিও একাউণ্ট এটা খুলি থ'ব পাৰে,
0: ভুৱা একাউণ্টটো খুলিব পাৰে।
1: এনেকুৱা হ'ব পাৰে ধৰক মহিলাগৰাকীয়ে চিনি পায় কিন্তু একাউণ্টটো ভুৱা, তেওঁ ভাবিছে যে মোৰ চিনাকি মানুহ চিনাকি মোৰ, কিন্তু একাউণ্টটো ভুৱা, তেওঁ গমেই নাপায় যে এজন মানে অচিনাকি বুলি ভাবি থকা মানুহ এজনক সুমিয়াই ল'লে নিজৰ একাউণ্টৰ ফ্ৰেণ্ড লিষ্টত, কিন্তু তেওঁ আচলতে চিনাকি নহয়, একাউণ্টটোৱে ভুৱা, এনেকুৱা ধৰণৰ হয় কেতিয়াবা। আৰু তাৰ ফলত কি হয়, সেই আননোন ব্যক্তিজন, আননোন ব্যক্তি যদিও চিনাকি বুলি ভাবি আছে, তেওঁ সোমাই গ'ল নহয়, সোমাই যোৱাৰ পিছত তেওঁৰ প্ৰফাইলটো পাই গ'ল, গোটেই ফটোজবিলাক পালে, আৰু যদি ইণ্টেনশ্যন বেয়া থাকে, যদি মনত কিবা বেয়া ভাৱ থাকে, তেওঁ ফটোবিলাক লৈ সেই ফটো ক'ৰবাত ক'ৰবাত বেলেগ বেলেগ কামত ইউজ কৰিব পাৰে।

0: এনেকুৱা ধৰণে আচলতে ছ'চিয়েল মিডিয়াত চাইবাৰ ক্ৰাইম সংঘটিত হৈ আছে। এতিয়া চাইবাৰ ক্ৰাইম মহিলাৰ ক্ষেত্ৰত হোৱা বুলি ক'লে প্ৰথমে আমি এইটো মানে সৰ্বাধিক ৰূপত হৈছে, তাৰপিছত আৰু মহিলাৰ বেংক একাউণ্ট হেক কৰা, কেৱল এয়াই নহয় আৰু মহিলাৰ সেই ডাটাবিলাক ইউজ কৰি আজিকালি ভুৱা আধাৰ কাৰ্ড বনোৱাৰ পৰা আৰম্ভ কৰি ভুৱা পান কাৰ্ড, ভুৱা ভোটাৰ কাৰ্ডলৈকে বনোৱা তথ্য আমি মানে পাইছোঁ।
1: তাৰমানে এই অপৰাধৰ ক্ষেত্ৰখন ক্ৰমাৎ আৰু বহল হৈ হৈ গৈ আছে চাইবাৰ অপৰাধৰ,
0: কাৰণ আজিকালি বৰ্তমান যুগটোৱেই হ'ল ডিজিটেল যুগ। বৰ্তমান যুগটোৱেই ডিজিটেল যুগ আৰু বিনা মোবাইল বিনা কম্পিউটাৰত মানুহৰ জীৱনেই অচল নিচিনা হৈ পৰিছে। আজিকালি প্ৰতি ক্ষেত্ৰতে আপোনাক মোবাইল লাগিল, কম্পিউটাৰ লাগিল, বিনা গেজেটৰ বিনা ইণ্টাৰনেট বিনা ইলেক্ট্ৰনিক আইটেমছ এজন মানুহ অচল হৈ গৈছে,
1: অচল হৈ গৈছে। হয়,
0: গতিকে ক্ৰমাৎ বৃদ্ধি পাইছে।
1: কিন্তু মহিলাসকল যেন অলপ সহজ লক্ষ্য হৈ পৰিছে এই অপৰাধীসকলৰ।
0: নহয়, মহিলাৰ লগত অপৰাধ সংঘটিত হোৱা কাৰণবিলাক বিভিন্ন ধৰণৰ। সাধাৰণতে পুৰুষ এজনৰ লগত সিমান বেছি এনেকুৱা ধৰণৰ ক্ৰাইম নহয়, যিবিলাক ক্ৰাইম মহিলাৰ লগত হৈছে আপোনাৰ ডিপ ফেক পৰ্ণগ্ৰাফিলৈকে বনাইছে।
1: হয়, যিটো আপুনি প্ৰথমেই ক'লে যে ব্যক্তিগত তথ্য বা ফটো লৈ পেলাই কৰে এনেকুৱা ধৰণৰ। হয়,
0: তাৰমানে ব্যক্তিগত ফটোজবিলাক যিহেতু সকলোৰে ছ'চিয়েল মিডিয়াত উপলব্ধ হৈ থাকে, যেতিয়া অপৰাধ সংঘটিত কৰিব বিচৰা অপৰাধীসকল প্ৰফাইলটোত সোমাই যায়, হেক কৰিয়ে হওক বা বিভিন্ন ভুৱা একাউণ্ট খুলিয়ে হওক, সোমাই লোৱাৰ পিছত ফটোবিলাক ল'লে, সেই ফটোবিলাক ইউজ কৰি আজিকালি এনিমেশ্যন কৰি তাক এআইৰ দ্বাৰা ডিপ ফেক কৰি পেলাই সেই মুখখন নি পেলাই ইউজ কৰে, এনেকুৱা ধৰণৰ ঘটনাও সংঘটিত হৈ আছে।
1: হয়, বহুতো ঘটনা হৈ আছে। এতিয়া এই যে এনেকুৱা ধৰণৰ ঘটনাবোৰ বিশেষকৈ মহিলাৰ লগত হৈ থাকে, এই চাইবাৰ সজাগতাৰ অভাৱ ইয়াৰ এটা কাৰণ বুলি আপুনি ভাবে নেকি?
0: আচলতে আমাৰ টেকন'লজি যিমান ফাষ্ট হৈছে, যিমান ডিজিটেলি ডেভেলপ হৈছে, যিমান মানুহ কম্পিউটাৰ আৰু মোবাইলৰ লগত বেছি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে, ঠিক তেনেদৰে কিন্তু মানুহ সেই ধৰণে ডিজিটেলি শিক্ষাটো হোৱা নাই, ডিজিটেল এডুকেশ্যনটো হোৱা নাই। এডুকেশ্যনটো হোৱা নাই মানে আজিকালি ধৰক কোনোদিন মোবাইল চলাব নজনা মানুহ এগৰাকীও আজিকালি ধৰক বয়সস্থ মহিলা 60 বছৰ পাৰ হৈছে, তেওঁতো বাল্যকালত কোনোদিন এই ধৰণৰ বস্তু দেখা নাছিল, তেওঁ নাজানেও। কিন্তু এতিয়া এই বয়সত ধৰক ল'ৰা ছোৱালী ডাঙৰ হৈছে, নিজে ইনকাম কৰিছে, মাকক বা দেউতাকক মোবাইল এটা গিফ্ট দিওঁ,
1: স্মাৰ্টফোন এটা দিছে,
0: লগতে আকৌ ধৰক তেওঁক

0: অকল বিশেষকৈ অপৰাধীৰ সহজলক্ষ্য হৈ পৰিছে। আৰু অকল আচলতে মহিলা বুলিয়েই নহয়, সকলোৱে আচলতে ডিজিটেলি তেওঁলোকে জানিব লাগে কথাবোৰ। ডিজিটেল এডুকেশ্যন যিটো আপুনি ক'লে সেইটো খুবেই জৰুৰী নহয় জানো? এতিয়া আপুনি কথাৰ মাজতে কয় যে ডিজিটেল এৰেষ্টৰ কথা ক'লে বা ছ'চিয়েল মিডিয়াৰ একাউণ্ট হেকিঙৰ কথা। এতিয়া এই ডিজিটেল এৰেষ্ট বা ছ'চিয়েল মিডিয়া একাউণ্ট হেকিং হ'লে যিজন ভুক্তভোগী তেওঁ প্ৰথমে ক'ত কেনেকৈ আবেদন কৰিব?
1: নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান বস্তু আছে, যেনে ধৰক অনলাইনত আপুনি ক্ৰাইমটো ৰেজিষ্টাৰ কৰিব পাৰে। আপুনি নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত যাব। এই পৰ্টেলটোত গৈ আপুনি তাত আপুনি লগ ইন কৰি তাত আপোনাৰ নাম এড্ৰেছ দি আপুনি কমপ্লেইন লঞ্চ কৰিব পাৰিব। এইটো থ্ৰু অনলাইন আৰু এইটো কোনো ষ্টেট নহয়, এইটো নেশ্যনেল পৰ্যায়ৰ এটা মেকানিজম য'ত নেকি আপুনি আপোনাৰ লগত সংঘটিত হৈ যোৱা চাইবাৰ ক্ৰাইমটো লগালগ আপুনি ইমিডিয়েট আপুনি ইয়াক থ্ৰু অনলাইন কৰিব পাৰে।
0: মানে অভিযোগটো তাৎক্ষণিকভাৱে দিব পাৰি।
1: মই আকৌ এবাৰ কৈ দিছোঁ, নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল। আৰু এটা আপোনাৰ হেল্পলাইন নাম্বাৰ আছে, হেল্পলাইন নাম্বাৰটো হ'ল 1930। এইটোত আপুনি কল কৰিও এই ক্ৰাইমটো ৰেজিষ্টাৰ কৰিব পাৰে। মানে আপুনি আপোনাৰ যিটো গ্ৰাইভেন্স আছে আপোনাৰ FIR তেতিয়া আপুনি এইটো ৰেজিষ্টাৰ কৰিব পাৰে। নেশ্যনেল হেল্পলাইন নাম্বাৰ এটা দিয়া আছে 1930, ডাইৰেক্টলি আপুনি মোবাইলত এই 4টা সংখ্যা মাৰি পেলাই আপুনি কৰিব পাৰিব।
0: ভুক্তভোগীগৰাকী যদি অসমৰ বা গুৱাহাটীৰ হয়, স্থানীয়ভাৱেও আমাৰ ইয়াত কিবা চাইবাৰ চেল ষ্টেচন জাতীয় আছে নেকি?
1: ইয়াতে আপোনাৰ প্ৰথম কথা হ'ল, ইয়াতে আসাম পুলিচ CID চাইবাৰ চেল আছে, যিটো পাণবজাৰত আছে। পাণবজাৰ চাইবাৰ পুলিচ ষ্টেচন বুলি কওঁ আমি, তাত আপুনি অভিযোগ দিব পাৰে।
0: এতিয়া অভিযোগ দিয়া হ'ল, মেনুৱেলিও দিয়া হ'ল পুলিচ ষ্টেচনত গৈ পেলাই, বা অনলাইনতো তাৎক্ষণিকভাৱে দিয়া হ'ল, তাৰ বিচাৰ প্ৰক্ৰিয়াটো বা আইনী প্ৰক্ৰিয়াটোত কিমান সময় লাগে, ফলপ্ৰসূনে?
1: সাধাৰণতে মই অলপ আগতে ক'লোৱেই নহয় যে ইমান ফাষ্ট টেকন'লজি ডেভেলপ হোৱা নাই আৰু ইমান হেৰুৱা ধন বা হেৰুৱা প্ৰফাইলৰ বস্তু এইবিলাক ৰিকভাৰ কৰাত খুব লেহেমীয়া হয়। এইখিনিত মানুহৰ অভিযোগ আছে আৰু গভমেণ্টে, মই ভাবোঁ এতিয়া বৰ্তমান AI যুগ আহিছে, AI থ্ৰুৰেদি হয়তো নতুন নতুন ডেভেলপমেণ্ট কৰিব। গভমেণ্টো এই ক্ৰাইমবিলাকৰ লগত জড়িত পুলিচ বিষয়াসকলক প্ৰশিক্ষণ দিব আৰু অতি অত্যাধুনিক মেচিন আহিব যাৰ থ্ৰুৰেদি নেকি এই ক্ৰাইমবোৰ লাহে লাহে কমিব। এইটো আমাৰ বিশ্বাস, এদিন হ'ব,
0: আমি আশাবাদী
1: যে এদিন হ'বগৈ। এতিয়া আপুনি ধৰক ৰিপৰ্ট কৰিলে ক্ৰাইমটো ৰিপৰ্ট কৰাৰ পিছত আপুনি কৰিব কি, আপুনি ৰৈ থাকিব লাগিব ইফালৰ পৰা কি ৰিপ্লাই আহে বা কি হৈছে। এতিয়া মই এনেকুৱা বহুত কেছ পাইছোঁ, এটা কাহিনী কওঁ। নাটকৰ লগত জড়িত এগৰাকী অভিনেত্ৰী, তেওঁ খুব নামজ্বলা অভিনেত্ৰী, তেখেতৰ কিছুমান ব্যক্তিগত ফটো মোবাইল হেক কৰি পেলাই এইবিলাক ভাইৰেল কৰা হ'ল। সেই কেছটোত মই আছিলোঁ জড়িত। লগালগ আমি চাইবাৰ ইমিডিয়েট আমি চাইবাৰ চেল পাণবজাৰ পুলিচ ষ্টেচনত কেছ দাখিল কৰিলোঁ। গৈ আমি পুলিচৰ ওপৰলৈ বিষয়াৰ লগতো যোগাযোগ কৰিলোঁ, কিন্তু তেওঁলোকে আমাক কিছুমান কথা জনালে যে এবাৰ ভাইৰেল হৈ যোৱাৰ পিছত আমি এইটো সহজে বন্ধ কৰিব নোৱাৰোঁ, কাৰণ পুলিচৰ হাততে সিমানখিনি অত্যাধুনিক মানে ইনষ্ট্ৰুমেণ্ট নাই। এতিয়া ধৰক ভাইৰেল হৈ যোৱাৰ পিছত তাত শ শ মানুহৰ হাতলৈ গুচি গ'ল, কাৰ কাৰ মোবাইলত ষ্ট'ৰ হৈ থাকিলে। কিছুমান মানুহ আছে যিবিলাক মানুহে নেকি এনেকুৱা ধৰণৰ ফটো পালে যিবিলাক লগালগ নিজৰ মোবাইলত ছেভ কৰি ৰাখি থৈ দিয়ে। এতিয়া অনলাইনৰ পৰা হয়তো লাহে লাহে বস্তুবোৰ নোহোৱা হ'ব, কিন্তু সেই মোবাইলত যদি কোনোবাই অসৎ উদ্দেশ্যৰে ছেভ কৰি ৰাখিছে সেইখিনি কেনেকৈ নোহোৱা কৰিব, সেইটো কাৰণেতো মোবাইলটো লাগিব। গতিকে এবাৰ ভাইৰেল হৈ যোৱাৰ পিছত তেনেকুৱা ধৰণে আচলতে সেই প্ৰাইভেচিটো শেষ হৈ যায় আৰু, গতিকে নিজেও সাৱধান হ'ব লাগে, মই এইটোৱে কওঁ।
0: হয় নিশ্চয়কৈ, আচলতে সাৱধানতাই যথেষ্টখিনি আমাক ৰক্ষা কৰে এনেধৰণৰ বিপদৰ পৰা।
1: আৰু প্ৰতিটো এপ প্ৰতিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তাৰ প্ৰতিকাৰো আছে, এপটোতে আপুনি প্ৰাইভেচি লক কৰিব লাগিব, অপেন কৰি থ'ব নালাগে, যিকোনো আননোন মানুহক কেতিয়াও নিজৰ প্ৰফাইলত ইনক্লুড কৰি ল'ব নালাগে, ফ্ৰেণ্ডছ হিচাপে আঁকোৱালি ল'ব নালাগে। তেনেকুৱা ধৰণৰ আপুনি যদি সজাগ হৈ থাকে তেতিয়াহ'লে বহু পৰিমাণে এই ধৰণৰ ঘটনাৰ পৰা আপুনি বাচি থাকিব পাৰিব।
0: হয় নিশ্চয়কৈ শ্ৰী চমুৱা, এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে ধৰক
2: এই আইনী প্ৰক্ৰিয়াত

0: কিমান সময় লাগে? আৰু লগতে জানিব বিচাৰিম যে অনলাইন ট্ৰেডিং কেলেংকাৰী বা একাউণ্ট হেকিঙত হেৰুৱা ধন ভুক্তভোগীয়ে ঘূৰাই পায়নে?
1: টেকন'লজি যিমান ফাষ্ট ডেভেলপ হৈছে, ঠিক তেনেদৰে সেই অনুযায়ী সেই টেকন'লজিটো ইউজ কৰি যিবোৰ অপৰাধমূলক কাহিনী সংঘটিত হ'ব ধৰিছে, সেই অপৰাধবিলাকৰ লগত টেকল কৰিব পৰাকৈ বা ফাইট কৰিব পৰাকৈ যিবোৰ ইনষ্ট্ৰুমেণ্ট, যিবোৰ টেকন'লজি লাগে আৰু যিবোৰ ইকুইপমেণ্ট লাগে বা মানুহবিলাক এই ধৰণৰ অপৰাধৰ ক্ষেত্ৰত অপৰাধটো বন্ধ কৰিব পাৰিবলৈ পুলিচবিলাকৰ হাতত, পুলিচ অথৰিটিৰ হাতত যিবিলাক টেকন'লজি থাকিব লাগে সেইখিনি তেনেকৈ ডেভেলপো হোৱা নাই। আৰু সেই চাকৰিজীৱী, আমাৰ পুলিচৰ অধীনত চাকৰিজীৱী যিসকল পুৰুষ মহিলা আছে, তেওঁলোকেও সেই স্বাক্ষৰতাত সেই পৰ্যায়লৈকে যোৱা নাই,
0: সেইধৰণে প্ৰশিক্ষিত হোৱা নাই তেওঁলোক।
1: ইয়েছ, গভৰ্ণমেণ্টেও সেইটো আচলতে গুৰুত্ব দিব লাগে যে চাইবাৰ অপৰাধ যিহেতু অতিপাত বৃদ্ধি পাইছে, এইটো লগত টেকল কৰিব পৰাকৈ, এইটো ৰক্ষা কৰিব পৰাকৈ, ইয়াৰ লগত ফাইট কৰিব পৰাকৈ যেনেধৰণে স্বাক্ষৰতা লাগে, পুলিচ বিভাগতে হওক, CID বিভাগতে হওক, যিবিলাক আচলতে বিষয়া, পুলিচ বিষয়া এইবিলাক তদন্ত কৰে, তেওঁলোকৰ সেইবিলাক অতি অত্যাধুনিক, অতি শাৰ্প মগজৰ আৰু অতি ব্ৰেইনিয়াছ হ'ব লাগে, সেই পৰ্যায়লৈকে কিন্তু যোৱা নাই। যি টেকন'লজি যিমান দ্ৰুতগতিত যাব লাগিছিল সেইটো হোৱা নাই, সেইটো আমি দেখিবলৈ পোৱা নাই।
0: গতিকে সেইটো কাৰণে অপৰাধৰ মাত্ৰা বাঢ়ি বাঢ়ি গৈ আছে।
1: আৰু সকলোতকৈ ডাঙৰ কথা, ভাৰতবৰ্ষত এনেধৰণৰ চাইবাৰ ফ্ৰডৰ ফলত হোৱা যিটো মানিটেৰী লছ, যিমান টকা মানুহে হেৰুৱাইছে, তাৰ কিন্তু 13% মানুহে ৰিকভাৰ কৰিব পাৰিছে আজিলৈকে। এই পাৰ্চেণ্টেজটো খুব কম। এতিয়া ধৰক আপোনাৰ বেংক একাউণ্টৰ পৰা কোনোবা বহিৰাজ্যৰ বা বহিদেশৰ পৰা আপোনাৰ একাউণ্ট ফ্ৰড কৰি আপোনাৰ হেক কৰি পেলাই পইচা লৈ গৈছে, আপুনি আজি অসমত বহি আছে, আপোনাৰ বেংক একাউণ্ট খালী কৰিছে মহাৰাষ্ট্ৰৰ পৰা, UPৰ পৰা, কিন্তু সেইখিনি বস্তু আচলতে ৰিকভাৰ কৰিবলৈ বহুত বেছি ৰিকভাৰ আজিলৈকে কৰিব পৰা হোৱা নাই।
0: এতিয়া এবাৰ আহিব বিচাৰিছোঁ, আপুনি যদিও বাৰে বাৰে কৈছে যে ভাৰতীয় আইনত বা পুলিচ ব্যৱস্থাত যথেষ্ট লেহেমীয়া চাইবাৰ অপৰাধীসকলক ধৰাৰ ক্ষেত্ৰত বা শাস্তি প্ৰদানৰ ক্ষেত্ৰত, কিন্তু তথাপিও আমি এই ক্ষেত্ৰত আশাবাদী যিহেতু চৰকাৰে ইতিমধ্যেই এই ক্ষেত্ৰত যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে, পুলিচ প্ৰশাসনক ডিজিটেল ক্ষেত্ৰখনত কাৰিকৰীভাৱে শিক্ষিত প্ৰশিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে যথেষ্ট পদক্ষেপ হাতত লৈছে। এতিয়া আহিব বিচাৰিছোঁ আইনী ব্যৱস্থাৰ ক্ষেত্ৰখনলৈ, যিহেতু আপুনি এগৰাকী অধিবক্তা আৰু আমাৰ ভাৰতীয় আইনত চাইবাৰ অপৰাধীৰ বাবে নিশ্চয় শাস্তিমূলক ব্যৱস্থা আছে। কেনেকুৱা ধৰণৰ
1: ভাৰতীয় আইনত এনেকুৱা ধৰণৰ আপোনাৰ শাস্তিমূলক ব্যৱস্থা আছে? আইন আছে, আইনত পানিছমেণ্ট আছে। ইনফৰ্মেশ্যন টেকন'লজি এক্টখনেই এই কাৰণে বনোৱা হৈছিল যাতে চাইবাৰ অপৰাধৰ লগত জড়িত অপৰাধীবিলাকক ধৰিব পৰা যায়, আৰু এই একখনতে পানিছমেণ্টৰ বিভিন্ন ধৰণৰ ব্যৱস্থা ৰখা হৈছে। লগতে ভাৰতীয় ন্যায় সংহিতা BNS 2023, ইয়াতো কিছুমান প্ৰভিজন আছে, প্ৰাইভেচি যদি ভংগ হয় তেতিয়াহ'লে এই আইনৰ আধাৰতো কেছ ৰেজিষ্টাৰ হয়। ইয়াত আচলতে কোনো ধৰণৰ বেলেগ আইন নালাগে, আচলতে এইটো ইটছেল্ফ ইজ এ ফাণ্ডামেণ্টেল ৰাইট, আৰু যেতিয়া ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হয় তেতিয়াহ'লে আপুনি আপোনাৰ ল'ৰ মেকানিজমে তাক ৰক্ষা কৰাটো দায়িত্ব, যিহেতু ফাণ্ডামেণ্টেল ৰাইটটো ৰক্ষা কৰা গভৰ্ণমেণ্টৰ প্ৰাৰম্ভিক দায়িত্ব। গতিকে এই প্ৰাইভেচি ৰক্ষাৰ ক্ষেত্ৰত প্ৰাইভেচি যদি ভায়োলেট হয়, প্ৰাইভেচি ভায়োলেট হ'লে এইটো ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হোৱা, ধৰক আপোনাৰ ফটো যিবিলাক নেকি আপুনি নিজেই পাব্লিক কৰি ৰখা নাই, যিবিলাক ফটোজ পাব্লিক নহয় কিন্তু আপুনি তথাপিও সেই ফটোবিলাক যদি কোনোবাই আপোনাৰ প্ৰফাইলৰ পৰা নি বেলেগ প্ৰফাইল খুলি লৈছে, বা আপোনাৰ আপোনাক নজনোৱাকৈ, আপুনি কোনো অধিকাৰ নিদিয়াকৈ আপোনাৰ ফটো এখন নি নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত গৈ কোনোবাই আপলোড কৰি দিছে, তেতিয়াহ'লে সেইটো আপোনাৰ প্ৰাইভেচিটো ভংগ হ'ল। প্ৰাইভেচিটো ভংগ হ'ল লগে লগে আপোনাৰ কি হ'ব, ইনফৰ্মেশ্যন টেকন'লজি এক্টৰ আণ্ডাৰত ছেকশ্যন 66 আহি যাব, 67 আহি যাব। গতিকে এইবিলাক আইনত ধাৰাবোৰ আছে, কিন্তু কথাটো হৈছে মই আপোনাক ক'লো নহয় আইন নিজৰ জেগাত আছে, কিন্তু তাক ধৰিব পৰাটো ইমান খুব বেছি উন্নত মানদণ্ডৰ হোৱা নাই। মানে এনেকুৱা কথাটো, যেতিয়া এটা ডিভাইচ ইউজ কৰি পেলাই এই কামটো কৰা হয়, পুলিচে প্ৰথমে তদন্ত কৰিব লাগিব কি সেই ডিভাইচটো ক'ৰ, কোন জেগাৰ পৰা কৰিছে, এই গোটেইখিনি তদন্ত কৰি পুলিচে সেই মানুহজনক ধৰেগৈ মানে নিমিষতেতো নাপায়গৈ এইখিনি।

0: সময় ভিতৰতে আপোনাৰ এই বস্তুটো ভাইৰেল হৈ গ'ল, বহুতে পাই গ'ল। সেইকাৰণে মই কৈছোঁ ইমান দ্ৰুতগতিক মানে ভাইৰেল হৈ যায় বস্তুবিলাক, যিটো টেকল কৰাটো সহজ নহয়। পুলিচেও আমাক সেইটোৱে কৈছিল, পুলিচো অসহায় হৈ যায় কিছুমান ক্ষেত্ৰত। এতিয়া ধৰক আপোনাক এটা আননোন ফোনৰ পৰা ফোন কৰিছে, কৰি পেলাই আপোনাৰ কিবা OTP বিচাৰিছে, এইটো বিচাৰিছে, আপুনি ধৰক এইবোৰ ৰিপ্লাই দি আছে, আপুনি ৰিপ্লাই দি আছে, আপোনাৰ বেংক একাউণ্টটো ছেকেণ্ডৰ ভিতৰতে খালী হৈ গ'ল। কিন্তু পুলিচে আপুনি এখন, আপুনি গম পালে যে মোৰ একাউণ্টৰ পৰা পইচা নাইকিয়া হ'ল, আপুনি এখন FIR লিখি, FIR লিখাৰ আগতো আকৌ বহুতে কোনোবাৰ কাৰোবাৰ লগত কনচাল্ট কৰিব কেনেকৈ লিখিম কি, তাৰপিছত থানাত যাব, থানাত অফিচাৰজন আছে বা নাই, ৰেজিষ্টাৰ হৈ তাৰপৰা পুলিচে সেইখন আকৌ নাম্বাৰিং কৰি মেলি বিহিত ব্যৱস্থা লয়গে মানে, সেই যিটো
1: ক্ৰাইমখিনি সময় পাৰ হৈ যায়,
0: যথেষ্ট সময়খিনি পাৰ হৈ গ'ল। কিন্তু এই সময়খিনিৰ ভিতৰতে অপৰাধী গৈ ক'ৰ পালেগৈ আপুনি সেইটো ভাবিব নোৱাৰে, আৰু এনেকুৱা এটা হাৰ্ম কৰি থৈ যায়। এতিয়া মই মহিলাৰ প্ৰাইভেচিৰ ক্ষেত্ৰতে কওঁ, আপুনি গম পালে ধৰক আপোনাৰ ফটো ব্যৱহাৰ কৰি কোনোবাই এটা বেলেগ একাউণ্ট ক্ৰিয়েট কৰি আপোনাৰ নামত পইচা খুজি আছে বা ধাৰে খুজি আছে, আৰু দুই এজন চিনাকি মানুহে দিছোঁ যে মই আমুক হয়, মই বিপদত পৰিছোঁ, মোক অলপ পইচা ধাৰে দিয়ক, দেখিছে অ' আমুক হয় দেখোন, দি দিছে লগালগ। কিন্তু আপুনি কেতিয়ালৈ গম পালে, আপুনি ধৰক 3-4 ঘণ্টা বা কেতিয়াবা দিনটোত গম নাপাবও পাৰে, কেতিয়াবা দুদিন তিনিদিন পিছতো গম পাব পাৰে, হঠাৎ আপুনি গম পালে যে এইটো দেখোন মোৰ নাম, মোৰ ছবি ইউজ কৰি এটা ভুৱা একাউণ্ট খুলি লৈছে আৰু ইয়াতে মানুহক পইচা খুজি আছে যে মই বিপদত পৰিছোঁ, পইচা দিয়ক। আপুনি সেই যিখিনি সময়ত গম পালে, এটা দীঘলীয়া সময় পাৰ হৈ গ'ল, তাৰপিছত আকৌ আপুনি যেতিয়া ষ্টেপ ল'ব যে মই এইটো কি কৰিম, এতিয়া ঘপককে কেনেকৈ মই এইটো ব্লক কৰিম, কি কৰিম, এতিয়া লোকে খোলা একাউণ্ট আপুনি এইটো ডিলিটো কৰিব নোৱাৰে, আপুনি পুলিচৰ সহায় ল'ব লাগে। আপুনি যেতিয়ালৈকে এখন FIR লজ কৰি পেলাই যিটো পুলিচ মেকানিজমটো যেতিয়ালৈকে ইনভেষ্টিগেশ্যন তেওঁলোকে আৰম্ভ কৰিব, তেতিয়ালৈকে অলৰেডি অপৰাধীয়ে আপোনাৰ নামত পইচা তুলি তেওঁলোকে একাউণ্ট বন্ধ কৰি পলায়ো যায়, বহুতে গমো নাপায়, এনেকুৱাও হৈ আছে।
1: এতিয়া এই যে ধৰক একাউণ্টৰ পৰা হেকিং কৰি তেওঁলোকে ধন লৈ গুচি যায় অপৰাধীয়ে, আইনী প্ৰক্ৰিয়াত যথেষ্ট সময় লাগে, আপুনি ইতিমধ্যে কৈছেই, কিন্তু তথাপিও পোৱা যায়নে বা পোৱাৰ কিবা সম্ভাৱনা থাকেনে সেই ধন?
0: সম্ভাৱনা থাকে কিন্তু কম, কম মানে এই পাৰ্চেণ্টেজটো বঢ়াব লাগে। এতিয়া এইটোহে জানিবলগীয়া কথা, ধৰক আপোনাৰ বেংক, আপুনি গুৱাহাটী, গুৱাহাটীৰে যদি কোনোবাই এই অপৰাধটো সংঘটিত কৰে তেতিয়া হয়তো তাক অতি সোনকালে আৰু নিশ্চিতভাৱে তেওঁক ধৰিব পৰা আৰু পইচা ঘূৰাই পৰা সম্ভাৱনা এটা থাকে। কিন্তু যদি বহিঃৰাজ্যৰ পৰা এই ক্ৰাইমটো কৰে, বহিঃৰাজ্যৰ পৰা কৰে, এইটো অলপ জটিল হৈ যায়, আৰু সম্ভাৱনা আমি খুব কম দেখোঁ, এইবিলাকত ইমান দ্ৰুতগতিত হোৱা নাই। এইটো এতিয়া দ্ৰুতগতি কৰিব লাগে, গভৰ্ণমেণ্টে ষ্টেপ ল'ব লাগে যাতে এইটো ক্ৰাইমটো, আজিকালি অৱশ্যে বহুতখিনি হৈছে, যত্ন কৰিছে গভৰ্ণমেণ্টে, কিন্তু সিমান সফল হৈছে বুলি ভবা নাই, কৰিবলগীয়া বহুত কাম আছে ইয়াত, যিহেতু সম্পূৰ্ণ ডিজিটেল হৈ গৈছে বস্তুবিলাক, অপৰাধো ডিজিটেলি সংঘটিত হ'ব ধৰিছে, গতিকে পুলিচ ডিপাৰ্টমেণ্টৰ এটা বৃহৎ পৰিৱৰ্তন লাগে মোৰ মতে। আৰু তাত যিবিলাক পুলিচ বিষয়াক তাক নিযুক্তি দিয়া হ'ব, তেওঁলোক এথিকেল হেকিঙৰ পৰা আৰম্ভ কৰি তেওঁলোক কম্পিউটাৰ অতি পাৰ্গত, অতি এফিচিয়েণ্ট, অতি ফাষ্ট তেনেকৈ ধৰণে প্ৰশিক্ষিত কৰি তোলাটো অতি দৰকাৰ। এতিয়া ধৰক লখিমপুৰ ডিষ্ট্ৰিক্ট, মই এখন ডিষ্ট্ৰিক্ট বাছি ল'লোঁ, লখিমপুৰ ডিষ্ট্ৰিক্ট, তাতে যদি চাইবাৰ অপৰাধীৰ লগত ফাইট কৰিব পৰাকৈ তেনেকুৱা ধৰণৰ পুলিচ বিষয়া নাথাকে বা তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট নাথাকে, তেতিয়াহ'লে তাতে ধৰক বেংক ফ্ৰড এটা হৈ গ'ল বা কিবা এনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰড এটা হৈ গ'ল, জনোৱা হৈছে লগে লগে যে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, কিন্তু তেওঁ যদি উচ্চ প্ৰশিক্ষিত প্ৰাপ্ত নহয় আৰু যদি ইনষ্ট্ৰুমেণ্ট নাথাকে, তেওঁৰ হাতত যিবোৰ ছুপাৰ কম্পিউটাৰ থাকিব লাগে যে লগালগ তেওঁ ক'ৰ পৰা কি হৈছে এই বস্তুটো তৎক্ষণাত উলিয়াব নোৱাৰে, তেতিয়াহ'লে অপৰাধী পলাই গুচি যোৱাৰ সম্ভাৱনা বেছি। সেইটো কৰিব লাগে আচলতে গভৰ্ণমেণ্টে।
1: নিশ্চয়কৈ, আমাৰ আজিলৈ নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিল, শেষত আপোনাৰ পৰা জানিব বিচাৰিম যে এই ধৰণৰ অপৰাধৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাৰ উপায় কি, আমাৰ শ্ৰোতাসকলক কি ক'ব?
0: প্ৰথম উপায় সদায় নিজৰ প্ৰাইভেচিটো বজাই ৰাখক, লাইক ভিউজৰ পিছত পৰিব নালাগে, নিজৰ প্ৰফাইলটো সদায় সংৰক্ষিত কৰি নিজৰ ফটোজবিলাক লাগতিয়াল ডকুমেণ্টছ গোটেইবিলাক

0: গোপনীয়তা অৱলম্বন কৰিব লাগে। আচলতে আচলতে প্ৰতিটো এপ, প্ৰতিটো ছ'চিয়েল মিডিয়া একাউণ্টত নিজৰ ছেটিং থাকে। আচলতে একাউণ্ট এটা খুলিলে নহয়, ছেটিংছখিনি নাজানাকে আপুনি কেতিয়াও নিজৰ মা দেউতা বা আপোনাৰ পেহী মাহী এইবিলাকক এনেকুৱা ধৰণৰ স্মাৰ্ট বস্তুবিলাক হাতত তুলি দিব নালাগে। আচলতে ছেটিংছটো নজনাকে বস্তু এটা চলোৱাটো, এপ এটা চলোৱাটো, এইটো নিজৰে ভুল বুলি ক'ব লাগিব। কাৰণ ছেটিংছখিনিতে আপুনি গোটেই প্ৰাইভেচিটো আপুনি ৰাখিব পাৰে। গতিকে আপুনি যদি উন্মুক্ত কৰি ৰাখে আৰু যিকোনো অচিনাকি মানুহ, কোনো অচিনাকি মানুহ নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত আচলতে ৰাখিব নালাগে, মই সেইটোৱে ক'ম। অচিনাকি নাম্বাৰৰ পৰা অহা কল, অচিনাকি মানুহৰ থ্ৰুৱেদি অহা ফ্ৰেণ্ড ৰিকুৱেষ্ট, এনেকুৱা ধৰণৰ বস্তুবিলাক কেতিয়াও ৰিচিভ নকৰিব। OTP বিচাৰিলে কেতিয়াও নিদিব। আপোনাক যদি কোনোবাই কয় বেংকত আপোনাৰ আমুকটো দৰকাৰ হৈছে, আপুনি এইটো কওকচোন, সিটো কওকচোন, আপুনি কেতিয়াও ৰিপ্লাই নিদিব। আপুনি বেংকলৈ নিজে যাব, গৈ কি হৈছে অনুসন্ধান কৰিব। কিন্তু আপুনি কেতিয়াও অনলাইনত বা টেলিফোনত কোনোবাই কিবা ইনষ্ট্ৰাকশ্যন দিলে কেতিয়াও আপুনি নক'ব, একো ৰিপ্লাই নকৰিব। তেনেধৰণে বাচি থাকিলে আপোনাৰ একাউণ্ট, বেংক একাউণ্ট সুৰক্ষিত হৈ থাকিব। আৰু বাকী আপোনাৰ যি ছ'চিয়েল মিডিয়া একাউণ্ট আছে সেইখিনি আপুনি চাইবাৰ অপৰাধীৰ পৰা আপুনি নিজৰ প্ৰটেকশ্যনটো নিজে ল'ব লাগিব। প্ৰথম কথা, নিজৰ প্ৰটেকশ্যন নিজে ল'ব লাগিব। এপৰ ছেটিংটো শিকি লওক, কেনেকৈ ব্লক কৰিব পাৰি, কেনেকৈ অচিনাকি মানুহ আঁতৰাই ৰাখিব পাৰি, এইবিলাক চব এপতে উপলব্ধ। এইখিনি বস্তু শিকি লওক, তাৰপিছতহে একাউণ্ট খোলক।
1: হয়, সেইটোৱে আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে ডিজিটেলি স্বাক্ষৰ হৈ লওক ডিজিটেল জগতখনত প্ৰৱেশ কৰাৰ আগতে, নহয় জানো? আৰু তেনে কৰিলেই আমি চাইবাৰ অপৰাধৰ পৰা বহুখিনি হাত সাৰি থাকিব পাৰিম। শ্ৰী সমুৱা, আজি আমাৰ আমন্ত্ৰণক্ৰমে আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু চাইবাৰ অপৰাধ আৰু মহিলাসকল কিদৰে ইয়াৰ পৰা সুৰক্ষিত হৈ থাকিব সেই বিষয়ে বহুতো কথাই আমাক জনালে। আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে চাইবাৰ অপৰাধ আৰু মহিলা এই বিষয়ক কথোপকথনটি শুনিলে। ইয়াত ভাগ ললে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম সমুৱাই। প্ৰিয় শ্ৰোতা, আমি আশা কৰিছো আমাৰ আজিৰ এই কথোপকথনটিৰ পৰা আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব আৰু চাইবাৰ অপৰাধৰ বিষয়ে সজাগ হ'ব, সচেতন হ'ব আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব। আৰু আমাৰ আজিৰ অতিথি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম সমুৱা ডাঙৰীয়াই কোৱাৰ দৰে অপৰিচিত কোনো ফোন নম্বৰৰ পৰা ফোন আহিলে অতি সাৱধানতাৰে সেই ফোন গ্ৰহণ কৰিব আৰু অপৰিচিত কোনো ফোন নম্বৰৰ পৰা অহা লিংক তৎক্ষণাত ক্লিক নকৰিব আৰু আপোনালোকে প্ৰত্যেকেই নিজৰ পৰিচয় সুৰক্ষিত কৰি ৰাখিব আৰু নিজৰ গোপনীয়তা যাতে অটুট থাকে ছ'চিয়েল মিডিয়াত সেই সম্পৰ্কীয় কথাবোৰত মন দিব। আৰু যেতিয়াই আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ আৰু যিটো কৰাটো আমাৰ বাবে এতিয়া অত্যন্ত সাধাৰণ কথা হৈ পৰিছে, কাৰণ সামাজিক মাধ্যম অবিহনে আজি আমি আমাৰ জীৱন কল্পনাই কৰিব নোৱাৰোঁ, নহয় জানো? গতিকে ব্যৱহাৰ আমি কৰিবই লাগিব, কিন্তু ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে আমি সৰ্বদা সজাগ হৈ থাকিব লাগিব, সচেতন হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব আৰু নিজকে চাইবাৰ অপৰাধৰ পৰা বচাই ৰাখিব লাগিব। এই বাৰ্তাৰে আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। আটাইয়ে কুশলে থাকক, পুনৰ লগ পাম। নমস্কাৰ।

0: আইদেউৰ বোলনি শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল মৰমী দাস, গীতৰ কথা আছিল ক্ৰমে বিবি দেৱী বৰবৰুৱা আৰু ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ মদন চন্দ্ৰ তালুকদাৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: দেবতার জন্ম গ্রহণ হল।
1: কোন কোন দেবতা? তমগুণে বিষ্ণু,
0: তমগুণে শিব,
1: আর
0: রজগুণে হল ব্রহ্মা।
1: তিনটা
0: শিক্ষা দি মানুহ কৰিব লাগিব।
1: শাস্ত্র কৈছে যে মাতা শত্রু পিতা বৈরী জেন বল
0: নপহন্তে
1: মধ্যে নচভন্তি হংস মধ্যে
0: বকৌ যথা।
1: লৰা ছোৱালীক জন্ম দি যদি তাক উচিত শিক্ষা দিব
0: নোৱাৰি,
1: তেনেহলে সেই লৰা ছোৱালী
0: মাক পিতাকৰ মনতে শত্ৰু ভাৱ
1: বৈৰী হৈ পৰিব পাৰে
0: পাৰিব পাৰে।
1: গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাৰায়ণে কৈছে কি
0: কি কোনো কৰে
1: তিন ঠাইত জাগা দিলে
0: জাগা দিছে।
1: সিহঁতে নিজৰ নিজৰ কৰ্ম নাৰায়ণে কৈছে ৰুদ্ৰ মহাদেৱক কৈছে ৰুদ্ৰ যদি এই জনতাৰ ভিৰ হয় তেনেহলে তুমি একফালৰ পৰা তুমি
0: নিধন কৰিবা
1: আৰু ব্ৰহ্মাক কৈছে যে উৰণ বুৰণ চাৰিমুঠি যুৱক তুমি তৈয়াৰ কৰিবা
0: সেইমতে
1: তিন ঠাইত তিনটা দেৱতাৰ
0: তেনে গুচি গল। গুচি গল
1: তিনটা দেৱতা
0: গুচি গুচি গল
1: এইবুলি তাৰপিছতনো কি কৰে
0: কহুনা।

ওজাপালিৰ অনুষ্ঠানত সেয়া আছিল মদন চন্দ্ৰ তালুকদাৰ আৰু সংগীতবৃন্দ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

Ella, Akashvani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। ভাৰতৰ অৰ্থনৈতিক বিকাশে বৰ্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু ছয়ৰ পৰা 8% অৰ্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মাৰ্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱা পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 6 আহত হয়। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ 70 আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্ৰতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। শ্ৰীগোৱেলে কাইলৈ ভাৰত ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলতো অংশ ল'ব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকল উপস্থিত থাকিব। মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰীগোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৱাঙকো ইষ্টানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে 2022 ছেপ্টেম্বৰৰ দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। ডঃ জয়শংকৰ কাইলৈৰ পৰা হ'বলগীয়া চতুৰ্থ ভাৰত ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে আজি দেশখনত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ইয়াৰ পাছত তেওঁ শ্ৰী বালাকৃষ্ণনৰ সৈতে ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ নতুন ছানছেৰী চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ লয়। এই চৌহদে ভাৰত ছিংগাপুৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ নতুন যুগক প্ৰতিফলিত কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ছিংগাপুৰৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিছে।

0: ছিংগাপুৰত কাইলৈ হ'বলগীয়া ভাৰত ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন দেশখনলৈ ৰাওনা হৈছে। এই মেজমেল দুয়ো দেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নিৰ্মাণ খণ্ড, যোগাযোগ, ডিজিটেলাইজেচন, স্বাস্থ্যসেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহন ক্ষমতা এই ছটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কাৰ্যসূচীত ছটা বিষয়ৰ ওপৰত আধাৰিত উন্নয়ন আৰু ভৱিষ্যতে ভাৰত ছিংগাপুৰৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ জৰিয়তে সা সুবিধাৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। ভাৰতৰ অৰ্থনৈতিক বিকাশে বৰ্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু 6-8% অৰ্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্ৰদেশ জাপান বিনিয়োগ সন্মিলন 2026ত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয় যে দেশৰ অৰ্থনৈতিক বিকাশৰ কাহিনী মূলতঃ 4টা স্তম্ভৰ দ্বাৰা পৰিচালিত হৈছে আৰু সেয়া হ'ল সামাজিক, ডিজিটেল আৰু ভৌতিক আন্তঃগাঁথনিগত বিনিয়োগ, সৰ্বাংগীন বৃদ্ধি আৰু উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী মনোনিৱেশ। এই সন্মিলনত ভাষণ দি শ্ৰীবৈষ্ণৱে কয় যে বিনিয়োগ এখন দেশৰ সমৃদ্ধিৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংগ আৰু দেশে প্ৰতি বছৰে 130 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰে।
1: Investment story is very important part of our entire growth journey. From a very minuscule investment that we used to make in our country, the public investment, today we have reached a level where we are making a sustained public investment of $130 billion every year. So that much economic activity has helped our country grow in a very sustained manner, generate lots of new employment opportunities and make sure that the benefits of growth reach every segment of the society.
0: উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ডেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ 2025-27 বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি ভাষণ দিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমীত 2024 বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। তদুপৰি জিলা প্ৰশাসনে যান বাহন, আৰক্ষী, নিৰাপত্তা বিভাগ আৰু অন্যান্যসকলক যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কেশৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মহাৰাজ মাণিক্য বাহাদুৰৰ এই বৰঙণিয়ে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে চৰকাৰক উৎসাহ যোগাই থাকিব। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মাৰ্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 6 জন আহত হয়। আৰক্ষী সূত্ৰে সদৰী কৰা মতে অগ্নিকাণ্ডৰ ঘটনাটো যোৱা নিশা 2 বজাত সংঘটিত হৈছিল আৰু হোটেলখন থকা অট্টালিকাটো জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল। প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্যমতে হোটেলখনত অগ্নি নিৰ্বাপনৰ কোনো সুৰক্ষা ব্যৱস্থা ৰখা হোৱা নাছিল। যাৱতীয় সুৰক্ষা অবিহনে ৰাজধানীৰ মাজমজিয়াত 5 মহলীয়া হোটেল নিৰ্মাণ কৰাৰ বাবে কিদৰে বিভাগীয় অনুমতি লাভ কৰিছে এই দিশটোৱে বৰ্তমান সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকাবহ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আহত লোকসকলৰো আশু আৰোগ্য কামনা কৰিছে। ইফালে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুৰ্ঘটনাগ্ৰস্ত জনসাধাৰণক সহায় কৰিবলৈ জিলা প্ৰশাসনক সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেটা পৰিয়ালৰে 3 লোক নিহত হোৱাৰ লগতে 2 আহত হয়। উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰা কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ খাৱৈত পৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত 2গৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে কালি নিশা সংঘটিত আন এটা দুৰ্ঘটনাত 6 লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ তথ্যমতে

জম্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ খাৱাছ অঞ্চলৰ এখন গাঁৱৰ মাজেৰে আহি থকা যাত্ৰীবাহী এখন বাহন কাষৰ পথাৰত পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিশা ক্ৰাষ্টুৱে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু তানিশাই মাকাৱৰ লিয়ন ইয়ক ছং আৰু এন জি ৱেংছিৰ যুটিটোক 21-11 গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুও চিন ৱাৰৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। ভাৰতৰ অৰ্থনৈতিক বিকাশে বৰ্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। কলকাতাৰ নিউ মাৰ্কেট অঞ্চলৰ এখন হোটেলত সংঘটিত অগ্নিকাণ্ডত 9 লোকৰ মৃত্যু হোৱাৰ লগতে আন 6 আহত হয়। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। এফ এম এনৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। এতিয়া লোকগীতৰ অনুষ্ঠানত শুনক মৃগেন শৰ্মাৰ কণ্ঠৰ 2টি লোকগীত।

0: ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে। 81.20 কোটি টকা ব্যয় সাপেক্ষ কাৰ্যালয় ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে।
1: 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি গুৱাহাটীত এটা বিশেষ কাৰ্যসূচী হাতত লৈছিলো। সেই কাৰ্যসূচীটোৰ নাম আছিলে বিকাশৰ বাবে এদিন। সেই দিনটোত মই কামৰূপ জিলা মহানগৰ জিলাৰ 7টা প্ৰকল্প 2000 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিলো। এই প্ৰকল্পকেইটা আছিলে আমাৰ নতুন গভৰ্ণৰ হাউচ, ৰাজভৱন, খানাপাৰাত কমিশনাৰ অফ পুলিচৰ কাৰ্যালয়, 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আজি মই অত্যন্ত আনন্দিত যে সিদিনাখন আধাৰশিলা কৰা প্ৰায়বোৰ আঁচনি আজি আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছো।
0: অনুষ্ঠানত দিয়া ভাষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা হৈছে 12,695 বৰ্গ কিলোমিটাৰ। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত সমাগত শিক্ষাবৰ্ষৰ বাবে সময়মতে পাঠ্যপুথি প্ৰকাশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰৰ লগতে আন কেইবাগৰাকী বিষয়া উপস্থিত থাকে। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰাৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহত 1.5 লাখ টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। দক্ষিণ হালমাৰা মানকাচুৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাঠাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এতিয়াৰ পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব। জিলা আয়ুক্ত পৰীক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণৰ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা QR কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিয়মীয়া বিক্ৰী ৰোধৰ লগতে প্ৰকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। বৰপেটাৰ মেটুৱাকুচি নিবাসী সুদক্ষ খেলুৱৈ, ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সঞ্জিৎ কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 64 বছৰ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত শাৰীৰিক ক্ৰীড়া প্ৰশিক্ষক দাস এগৰাকী দক্ষ ক্ৰিকেট খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ৰ বহু আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: FM 101.6 MHz মিডিয়াম

4.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী চন্দন পাঠক।

আধুনিক গীতৰ অনুষ্ঠানত সেয়া আছিল শিল্পী চন্দন পাঠক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ কৃষকসকলৰ একতা, সমৃদ্ধি আৰু স্বাৱলম্বনৰ বাবে চৰকাৰে FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী শীৰ্ষক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। এই উপলক্ষে আজি এটা সাৰ বিক্ৰী এপ মুকলি কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত অভিযান্ত্ৰিক বিষয়সমূহৰ সামগ্ৰিক পাৰিভাষিক শব্দাৱলী নিৰ্মাণৰ 4-দিনীয়া কৰ্মশালাৰ অহা 22 আগষ্টত সামৰণি পৰিব। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবল শাখাত ধ্ৰুৱ কপিলা আৰু টানিছা ক্ৰাষ্টোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল FC স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত তুলিকা দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বৰগোহাঁই, আতিকুৰ ৰহমান, বিবেক শৰ্মা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজি প্ৰধান বাতৰিসমূহত আছে, ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ লোকপিয়ালৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন, 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ আৰু দুৰাংকা ফুটবল প্ৰতিযোগিতা।

0: প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাত অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7 গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব বুলি আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81,20,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰে এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয়ৰ ভ্ৰমণৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তি চালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰেই সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কৃষি আন্তঃগাঁথনি পুঁজিৰ বিষয়ত আলোচনা কৰিবলগীয়া আন এখন গুৰুত্বপূৰ্ণ সভাৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত অলপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজোঁ, তেখেতলোকক জনাব খোজোঁ, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। এই আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
0: প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলীকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি থোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টোলৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে।

0: বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দক্ষিণ হালমৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাথাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এতিয়াৰ পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ বিক্ৰী কৰিব পাৰিব। জিলা আয়ুক্ত পৰীক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণৰ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা কিউ আৰ কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যাধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিয়মীয়া বিক্ৰী ৰোধৰ লগতে প্ৰকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য কৰি লোৱা হৈছে।
1: আমাৰ ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল বুলি এটা আমি এপ আছে, এইটো আমি আজি ৰিলিজ কৰিছো আৰু আজিৰ পৰা যি আমাৰ ফাৰ্টিলাইজাৰ য'ত বিক্ৰী হৈ আছে এইটো এই এপৰ পৰা এইটো বিক্ৰী হ'ব। তাৰ কাৰণে মানে আমাৰ যিসকল আছে তেখেতসকল আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আই ডি লাগিব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ হিচাপে আপোনাৰ কিমান মাটি আছে আৰু কিমান কৃষিৰ কাৰণে আপুনি মাটি আছে আৰু কি কি আপুনি ক্ৰপছ তাতে আপুনি গ্ৰ' কৰি আছে এই হিচাপে আপোনাৰ কি ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগে আৰু কিমান ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগে বুলি ডেটাবোৰ ওলাই যাব। তাৰপিছত এই ডেটাটো ইউজ কৰি কিনে এটা কিউ আৰ কোড জেনেৰেট হ'ব আৰু এই কিউ আৰ কোডৰ জৰিয়তে তেখেত মানে ৰিপ্ৰেজেণ্টেটিভৰ পৰা বা তেখেত নিজৰ আপোনাৰ ৰিটেইল শ্বপত বা ফাৰ্টিলাইজাৰ শ্বপত গৈ কিনি ফাৰ্টিলাইজাৰ কিনিব পাৰোঁ।
0: উল্লেখযোগ্য যে কৃষক পঞ্জীয়ন থকা লোকেহে এনেদৰে সাৰ ক্ৰয় কৰিব পাৰিব। দক্ষিণ হালমৰা মানকাছৰ জিলাত বৰ্তমানলৈকে প্ৰায় 22,000 কৃষকে বৰ্তমানলৈকে পঞ্জীয়ন কৰিছে। অহা বছৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কৰ্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ 6 মূল্যায়ন আৰু 7-9 জানুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত 6 মূল্যায়ন আৰু 20-22 জানুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 10খন জিলাত 2 ফেব্ৰুৱাৰীত 6 মূল্যায়ন আৰু 3-5 ফেব্ৰুৱাৰীলৈকে বহি মূল্যায়ন কৰা হ'ব। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আদি আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীত কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱান মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ ভাগৱত পাঠ আজিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগুৱাই আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশম নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত সমাগত শিক্ষাবৰ্ষৰ বাবে সময়মতে পাঠ্যপুথি প্ৰকাশ সন্দৰ্ভত আলোচনা কৰা হয়। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল FC স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা। প্ৰাথমিক শিক্ষা সঞ্চালকৰ লোকপ্ৰিয় দায়িত্বত নিয়োজিত বিষয়াসকলৰ বদলিৰ নিৰ্দেশনা সংশোধন। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইষ্ট বেংগল FC আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। আমাৰ এতিয়াৰ বাতৰি মনতে অন্ত পৰি পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক গয়া মহিলাৰ অনুষ্ঠান।
3: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো নলবাৰী জিলাৰ জানিগোগ অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
4: মই বৰ্তমান উপস্থিত আছো নলবাৰী জিলাৰ জানিগোগ অঞ্চলত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদ্যমী মহিলা। মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
5: নমস্কাৰ।

0: মোৰ নাম দীপালী ডেকা। মই জানিগোগত ঘৰ নলবাৰী জিলাৰ। মোৰ স্বামীৰ নাম ৰমেন ডেকা।
1: বাইদেউ, ইতিমধ্যে আমি গম পাইছোঁ আপুনি বিভিন্ন কামৰ সৈতে জড়িত। মই আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ জীৱিকাৰ পথ কি?
0: জীৱিকাৰ পথ বুলি ক'লে মোৰ বহুতো আছে, চব সৰু সৰু হাঁহ কুকুৰা গৰু ছাগলী এই চাৰিবিধে মই পোহোঁ। তাৰ উপৰিও মোৰ চিলাই মেচিন দুটা আৰু তাঁতশাল এখন। প্ৰথমতে মই নিজে যিখিনি পাৰিলোঁ কৰিলোঁ, গোটেইখিনি কামে মই নিজে জানো। তাৰপিছত মই লাহে লাহে মোৰ কাপোৰৰ প্ৰডাকশ্যনটো মানে বাঢ়ি গ'ল, মানে শালৰ মোৰ ডিজাইনটো ভাল হ'ল। সহায়ৰ কাৰণে মই শালৰ কামখনটো বেলেগক মানে শিকাই দুখন শাল যোগাৰ কৰিলোঁ।
1: মানে আপুনি বিশেষকৈ বৰ্তমান আপুনি শালৰ কামৰ সৈতে বেছিকৈ জড়িত নহয় জানো?
0: তাৰপিছত মোৰ ছোৱালীজনীও লাহে লাহে ডাঙৰ হ'ল, পঢ়া শুনাও গোটেই বেয়া নহয় ভালদৰে কৰি, তাই ক'লে মা আমি মেচিনৰ কামো আৰম্ভ কৰোঁ। এতিয়া পৰীক্ষা পাতি যোৱাৰ পিছত মই তাইক প্ৰশিক্ষণ লোৱালোঁ আমাৰ ওচৰত।
1: আপুনি নিজে দিছেনে বেলেগত লৈছে প্ৰশিক্ষণ?
0: প্ৰশিক্ষণ ল'ব দিছোঁ, তাৰমানে হেৰিখন লাগিব নহয় চাৰ্টিফিকেটখন স্কুল স্কুল পোৱাৰ কাৰণে।
1: সেইটো কিহৰ প্ৰশিক্ষণ আছিলে?
0: সেইটো আছিলে এম্ব্ৰইডাৰী আৰু কাটিং নিটিং বুলি কয়,
1: চিলাই আৰু এম্ব্ৰইডাৰী নহয় জানো।
0: তাৰপিছত তাইও সেইটোতে মোৰ যিহেতু অনুপ্ৰেৰণা পালে খুব ভাল ধৰণে কৰিব পাৰিলে। আৰু আমাৰ গাঁৱত সেইবিলাক ব্যৱসায় খুব ভাল ধৰণে হয়, কাৰণ এযোৰ কাপোৰ চিলাব লাগিলে
1: বহুত পইচা,
0: শুনিছোঁ চহৰত বোলে বহুত লাগে। আমাৰ গাঁৱত সেনেকুৱা এটা বান্ধা ধৰা নিয়ম নাই, মানে চলিলেই হ'ল আৰু।
1: বাইদেউ, মই এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ, আপুনি যিহেতু ক'লে আপুনি শালৰ কামৰ সৈতে বিশেষকৈ জড়িত, এই শালৰ কাম আপুনি কেতিয়া শিকিছিল?
0: শালৰ কাম শিকাৰ বহুত দিন হৈছে, মানে জানোৱে আগৰে পৰা আমি গাঁৱৰ ছোৱালী, গাঁৱৰ তিৰোতাই শাল মানে আমাৰ ইঘৰৰ কাপোৰ লগালেই সিঘৰৰ মন মানে সেই লাগি যায়, আমি কেনেকৈ কৰিব পাৰোঁ, আমি কেনেকৈ ডিজাইন দিব পাৰোঁ, সেনেকুৱা আগৰ পৰাই আমাৰ সেই আছিল। গতিকে এতিয়া মোৰ ঠিক চনটো মনত নাই, কিন্তু আমি 1980 চনৰ পৰাই মানে আমি শালৰ কামত বহুত ব্ৰতী আছিলোঁ।
1: আপুনি কাৰ পৰা শিকিছে?
0: মোৰ আইতা, মা,
1: আইতা আৰু মাৰ পৰা আপুনি শিকিছে?
0: বিয়া হৈ শাহু।
1: অৰ্থাৎ আপোনাৰ নিজৰ ঘৰত যিটো আপুনি পৰিৱেশ পাইছিলে শালৰ কামৰ বাবে ইয়াত আহিব
0: পাইছোঁ পাইছোঁ, তাৰমানে আমাৰ গাঁওখনেই এনেকুৱা বুলি ক'লেও ভুল নহয়। মতাবিলাকৰ যাৰ চাকৰি বাকৰি নাই তেওঁলোকৰ খেতিত বহুত মন।
1: এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰিছোঁ, শালৰ যিখিনি কাপোৰ আপোনালোকে বয়ে, শালত যিখিনি কাপোৰ বয়ে, সেই কাপোৰখিনি আপোনালোকে ব্যৱসায়ৰ বাবে, বিক্ৰীৰ বাবে কেনেকৈ উলিয়াই দিয়ে?
0: বিক্ৰীৰ বাবে কৰোঁ, কিন্তু সিমান মানে হেৰি নহয়, ঘৰৰ পৰাও চাদৰ তাদৰ লগালে 12খন চাদৰ লগালোঁ। চাদৰৰ আমাক বাতিগাৰা বুলি কয়, বিন্ধোৱাচলতে আহি মানুহ হাজিৰ হয়, এইটো পাৰি চাদৰ মোৰ নাই, মোক লাগিবই এখন, লাগিবই এখন, এনেকৈ 12খন চাদৰ কেনেকৈ চেল হয় গমেই নাপাওঁ।
1: মানে গাঁৱৰ মাজতে গাঁৱৰ
0: পাৰিবিলাক, পাৰি বুলি কয় পাৰিবিলাক বেলেগ বেলেগ দিওঁ, কেতিয়াবা সেউজীয়া দিলোঁ, কেতিয়াবা চকলেট দিলোঁ, কেতিয়াবা অৰেঞ্জ কালাৰ দিলোঁ দিলোঁ। সেই পাৰিবিলাক যদি সকলোৰে ঘৰত নাথাকে, হ'ব দিয়ক বাইদেউ বা খুৰী মোকো এখন দিব, এনেকৈ মোৰ মানে বাতিটো জোৰতে চাদৰখন বিক্ৰী হৈ গ'ল।
1: আৰু গামোচা বোৱেনে?
0: গামোচা বওঁ বিহু ছিজনত 200-250 মানে।
1: ক'ত বিক্ৰী কৰে গামোচা?
0: সেইবিলাক ঘৰৰ পৰাই লৈ যায় আজিকালি,
1: ঘৰত মানুহ আহে, ঘৰৰ পৰাই লৈ যায়।
0: আমাৰ দোকান আছে,
1: চিনাকি দোকানত দিয়ে,
0: চিনাকি দোকান আছে।
1: লাভ হয়নে?
0: আপতাৰ ক'ব নালাগে, এইটো মানে হাতে বোৱা কাপোৰৰতো
1: ইমান চাহিদা আছে,
0: মানে কেনেকুৱা আৰুতো নিজৰ ক'বাই বেয়া লাগে, দামটো শুনিলেই মানুহ চক খায়।
1: হয় হয়,
0: কিন্তু সেনেকুৱা মিলা দামত দি দাম আৰু।
1: হয়, শালৰ বাবে যিখিনি প্ৰয়োজনীয় সূতা কাপোৰ ববলৈ সেইখিনি ক'ৰ পৰা আনে?
0: নলবাৰীৰ দোকান,
1: নলবাৰীৰ পৰা
0: দোকানী, মানে আমাৰ চানিয়াকে দোকানী আছে। আমি গ'লে জানে যে এইবিলাক শিপিনী আৰু বেয়া বস্তু নানায়, আৰু সূতাৰ ৰং চিনি পাওঁ কোনটো সূতাৰ কি ৰং যায়, আমি দোকানতে হাতেদি মোহাৰি পানী দি চাই আনো।
1: হয়, সেইটো সুবিধাও আছে। হয়, এইখিনিতে মই আকৌ জানিব বিচাৰিছোঁ, আপুনি প্ৰথমতে ক'লে হাঁহ কুকুৰাও আছে আপোনাৰ, অকণমান হাঁহ কুকুৰাৰ বিষয়ে কওকচোন, কিমানজনী হাঁহ আছে?
0: আছে, কিন্তু হাঁহ মোৰ 14 জনী আছে, পাতি হাঁহ। হ্যাঁ, তাৰ লগত এটা খাকী কেম্বেল আছে, মোৰ ঘৰত পুখুৰী আছে, মানে হাঁহৰ প্ৰডাকশ্যনটোৱে মোৰ বেছি, মানে কণীটো থাকে, কুকুৰা এনে আৰু বেচাৰ কাৰণে বা 6-7টা এনে থাকে আৰু, নিজৰ ঘৰতে লাগে এইখিনি।
1: হাঁহৰ কণী উৎপাদন হয় বুলি ক'লে, হাঁহৰ কণী নিশ্চয় বিক্ৰী কৰে?
0: নিশ্চয়,
1: আমাৰ চহৰত হাঁহৰ কণীৰ দাম বহুত জোৰা, বহুত আছে কেনেকুৱা,
0: আমি মানে 18-20 তাতকৈ বেছি নলওঁ আৰু,
1: সেইটো ব্যৱসায়ৰ বাবে। হয়, আৰু খেতি বাতিৰ সৈতে আপুনি জড়িত নেকি?
0: খেতিটো মই বহুত ভাল পাওঁ, কিন্তু খেতি মোৰ ঘৰৰ ওচৰতে প্ৰায় 3 বিঘামানৰ এটা প্লট আছে, সেইটোত ফিচাৰীও আছে লগতে, আৰু তাৰে কাষে পাশে কলগছ যা

0: জিকল, গাঁৱত জাহাজ জিকল বুলি কয়, ইয়াত সেই জাহাজ জিকলটোৰ মোৰ উৎপাদন খুব বেছি। বছৰত মই মানে বহুত বেচিব পাৰোঁ। পাকঘৰটোৰ মোৰ চাৰিওফালে অমিতা আৰু জাহাজি কলৰ মানে সেই আছে, আৰু পুখুৰীৰ পৰত এটা এনেকুৱা জালুকৰ গছ দুজোপা আছে, ৰবাব টেঙা, মধুৰি, এইবিলাকৰ পৰাই মানে ভাল এটা সেই আহে,
1: উৎপাদন হয়। মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি শালৰ কামৰ লগত বিশেষকৈ জড়িত, তাতে হয়তো দিনটোৰ বেছিভাগ সময় আপুনি কটাব লাগে, গতিকে এই যে আপুনি খেতি বাতি থকা বুলি ক'লে আৰু আপোনাৰ হাঁহ কুকুৰাৰো ব্যৱসায় আছে, গতিকে এইখিনি কামত আপোনাক কোনোবাই সহায় কৰেনে?
0: মোৰ মানুহজনেও বহুত সহায় কৰে, তেওঁ খেতি কৰি খুব ভাল পায়, গতিকে মানুহ লগায়, ধান খেতি পথাৰত আছে আৰু ঘৰৰ ওচৰতো অলপ উন্নত পদ্ধতিৰ মানে ভাল খেতি কৰোঁ আৰু, গোবৰ চোবৰ ঠিক কৰি দিওঁ। মই আলু খেতিটো বেছিকৈ কৰোঁ, আলু আৰু ৰঙালাওৰ বেছি কষ্ট নাই, সেই দুটা খেতি মানে বছৰত জোৰাকে কৰিও আলু বিক্ৰী কৰিব পাৰোঁ, প্ৰশস্ত আলুৰ খেতি।
1: আৰু শালৰ কামত আপোনাক কোনোবাই সহায় কৰে নেকি?
0: শালৰ কাম আগতেতো শাহু আছিল, শাহুৱে কৰিছিল, নাই গাঁৱত পায় এটা দিন
1: দিন হাজিৰা হিচাপত,
0: দিনৰ তাতে যদি কওঁ আজি মোৰ শালখনত অলপ চলাই পিন্ধাই লাগি দিব, সেনেকুৱা মানুহ পাওঁ, তেতিয়া মই বিবেচনা কৰি তেওঁক কিবা এটা দিওঁ আৰু, লাগি দিয়ে।
1: হয়, আপোনাৰ পৰিয়ালত কোন কোন আছে?
0: মোৰ ল'ৰা এটা, ছোৱালী এজনী।
1: হয়, ছোৱালীজনীয়েও আপোনাক সহায় কৰে বুলি ক'লে?
0: বহুত সহায় কৰে, কলেজক যোৱাৰ সময়লৈকে ঘৰত।
1: তাই শালৰ কাম জানেনে?
0: শালতকৈ মেচিনত বেছি গুৰুত্ব।
1: মেচিনত, মেচিনত কি কি কাম কৰে?
0: মেচিনৰ এম্ব্ৰইডাৰী,
1: হয়,
0: কাটিং,
1: হয়,
0: ব্লাউজ চুইজাৰ অল হেৰি চিলাব জানে।
1: হয়, তেওঁ যিহেতু শিকিছে,
0: শিকিছে, শিকিছে।
1: হয়, যিহেতু আপুনি শালৰ কাম কৰে আৰু আপোনাৰ ছোৱালীজনীয়ে কাটিঙৰ কাম জানে, গতিকে তাইৰ ব্যৱসায়টো নিশ্চয় বেলেগ।
0: মাত শুনিলে বহুত আগ্ৰহ কৰে খিটিকেটা শব্দটোত, তেতিয়া মই চল ভালকৈ টাইট কৰি বান্ধি দিলে শালখন, শালৰ জুতি আছে, পুতল হলব লাগে, সেই পুতল হলত যেতিয়া ঠিক হয় এঘাটমানলৈকে মন দি কাপোৰ বেৰ, মানে একদিনত এখন গামোচা
1: মোক
0: মানে ঠিক কৰি দিব দিয়ে, দিলে একেবাৰে বহি যায় আৰু
1: পাৰে। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি আত্মসহায়ক গোটৰ সৈতে জড়িত নেকি?
0: আছে,
1: আত্মসহায়ক গোটৰ সদস্য আপুনি নে কিবা বাবদ আছে?
0: বাবদ নাই, সদস্য আমি দহজনীয়া।
1: আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম কি?
0: জিলিমিলি আত্মসহায়ক গোট।
1: হয়, আত্মসহায়ক গোটটোৰ পৰা কেনেকুৱা ধৰণৰ কাম কৰে?
0: আত্মসহায়ক গোটৰ পৰা আগতে একো নাছিল, কিন্তু বৰ্তমান চৰকাৰৰ পৰা মানে সকলোতো আপোনালোকে জানে, সকলোৱে আঁচনি দি আছে, আমিও সেনেকুৱা আঁচনিবিলাক পাইছোঁ।
1: হয় বাইদেউ, খুব সুন্দৰকৈ আপুনি জীৱিকাৰ পথ হিচাপে শালৰ কাম বাছি লৈছে, আমি আশা কৰোঁ আপোনাৰ কাম এইদৰে হৈ থাকক। আপোনালৈ অশেষ ধন্যবাদ। আমাৰ যিখিনি গয়া মহিলা অনুষ্ঠানৰ শ্ৰোতা আছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব।
2: অনুষ্ঠানত এইবাৰ শুনক মঞ্জু ডেকা বৰ্মন আৰু সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত দিহানাম।
3: মোৰ নাম শ্ৰী মঞ্জু ডেকা বৰ্মন, আমাৰ নামতি দলটোৰ নাম মা লক্ষ্মী দল। জয় কৃষ্ণ বোলে হৰিবোলা হৰিবোলা হৰিবোলা, আৰু এবাৰ হৰিবোলা হৰিবোলা হৰিবোলা, জয় গুৰু শংকৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট।
3: অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। আজি বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণৰ প্ৰথমটি খণ্ড। পাঠ আগবঢ়াব চিম্পল কলিতাই। 6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ দৰতী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। অনুষ্ঠানটিৰ আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু সন্ধিয়া 7:05 বৃন্দগান। 7:00 নিউজ বাতৰি। 7:00

0: দাসৰ কণ্ঠৰ আধুনিক গীত। 8:02 নাট্যানুষ্ঠানত ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ ৰচিতনা কালকুটৰ তৃতীয় খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান। চিত্ৰগীতৰ সময় নিশা 9:00। 9:30 সাহিত্য চোৰা অনুষ্ঠানত মেঘালী দত্ত ঠাকুৰীয়াৰ গল্প আৰু অনিন্দিতা কলিতাৰ কবিতা শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিষয়ে শুনিবলৈ পাব। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি, এই সন্দৰ্ভত এটি আলোচনা ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু অধ্যাপক সম্ৰাট বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শৈল্য চিকিৎসক ডক্টৰ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানৰ আলোচনাৰ বিষয় গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ বিয়লি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত দীপিকা ধৰৰ কথিকা নৰ্সং মন্দিৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটিৰ আঁত ধৰিব ৰুণামণি বৰাই। পুৱা 6:15 নৃপেন চন্দ্ৰ দাস আৰু সংগ্ৰীব ব্ৰেণ্ডৰ কণ্ঠৰ টোকাৰী গীত। পুৱা 6:55 জ্ঞান বিজ্ঞান, আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লক্ষ্যধৰ চৌধুৰীৰ বিষয়ে যুগুতোৱা এটি বিশেষ অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:30 গীতিমালিকাৰ শিল্পীসকল হ'ল হাছিনা হাজৰিকা, বিজয় মহন্ত, ৰীতা বৰুৱা, পংকজ বৰদলৈ আৰু গীতাঞ্জলি গায়ন। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: আকাশবাণী গুৱাহাটী, বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ এটি পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী চিম্পল কলিতাই। তোমালোকে শুনাচোন।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটি হৈছে দশম শ্ৰেণীৰ ইতিহাসৰ চতুৰ্থ অধ্যায়, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ভাৰতৰ স্বাধীনতা আন্দোলন বুলি কওঁতে ইতিমধ্যে তোমালোকে মহাত্মা গান্ধীৰ সবল নেতৃত্বত হোৱা তিনিটা বৃহৎ আন্দোলনৰ বিষয়ে পঢ়িছা। এই আন্দোলনসমূহ হ'ল অসহযোগ আন্দোলন 1920, আইন অমান্য আন্দোলন 1930 আৰু ভাৰত ত্যাগ আন্দোলন 1942। তাৰ আগতে প্ৰথম অধ্যায়ত তোমালোকে পঢ়িছা বংগ বিভাজন বিৰোধী আন্দোলনৰ বিষয়ে, যিটো আন্দোলনে পিছলৈ স্বদেশী আন্দোলনৰ নাম লৈ ভাৰতীয়

ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ প্ৰসাৰ ঘটাইছিল। এই আন্দোলনসমূহে সমগ্ৰ ভাৰতব্যাপী অতি প্ৰবল প্ৰভাৱ পেলাইছিল। ভাৰতৰ এখন অংগৰাজ্য হিচাপে অসমেও এই আটাইকেইটা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি এই আন্দোলনকেইটিত অসমৰ ভূমিকা আলোচনা কৰাৰ আগতে 19 শতিকাত জন্ম লাভ কৰা, বিশেষকৈ 19 শতিকাৰ শেষাৰ্ধত জন্ম লাভ কৰা কেইটিমান সামাজিক সাংস্কৃতিক সংস্থা বা অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিম, যিয়ে এক নতুন সজাগতা তথা জাতীয়বাদ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত 1857 চনত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা জ্ঞান প্ৰদায়িনী সভাৰ কথা উল্লেখ কৰিব লাগিব। আনন্দৰাম ঢেকিয়াল ফুকনদেৱে অসমৰ বিদ্যালয়, কাৰ্যালয় আৰু আদালতত 1837 চনৰ পৰা বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। চৰকাৰী এই সিদ্ধান্তৰ বিৰুদ্ধে যি সাংস্কৃতিক জাগৰণৰ সৃষ্টি হৈছিল, তাৰ ফলশ্ৰুতিতেই 1873 চনত অসমীয়া ভাষাক স্কুল, অফিচ, কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। এইটো এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাতো এই বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। ইয়াৰ পিছত দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত গঠন হয় অসমীয়া লিটাৰেৰী ছ'চাইটি। এই ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ব্ৰিটিছ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছিল। সেই সময়ৰে প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতিৰ প্ৰচেষ্টাত 1888 চনত গঠিত হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা, যাক সংক্ষেপতে অভা উহা বুলি জনা যায়। এই সভাই হাতত লোৱা উল্লেখযোগ্য কামবোৰ আছিল এনেধৰণৰ। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী আৰু বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। দ্বিতীয়তে, এই সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কাম হাতত লৈছিল। তৃতীয়তে, এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ হেমপোষ প্ৰকাশৰ কাম হাতত লৈছিল। আৰু চতুৰ্থতে, এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী জোনাকীয়ে অসমত নতুন যুগৰ সূচনা কৰিছিল। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীত প্ৰকাশিত কবিতা, প্ৰবন্ধ, নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। ক'বলৈ গ'লে জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত 1916 চনত গঠন হয় অসম ছাত্ৰ সন্মিলন, যিয়ে অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা জাগ্ৰত কৰাত অৱদান আগবঢ়াইছিল। এই সন্মিলনৰ প্ৰথম অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল, যাৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই সন্মিলনৰ মুখপাত্ৰ আছিল মিলন। এইবাৰ আমি ৰায়ত সভাসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিম। 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে জন্ম হৈছিল বিভিন্ন ৰায়ত সভাৰ। ইয়াৰ ভিতৰত তেজপুৰ ৰায়ত সভা, নগাঁও ৰায়ত সভা, নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা উল্লেখযোগ্য। এই ৰায়ত সভাসমূহক শক্তিশালী কৰিবলৈ 1933 চনত গঠিত হৈছিল এক কেন্দ্ৰীয় সমিতি, যাৰ নাম আছিল সদৌ অসম ৰায়ত সভা। এই সভাসমূহৰ উদ্দেশ্য আছিল মাটিৰ খাজানা হ্ৰাস কৰা, গ্ৰেজিং কৰ বন্ধ কৰা, পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। গতিকে বৰ্তমানৰ যি আমাৰ বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ সমস্যা, এই সমস্যা ৰোধ কৰাৰ বাবে তেতিয়াই ৰায়ত সভাই পদক্ষেপ হাতত লৈছিল। সেই সময়ৰ আন এটি উল্লেখযোগ্য অনুষ্ঠান আছিল আহোম সভা, যিখন সভা পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। বিশেষকৈ আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই চেষ্টা কৰিছিল। ইয়াৰ পিছত 1884 চনত স্থাপিত হৈছিল যোৰহাট সাৰ্বজনীন সভা। জগন্নাথ বৰুৱাৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ়ি

উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই সভাই সেই সময়ৰ ভূমি ৰাজব্যৱস্থা আৰু বৰ্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সভাই 1893 চনত ৰাজকীয় কানি আয়োগৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল। সভাই 1905 চনত হোৱা বংগ বিভাজনৰো তীব্ৰ বিৰোধিতা কৰিছিল। আকৌ 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানটিৰ জন্ম হৈছিল। এছ'চিয়েশ্যনে কৰা কেইটামান কামৰ উদাহৰণ হ'ল যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। তৃতীয়তে এই এছ'চিয়েশ্যনে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। চতুৰ্থতে এই এছ'চিয়েশ্যনে শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠানৰ স্থাপনৰ হকে মাত মাতিছিল। এই এছ'চিয়েশ্যনেৰে হেঁচাত অসম মণ্টেগু সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে এই সভাই দাবী জনাইছিল, যাৰ ফলশ্ৰুতিত 1948 চনৰ 26 জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ে জন্ম লাভ কৰিছিল। এই বিষয়ে পাঠৰ শেষত কিছু আলোচনা কৰা হৈছে। 1921 চনত এই এছ'চিয়েশ্যনে নিজৰ স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হয়। ইয়াৰ পিছত 1921 চনৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানতে 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল। এই কমিটিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথম সভাপতিজন আছিল বিষ্ণুৰাম মেধি। 1946 চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসমৰ প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ পূবক পূৰ্ববংগৰ লগত সাঙুৰি গগোটত সন্নিৱিষ্ট কৰাৰ বাবে আগবাঢ়িছিল, তেতিয়া বৰদলৈ মন্ত্ৰীসভাই তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। শেষত অসম গগোটত অন্তৰ্ভুক্ত নহ'ল। এইদৰে 19 শতিকাৰ শেষৰ ফালে স্থাপিত হোৱা এই সামাজিক ৰাজনৈতিক অনুষ্ঠানসমূহে দেশপ্ৰেম আৰু জাতীয়তাবাদী চেতনাৰ প্ৰসাৰ ঘটাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 19 শতিকাৰ শেষৰ ফালে স্থাপিত হোৱা এই সামাজিক ৰাজনৈতিক অনুষ্ঠানসমূহে যি দেশপ্ৰেম আৰু জাতীয়তাবাদী চেতনাৰ প্ৰসাৰ ঘটাইছিল, সিয়ে পৰৱৰ্তী সময়ত ভাৰতীয় স্বাধীনতা আন্দোলনত জনসাধাৰণক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিলে। ছাত্ৰ ছাত্ৰীসকল, আজি যিকেইটা অনুষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিলোঁ, সেই অনুষ্ঠানকেইটিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন ইতিমধ্যে আহিছে। কেইটিমান প্ৰশ্ন মই তোমালোকৰ আগত উত্থাপন কৰিবলৈ বিচাৰিছোঁ, যেনে আহোম সভাৰ সম্পাদক কোন আছিল, যোৰহাট সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল, আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে বহু ছাত্ৰ ছাত্ৰীয়ে এটা বিষয় ভুলকৈ উত্থাপন কৰে পৰীক্ষাত, যে যেতিয়া সোধা হয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল, তেতিয়া তাৰ উত্তৰ বেলেগ হ'ব, আৰু যেতিয়া সোধা হয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল, তেতিয়া তাৰ উত্তৰ বেলেগ হ'ব। আমি যদি প্ৰথমটো প্ৰশ্নলৈ যাওঁ, তেতিয়াহ'লে আমি গম পাম যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। আৰু যদি সোধা হয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল, তেতিয়া উত্তৰ হ'ব বিষ্ণুৰাম মেধি। ইয়াৰ পিছতে এটি প্ৰশ্ন সোধে যে
অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল

0: আৰু বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? গতিকে দুয়োটা চন তোমালোকে ভালদৰে মনত ৰাখিব লাগিব। আৰু ইয়াৰ পিছতে আন এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে, অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন কি আছিল? আমি ইতিমধ্যে পাঠত আলোচনাত উল্লেখ কৰিছোঁ যে মুখপাত্ৰখনৰ নাম আছিল মিলন। তাৰোপৰি আৰু এটি খুব প্ৰশ্ন হৈছে যে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক এটি বিষয় উনিওকৰাব বিচাৰিছোঁ যে যেতিয়া পৰীক্ষাত কাৰ্যসমূহৰ বিষয়ে লিখিবলৈ আহে বা উদ্দেশ্য কি আহে, তোমালোকে সদায় পইণ্ট কৰি লিখিবা। যেতিয়া আমি পইণ্ট কৰি লিখোঁ তেতিয়া প্ৰতিটো পইণ্টৰ নম্বৰ থাকে। সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ তেতিয়াহে সক্ষম হ'বা যেতিয়া তুমি যিমান নম্বৰ আছে সেইকেইটা পইণ্ট তুমি উল্লেখ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠ সামৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি এই পাঠটিৰ পৰৱৰ্তী অংশ তোমালোকৰ আগত উত্থাপন কৰিম আৰু লগতে প্ৰশ্ন উত্তৰসমূহ আমি কিছু আগবঢ়াই লৈ যাম।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ এটি পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী চিম্পল কলিতাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰা চৰ্ত প্ৰত্যাহাৰ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7 গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা

0: আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81.20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তিচালিত এই কাৰ্যালয়টোৰ 2 মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলক সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰেই সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত তাৰালাংছত চাৰ্টলিন প্ৰেক্ষাগৃহত বেংকৰ বিষয়াসকলৰ উপস্থিতিত প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোগীসকলৰ সৈতে কৃষি আন্তঃগাঁথনি পুঁজি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কৃষকসকলে যাতে মূলধনৰ অভাৱত নিজৰ সম্ভাৱনা সীমাবদ্ধ ৰাখিবলগীয়া নহয় তাৰ বাবে মাত্ৰ 3% সুদত 2 কোটি টকা পৰ্যন্ত কৃষি আন্তঃগাঁথনি পুঁজিৰ ঋণৰ সুবিধা ল'ব পাৰিব বুলি উল্লেখ কৰে।
1: আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত আলাপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজো, তেখেতলোকক জনাব খোজো, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। এই আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
0: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰত PM কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ 4 লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে। তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখানাৰ বীজ প্ৰদান কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি থোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কৰ্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব।

তৃতীয় পৰ্যায়ত দহখন জিলাত 2 ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু 3-5 ফেব্ৰুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনক কেন্দ্ৰ কৰি আজি লখিমপুৰ জিলা পঞ্জীয়ক তথা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে জিলাখনৰ অন্তৰ্গত 8টা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু শৃংখলিতভাৱে পৰিচালনা কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰপাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰা ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলৰ আদৰৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোত অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহত 1.5 লাখ টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতা ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনা অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
4: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষিজগত। আজিৰ কৃষিজগতত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী। আৰু এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী অতিথিক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এয়া ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা, এওঁ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ বিষয়বস্তু বিশেষজ্ঞ। আনহাতে আছে ৰাণী চক্ৰৰ কৃষি উন্নয়ন বিষয়া কৰিণা শইকীয়া।
5: নমস্কাৰ,
4: দুয়োগৰাকীকে স্বাগতম। এতিয়া আমাৰ আজিৰ যিটো বিষয় উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী, ৰপ্তানিৰ কথাটোলৈ আমি অকণমান পাছলৈ আহিম, কিন্তু তাৰ আগে অকণমান চমু আভাস এটা দিব নেকি যে উদ্যান শস্য বুলি ক'লে তাৰ ভিতৰত কোনবিলাক সামগ্ৰী আহি পৰে?
5: হয়, উদ্যান শস্য বা হৰ্টিকালচাৰেল প্ৰডিউচ বুলি আমি ক'লে

0: আপোনাৰ ফ্ৰুটছ, ফল মূল, আপোনাৰ শাক পাচলি, ভেজিটেবলছ, আপোনাৰ ফুল, ফুল যেনেকৈ ফ্লাৱাৰ যেনেকৈ মেৰিগ'ল্ড, জৰবেৰা কাল্টিভেশ্যন কৰা হয়, আৰু তাৰ বাহিৰেও যোনবোৰ আপোনাৰ স্পাইচেছ এণ্ড কণ্ডিমেণ্টছ থাকে সেইবোৰো মছলাবোৰো আমি হৰ্টিকালচাৰ বা উন্নয়ন শস্যৰ ভিতৰতে ধৰিব পাৰোঁ।
1: ঠিক আছে, এটা কথা হ'ল যে উদ্যান শস্যটো আমাৰ উৎপাদন হৈয়ে থাকে। আমাৰ প্ৰত্যেকখন অসমীয়া মানুহৰ ঘৰৰ যি পৰম্পৰাগত বাৰী বুলি ক'লে যি বুজায়, এই বাৰীখন উদ্যান শস্যৰে ভৰিয়ে থাকে। এতিয়া কথা হ'ল, ই এতিয়া ৰপ্তানিযোগ্য বুলি কোৱাৰ লগে লগেতো সকলোবিলাক ৰপ্তানি কৰিব নোৱাৰি, গতিকে ৰপ্তানিযোগ্য বুলি কোৱাৰ লগে লগে আমি কোনবিলাকক বুজিম বা তাৰ মান নিৰূপণ কেনেকৈ কৰা হয়?
2: হয়, এতিয়া আমাৰ প্ৰথম কথা হৈছে আমি যিখিনি ইয়াৰ পৰা উদ্যান শস্য, ধৰক ফল মূল হওক, শাক পাচলি হওক বা মছলাজাতীয় শস্য হওক, যিখিনি পঠাম, আমি প্ৰথম হ'ব আমি কোনখন দেশলৈ পঠিয়াম সেইটো আমি জানিব লাগিব। কাৰণ প্ৰত্যেকখন দেশৰে মানে আপোনাৰ যিটো এছ অ' পি বুলি কোৱা হয়, যিখন আপোনাৰ মানদণ্ডৰ যিখন
1: নীতি নিয়মখিনি থাকে,
2: ধাৰ্য কৰে, সেইখিনি বেলেগ বেলেগ হয়। গতিকে আমাৰ যিটো উদ্দেশ্য হ'ব, আমি যদি ডুবাইলৈ পঠাওঁ তেতিয়াও বেলেগ হ'ব, আমি যদি লণ্ডন UKলৈ পঠাওঁ তেতিয়াও বেলেগ হ'ব। গতিকে আমি সেই এছ অ' পিখন আমি জানিব লাগিব, আৰু এইবিলাক জানিবৰ কাৰণে আমাৰ এটা অনুষ্ঠান আছে যিটো কয় এপেডা, মানে এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ ফুড প্ৰডাক্ট মানে এক্সপৰ্ট অথৰিটি। তো সেই যিটো অনুষ্ঠান আছে, সেই অনুষ্ঠানত তাতে তেওঁলোকে যি কৃষকসকলে মানে যোগাযোগ কৰিব লাগিব, আৰু তাৰ জৰিয়তে তেওঁলোকে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু তেওঁলোকৰ কিছুমান লেব আছে, সেই লেববিলাকত যিখিনি মানে সামগ্ৰী বাহিৰলৈ পঠিয়াব সেইখিনি টেষ্ট কৰিব, মানে পৰীক্ষা কৰিব, আৰু যেতিয়া পৰীক্ষা কৰি যদি তাত আপোনাৰ যিবিলাক ৰেচিডুৱেল এফেক্ট থাকে, নহয় ধৰক কীটনাশক দ্ৰব্য দিছিলে শস্যটোত, যদি সেইটো বেছিকৈ পায়, তাৰে কিছুমান লিমিট থাকে, সেই লিমিটতকৈ যদি বেছিকৈ হয়, তাৰ উপৰিও যদি তাত কিবা মানে পোকৰ সেই মানে ৰেচিডিউ পায় বা যিকোনো যদি তেনেকুৱা ৰাসায়নিক যুক্ত বস্তুবিলাক বেছিকৈ পায়, তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ কনচাইনমেণ্টবিলাক মানে নাযায়। গতিকে
1: প্ৰথম কিছু আম
2: ঘূৰি আহিছে, হয়, যিহেতু আমাৰ আমত বিশেষকৈ বহুত বেছি কাৰ্বাইটৰ ব্যৱহাৰ হয়, আৰু আপোনালোকে দেখেই আমাৰ লোকেল মাৰ্কেটত যেতিয়া যায় যে আমটো এটুকুৰা সেউজীয়া এটুকুৰা হালধীয়া, তাৰমানে সমভাৱে আপোনাৰ নহয় ৰংটো নহয়, তেতিয়াই আমি আচলতে গম পাওঁ যে তাতে মানে কাৰ্বাইট ব্যৱহাৰ কৰি তাত সেই কোনোবা জেগাত পৰিছে কোনোবা জেগাত পৰা নাই এনেকুৱা ধৰণৰ হয়। আৰু দেখিব এটা, যেতিয়া আপুনি কাটিব যে এইটো সাধাৰণতে আপোনাৰ যেতিয়া আমাৰ আমৰ ছিজন, আমাৰ যিটো আমৰ সময়, তাতকৈ যদি আগত ফলটো যদি বিক্ৰী কৰিব বিচাৰে মানে দাম বেছি পাবৰ কাৰণে, তেতিয়া সেই কামটো কৰে যে কাৰ্বাইটটো দিয়ে, আৰু তেতিয়া দেখিব আপুনি ফলটো যেতিয়া কাটিব, কাটোতে দেখিব ভিতৰটো টান হৈ আছে, মানে আপোনাৰ বাহিৰটো আপোনাৰ কোমল হৈছে কিন্তু ভিতৰটো টান হৈ আছে, মানে সেই তেনেকুৱা ধৰণৰ যেতিয়া হয়, তেতিয়াহ'লে মানে আমাৰ কিন্তু ফল বাহিৰত অসমত ৰপ্তানি কৰিব নোৱাৰিব। তো সেইকাৰণে কৃষকসকলে গুৰুত্ব দিব লাগিব, মানে যিটো খেতি কৰে তাত খুব কম পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিব লাগিব, আমি ইউৰিয়া ছুপাৰ পটাছটো ব্যৱহাৰ কৰিব লাগিব, কিন্তু প্ৰত্যেকটো শস্যৰ কাৰণে কিছুমান অনুমোদিত পৰিমাণ আছে, সেই পৰিমাণতহে ব্যৱহাৰ কৰিব লাগিব, আৰু লগতে আমি যিমান পাৰোঁ যিবিলাক পোকৰ কাৰণে হওক, বেমাৰৰ কাৰণে হওক, তাৰ কাৰণে যিবিলাক আমি ঔষধ ব্যৱহাৰ কৰিম, সেইবোৰ মানে আমি ৰাসায়নিকবিলাক কমকৈ ব্যৱহাৰ কৰি আমি জৈৱিক ঔষধ আজিকালি বহুত উপলব্ধ হৈ গৈছে, আৰু বহুত ধৰণৰ মানে এনেকুৱা লেবৰেটৰী আহি গৈছে, আমাৰ অসমতে আছে, আমাৰ থলুৱা অসমীয়া মানুহে খোলাও এনেকুৱা লেবৰেটৰী আছে, মানে য'ত বায়ো পেষ্টিচাইড আৰু বায়ো ফাৰ্টিলাইজাৰ দুটাই উৎপাদন কৰে, গতিকে তেনেকুৱা ধৰণৰ আমি জৈৱিক ঔষধবিলাকৰ ব্যৱহাৰটো আমি বঢ়াব লাগিব, তেতিয়াহে আমি আচলতে আমাৰ এই খাদ্যবিলাক বা আমাৰ এই শস্যবিলাক আমি ৰপ্তানিৰ কাৰণে যোগ্য কৰি তুলিব পাৰিম। আৰু এটা কথা থাকে, আমাৰ সকলো জেগাতে সকলো খেতি নহয়, তো গতিকে আমি এনেকুৱাবিলাক জেগা আমি নিৰ্বাচন কৰি ল'ব লাগিব খেতিৰ কাৰণে, যে আমাৰ এইখিনি জেগা পাইনএপলৰ কাৰণে ভাল বা আনাৰসৰ কাৰণে ভাল, এইখিনি জেগা আমাৰ কলৰ কাৰণে ভাল, এইখিনি জেগা আমাৰ হালধিৰ কাৰণে ভাল, তেনেকৈ আচলতে আমি ধাৰ্য কৰি ল'ব লাগিব, য'ত আচলতে প্ৰাকৃতিকভাৱে মানে শস্যটো ভাল হয়। আৰু এনেকুৱা হয় যিবিলাক জেগাত অতি বেছি কীটনাশক ব্যৱহাৰ কৰিছে, তো সেইবিলাক জেগাত মানে আকৌ আপুনি প্ৰাকৃতিক খেতি বা জৈৱিক খেতি কৰাটো আমাৰ সমস্যা হৈ আহে,
1: আকৌ ঘূৰি যাবলৈ,
2: হয়, কাৰণ তাতে কীটনাশক দি যি পোক বা বেমাৰৰ কাৰণে ব্যৱহাৰ কৰিছিলে সেইটো মানে ৰেজিষ্টেণ্ট
1: সহনশীল হৈ যায়,
2: সহনশীল হৈ যোৱাৰ লগে লগে কি হয় আপোনাৰ পিছত যেতিয়া জৈৱিক ঔষধ দিব

0: তাৰ কামটো খুব মানে লাহে লাহে হয়, গতিকে আমি উৎপাদনত তাৰ তেতিয়া মানে ব্যাঘাত জন্মে। সেইকাৰণে আচলতে আমাৰ কামৰূপ জিলাত কিছুমান আমাৰ এনেকুৱা জেগা আছে বা অসমত বেলেগ বেলেগ জিলাত বেলেগ বেলেগ এনেকুৱা জৈৱিকভাৱে কৰা কিছুমান জেগা আছে। ধৰক আমাৰ কামৰূপ বুলি ক'লে আমাৰ ৰাণী অঞ্চল আহে, বকো অঞ্চল আহে, তো যিবিলাক জেগাত মানে এতিয়াও কৃষকে মানে কোনো ধৰণৰ এনেকুৱা কীটনাশক ব্যৱহাৰ কৰা নাই বা তাতে পোক পৰুৱাৰ উপদ্ৰৱটোও কম। তো গতিকে সেই তেনেকুৱা জেগাবিলাক আমি মানে বাছনি কৰি আমি এক্সপৰ্টৰ কাৰণে বা ৰপ্তানিৰ কাৰণে আমি ভাবিব পাৰোঁ। নহ'লে আমাৰ কি হ'ব, আমি উৎপাদনত কৃষকজন আচলতে ব্যাঘাত হয়। তো গতিকে গুড এগ্ৰিকালচাৰ প্ৰেক্টিচেছ বুলি কোৱা যায়, য'ত আপোনাৰ মাটিৰ শোধনৰ পৰা আৰম্ভ কৰি বা কিছুমান কীটনাশকো থাকে যিবিলাক এপেডা এক্ৰিডিয়েট তাৰমানে এলাউ কৰে, তেনেকুৱা ধৰণৰ যিবিলাক কীটনাশক থাকে সেইবিলাকহে আচলতে ব্যৱহাৰ কৰি খেতিটো কৰিবলৈ দিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰবিলাকে আমি প্ৰশিক্ষণো আমি দি আছোঁ আৰু আমাৰ অনাগত দিনত এনেকুৱা ধৰণৰ প্ৰশিক্ষণো আছে য'ত মানে আমি এক্সপৰ্টৰ কাৰণে কৃষকসকলক মানে ৰেডি কৰাম, মানে কেনেধৰণে উদ্যান শস্য কৰিব লাগিব। আৰু এতিয়া গম পাইছে যে উদ্যান শস্যৰ ওপৰত মানে আমাৰ গুৰুত্বও দিয়া হৈছে আৰু এক্সপৰ্ট হোৱাৰ লগে লগে কৃষকজনে এটা বিদেশী মানে মূল্য পাব, মূল্য তো গতিকে তেওঁ লাভ বেছি হ'ব। উদ্যান শস্যৰ ক্ষেত্ৰত আমাৰ কি হয়, আমাৰ অসমত বেছিকৈ মানে ধান খেতি বা এইবিলাক খেতিৰ মানে আমাৰ মাটি বেছি আছে, মানে উদ্যান শস্য বুলি ক'লে মানুহৰ এই ধৰক
1: নকৰে,
0: অলপ অলপ মাটি কৰে, নিজৰ বাৰীখনত কৰে আৰু ৰাবি শস্যটো ধৰক পথাৰত কৰে কাৰণ সেইটো সময়ত ধৰক পানী নহয়। বা সেইকাৰণে মানে আমি কৃষকজনে ধৰক কম জেগাতে কৰি তেওঁ কেনেকৈ মানে উপাৰ্জনটো বেছি পাব পাৰে সেইটো ক্ষেত্ৰত কিন্তু আমি ৰপ্তানিৰ কথা ভাবিব পাৰোঁ। তেতিয়া ধৰক এখন গাঁৱত যদি আনাৰসেই কৰিছে, সেই গোটেই আনাৰসখিনি যদি আমাৰ উন্নত মানে হয়, মানে এক্সপৰ্ট কৰাৰ যোগ্য হয়, তাত বহুত কথা থাকে। আপোনাৰ তাতে টি এছ এছৰ কথা থাকিব, কিমান মিঠা তাৰ ওপৰত থাকিব, আপোনাৰ তাত কিমান ৱাটাৰ কণ্টে পানী কিমান আছে। যদি কেতিয়াবা এনেকুৱা হয় আমাৰ যদি মানে ফলবিলাকত পানীৰ পৰিমাণটো বেছি থাকে তেতিয়া কি হয়, সোনকালে বেয়া হৈ যায়, পচি যায়। তো গতিকে আমাৰ ৱাটাৰ লছ হোৱাৰ সম্ভাৱনা থাকে, পানী শুকাই যোৱা। গতিকে আমি ভেৰাইটিবিলাকো আমি তেনেধৰণৰ ল'ব লাগিব, যিবিলাক ভেৰাইটি ধৰক আজি ছিঙিলে বেলেগ বেলেগ জাতৰ। এতিয়া আমাৰ আনাৰসৰ ক্ষেত্ৰত যদি আমি ভাবোঁ, আমাৰ কিউ আৰু কুইন বুলি দুটা জাত আছে, যি জাত দুটা আমাৰ খুব সুন্দৰ মানে হয় আমাৰ অসমত, তো এই জাত দুটাৰ কথা আমি ভাবিব পাৰোঁ। ধৰক তেনেকৈ আমাৰ আদা আছে, হালধি আছে, আদা ভাল জাত আছে, হালধিৰ আমাৰ ভাল জাত আছে, লাকাডং আছে, আমাৰ মেঘা টাৰ্মেৰিক আছে, হালধি আদাৰ ক্ষেত্ৰত আমাৰ নদিয়া আছে এনেকুৱা। তাৰোপৰি আমাৰ মছলাজাতীয় শস্যৰ ক্ষেত্ৰতো আমাৰ বহুত এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, কাৰণ ব্লেক পেপাৰ মানে কলা জালুক হিচাপেও কৰিব পাৰোঁ আৰু বগা জালুক হিচাপে আমি কৰিব পাৰোঁ। তো আৰু বাহিৰত বগা জালুকৰ বহুত ডিমাণ্ড আছে, গতিকে আমি বাহিৰত কেনেকুৱা ধৰণে লাগে সেইমতে আমি যদি ইয়াতে উৎপাদনটো কৰোঁ তেতিয়াহ'লে আমাৰ বাহিৰৰ মানে বজাৰখন আমি মানে আন্তঃৰাষ্ট্ৰীয় বজাৰখন আমি ধৰিব পাৰিম।
1: এতিয়া আমাৰ শেহতীয়াকৈ আমাৰ ৰাজ্যিক বাজেটতো উল্লেখ কৰা হৈছে এই ৰপ্তানিযোগ্য উদ্যান শস্যৰ কথা। আমাৰ সততে অসমৰ পৰা কেনেধৰণৰ উদ্যান শস্যৰ কোনবোৰ সামগ্ৰী আচলতে বৰ্তমান ৰপ্তানি হৈ আছে?
2: এতিয়া আপুনি ক'ব গ'লে স্পেচিয়েলি যোনবোৰ জি আই টেক বস্তুবোৰ, যেনেকৈ আপোনাৰ তেজপুৰ লিচি হওক, আপোনাৰ কাৰ্বি আংলঙৰ আদাটো আৰু বা কাজি নেমুৱে হওক, সেইবোৰ মানে এতিয়া বৰ্তমান হৈ আছে। যোৱা আপোনাৰ 3-4 বছৰৰ পৰা আমি ৰপ্তানি
1: কৰিছোঁ
2: ভাল পৰিমাণ। আৰু যোৱা মাহ আপোনাৰ তেজপুৰ লিচি আমি ডুবাইলৈ পঠাইছোঁ আৰু তাৰপিছত আমি ছিংগাপুৰলৈও পঠাইছোঁ, আমি তেনেকুৱাবোৰ মানে পঠাই আছোঁ। কিন্তু এতিয়া আপুনি যদি সোধে পটেনচিয়েল ক'ত ক'ত আছে, এইখিনি ফল মূলৰ বাহিৰেও আমি আপোনাৰ যোনবোৰ আমাৰ আম, আমৰ মানে বস্তুটো কি হ'ল, আমৰ আমাৰ ভাল উৎপাদন হয় কিন্তু বস্তুটো কি বহুত পোক লাগে বা বহুত মানে সেইবোৰ
1: কিছু সমস্যা থাকে,
2: কিছু সমস্যা থাকে। আৰু আমৰ মানে কি হয়, পানীৰ পৰিমাণটো বেছি, সেইকাৰণে মানে আপোনাৰ যোনটো আমি শ্বেল্ফ লাইফ বুলি কওঁ মানে আপোনাৰ
1: বাহিৰৰ স্বাভাৱিক অৱস্থাত থৈ দিলে
2: হয় গেলি যায় গুচি যায় সেইকাৰণে আমি বহুত দূৰলৈও পঠাব নোৱাৰোঁ সেইবোৰ আছে বা আমি এতিয়া জালুক জালুকৰ গুড়ি আমি সেইবোৰো মানে বহুত পটেনচিয়েল আছে আমি বাহিৰলৈ পঠাব পাৰোঁ আৰু আপোনাৰ আমাৰ ভূত জলকীয়াটো বহুত ফেমাছ আমাৰ ভূত জলকীয়া আমি সেইবোৰো মানে মানুহবিলাকে পঠাইছে কিন্তু এতিয়ালৈকেও যিমান পঠাব আমি পাৰোঁ যিমান

0: পটেনশিয়েল আছে, আমি সেইটো ৰিচ কৰিব পৰা নাই
1: আৰু বহুত বেছি আমি আচলতে ৰপ্তানি কৰিব পাৰোঁ
0: ভোজলকীয়াৰ
1: ক্ষেত্ৰত যদি আমি কওঁ।
2: এতিয়া ধৰক খাৰুপেটীয়াৰ পৰা কিছুমান আছে কৃষক যোনে আপোনাৰ উৰহীটো আমাৰ এক্সপৰ্ট কৰি আছে, তাৰপিছত ভোট জলকীয়াটো এক্সপৰ্ট হৈ আছে মানে, কিন্তু মানে এনেকুৱা হৈছে যে সেই এক্সপৰ্টত বহুত কৃষক মানে জড়িত হোৱা নাই, বুজি পাইছেনে? যেতিয়া আমাৰ বহুত কৃষক জড়িত হ'ব তেতিয়া আমাৰ এক্সপৰ্টৰ ভলিউমটো বাঢ়ি যাব। তাৰমানে এতিয়া আমাৰ ধৰক যিটো আছাম লেমনৰ কথা কৈছে ইতিমধ্যে, কাজিনেমু মানে এটা লটত আমাৰ মিনিমাম 5 মেট্ৰিক টন লাগে, গতিকে সেই 5 মেট্ৰিক টন এবাৰ পঠাই আকৌ সেইটো সেই 5 মেট্ৰিক টনটো পঠাবলৈ মানে 1-2 বছৰ লাগিছে, বুজি পাইছেনে? আমি এবছৰত এটা কনচাইনমেণ্টহে পঠাব পাৰিছোঁ, এনেকুৱা ধৰণৰ হৈ আছে। কিন্তু যেতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্ট, আমাৰ কিমান ডিষ্ট্ৰিক্ট আছে, প্ৰত্যেকখন জিলাৰ পৰা যদি আমাৰ এনেকুৱা মানে কনচাইনমেণ্ট যাবলৈ ধৰিব, তেতিয়াহ'লে আমাৰ নিশ্চয় আমাৰ অসমখন মানে অৰ্থনীতিৰ ক্ষেত্ৰত বহুত
1: প্ৰভাৱ পৰিব, চহকী হৈ
2: উঠিব। তাৰ উপৰিও আপোনাৰ লিচিৰ ক্ষেত্ৰত কৈছে আমাৰ যোৱা 7 জুনত এটা কনচাইনমেণ্ট গৈছে, তো সেই কনচাইনমেণ্টত প্ৰায় আপোনাৰ 1 মেট্ৰিক টন পঠাইছে, কিন্তু সেইটো এটাই এইটো পঠাইছে, তাৰপিছতো পঠাব পৰা নাই। গতিকে আমাৰ মানে কণ্টিনিউটিটো মানে এটাৰ পিছত এটা ধাৰাবাহিকতাটো মানে আমাৰ নাথাকে, এইটোৱে এটা সমস্যা। লাষ্ট আপোনাৰ এবাৰ ৰঙালাও পঠাইছে, আপোনাৰ ডুবাইলৈ পঠাইছে, সেইটো আপোনাৰ 2020 চনত আমাৰ কোভিডৰ সময়ত পঠাইছিলে,
1: এইটো আমাৰ
2: কেইবাখনো জিলাৰ পৰা পঠাইছে। আৰু এটা লাষ্ট আপোনাৰ গৈছে গোলাঘাটৰ পৰা, সেইটো মানে এটা বহুত বছৰৰ পিছত, মানে এনেকুৱা হয় এটা পঠোৱাৰ পিছত এটাৰ মানে বহুত বছৰৰ পিছত হৈ যায়। গতিকে এনেকে যদি ধাৰাবাহিকতাটো আহে তেতিয়াহ'লে কৃষকজন মানে উপকৃত হ'ব। এতিয়া এনেকুৱাও হয় আমাৰ বস্তুটো গৈ ৰৈ যায় কেতিয়াবা, তো সেইকাৰণে আমি আচলতে আমাৰ কৃষকসকলক ইয়াৰ ওপৰত মানে সঠিক প্ৰশিক্ষণ দিয়াটো এতিয়া বহুত জৰুৰী হৈ পৰিছে। কাৰণ এতিয়া আমাৰ এইবিলাক কৰোঁতে আমাৰ গ্ৰেডিং কৰা হয়, যিবিলাক একেবাৰে মানে ভাল সেইখিনিহে আচলতে আমাৰ বাহিৰত পঠোৱা হয়,
1: উৎকৃষ্টখিনি
2: যেনেকৈ আমাৰ চাহপাতটো আমাৰ গৈ আছে, ভালখিনিতো আমাৰ এক্সপৰ্ট হৈ আছে, গতিকে একদম উৎকৃষ্টখিনি আমাৰ যি উদ্যান হৈছে সেইখিনি আমাৰ বাহিৰত যায়। গতিকে লোকেল মাৰ্কেট আৰু আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটটো বেলেগ। এতিয়া সেইকাৰণে আমি আচলতে আমাৰ কৃষকসকলে লোকেল মাৰ্কেটটোলৈ বহি আছে, তাত ধৰক আপোনাৰ অলপ পোক থাকিলেও হালধীয়া পৰিলেও মানে বিক্ৰী হৈ যায়, কিন্তু যেতিয়া আপোনাৰ এটা ব্যৱস্থাৰে আপোনাৰ কনচাইনমেণ্ট গৈ আকৌ যদি ঘূৰি আহে তেতিয়া কৃষকজন বহুত লোকচানত পৰে। গতিকে আমি যেতিয়া আমি এক্সপৰ্ট মানে আমাৰ ৰপ্তানি কৰিম তেতিয়াহ'লে আমি উৎপাদনটোত আমাৰ আচলতে এতিয়া গুৰুত্ব দিব লাগিব, আৰু এতিয়া আমাৰ গুৰুত্ব দি আছে উদ্যান শস্যত যে আপোনালোকে ফল মূলৰ খেতি কৰক, মানে ফল মূলৰ ক্ষেত্ৰত এই আছাম লেমন হওক লিচু হওক, তো কৃষকসকলেও এই বছৰৰ ভিতৰত মানে ভাল পুলি পায়ো যাব, তেওঁলোকে কৰিব। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ পৰা আমি টেঙাৰ পুলি আমি বহুত দি আছোঁ, কিন্তু এতিয়া আমাৰ পিছৰ কামটো হৈছে আমি তেওঁলোকক কেনেকৈ এক্সপৰ্টৰ লগত যোগাযোগ কৰোঁ, তো সেইকাৰণে আমি আমাৰ যি আমাৰ বহুতকেইটা ট্ৰেইনিং প্ৰগ্ৰেম আছে এইটোৰ ওপৰত, তো তাৰ জৰিয়তে আমি আমাৰ কৃষকসকলক মানে এক্সপৰ্ট যিটো অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ লগত আমি সংযুক্ত কৰিব লাগিব,
1: চিনাকি
2: কৰিব লাগিব। হয়, এতিয়া সেইটো খুব দৰকাৰ হয়, কাৰণ তেওঁলোকে ডাইৰেক্টলি এইটো যাব নোৱাৰে, তো সেই তাৰ কাৰণে আমি কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰবিলাকে আমি সেইটো সুবিধা কৰি দিব লাগিব,
1: যোগাযোগ
2: কৰাক।
0: বাহিৰৰ মাৰ্কেটত মানে ডিমাণ্ডটো বহুত বেছি আছে, আমাৰ ইয়াৰ পৰা কাজিনেমু ক'তো নহয়, অসমতে হয় যায়, ডিমাণ্ডটো বহুত আছে, কিন্তু আমি সেইমতে মানে পঠিয়াব পৰা নাই।
1: আচলতে বজাৰখন আছে, আমি যদি অকণমান কৃষকসকল যদি এই ক্ষেত্ৰত সজাগ হয় আৰু ৰপ্তানি ব্যৱস্থাটোৰ সৈতে যদি চিনা পৰিচয় ভালকে হৈ যায় তেতিয়াহ'লে তেওঁলোক আৰ্থিকভাৱে আগতকৈ বহুত বেছি লাভৱান হ'ব। আৰু আমি কৃষি প্ৰধান ৰাজ্য বুলি কওঁতে অকলতো ধান মাহ সৰিয়হে নহয়, আৰু বিভিন্ন আছে, গতিকে সেইফালে যদি অকণমান মন দিয়ে তেতিয়াহ'লে নিশ্চয় সকলো বেছি লাভৱান হ'ব।
0: ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ কি আমাৰ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰাও বিভিন্ন স্কিমৰ আণ্ডাৰত আমি কৃষি বিভাগে আপোনাৰ নেমুৰ কাটিঙে হওক বা ড্ৰেগন ফ্ৰুটৰ কাটিঙে হওক আপোনাৰ বহুত আমি দিওঁ, ষ্ট্ৰবেৰীৰ আপোনাৰ পুলিয়ে হওক আমি দি আছোঁ ইতিমধ্যে, কিন্তু দিয়াৰ পাছত মানে যোনখিনি গুড এগ্ৰিকালচাৰেল প্ৰেক্টিচ সেইখিনি মানে কৃষকে নিজে মানে আপোনাৰ প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে এক্সপৰ্ট অৰিয়েণ্টেড মানে বস্তুখিনি প্ৰডিউচ হ'ব, ওলাব।
2: এইখিনিতে মই ক'ব খুজিছোঁ, এতিয়া নেমুৰ কথা ক'লে, এতিয়া আমাৰ কি হয় নেমুটো লগাই দিয়ে এইটো ছিজনত, মানে আমাৰ গৰমত মাৰ্চ এপ্ৰিলত লগাই দিয়ে, তাৰপিছত বৰষুণ থাকে, নেমু গছজোপা উঠি আহে নিজে

0: যে উঠি আহে,
1: হয়
0: মানে কিন্তু কি হয়, ঠাণ্ডা দিনত আমাৰ কি হয়, বৰষুণ নাথাকে, তো সেইটো সময়ত মানে আমাৰ যদি কৃষকসকলে পানী দি দিয়ে তেতিয়াহ'লে সেইটো সময়তো প্ৰডাকশ্যন পাব, কাৰণ আমাৰ যিটো নেমুৰ পৰা অসমৰ যিটো জাত, অসমৰ যিটো গুটি নথকা জাত, সেইটো আমাৰ 12 মাহেই লাগে। কিন্তু আমাৰ মানুহবিলাক হৈছে জলসিঞ্চনৰ কাৰণে আমাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰশীল। এতিয়া আমি যেতিয়া ৰপ্তানিৰ কথা ভাবিম, তেতিয়াহ'লে আমি নতুন নতুন প্ৰযুক্তিবিলাক ল'ব লাগিব, যেনেকৈ টোপাল পদ্ধতিত জলসিঞ্চন দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগিব, বা আমি যিখিনি আমাৰ সাৰ বা যিখিনি তাক খাদ্য লাগে সেইখিনি আমি সময়মতে দিব লাগিব। মানে তেতিয়াহে আচলতে এজোপা গছৰ স্বাস্থ্যটো গোটেই 12 মাহেই ভাল হৈ থাকে। তো কৃষকসকলে মানে এইটোৰ ওপৰত অলপমান সজাগ হ'ব লাগিব যে আমি গছজোপাৰ প্ৰতিপালনটো কৰোঁ। আৰু আমাৰ অসমত মানে আমাৰ এটা আছে যে আমাৰ প্ৰুনিং, কলম দিয়া প্ৰুনিং কৰাটো মানে নকৰে, আৰু সেইটোৰ কাৰণে কি হয়, আমাৰ যেতিয়া গছ এজোপা প্ৰুনিং নকৰোঁ, আমাৰ গছজোপা পুৰা ডাঠ হৈ যায়। যেতিয়া ডাঠ হৈ যায়, ডাঠ হৈ যোৱাৰ লগে লগে পোক পৰুৱাবিলাক আহে, থাকিবলৈ সুবিধা পায়, মানে যেতিয়া গছজোপা ছাঁ হৈ যায়,
1: পোক পতংগৰ কাৰণে উপযুক্ত ঘৰ পাতি দিয়া নিচিনা,
0: ঘৰ পাতি দিয়া নিচিনা হয়। তো সেইকাৰণে আমি আৰু ঘাঁহ বনৰটো কথা ক'বই লাগিব, আমাৰ বাৰিষাত ঘাঁহ বন কিমান আহে, তো সেই ঘাঁহ বনৰ কাৰণে মালচিং কৰিব লাগিব। মালচিং কৰাটো এতিয়া লাহে লাহে আহিছে, কৃষি বিভাগৰ পৰা বহুত মালচিং মানে পেপাৰ কৃষকক দিয়ে, কিন্তু সেইটো ব্যৱহাৰটো জানিব লাগিব। তো সেইকাৰণে আচলতে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা অনেক মানে বহুত আমি প্ৰশিক্ষণ দি আছোঁ, কিন্তু আৰু প্ৰশিক্ষণৰ দৰকাৰ আছে, কাৰণ আমি এতিয়া যদি আমি আপোনাৰ নতুন প্ৰযুক্তিবিলাক নলওঁ তেতিয়াহ'লে কৃষিৰ ক্ষেত্ৰত কিন্তু সাংঘাতিক ব্যাঘাত জন্মে। কাৰণ আমাৰ এই বৰষুণ, এই ৰ'দ, এনেকুৱা ধৰণৰ কথাবিলাক হৈয়ে থাকে, হয়নে? আমাৰ যিটো সময়ত ধৰক বৰষুণ আহিব নালাগিছে, সেইটো সময়তে বৰষুণ আহিলে, বতৰৰ এটা মানে বিৰাট সাল সলনি এটা হৈছে। গতিকে আমি প্ৰটেক্টেড কাল্টিভেশ্যনত আমি যাবই লাগিব, আৰু প্ৰটেক্টেড কাল্টিভেশ্যনত যেতিয়া যাব তেতিয়াহে আমি আচলতে যেনেকুৱা ধৰণৰ ৰং আমি বিচাৰোঁ, ফুলৰ পৰা হওক বা আমি ফলটো কেন যি ধৰণৰ ৰং হ'ব লাগে, তেতিয়াহে আমি তাৰ পৰা পাম। এতিয়া আমাৰ যিবিলাক আনাৰস কৰি থাকে, আনাৰস এটা ছাইড আপোনাৰ এটা ফালে মানে হালধীয়াই পৰি যায় সূৰ্যৰ মানে পোহৰ পৰি, তো তেনেকুৱা সময়ত আপুনি খেৰ দি পেনাই আনাৰসটো ঢাকিব লাগিব যাতে দাগ নহয়। দাগ লগা বস্তুটো আপুনি মানে ৰপ্তানি কৰিব নোৱাৰে, সেইটো কাৰণে আমি সেই ক্ৰুচনিং মানে ফলবিলাকক কি ধৰণে আমি মানে দাগ নোহোৱাকৈ আমি ৰপ্তানি কৰিব পাৰোঁ তাৰ ওপৰতো কিন্তু বহুতখিনি কৰিব লগা আছে। আৰু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো প্ৰযুক্তি যে মানে টেঙাত যেনেধৰণে কটিং দি পঠোৱা মানে ৰপ্তানিৰ কাৰণেই হওক বা আমি বেলেগ ৰাজ্যলৈ হওক, তো সেইবিলাক নতুন নতুন প্ৰযুক্তিবিলাক কৃষকে ল'ব লাগিব, শিকি বুজি ল'ব লাগিব। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ যিসকল নতুন প্ৰজন্ম আছে সেইসকলে মানে আঁকোৱালি লোৱাটো বহুত দৰকাৰী, কাৰণ তেতিয়াহে আমাৰ মানে সোনকালে আমাৰ পৰিৱৰ্তনটো আহিব। মানে এতিয়া বিচাৰি আছো কাৰণ আমাৰ যিসকলে ইমান বছৰে কোনো মানে যিটো আমাৰ ট্ৰেডিশ্যনেল বুলি কোৱা হয়, পৰম্পৰাগতভাৱে যেনেকৈ কৰি আহিছিলে কৰি আহিছে, সেই মানুহজনক আমি এতিয়া নতুন ধৰণে কৰিব লাগিলে সেই প্ৰযুক্তিটো লওঁতে সময় লাগে। যদি নতুন এজন নতুন প্ৰজন্মই যদি এনেকুৱা প্ৰযুক্তি পায় তেওঁলোকে কিন্তু সোনকালে আঁকোৱালি লয়। গতিকে আমি যিমান পাৰোঁ আমি এই ক্ষেত্ৰত ৰপ্তানিৰ ক্ষেত্ৰত নতুন প্ৰজন্মক কিন্তু মানে জড়িত কৰাটো
1: বহুত দৰকাৰ, তেওঁলোকে নতুন নতুন কথাবিলাক শিকি ল'ব লাগিব, শিকাৰ ব্যৱস্থাটো আছে। ইয়াতে আৰু এটা আহিছে প্ৰসংগ, এটা ৰপ্তানিযোগ্য বুলি কোৱাৰ লগে লগে ইয়াতে আমি যিবিলাক সতেজ ফল মূল বা পাচলিবিলাক পঠিওৱাৰ লগতে ইয়াতে আমি মূল্য সংযোজনো নিশ্চয় কৰিব পাৰোঁ, গতিকে অসমৰ উদ্যান শস্যৰ ক্ষেত্ৰখনত মূল্য সংযোজন কোনবিলাক বস্তু, কোনবিলাক ফল আমি মূল্য সংযোজন কৰি পঠিয়াব পাৰোঁ?
0: আমি আচলতে কি হয়, কিছুমান আছে আমাৰ ধৰক ভোট জলকীয়া, আমাৰ ভোট জলকীয়াটো খুব সোনকালে বেয়া হয়, আপোনালোকে দেখে মানে যেতিয়া আমি আনো এদিনৰ পিছতে আমাৰ মানে কোমল হৈ যায় বা, গতিকে এনেকুৱা যিবিলাক সোনকালে বেয়া হৈ যোৱা যিবিলাক আমাৰ শস্য থাকে সেই তেনেকুৱা ধৰণৰ শস্যবিলাক আমি প্ৰচেচিং কৰি পঠাব পাৰোঁ। হা, এতিয়া আপোনাৰ যিখন দেশে ল'ব সেই দেশখনে যদি বিচাৰে যে আমাৰ আছাম লেমনৰ বোলে জুচ মানে তেওঁলোকে মানে স্কোৱাচ বা কিবা তেনেকুৱা ধৰণৰ বনাব, যদি তেওঁলোকে আছাম লেমনৰ জুচটো মানে মানে ৰকটো যদি বিচাৰে তেতিয়াহ'লে আমাৰ তেনেকুৱা ধৰণৰ প্ৰযুক্তি আছে যি জুইচ আমি মানে অকল ৰস হিচাপে আমি আছামলে মানে কাজি নেমুৰ পৰা ৰসটো উলিয়ালোঁ, ৰসটো উলিয়াই পেলাই আমি সেইটো বটলিং কৰি পঠিয়ালোঁ, তেনেকুৱা ধৰণৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি আছে। গতিকে

0: সেই ৰস যদি আমি বটলিং কৰি পঠাওঁ, সেই তেনেকুৱা ধৰণে আমি পঠাব পাৰোঁ। তাৰ উপৰিও আমাৰ ভোট জলকীয়াৰ ক্ষেত্ৰত আমি ফ্লেক্স মানে শুকুৱাই যিটো আমাৰ গোটাকেও পঠিয়াব পাৰোঁ বা আমাৰ গ্ৰাইণ্ড কৰিও পঠিয়াব পাৰোঁ,
1: পাউডাৰ
0: ফৰ্মত মানে পঠাব পাৰোঁ। তো গতিকে সেই তেনেকুৱা ধৰণে আমি মানে মূল্য সংযোজন কৰিব পাৰোঁ। আৰু সাধাৰণতে মানে যিবিলাক আমি এক্সপৰ্ট কৰোঁ আমি একদম মানে প্ৰাইমেৰী প্ৰচেচিংখিনি কৰি পঠাওঁ। যদি টোটেল প্ৰচেচিং কৰা যায় মানে একদম ফাইনেল প্ৰডাক্ট এটা বনোৱা যায় তেতিয়া কষ্টটো বহুত বাঢ়ি যায়। গতিকে যদি দেখোঁ যে মানে বস্তুটো আমাৰ মানে যাওঁতে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে বা তেওঁলোকক তেওঁলোকে প্ৰচেচিঙেই কৰিব মানে ইয়াতে আমি মিনিমাম প্ৰচেছখিনি আমি কৰি পঠাওঁ। তেনেকুৱা আমাৰ ধৰক কলৰ ক্ষেত্ৰত আমাৰ কিছুমান কলৰ পিউৰি বনোৱা যায়, পিউৰি বনাই পঠোৱা যায়। আৰু কলৰটো আমাৰ এখন ইণ্টাৰনেশ্যনেল মাৰ্কেটেই আছে, মানে যিটো দৰংগিৰিত
2: আছে,
0: তেনেধৰণে যদি আমাৰ মাৰ্কেট এনেকুৱা আহি যায় কৃষকৰ কাৰণে, এইখন বোলে আমাৰ পায়নে মানে আনাৰসৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ, তেতিয়া আমাৰ কিন্তু কৃষকসকল বহুত উপকৃত হ'ব। আৰু কেন প্ৰডাক্ট জানেনে, মানে যিবিলাক ফলৰ এনেকুৱা আমাৰ টেমাত ভৰাই ভৰাই যিবিলাক আমাৰ পঠোৱা যায়,
2: টিঙৰ
1: টেমাত পাইনএপল কেনকে পঠাব পাৰি, সেইবিলাক আমি তেনেকে যদি ইয়াত যদি ব্যৱস্থা কৰি দিওঁ ফাৰ্মাৰ্ছবোৰক, কৃষকবোৰক, তেতিয়া মানে সেইটো বেছি দিনলৈকে
2: থাকিব পাৰিব।
0: হয় হয়, মানে কি হৈছে আমাৰ মানে এই মূল্য সংযোজনৰ আন্তঃগাঁথনিটো আমাৰ মানে সক্ৰিয় কৰিব লাগিব, তেতিয়া আমি আচলতে প্ৰচেছ মানে প্ৰচেছ প্ৰডাক্টলৈ আমি যাব পাৰিম। মানে সেইকাৰণে এতিয়ালৈকে আমাৰ যিমানবোৰ গৈ আছে বেছিভাগ ভোট জলকীয়াৰ বাহিৰে মানে বেছিভাগ আমি সতেজ ফলে পঠাই আছো। হয়, যেতিয়া আমাৰ ইয়াতে এই প্ৰচেচিং মানে ইণ্ডাষ্ট্ৰি বা প্ৰচেচিং ইউনিটবিলাক আমাৰ বাঢ়িব বা আমাৰ এক্সপৰ্টৰ কাৰণে তেনেকুৱা ধৰণৰে প্ৰচেচিং ইউনিট হ'ব, তেতিয়াই আমাৰ প্ৰচেছ বস্তুবিলাক আমাৰ ইয়াৰ পৰা যাব পাৰিব।
1: ইয়াতে আৰু এটা কথা আছে, আপোনাৰ FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বুলি আজিকালি মানে গাঁৱে গাঁৱে তেওঁলোকে মানে ফাৰ্ম কৃষকখিনিয়ে গোট খাই পেলাই তেওঁলোকে এনেকৈ খুলিছে অৰ্গেনাইজেশ্যন এটা। এতিয়া বস্তুটো হ'ল আপোনাৰতো আমাৰ কৃষকবোৰ আপোনাৰ 85% স্মল এণ্ড মাৰ্জিনেলাইজ, মানে সৰু সৰু
2: ক্ষুদ্ৰ
1: আৰু বেছি তেওঁলোকৰ মাটি নাই, সেইকাৰণে তেওঁলোকৰ যোনখিনি খেতি কৰিব বহুত বেছিও তেওঁলোকে নকৰে কি এজনে অকল এক্সপৰ্ট ৰপ্তানি কৰিব পাৰে। সেইকাৰণে আপোনাৰ যোনখিনি FPO থাকে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বহুত কৃষকৰ মিলাই পেলাই প্ৰডিউচটো মিলাই পেলাই সংগঠিত কৰি পেলাই তাতে চৰ্টিং হ'ব, তাতে গ্ৰেডিং হ'ব, বা তাতে যদি কিবা প্ৰচেছ কৰিব লাগে আপোনাৰ আদাৰ পাউডাৰ বনাব লাগে, হালধিৰ পাউডাৰ বনাব লাগে,
2: শুকান
1: কৰি পঠাব লাগে, সেইখিনি মানে FPO যদি তেনেকৈ গভৰ্মেণ্টে ছাপোৰ্ট দি আছে, কিন্তু ফাৰ্মাৰখিনিও কৃষকখিনিও আগবাঢ়ি আহিব লাগিব কি আমি এনেকুৱা এটা মানে গোট থ'ব বিচাৰিছোঁ, তেতিয়া গভৰ্মেণ্টেও ছাপোৰ্ট দিব আৰু কৃষকখিনি নিজেও মানে আহি পেলাই তেওঁলোকৰ বস্তুবোৰ মানে ৰপ্তানিৰ কাৰণে মানে যোগ্য হ'ব আৰু।
2: হয়, আৰু এতিয়া আপোনালোকে যে প্ৰশিক্ষণৰ কথা ক'লে, কেনেধৰণৰ প্ৰশিক্ষণ দি থকা হৈছে আৰু তেওঁলোকে ক'ত যোগাযোগ কৰিব কৃষকে? আমাৰ এই অনুষ্ঠানটো শুনি যদি কোনোবা আগ্ৰহী হয় যে ৰপ্তানিৰ বাবেই উৎপাদন কৰিম বুলি যদি তেওঁ ভাবে, প্ৰশিক্ষণৰ বাবে কেনেকৈ আগবাঢ়িব?
0: আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আহিব পাৰিব। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমি কৃষকক লগা প্ৰশিক্ষণবিলাকেই দি থাকোঁ আৰু এই ক্ষেত্ৰত আমি দিব পাৰোঁ। আৰু কৃষি বিভাগো আছে, আমি কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ আমি একেলগে যুটীয়া কিছুমানো আমাৰ মানে প্ৰশিক্ষণ থাকে আমি দিয়া যায়। কাৰণ যেতিয়া এটা মানে আমাৰ উদ্যান শস্যৰ ৰপ্তানি সামগ্ৰী থাকে, যেতিয়া আমাৰ মানে ইয়াৰ পৰা যায় আমাৰ কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ জড়িত থাকে। তো গতিকে আমি কৃষকৰ মানে হেৰি কাৰণে পঠাবৰ কাৰণে বা এইবিলাকৰ কেনেধৰণে যাব লাগিব আমি সেইটো ক্ষেত্ৰত আমি প্ৰশিক্ষণ দিব পাৰোঁ। আৰু আমি এপেডাৰ আমি সমল ব্যক্তিও আমি আমাৰ প্ৰশিক্ষণত অন্তৰ্ভুক্ত কৰোঁ যাতে তেওঁলোকে সেই এপেডাৰ মানুহৰ লগতো যাতে চিনাকি হয়। কাৰণ আমিয়ে মানে এটা সংযোগ কৰিব পাৰোঁ, কাৰণ আমাৰ প্ৰশিক্ষণৰ কাৰণে আমাৰ মানে তেনেকুৱা ধৰণৰ আমাৰ সুবিধা থাকেই। আৰু কৃষকজনে এপেদা কি বস্তু নাজানে আৰু তেওঁ কৈছে যে আমাৰ ইয়াতে ক্ষুদ্ৰ কৃষক, আৰু গতিকে তেওঁলোকক আমি FPC থ্ৰু হওক বা FPC দ্বাৰা হওক বা আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা হওক আমি মানে তেওঁলোকক প্ৰশিক্ষণটো মানে সঠিকভাৱে দিয়াটো এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে। আৰু যিহেতু আমাৰ FPC বহুত আছে এতিয়া, বহুত খুলি মানে ভাল ভাল FPC আছে, তো সেই তেনেকুৱা ধৰণৰ FPCৰ আমি কৃষকসকলকো আমি প্ৰশিক্ষণ দিওঁ যাতে তেওঁলোক

0: তেওঁলোকৰ মানে যিবিলাক আনাৰস আছে, এতিয়া
1: হয়
0: আনাৰসৰে আমাৰ এটা এপিচি আছে
1: হয় হয়
0: যিটো আপোনাৰ গামেৰি মূৰাত আছে,
1: অঁ
0: তো তেওঁলোকৰ কৃষকসকলকো আমি প্ৰশিক্ষণ দিব পাৰোঁ, কাৰণ সেই জেগাত আমাৰ যিটো আনাৰস হয় সেইটো প্ৰাকৃতিকভাৱে হৈ আছে। এতিয়া যদি ৰপ্তানি কৰিবলৈ হয় আমি তাতে এনালাইচিছ কৰিব লাগিব যে তাত কোনখিনি মানে কম হৈ আছে, বা আমি ক'ব পাৰোঁ যে তাতে কোনো ধৰণৰ সাৰ পানী ব্যৱহাৰ কৰা নাই, তাৰ কাৰণে হ'ব পাৰে খাদ্যটো গম পাই আছে, তো আমাৰ টেষ্টৰ ফালৰ পৰা হ'ব পাৰে, বা বৰষুণ হয় আমাৰ ইয়াতে, বৰষুণ হয়, বৰষুণৰ ফলত আমাৰ কি হয় ফলত মানে পানীৰ পৰিমাণটো বাঢ়ি যায়, তো সেইটো কাৰণে আমাৰ কি হয় মিঠাটো কমি যায়, তো সেইটো আমি বঢ়াবৰ কাৰণে আমি কোনটো সময়ত আমি ফলটো চপাব লাগিব, এইবিলাকৰ ওপৰত আচলতে আমি প্ৰশিক্ষণ দিব লাগিব, তেতিয়াহে আচলতে কৃষকজনে ৰপ্তানিৰ কথা ভাবিব পাৰিব।
1: গোটেইখিনি কথাৰ বাবে আচলতে উপযুক্ত প্ৰশিক্ষণৰ খুবেই দৰকাৰ। আজি আমি ভালেখিনি কথা পাতিলোঁ, আমাৰ অনুষ্ঠান সামৰিবৰো হ'ল, সামৰণিত কিছু কথা পুনৰ ক'ব নেকি?
0: হয়, আমাৰ ৰপ্তানিৰ কাৰণে আমাৰ যিখিনি অসমত হোৱা শস্য, উদ্যান শস্য আছে, জি আই টেক যুক্ত, যেনেকৈ তেজপুৰ লিচু, তাৰোপৰি অসমৰ কাজি নেমু আৰু কাৰ্বি আংলং, আদা, হালধি, এইবিলাক হয় ভোট জলকীয়া, এই গোটেইখিনি যদি মানে ইয়াৰ পৰা এটা ধাৰাবাহিকভাৱে ৰপ্তানি কৰিব পাৰে তেতিয়া কৃষকো উপকৃত হ'ব, লগতে আমাৰ অৰ্থনীতিত আমাৰ এটা সাংঘাতিক প্ৰভাৱ পেলাব, যিহেতু আমি বিদেশী মুদ্ৰা আমি পাম, গতিকে এতিয়া কৃষকে মানে যিটো পৰম্পৰাগতভাৱে খেতি কৰি আহিছে সেইটো নকৰি আধুনিক পদ্ধতিৰে আৰু বিজ্ঞানসন্মত পদ্ধতিৰে যদি খেতি আগবাঢ়ি যায় বা খেতি খেতিৰ উৎপাদন কৰে, মানে উদ্যান শস্য উৎপাদন কৰে, তেতিয়া অনাগত দিনত কিন্তু আমাৰ ভৱিষ্যত উজ্জ্বল
1: হয়। খুব ভাল লাগিল আজি আপোনালোক দুগৰাকী আহিলে, আমাৰ আলোচনাটো আপোনালোকে সম্পূৰ্ণ কৰি তুলিলে, আৰু আশা কৰিছোঁ আমাৰ কৃষক ৰাইজে আমাৰ অসমৰ থলুৱা মৌলিক যিবিলাক বিশেষকৈ জি আই টেক থকা সেইবিলাকত যদি আগতকৈ মন পুতি বেছিকৈ লাগে তেতিয়াহ'লে নিশ্চয় আমি যি ইপ্সিত ফল আছে সেয়া লাভ কৰিবলৈ আমি সক্ষম হ'ম। আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ,
2: ধন্যবাদ।
3: উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰী আজিৰ কৃষি জগতত শ্ৰোতাসকলে এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা আৰু কৰিণা শইকীয়াই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
4: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
5: তেওঁলোকৰ বাবে মানাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
4: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মানাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মানাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মানাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেতিবৃন্দ গান, ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ। লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অঞ্চলটোৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে কোকৰাঝাৰত জাপানী ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ ঘোষণা। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। নমস্কাৰ, বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰী সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত 2 বাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7টা গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81,20,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগত সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
2: 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল।

0: কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে ডিচি অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিছাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু ডিচিসকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড ডিচি কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম।
1: অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰ শক্তিচালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা সময়সূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰীলৈকে বহি মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 10খন জিলাত 2 ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু 3ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলীকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি হোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।
2: আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত আলাপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজোঁ, তেখেতলোকক জনাব খোজোঁ, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। এই আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
1: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰত পিএম কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ 4 লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে। তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখানাৰ বীজ প্ৰদান কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
3: বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা

0: বিকাশ তথা নিয়োগৰ সুযোগ লাভৰ সহায় হোৱাকৈ জিলাখনত জাপানীজ ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰী কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববীগৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱ যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অৰ্জনেৰে জাপান, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে দেশসমূহত নিয়োগৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
1: বিটিচি গভমেণ্ট আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আৰু চিএম ছাৰ নিজে আছিলে আমাৰ বিটিচি চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং, এই ৰিভিউ মিটিঙত এটা মাইনৰ হৈ গ'ল, ডিচিশ্যন হৈ গ'ল যে কোকৰাঝাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ বিটিচি অঞ্চলত তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াৰ বহুত স্কোপ পাব। ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ, এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম। এইটো ডাঙৰ এটা আমাৰ কাৰণে, বিটিচি বাসীৰ কাৰণে ভাল খবৰ।
0: অসম চৰকাৰৰ সৈতে হোৱা বৈঠকৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমহিলাৰী কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। এই বৈঠকত উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে বড়োভূমিৰ জনসাধাৰণৰ কল্যাণ আৰু আকাংক্ষাৰ বিষয়ত আলোচনা কৰা হয় বুলি বিটিচিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন প্ৰতিবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত এই পৰ্যন্ত ১০০জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে ৩৯৪গৰাকী। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰৰ বাবে ২০খন শাখা সমিতি আৰু ৯০জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে আজি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰিত অসমীয়া আধ্যাত্মিক আৰু জাতীয় জীৱনৰ স্বাভিমান, গুৰুজনাৰ অনবদ্য অৱদান নামঘৰ স্থাপন কৰা হয়। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতাম পুৰুষে সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহক ১,৫,০০০ টকাকৈ ২০ আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম উপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৬১চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। ১৯০৪চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰা গীতি কবিগৰাকীৰ গুণগুণনি, লুইটি, শুকুলা ডাৱৰ, ঐ কুহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি তুলিছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে বহন সক্ষম অর্থনৈতিক

বিকাশ নিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি মন্তব্য কৰে। বৈঠকত অতিৰিক্ত মুখ্য সচিব জে পি একা, বিশেষ সচিব ৰাকেশ আগৰৱাল, অসম উদ্যোগী উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মেথ নিধি দাহালৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। দক্ষিণ শালমৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাঠাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এইটোৰে পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব। জিলা আয়ুক্ত পৰীক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা কিউ আৰ কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যাধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিমীয়া বিক্ৰী ৰোধৰ লগতে প্ৰকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে কৃষক পঞ্জীয়ন থকা লোকেহে এনেদৰে সাৰ ক্ৰয় কৰিব পাৰিব। দক্ষিণ শালমৰা মানকাছৰ জিলাত বৰ্তমানলৈকে প্ৰায় 22,000 কৃষকে বৰ্তমানলৈকে পঞ্জীয়ন কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন খন্তেক পাছতে আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ আৰু লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন, 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100

0: টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত।
2: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: শুনকচোন, আপুনি PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
5: ভাৰত চৰকাৰ কা লক্ষ চোলাৰ পাৱাৰ সে বিজুলী বিল জিৰ' কৰনে কা ভি হে।
4: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি গৃহক বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক PM Suryaghar.gov.in।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক এটি বৃন্দ গান, ৰচনা জিতেন দেৱৰ।

0: জিতেনদেৱ ৰচিত বৃন্দগান্তি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ চল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে আজি 13,041 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়। শ্ৰীবৈষ্ণৱে কয় যে ৰেলৱেৰ 4টা মাল্টি ট্ৰেকিং প্ৰকল্পই সমগ্ৰ পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ 8খন জিলা সামৰি ল'ব। তেওঁ লগতে জনায় যে প্ৰায় 9,450 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱে খণ্ডত প্ৰায় 410 কিলোমিটাৰ সংযোগ কৰিব। 2030-31 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱেৰ কাৰ্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ মান উন্নত কৰিব। প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় 60 লাখ জনসংখ্যা থকা 6,448খন গাঁৱৰ সংযোগ বৃদ্ধি কৰিব।
2: Panch bahut bade faisle liye
3: hai. 5 major decisions have been taken. The first 4 projects are related to the railways, while the 5th is a highway project. The first 4 railway projects include the quadrupling of the Howrah-Chennai main railway route and the quadrupling of the Cuttack-Paradip railway line. The 5th project is the construction of a 4-lane highway from Muzaffarpur via Sitamarhi to Sonbarsa. These projects with a total cost of 13041 crore rupees were approved by the cabinet today.
2: Total 13041 crore rupees ke projects aaj cabinet ne approve kiye.
1: শ্ৰীবৈষ্ণৱে কয় যে কেন্দ্ৰীয় কেবিনেটে বিহাৰত 22 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফৰপুৰ সীতামৰহি সোণবৰ্ষা অংশত 4-লেনযুক্ত ঘাইপথলৈ উন্নতকৰণৰ বাবে অনুমোদন জনাইছে। তেওঁ কয় যে 82.57 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে মুঠ 3,590

0: কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি ওলোৱা হ'ব। এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী আৰু মালবাহী পৰিবহণৰ দ্ৰুত আৰু নিৰাপদ চলাচল, ভ্ৰমণকাৰী সংখ্যা বৃদ্ধি আৰু আঞ্চলিক সংযোগ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে বিহাৰৰ সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৱে কৌশলগত আৰু অৰ্থনৈতিক প্ৰাসংগিকতাক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
1: बिहार में बहुत इम्पोर्टेंट आज हाईवे का प्रोजेक्ट माननीय प्रधानमंत्री जी ने अप्रूव किया है। ये प्रोजेक्ट नेपाल के बॉर्डर से लेके स्टार्ट होता है। 83 किलोमीटर का ब्राउनफील्ड प्रोजेक्ट है। एग्जिस्टिंग लाइन को अपग्रेड किया जाएगा 4 लेन हाईवे में और 3591 करोड़ रुपीज का इन्वेस्टमेंट इसमें हो। कई मेजर टूरिज्म के स्पॉट्स हैं, प्लस एक तरीके से ये सारा इकोनॉमिक कॉरिडोर बन रहा है।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে প্ৰযুক্তি, সংবাদ মাধ্যম, অৰ্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি নিৰ্দেশনাসমূহ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰা দায়িত্বসমূহ ন্যায়, সততা আৰু নিষ্ঠাৰ মনোভাৱেৰে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে শাসনৰ মানদণ্ড উন্নত কৰা আৰু জনসাধাৰণক সেৱা আগবঢ়োৱা এই উমৈহতীয়া উদ্দেশ্য সাধনৰ দুয়োটা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা আৰু বিশ্বাসযোগ্য তথ্য যোগানত সঁহাৰি আগবঢ়োৱাৰ বিষয়টো গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ বুলি প্ৰশিক্ষাৰ্থীসকলক জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ কৌতূহলী মনোভাৱ গঢ়ি তোলা, সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, নতুন নতুন বিষয়ত দক্ষতা বৃদ্ধি আৰু অভিজ্ঞতাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনায়। ভাৰতীয় তথ্য সেৱাৰ ভূমিকাৰ গুৰুত্বক আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ই নাগৰিকৰ সৈতে চৰকাৰৰ সংযোগ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে সামাজিক মাধ্যমে জনসাধাৰণে তথ্য গ্ৰহণ, তথ্য আদান প্ৰদান আৰু নিত্য নতুন তথ্যৰ প্ৰতি সঁহাৰি জনোৱাৰ ধৰণত যথেষ্ট পৰিৱৰ্তন আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়াসকলক সামাজিক মাধ্যমৰ মঞ্চ কেৱল নাগৰিকসকলৰ তথ্য অৱগত আৰু ইয়াৰ সৈতে জড়িত কৰাই নহয়, তেওঁলোকক অভিযোগ শুনিবলৈ, বুজিবলৈ আৰু উপযুক্ত সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই মঞ্চ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। যেতিয়া তথ্যসমূহ দ্ৰুতগতিত বিস্তাৰ হয়, তেতিয়া তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা আৰু জনস্বাৰ্থই সদায় চৰকাৰী যোগাযোগক পথ প্ৰদৰ্শন কৰিব বুলি তেওঁ সজোৰে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ 70গৰাকী আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্ৰতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদাৰিত্বৰ বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকল উপস্থিত থাকিব। মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰীগোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ বঙকো ইস্তানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে 2022ৰ ছেপ্টেম্বৰত দুয়ো দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহাৰাজা মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনৰ জনসাধাৰণক কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজা মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰা খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে।

0: উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱা 2025-27 বৰ্ষৰ প্ৰশিক্ষাৰ্থীৰ বিষয়াসকলৰ উদ্দেশ্যি ভাষণ দিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমী 2024 বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাবলীপুৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ, লক্ষদ্বীপ সন্নিৱিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক কাৰ্যকৰী সন্দৰ্ভত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে উল্লেখ কৰে যে অনলাইন কোচিঙে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুলভ উচ্চমানৰ শিক্ষণ বিষয়বস্তু, বিশেষজ্ঞৰ নিৰ্দেশনা আৰু গাঁথনিগত প্ৰস্তুতি কৌশল প্ৰদান কৰি এক শক্তিশালী ৰাষ্ট্ৰীয় মঞ্চ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই অনুষ্ঠান শুনিছে। এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত।
2: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো। আকৌ শুনোৱা হওক অনুষ্ঠানত প্ৰথমেই শুনক জ্যোতিৰ্ময় কাকুতিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তফজুল আলীৰ।

অনুষ্ঠানত এবাৰ শুনক দিলীপ চৌধুৰী কণ্ঠৰ গীত, গীতিকাৰ ফজলুল করিম আৰু প্ৰযোজনা মুকুল বৰুৱাৰ।

অনুষ্ঠানত এবাৰ শুনক জয়প্ৰকাশ মেধিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মুকুট সিংহ ফুকনৰ আৰু প্ৰযোজনা কিশোৰ দাসৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক টিপন প্ৰসিং আৰু লগৰীয়াসকলে গোৱা তিৱা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত টিপন প্ৰসিং আৰু লগৰীয়াসকলে গোৱা তিৱা গীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মৰমী দাসৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ।

0: মৰমী দাসৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহতক আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনা অন্বেষণ কৰিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027ৰ সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কৰ্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়ল দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। দক্ষিণ শালমৰা মানকাছাৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

অস্থিৰ অনিশ্চিত অবিবেচনাই আন্ধাৰৰ পৰা আৰু আন্ধাৰলৈ ঠেলি নিছে আমাৰ এচাম ভৱিষ্যত স্ৰষ্টাক। তেনেহ'লে ক'ত আমাৰ বৰ্তমান, ক'ত আমাৰ ভৱিষ্যত? জ্ঞান বুদ্ধি বিবেচনাক বিসৰ্জন দি ধোঁৱাৰ লগত উৰাই দিব খুজিছে এটা জাতিৰ মেৰুদণ্ডস্বৰূপ এচাম যুৱকক। পিতৃৰ হুমুনিয়া, মাতৃৰ চকুপানী আৰু জ্ঞাতি কুটুম্বৰ কম্পিত হৃদয়, কিয়, কি হৈছে? ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত আৰু নীলু চক্ৰৱৰ্তী প্ৰযোজিত এলানি অনুসন্ধানমূলক নাটকৰ এয়া তৃতীয় খণ্ড। শুনক,

0: Good morning, sir.
1: Good morning, good morning.
0: Oof, sir. Sir, mori gos.
1: Ki hol ago? Notun ki hol?
0: Sir, panir pam soror dal, television soror dal, scooter soror dal, truck or mal soror dal, ako sir truck soror dal. Sir, ajikali kono e dal nobondha ke suri samane nokora hol neki sir.
1: Ajikali mane hoise dollar din, mau ke bandile guri porwar moron nai. Rajnitiye korok, bepar korok, suri samare korok, dal lagibo apunak. Hebur khol kotha eta bad dio. ঈশ্বৰক পাব লাগিল আপুনি দলত সোমাব লাগিব কোনো ঠাকুৰ বাবা বা তথাকথিত ভগৱানৰ শিষ্য হৈ ঢোল খোল বজাই কীৰ্তন কৰি দল বান্ধি গ'লেহে আপুনি স্বৰ্গত সোমাবলৈ পাব যেনে ধৰক এই কালকুট
0: ছাৰ একেটানতে স্বৰ্গৰ দেৱদূতৰ পৰা আনি নৰকৰ কীটত পেলালে কথাটো
1: ন মই ধেমালি কৰা নাই আপুনি হাঁহিছে কালকুট এইটো এটা দিয়া নাম আচলতে কালকুট নামৰ কোনো অনুষ্ঠান নাই প্ৰতিজন লোকেই অলপ এক নম্বৰ কৰে অলপ দুই নম্বৰ কৰে নহয় জানো
0: হয় ছাৰ
1: এজন এজনকৈ চাব গ'লে কোনোটোৱে একেবাৰে দেশ ধ্বংস কৰিব পৰা মাৰাত্মক অপৰাধ নহয় কিন্তু যেতিয়া গোট বান্ধিব তেতিয়া সি হৈ পৰে সাংঘাতিক অকলে এজনৰ সাহস নহ'ল হয় মৰফিন বা হেৰনক অনা বুলি কিন্তু সিহঁতৰ মাজত কোনোবা এজন বা দুজন নিশ্চয় আছে যে উৎসাহ দিছে সম্পৰ্ক ৰাখিছে পইচা সংগ্ৰহ কৰিছে লাভৰ অংশ ভগাইছে
0: হয় ছাৰ
1: এতিয়া হু ইজ ইট অথবা হু আৰ দে এই চাওক ৰবীন বৰুৱাই 750 টকা সুত কোন কাৰবাৰত পাইছিল কোনে লৈছিল তেখেতৰ টকা
0: ছাৰ অলপ ইনকুৱাৰি কৰিলে
1: ইনকুৱাৰি বহুতবাৰ হৈছে সদায় ইট কামছ টু এ ব্লেংক ৱাল হয়তো মানুহজনী নোহোৱা হ'ল কেতিয়াবা ওপৰৰ পৰা হেঁচা আহিল আনকি সাক্ষীৰ হত্যা হৈছে বুজিছে বাৰু এই আমাৰ অনাৰেবল মিনিষ্টাৰ হেৰুৱা ল'ৰা কিবা খবৰ পালে
0: সঠিক খবৰ পোৱা নাই ছাৰ কনফ্লিক্টিং নিউজ এটা খবৰ হ'ল কাঠমাণ্ডুত নেপালী কাপোৰ পিন্ধি হিপি জাতীয় চাহাব মেমৰ লগত ঘূৰি ফুৰা কোনোবাই দেখিছে আৰু এটা হ'ল চাফা কাপোৰ কানি পিন্ধি কলিকতাৰ কোনোবা মজলীয়া হোটেল এখনত মদ খাই থকা কোনোবাই তাক দেখিছে
1: দুয়োটাই বৰ বিশ্বাসযোগ্য নহয় কিন্তু
0: ময়ো তাকে ভাবোঁ ছাৰ
1: ডেকা ছাৰ উঠকচোন অলপ ঘূৰি আহোঁ
0: কলৈ যাব ছাৰ
1: না ইয়াত বহি থাকিলে কাম নহ'ব বলক
0: যাবলৈ
1: লওকচোন আপুনি এই ধৰ্মশাস্ত্ৰটো কৈছে যে গছৰ পাতত পানী ঢালি লাভ নাই গুৰিত ঢালিব লাগে গাড়ীখন উলিয়াবলৈ দিয়ক
0: ছাৰ

0: বলো গেছিল
1: এক মিনিট বুলি কয় দহ মিনিট লগাইছে আপুনি
2: ৱাট হেপেনিং ছাৰ কৈছোঁ কৈছোঁ ছাৰ ছাৰ আমাৰ গাড়ী পাৰ হৈ যাওঁতে আমাৰ ইনফৰ্মাৰ এজনে ছিগনেল দিলে যে বৰ জৰুৰী খবৰ এটা আছে
0: মানে মুলি চাঁদ বনাৰসী দাস পানৱালা
2: আপুনি কেনেকৈ জানিলে ছাৰ
0: দেখা মই পৰীক্ষা পাছ কৰা অফিচাৰ নহয় এনিৱে মুলি চাঁদক ময়ে ৰিক্ৰুট কৰিছিলোঁ তাৰপিছত
2: ছাৰ মুলি চাঁদ বুঢ়া হৈছে তাৰ ল'ৰা ধৰম চান্দ বহে দোকানত আমাৰ কাম কৰে ছাৰ তাৰ ৰঙা গামোচাখন থোৱাৰ ঠাই দেখি বুজিলোঁ খবৰ আছে চিগাৰেট এটা কিনিব যোৱাত সি ইংগিত দিলে দোকানত কথা নহ'ব
0: মানে ধৰমচান্দে
2: হয় ছাৰ ধৰমচান্দে দেউতাকক দোকানত থৈ সি ওলাই আহিলে ছাৰ অলপ সময় ৰৈ ময়ো পাছে পাছে গ'লোঁ চাহ দোকান এখনত বহিলোঁ ছাৰ কথা বেয়া ছাৰ
0: কি হ'ল
2: খান্নাৰ ওপৰত চকু ৰাখিব দিয়াৰ ভিতৰত ইও এজন ছাৰ
0: খান্না মানে সুৰিন্দৰ খান্না
2: হয় ছাৰ
0: কিয় সুৰিন্দৰ খান্নাৰ ওপৰৰ পৰা মানুহ উঠাই ল'বলৈ মই কৈছিলোঁ না আপোনাক
2: কৈছিল ছাৰ আমাৰ কোৰ্চৰ মানুহবোৰ আমি উঠাই লৈছোঁ ছাৰ এই ইৰেগুলাৰবোৰকহে কৈ উঠা হোৱা নাছিল ছাৰ ই দিয়া খবৰটো হ'ল আজি দুদিনমান আগতে পাঞ্জাৱৰ পৰা খান্নাৰ ভতিজাক এজন আহিছে
0: টেৰৰিষ্ট নেকি টেৰৰিষ্ট
2: নহয় ছাৰ সেইখিনিতো গোলমাল ছাৰ ল'ৰাজন হেনো পগলা বৰ গোলমাল কৰে আৰু ইনজেকশ্যন দি তাক গোলমাল কৰিলে শুৱাই থ'ব লাগে ছাৰ মানুহজনে দেখাই শুনাই পাঞ্জাৱী বা হিন্দী বা ইংলিছত কথা পাতে কিন্তু ছাৰ ইনজেকশ্যন দি শুৱাই থ'লে কিবা অস্পষ্টভাৱে বিৰবিৰাই শুনাত ছাৰ অসমীয়া যেন লাগে
0: ইমান খবৰ পালে কেনেকৈ ধৰণ
2: ছাৰ এই খান্নাই তাৰ সেই ভতিজাজনক নিজৰ ঘৰত ৰখা নাই ছাৰ ৰাখিছে আমবাৰীৰ গুদাম এটাৰ পিছফালৰ কোঠালিত
0: আচ্ছা
2: যিখন দোকানৰ পৰা খানা নিয়ে সেইখন দোকান আকৌ ধৰমচান্দৰ মোমায়েকৰ ল'ৰা কোনোবা নেমি চান্দৰ ছাৰ আৰু এই নেমি চান্দৰ খানা দিব যোৱা ল'ৰাই খবৰটো নেমি চান্দক নেমি চান্দৰ পৰা ধৰমচান্দক আৰু ধৰমচান্দৰ পৰা ছাৰ মোৰ তালৈ আহিছে
0: তাৰমানে ছেকেণ্ড হেণ্ড ঘূৰি ঘূৰি অহা খবৰ
2: হয় ছাৰ
0: তথাপি গুৰুত্ব দিছে
2: হয় ছাৰ
0: দেখা
2: ছাৰ
0: আপুনি যিটো ভাবিছে সেইটো যদি হয়
2: হয়
0: আপুনিতো লেঠাত পৰি যাব
2: মই লেঠাত নপৰোঁ ছাৰ
0: নপৰে
2: নপৰোঁ ছাৰ
0: গুড দেটছ লাইক পাক্কা অফিচাৰ ঠিক কৈছে লেঠাত আপুনি নপৰে মই পৰিম কিন্তু বাৰু বাদ দিয়ক আমাৰ সেই মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পুত্ৰ ৰত্ন চেহেৰাটো আপুনি দেখিছেনে
2: নাই দেখা ছাৰ
0: ফটো
2: নাই দেখা
0: তেনেহ'লে আপুনি ধৰমচান্দে দিয়া ঠিকনাত এটা এনকোৱাৰী কৰক
2: ভাল ছাৰ
0: মানুহজন যদি বাস্তৱতে খান্নাৰ পগলা ভতিজাক নহয় আৰু বিশেষকৈ যদি ড্ৰাগ এডিক তেনেহ'লে তাক উঠাই লৈ
2: উঠাই লৈ আহিম ছাৰ মন্ত্ৰীৰ ল'ৰাক বাপৰে
0: আমাৰ যে এই মানুহ লুকোৱা ঠিকনা আছে তালৈ লৈ যাব
2: ছাৰ
0: যদি বাস্তৱতে পুত্ৰ ৰত্ন হয়
2: ছাৰ
0: তাক ইনজেকশ্যন লগা হোৱাৰ লগে লগে সি নিজৰ পৰিচয় দিব আপুনি তাৰ কথা বিশ্বাস নকৰিব
2: ছাৰ পুনতে ছাৰ ছাছপেণ্ড তাৰপিছত চাকৰিটো যাব
0: নাযায় চাকৰি নাযায় সাৱধানতাৰ বাবে আপুনি

0: প্ৰশংসাপত্ৰ পাব, কপালত থাকিলে পুলিচ মেডেলো পাব।
1: মেডেল
0: হ'ল আপোনাৰ ওচৰত সি নিজৰ পৰিচয় দিয়াৰ লগে লগে আপুনি মোক এখন মোষ্ট আৰ্জেণ্ট নোট দিব যে মানুহজনক কিডনেপ কেছৰ ঘটনাত ডেকা ল'ৰা এজনক উদ্ধাৰ কৰা হৈছে। বুজিছে? শুনি লওক ভালকৈ। ব্যক্তিজনে নিজকে এজন ৰাজনৈতিক নেতাৰ ল'ৰা বুলি দাবী কৰিছে, আপুনি লিখিব এইদৰে। এতিয়া মই কি কৰিম জনাওক? মই তেতিয়া কি কৰিম? মই কাগজখন হয় নাপাওঁ, নহ'লে পায়ো অবিশ্বাস কৰিম। চৌব্বিছ ঘণ্টাৰ পিছত হঠাৎ মনত পৰি মই খবৰ ল'বলৈ যাম। তাত গৈ ফটোৰ লগত মুখৰ মিল দেখি মই চিনি পাম। চিনি পায়ে মই আঠে পেঠে কোলাত তুলি আনি পিতা পুত্ৰৰ মধুৰ মিলন ঘটাই দিম। আৰু আপুনি হিৰো, তেতিয়া ময়ো হিৰো, চাকৰিত প্ৰমোশ্যন, নগদ টকা, পুৰস্কাৰ।
2: ছাৰ যদি কিবা গোলমাল হয়? ছাৰ
0: কিবা গোলমাল হ'লে মই চম্ভালিম। গোলমাল হ'লে চিন্তা নকৰিব, আমাৰ মাত্ৰ চৌব্বিছ ঘণ্টা সময় আছে তাক ধৰা পৰা। মাৰ এই কাটি ছয়ত্ৰিছ ঘণ্টা।
2: ছাৰ খান্নাই যদি জনাই দিয়ে?
0: সেইটো ভয় নাই, সেইটো ভয় নকৰিব ডেকা। খান্না উইল ৰাণ, সি পলাব। কিন্তু আমি জানিব লাগিব পলাই কাৰ তালৈ যাব। মানুহ লগাওক, যিমান মানুহ আছে লগাওক, খান্নাই কি কৰে জানিবৰ বাবে। আই এম ফেড আপ। ধৰা পৰে কোন জানে পাঁচ গ্ৰাম দহ গ্ৰাম বেচা কেইজন, লাখপতি কোটিপতিসকল সাৰি যায়, সমাজৰ বৰমূৰীয়াসকল সেই বৰমূৰীয়া সাজি সদায় সভায় সমিতিয়ে ড্ৰাগ এডিকশ্যনৰ বিৰুদ্ধে বক্তৃতা দি ফুৰিব। কাক ধৰিব, ক'ত ধৰিব, কোনে একো নাজানে, কোনে একো নেদেখে, কোনে একো নুশুনে। হাতে একেবাৰে সেই জাপানৰ বান্দৰ।
2: পাৰা যাব ছাৰ ধৰিব, হৈছে ছাৰ সকলো ভাগ্য। তাৰ কপালত যদি ধৰা পৰিবৰ আছে ছাৰ ধৰা পৰি যাব, আৰু যদি নাই তেনেহ'লে ছাৰ হাজাৰ চেষ্টা কৰিও ধৰিব নোৱাৰিম।
0: তেনেহ'লে আমি আৰু পুলিচৰ চাকৰি এৰি জ্যোতিষৰ দোকান দিয়াই ভাল হ'ব নেকি
2: ছাৰ?
0: এই ড্ৰাইভাৰ অফিচ।

0: কি হল থিয় দি আছো যে তাত
1: গুড়া বাবু যেন আকৌ আহিছিল ছাৰ আপোনাক বিচাৰি দুবাৰো আহিছিল আপোনাৰ নাপায় ছাৰ মোৰ ওপৰত খং কৰি গৈছে
0: কোনজন বাবু বুজাই নকওঁ কিয়
1: সেই যে ছাৰ পুৱা মই সোমাব নিদিয়াত ছাৰ গালি পাইছিল যে মইতো কোনো চিনি নাপাওঁ বুলি কৈছিল ছাৰ
0: অ বুজি পাইছোঁ হা হা বৰুৱা চাহাব আমাৰ ৰিটায়াৰ্ড চিফ ইঞ্জিনিয়াৰ
1: হা
0: ইমান ডাঙৰ অফিচাৰ আছিল এতিয়া সোমাব নিদিলেতো খং উঠিবই বাৰু তেখেত আহিছিল না কিবা কৈ গৈছিল নেকি
1: আকৌ আহিব হেনো আপোনাক অফিচত থাকিবলৈ কৈ গৈছে বৰ ডাঙৰ কথা আছে হেনো আৰু ছাৰ বহুত কিবা কিবি কৈছে ছাৰ পগলাৰ দৰে তেখেতৰ কিবা হ'লে বোলে আপুনি ছাৰ দায়ী হ'ব হেনো আৰু কাৰোবাক কিবা কিবি চাই ল'ব হেনো ছাৰ এইটো অফিচত কিবা গোলমাল হৈছে নেকি
0: যা যা বাজে কথা ক'বলৈ আহিছে এইটো অফিচত গণ্ডগোল মানুহজনৰ এটা ল'ৰা ঢুকাইছে আজি দুদিনমান হৈছে দুখে সুখে মানুহটো কিবা কিবি কৈছে
1: হয় নেকি ছাৰ মই নাজানিছিলোঁ নহয় ছাৰ
0: যা আহিলে পঠিয়াই দিবি পোনে পোনে
2: প্লিজ আপোনাৰ ষ্টেনোগ্ৰাফাৰজনক মাতকচোন মই সকলো কথা স্বীকাৰ কৰিম মই যি জানো আপোনাক সকলো ক'ম মাত্ৰ এটা কথা মোৰ লগতে আনৰো একেই শাস্তি হ'ব লাগিব
0: ৰ'ব ইমান উদ্ধৰ্য হৈছে কিয় কি কনফেচ কৰিব খুজিছে মোৰ আগত কনফেচ কৰিতো লাভ নাই মেজিষ্ট্ৰেটৰ আগত কৰিব লাগিব
2: তেনেহ'লে প্লিজ মেজিষ্ট্ৰেটকে মাতক
0: আপুনি মেজিষ্ট্ৰেটক মাতক বুলি ক'লে মেজিষ্ট্ৰেট আহিব লৰি এইখন কি নাটক পাইছে নেকি আপুনি কি হৈছে নকয় কিয় ধীৰে খোজতে হাকিমৰ আগত স্বীকাৰ কৰাটো ডাঙৰ কথা আজি এটা কথা স্বীকাৰ কৰিব কালি আদালতত ক'ব সেই সময়ত মোৰ মূৰৰ ঠিক নাছিল আগতে আপোনাৰ উকিলৰ লগত পৰামৰ্শ কৰক আৰু তাৰপিছত কি স্বীকাৰ কৰিবলৈ কয় আপুনি আমাক জনাওক
2: ন ন ন ইউ ইউ ইউ মাষ্ট লিচন টু মি আপুনি মোৰ কথা শুনিব লাগিব প্লিজ প্লিজ মিষ্টাৰ দত্ত জানে মই জীৱনত কাকো প্লিজ কোৱা নাই মোৰ কথা শুনিবই লাগিব
0: অলপ সুস্থিৰ হওকচোন আপুনি সুস্থিৰ হওক আপোনাৰ কথা মই নুশুনো বুলিতো কোৱা নাই নিশ্চয় শুনিম আপুনি অলপ জুকিয়াই লওক কথাখিনি এই মোৰ ৰুমত কাকো সোমাবলৈ নিদিবি এতিয়া
2: এতিয়া কওক ষ্টেনোগ্ৰাফাৰ
0: আগে শুনি লওকচোন কথাখিনি প্ৰথম আলোচনাত তৃতীয় ব্যক্তি নথকাই ভাল
2: চাওক মিষ্টাৰ দত্ত আপুনি জানে যে মোৰ ল'ৰা ধ্ৰুৱজ্যোতি আজি তিনিদিন আগতে ঢুকাইছে
0: তাৰ পৰাইতো সকলো আৰম্ভ হৈছে
2: মই নিজে বাপেক হৈ কৈছোঁ সি ৱাজ এ ব্লাডি ক্ৰিমিনেল হেৰোইন কাৰবাৰৰ অংশীদাৰ
0: ৱাট
2: মোৰ দোষ হৈছে মিষ্টাৰ দত্ত মোৰ পাপৰ ফলত আজি এনে হ'ল

0: মই মোৰ নিজৰ মৰা ল'ৰাৰ পাপৰ কথা আনক ক'বলগীয়া হৈছে। বাট আই ৱণ্ট দেম টু বি পানিছড। সিহঁতেও মই শাস্তি পাওক।
1: আপুনি এটা এটাকৈ কওকচোন কথাবোৰ। আপোনাৰ ল'ৰা ড্ৰাগ ৰিঙত ইনভল্ভ আছিল, কি ৰূপত? হেৰইন কিনিছিল যে জানো, আৰু কি ৰূপত আছে?
0: মানে এজ এন এক্সেচৰি টু মেনুফেকচাৰাৰ, হেৰইন তৈয়াৰ কাৰ্যত সহায়ক স্বৰূপে।
1: কি ক'লে আপুনি? এইবোৰ সাজি কোৱা নাইতো।
0: নাই নাই, এৰি মই সাজি ক'বলৈ যাম কিয়? মোৰ বংশৰ লাজৰ অপমানৰ কথা। মিষ্টাৰ দত্ত, আপুনি হেৰইন কেনেকৈ প্ৰস্তুত কৰে জানে?
1: নাই, মানে ক'ৰবাত আলোচনীত পৰিছিলোঁ। মইতো আৰু নাৰ্কটিক বিভাগত কাম কৰা নাই বিচাৰি।
0: তেনেহ'লে শুনক মিষ্টাৰ দত্ত, মই কৈছোঁ শুনক, আৰু এবাৰ জানিলে বুজিব মোৰ ল'ৰাটোৰ কাম কি আছিল। হেৰইন হৈছে এবিধ বিশুদ্ধ খাৰ জাতীয় পদাৰ্থ। অকল মানুহেই নহয়, আন জন্তুৰ মগজতো হেৰইনৰ অণুৱে কাম কৰে। মগজুৱে স্বাভাৱিক প্ৰয়োজনীয় অণুৰ স্থান লৈ ই মগজুক শান্ত আৰু শিথিল কৰে। আৰু মগজুৱে কেইদিনমান এই হেৰইনৰ অণু ব্যৱহাৰ কৰিব পালে তাক ইমান ভাল পাই পেলায় যে তাক নাপালে গোটেইখন তাল ফাল লগাই দিয়ে।
1: কিন্তু আপুনি দীঘলীয়া কৰিছে,
0: মানে শুনকচোন শুনক, কানিৰ ব্যৱহাৰ আজি অসমত কেইবাবছৰ ধৰি চলি আছে। তাক তামোলত মানুহে খাই, এনেয়ে খাই, পাণৰ ঠাৰিত লগাই, পুৰি খাই, মানে ধোঁৱা খাই, ইয়াৰ ব্যৱহাৰ সীমিত। গাঁৱৰ কানিয়া ভাঙোৰাসকলেই নহয়, ডা ডাঙৰীয়াসকলেও ব্যৱহাৰ কৰিছিল। ঔষধ ৰূপে ইয়াৰ ব্যৱহাৰ বহুত। ইমানলৈকে তাৰ পৰা হোৱা বিপদ আছিল সীমিত। মানুহ এজনে এৰি দিওঁ বুলিলে এৰি দিব পাৰিছিল, হয়তো বিড়ি চিগাৰেট এৰাতকৈ অলপ কষ্ট। তাৰপিছত আহিল মৰফিন। ডাক্তৰ বোলে উলিয়ালে যুদ্ধ ক্ষেত্ৰত আঘাত পোৱা সৈনিকৰ কষ্ট কমাবৰ বাবে, অপাৰেশ্যনৰ ৰোগীৰ কষ্ট লাঘাবৰ বাবে। তাৰপিছত চিন্তা চৰ্চা চলিল মৰফিনৰ শক্তি আৰু কেনেকৈ বঢ়াব পাৰি। এইবাৰ ওলাল নিচাৰ ৰজা হেৰইন। তাৰ নাম বহুত, হোৱাইট চুগাৰ, বিগ এইচ, নম্বৰ ফ'ৰ। হেৰইনক মানুহৰ মগজুৱে বুকুৰ কুটুম কৰি আদৰি ল'লে। তাক পালে আৰু নিচাখুৰৰ মগজক আন একোৱেই নালাগে, বুজিছে মিষ্টাৰ দত্ত? এজন হেৰইন বেপাৰীৰ ভাষাত ইয়েই একমাত্ৰ বস্তু যি কিনিবৰ বাবে গ্ৰাহকে মুখত টকা লৈ বোকাৰে বুকু চুচৰি আহি বেচোতাৰ ভৰিত ধৰিব মালখিনিৰ বাবে।
1: আপুনি কামৰ কথালৈ নাহে কিয়?
0: এইবোৰেইতো কামৰ কথা মিষ্টাৰ দত্ত। হেৰইনত কানিৰ দুৰ্গন্ধ নাই, লাগে অলপ জানে। বেপাৰত 5 টকা খটুৱালে 5,000 হৈ ঘূৰি আহে। গ্ৰাহকৰ অভাৱ নাই, কেঁচামালৰ অভাৱ নাই, আনকি টকা খটোৱা মানুহৰো অভাৱ নাই।
1: তেনেহ'লে অভাৱ কি হয়?
0: অভাৱ মানুহৰ, অভাৱ সুবিধাজনক ঠাইৰ, অভাৱ বিতৰণ ব্যৱস্থাৰ, অভাৱ গোপনীয়তাৰ। কিন্তু আটাইতকৈ ডাঙৰ অভাৱ হ'ল কিহৰ জানে? বিশেষজ্ঞৰ আৰু ৰাসায়নিক দ্ৰব্যৰ।
1: মানে কি কি ক'ব খুজিছে আপুনি?
0: শুনকচোন, হেৰইন কেনেকৈ কৰে মই কওঁ শুনক দত্ত। আফু গছৰ ফুলৰ কলিটোত কটাৰীৰে কেইটামান আঁচ মাৰিলে বগা এবিধ আঠা ওলায়। তাক ৰ'দত শুকালে হয় ক'লা লেটলেটীয়া কানি। তাৰ ওজন বেছি, দুৰ্গন্ধ, দামত কম, আৰু অনা নিয়া কৰোঁতে ধৰা পৰাৰ সম্ভাৱনা কিন্তু অধিক। ইয়াৰ পৰা প্ৰস্তুত কৰিব লাগিব সোণতকৈও দামী হেৰইন। পোনতে প্ৰস্তুত হ'ব মৰফিন বেজ, পাতল ব্ৰাউন ৰঙৰ জুলীয়া মিঠাইতকৈ অকণমান ঘন পদাৰ্থৰ পৰা প্ৰস্তুত হ'ব ব্ৰাউন চুগাৰ, তাৰে পিছত হেৰইন।
1: আচ্ছা,
0: মৰফিন বেজখিনি ধুব, শুকাব, আকৌ ধুব, আকৌ শুকাব, আৰু এবাৰ ধুব, আকৌ শুকাব। তেতিয়া প্ৰস্তুত হ'ব ড্ৰাই এচিটিল মৰফিন হাইড্ৰক্লোৰাইড। সংক্ষেপতে হেৰইন নম্বৰ 4, আৰু বহুতো তাৰ নাম। ই বিশুদ্ধ অৱস্থাত সাপৰ বিষৰ দৰে তীব্ৰ। কটাঘাত লাগিলে থিতাতে মৰণ, আৰু গাৰ ছালত লাগিলে ছাল দি নিয়ে।
1: তেনেহ'লে মানুহে ব্যৱহাৰ কৰে কেনেকৈ?
0: শুনক শুনক শুনক, সাধাৰণতে ইনজেকশ্যনত শতকৰা 10-15% অধিক নাথাকে। বজাৰত যিমাল ওলায় তাতে আকৌ গ্লুক'জ কুইনাই নাদি মিহলি থাকে। খাটিমাল আপুনি পাব ক'ত?
1: ৰ'ব, আপুনি এইবোৰ কোৱাৰ কাৰণ কি? মই নাজানো, ঠিক মই নাজানিলেও নিশ্চয় আমাৰ আন মানুহ আছে যি এইবোৰ কথা জানে।
0: আছে আছে মিষ্টাৰ দত্ত, আছে, কোৱাৰ কাৰণ আছে। উত্তৰ ব্ৰহ্মদেশ বা উত্তৰ থাইলেণ্ড, আনকি দক্ষিণ চীনতো অবৈধভাৱে আফু খেতি কৰে। আফু খেতি কৰা সহজ, বুজিছে? আফু গুটি অকণমান পালেই মাটিৰ দৰা চহাই সাৰ গোবৰ দি ৰুলে আপোনাৰ আফু গছ হ'ল, আৰু ফুলো হ'ব, উলিয়াব জানিলে কানিও ওলাব। কিন্তু কানিৰ পৰা হেৰইন কৰাটো ল'ৰা ধেমালি নহয়। তাৰ বাবে লাগিব স্থান, যন্ত্ৰপাতি, অভিজ্ঞ কাৰিকৰ, এইখিনিও যোগাৰ কৰিব পাৰি। কিন্তু কানি ধুবলৈ লাগে।

এচিটিলিন এনহাইড্ৰাইট। এই এচিড ঘৰত তৈয়াৰ নহয়, বনতো তাক পোৱা নাযায়। ৰাসায়নিক কাৰখানাবোৰত কাঢ়া হিচাপত ৰখা হয়। এই এচিড কিমান আহিল, কলৈ গ'ল? কিন্তু হেৰোইন প্ৰস্তুত কৰাৰ বাবে ই উশাহৰ বতাহৰ দৰে প্ৰয়োজন। তাক লাগে লাগে লাগে, যিকোনো দামত লাগে, যিকোনো উপায়ে লাগে। তেজ খোৱা বাদুলিয়ে যিকোনো উপায়ে তেজ উলিওৱাৰ দৰে এই কাৰবাৰীবোৰে এচিড সংগ্ৰহ কৰিবই। আৰু মোৰ ল'ৰা কোটি টকাৰ মালিক হ'ল এদিন। তাৰ খোৱাৰ চিন্তা নাই, পিন্ধাৰ চিন্তা নাই, টকা টকা নহয়, সি কোটিপতি হ'ব বিচাৰিছিল। সি কোটিপতি হ'ব বিচাৰিছিল এই এচিডৰ যোগান ধৰি। মোৰ দোষ, মোৰ পাপৰ ফল। মই ল'ৰাক শিকাইছিলোঁ পইচাতকৈ ডাঙৰ বস্তু একো নহয়। কিন্তু দত্ত, আজি মই নিৰ্বংশ হৈ গ'লোঁ।

0: কালকূট ডক্টৰ প্ৰণৱজুৰি ডেকাই লিখা এইলানী নাটকৰ তৃতীয় খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে নৱ শৰ্মা, ৰণজিৎ সূত্ৰধাৰ, ডম্বৰু দাস আৰু অনিল চক্ৰৱৰ্তীয়ে। প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এইলানী নাটকৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব অহা দেওবাৰে একে সময়তে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটিমান আধুনিক গীত। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী পুলক বেনাৰ্জী।

0: राजमार्ग 22 के चौड़ीकरण को स्वीकृति। अमेरिका के राजदूत सर्जियो गोर ने जम्मू कश्मीर में सुरक्षा व्यवस्था के लिए केंद्र और स्थानीय सरकारों द्वारा उठाए गए कदमों की सराहना की। राष्ट्रपति द्रौपदी मुर्मू ने सोशल मीडिया के युग में सटीक, विश्वसनीय और नागरिक केंद्रित सरकारी संचार का आह्वान किया। नीदरलैंड्स में पुरुष FIH हॉकी विश्व कप में भारत ने पाकिस्तान को 5-3 से हराया। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে শুনক জুন্দাইমান গুণ্ডা ছবিখনৰ এটি গীত, জুবিন গাৰ্গ, জিন্তী, জুবলি, নেহা গাৰ্গী আৰু পৰিসীমাৰ কণ্ঠত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক জীৱন বাটৰ লগৰী ছবিৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ 35খন জিলাত জিলা আয়ুক্ত কাৰ্যালয়সমূহক জনসেৱাৰ সুসংগঠিত আৰু জনমুখী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্ত কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জনসাধাৰণে চৰকাৰী সেৱা লাভৰ বাবে কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন যথাসম্ভৱ কম কৰিবলৈ আৰু আহিবলগীয়া হলেও সহজে সেৱা লাভৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে। জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ সপক্ষে মত পোষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও উল্লেখ কৰে।
2: 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিছাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DCসকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম।
1: ডঃ শৰ্মাই লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7টা গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচ ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকলৰ সৈতে বিভাগটোৰ কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকত ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ইতিমধ্যে জলজীৱন আঁচনিৰ অধীনত 80% কাম সম্পূৰ্ণ হৈছে। অসম সাহিত্য সভাই পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকান্ত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সভাৰ কলকাতা শাখাৰ সহযোগত অহা 22 আগষ্টত অসম ভৱনত দিনজোৰা কাৰ্যসূচীৰে ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বৰাকৰ 14 গৰাকী নেতাকৰ্মীক দলৰ পৰা সাময়িকভাৱে নিলম্বন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে এই নেতাকৰ্মী কেইগৰাকীক তাৎকালিকে কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী 6 বছৰৰ বাবে দলটোৰ পৰা নিলম্বন কৰা হৈছে। ইষ্ট বেংগল FC দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলকাতাৰ চল্টলেক ষ্টেডিয়ামত আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগলে স্পৰ্টিং ক্লাব দিল্লীক ট্ৰাইবেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত কাইলৈ শ্বিলঙৰ জৱাহৰ

0: নেহরু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ চেম্পিয়ন মোহনবাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা।
2: সাহিত্যানুৰাগী সমশ্ৰোতাকে সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ চোৰা। আজিৰ চোৰা সজোৱা হৈছে মেঘালী দত্ত ঠাকুৰীয়াৰ এটি চুটিগল্প আৰু অনিন্দিতা কলিতাৰ এমুঠি কবিতাৰে। চোৰাত পুনতে শুনাবলৈ লোৱা হৈছে মেঘালী দত্ত ঠাকুৰীয়াৰ এটি চুটিগল্প নিসংগতাৰ নিনাদ। আহকচোন গল্পটিৰ ৰসাস্বাদন কৰোঁ।
3: সময়ে জীৱনৰ ৰংবোৰ সলাই দিয়াৰ দৰে মানুহৰ মনবোৰো সলনি কৰে। হাঁহি মাতি কথা কোৱা মানুহবোৰো হৈ উঠে বুজি নোপোৱা এক সাঁথৰ। একেখন ঘৰৰ মানুহৰ মনবোৰে যেন কেতিয়াবা কঠিন শিলৰ চোলা একোটা পিন্ধি থাকে, য'ত ইজনে সিজনৰ দুখ সুখবোৰ উপলব্ধি কৰিব নোৱাৰে। এই পৃথিৱীত একোৱেই চিৰস্থায়ী নহয়। তাই ভবা কথাবোৰো যেন খেলিমেলি এটা অংক। আশাবোৰ এতিয়া তাইৰ বাবে নিৰাশাৰ ঘন ছায়া। দিনৰ দিনটো তাকুৰি ঘূৰা দি তাই ঘূৰি থাকে। জীৱনৰ জটিল অংকবোৰ তাই সৰল কৰিবলৈ চেষ্টা কৰি গৈ থাকে। নিশা শুবলৈ আহি জবাই ভৰি দুখন বিচনাৰ ওপৰত তুলি দিলে। এতিয়া তুলিখন দাঙি তলৰ পৰা ভৰি মোচা শুকান কাপোৰখনেৰে ভৰি দুখন ভালকৈ মচি ল'লে। এইবাৰ হাতত লৈ অহা নাৰিকল তেলৰ সৰু বটলটোৰ পৰা অলপ তেল লৈ ভৰিৰ আঙুলিবোৰৰ ফাঁকে ফাঁকে পানীয়ে খাই দেকদেকীয়া কৰা বগা অংশবোৰত তেল লগাই দিলে। নিশা সদায় কাম বন শেষ কৰি এইটো জবাই কৰা নিত্য নৈমিত্তিক কৰ্ম। দিনটো কামত ব্যস্ত হৈ থকা বাবে একো অনুভৱ নহয়, কিন্তু ৰাতি হলে তাৰ অসহ্য যন্ত্ৰণাবোৰ তাই সহ্য কৰিব নোৱাৰা হৈ আহে। শুবলৈ আহিলেই বিষ, পুৰণি, চেকচেকনি কত কি আৰম্ভ হয়। তাৰ বাবে বহু নিশালৈ তাইৰ টোপনি নাহে। তাই বিছনাখনৰ এটা মূৰে শুই থকা মাকলৈ চালে। মাক এতিয়া গভীৰ নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিছে। শৰীৰৰ সমস্ত দুখ ভাগৰবোৰ যেন একোটা নিশাই যাদুৰ দৰে মুচৰি নোহোৱা কৰে, কিন্তু তাইৰহে টোপনি নহয় গভীৰ নিশালৈ। নিশা জবাই মাকক একো কাম কৰিবলৈ নিদিয়ে। দিনৰ দিনটো ইটো সিটো কৰি বেচেৰি ভাগৰুৱা হৈ পৰে। বয়সটো কাৰো বাবে ৰৈ নাথাকে। মাকলৈ তাই এক কৰুণ দৃষ্টিৰে চায়। ডেকা কালত বলত গৰুবোৰৰ দৰে কাম কৰি এটা সময়ত ভাগৰুৱা শৰীৰে আৰু কামৰ বোজা বব নোৱাৰা হয়। সেয়ে আদৰো যেন কমি আহে বুঢ়া বলদবোৰৰ দৰে। সঁচাকৈয়ে সিহঁতৰ দৰে নাৰীৰ জীৱনটো যেন আনৰ বাবে। 15 বছৰত বিয়া হোৱা মাকে হেনো বিয়া হৈ গৰু গাড়ীত উঠি আহিছিল। গোৱালপাৰাৰ পঞ্চৰত্নত ব্ৰহ্মপুত্ৰ নদী নাও বা ফেৰীৰে পাৰ হৈ গৰু গাড়ীত উঠি সন্ধিয়া ৰংজুলিৰ ভিতৰুৱা গাঁওখন পাইছিল। কেঁচা আলিবাট, লুংলুঙীয়া বাটটোৰ দুয়োকাষে হাবি। ক'বলৈ গ'লে চাৰিওফালে হাবিৰ মাজত যেন এটা পৰি থকা অজগৰ। ইমানেই সৰু আলিবাট আছিল। এতিয়া অৱশ্যে কথাবোৰ সলনি হ'ল। বিজুলী নোহোৱা গাঁওখনত এতিয়া বহুত পৰিৱৰ্তন হ'ল। পকী আলিবাট, বিজুলী, দোকান পোহাৰ, স্কুল, কলেজ সকলো সুবিধা হ'ল। মানুহৰ অৱস্থাৰো বহু পৰিৱৰ্তন হ'ল। খেৰৰ চালিৰ সলনি টিনপাত আৰু পকী ঘৰ হ'ল। মাটি বাৰী, গৰু গায়, পুখুৰী, হাঁহ পাৰৰে ভৰা পুৰণি ঘৰখনত অভাৱ নাছিল কেতিয়াও।

0: নিমখ চাহপাতৰ বাহিৰে হেনো বেলেগ বস্তু তেনেকৈ কিনা নহৈছিল। চাউল, দাইল, গুড়, সৰিয়হৰ তেল, শাক পাচলি, মাছ সকলো ঘৰতে আছিল। পুখুৰীত মাছ মাৰি জবাই তাতে সাঁতুৰিবলৈ শিকিছিল। বাৰিষা গাঁৱলৈ কেইবাৰ বান আহে ঠিকনা নাই। বাঢ়ি অহা পানীয়ে কেতিয়াবা পুখুৰীৰ ওচৰলৈ, এবাৰ চোতালৰ আমজোপাৰ ওচৰলৈ বা কেতিয়াবা ঘৰত আহি সোমায়। গতিকে বাৰিষাৰ দিনবোৰ জবাৰ ভৰিখন দিনৰ দিনটো পানীতে থকা বুলি ক'ব পাৰি। সেয়ে জবাৰ ভৰি দুখন সদায় পানীয়ে খাই ভেদভেটীয়া বগা কৰি তোলে। ভাগৰি পৰে তাই কেতিয়াবা। উপেক্ষাৰ বিহ কাঁইটবোৰ ৰাতি জবাই উখালি পেলাবলৈ চেষ্টা কৰে, তথাপি থমকি ৰ'ব নোৱাৰে। হলি মাটিবোৰ তাই সাৰুৱা কৰি তোলে। ঘৰৰ ওচৰৰ শাকনি বাৰীখন জবাৰ হাততে লহপহকৈ বাঢ়ি আহে। জুহালৰ কেৰাহীত উতলি থকা শাক আৰু মাছৰ জোলখন সকলোৱে তৃপ্তিৰে খায়। তাতেই তাইৰ যেন শান্তি, মনৰ তৃপ্তি। কেনেকৈ দুকুৰিটা বসন্ত চকুৰ আগেৰে পাৰ হৈ যায় তাই গমকে নাপায়। অলপ পুৰুষৰ দৰে হতঙা চেহেৰা আৰু গলগলীয়া মাতটোৰে জবা যেন অলপ বেলেগ। জবাৰ দেহত যেন নাৰীৰ সৌন্দৰ্য আৰু কমনীয়তাৰ অভাৱ। সেয়ে তাই মোৰ কৌতূহলৰ কাৰণ। জবাৰ বিষয়ে জানিবলৈ সদায় উৎসুক হৈ থাকোঁ। দুজন ককায়েকৰ মাজত তাই মাত্ৰ এজনী ছোৱালী, তথাপিও যেন জবা ক'ৰবাত অকলশৰীয়া, উপেক্ষিতা। দূৰৰ পৰা দেখিলে হাঁহি মাতি কথা কোৱা জবাৰ অন্তৰত যেন আছে অনেক বিষাদৰ ডাৱৰ। কোনেও নেদেখে। দেউতাক নথকা ঘৰখনত তাইয়েই মাকৰ কণাৰ লাখুটি হৈ ৰয়। ৰাতি মাকৰ লগতে শুৱে। মাকে বুজে তাইৰ তাপিত হৃদয়ৰ বেদনা। পথাৰত ভূঁই ৰোৱাৰ পৰা গৰু, ছাগলী, হাঁহ পাৰ চোৱালৈ ঘৰৰ প্ৰায়ভাগ কামতে জবাই আগভাগ ল'ব লগা হয়। কেতিয়াবা দুদিনলৈ তাইৰ মূৰত ফণি নুসুমায়।
1: ঐ জবা, পথৰ পানী কমছি, কালি ৰুবা যাব লাগিব দে, পানী নহা হলি দিগদাৰ হ'ব।
0: ককায়েক গজেনে আতাহ পাৰি কোৱা কথাখিনি শুনি জবাই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল।
2: হ'ব দে, ইমানকে আতা পাৰবা নালগে, মই শুনছো, পোহৰ হলিয়ে যাম নহয়।
0: কথাখিনি কৈ তাই বগা পৰি থকা ভৰিৰ আঙুলিকেইটালৈ চাই,
3: এ মইও যাম দে কালি পথৰক, সোনকালতে শেষ কৰবা লাগে।
0: প্ৰায়ে আমাৰ ঘৰলৈ অহা জবাই ককায়েকৰ 7 বছৰীয়া ছোৱালী জিন্তিক সদায় লগত লৈয়ে আহে। তাই যেন জবাৰ লগৰীয়া, নিসংগতাৰ সংগী। সেয়ে তাইৰ আনন্দ। কামৰ ব্যস্ততাৰ মাজতে জিন্তিৰ শিশুসুলভ মৰমে তাইক আৱৰি ৰাখে। তাইৰ কথা আৰু মৰমে জবাৰ দুখবোৰ পাহৰায়। ঘৰলৈ গ'লে কৌতূহলী মনটোৱে জবাৰ দাৰৰ বাতৰি দাৰে লৈ থাকিব নাপাহৰে। দেখিলে ধপলিয়াই অহা জবাৰ মুখৰ হাঁহি সদায় একেদৰে থাকে।
2: ঔ বৌ, গাঁৱৰ ঘৰক আহি থাকিব লাগে মাজে মাজে, তেতিয়াহে মৰমগিলা বাঢ়ে। মই লেখা পঢ়া নকল্লো, এনকেই যাব দে আৰু আমাৰ জীৱন। মোৰ ভৰিখন দেখছা, পানীয়ে খাই কেনে বগা কৰি ফেলছি, কিবা মলম আছে যদি আনি দিবিচোন, ৰাতি হলি বৰ বিষয়।
0: কথাখিনি কৈ তাই এটা ক্ষীণ হাঁহি মাৰে। তাই হাঁহি হাঁহি কোৱা কথাৰ মাজতে লুকাই থাকে এপাচি বেদনা। দুয়োজন ককায়েকক পঢ়া শুনা কৰিব দি তাইক কিয় মাক দেউতাকহঁতে এনেকৈ ৰাখিলে, সেয়া মোৰ বাবে নুবুজা সাঁথৰ। জবাই ক্লাছ 5লৈ পঢ়িছিল, তাৰ পিছত তাই পঢ়া শুনা নকৰিলে। ঘৰৰ মানুহবোৰেও একো নকলে। পিছে ঘৰৰ কামত জবা পাকৈত হৈ উঠিল। এতিয়া তাই নহলে যেন ঘৰখন নচলে। পিতাক ঢুকোৱা আজি প্ৰায় 5 বছৰেই বাগৰিল। পিতাক ঢুকোৱাৰ পৰাহে জবাৰ কামৰো হিচাপ নোহোৱা হ'ল। জবাই ৰন্ধা বঢ়া কামতকৈ বাহিৰৰ কাম কৰি ভাল পায়। গোহালিৰ গৰুৰ পোৱালিটো, ছাগলীৰ পোৱালি দুটাই তাইক দেখিলেই জঁপিয়াই ওচৰলৈ আহে। অমাতৰ জীৱবোৰেও মৰম বুজে। গাঁৱৰ সৰু ল'ৰা ছোৱালীবোৰো জবাৰ মৰম আকলোৱা। সিহঁতৰ কথা শুনিয়ে তাই আঁঠুৰ তললৈ পিন্ধা মেখেলাখন কোচাই লৈ আম, মধুৰিআম পাৰিবলৈ যায়। সিহঁত থপলিয়াই আহে। সিহঁতে জানে জবাই কাকো নিৰাশ নকৰে। সকলোৱে আম, মধুৰি, আমলখিৰ সমানে ভাগ পায়। তাইৰ নিস্বাৰ্থ হাঁহিটোৱে সকলোকে যেন আকৰ্ষণ কৰে চুম্বকৰ দৰে। ঘৰৰ সকলোৰে।

সুখত সুখী আৰু দুখত দুখী হোৱা জবাৰ বিয়াৰ বয়স হৈছিল যদিও তাইৰ বিয়া হোৱা নাছিল। জবাৰ মনত কামনা বাসনাই উকমুকনি তুলিছিল নে নাই নাজানো। কোনো পুৰুষৰ প্ৰতি তাইৰ আকৰ্ষণ আছিল নে সেয়াও নাজানো। তাই নিজে নাজানে আনতকৈ যে তাই বেলেগ। সেয়ে হাঁহি হাঁহি ককায়েকৰ ছোৱালীজনীৰ লগত মমতাৰ হৃদয়খন তাই বিলাই দিয়ে। নিজৰ এখন সংসাৰৰ সপোন তাই নেদেখে, কাৰণ তাই দলদাহি। কন্যাকালৰ অনুভৱ অনুভূতি কেনেকুৱা তাই নাজানে। তাই যে ঋতুমতি নহল। বহুতো চিকিৎসাৰ পিছতো জবা তেনেকৈয়ে থাকিল। ভাব হয় সেয়ে যেন জবা ঘৰখনত উপেক্ষিতা এক চৰিত্ৰ। কামৰ মাজতে তাই পাকঘূৰণি খাই ঘূৰি থাকে। ধকধকীয়া ওখ বগা জবাজনীৰ আনন্দ আৰু হাঁহিত ৰঙা পৰা মুখখন কেতিয়াবা হঠাতে গহীন হৈ পৰে। মনৰ ভাৱনাবোৰ লৈ তাই বিষাদেৰে সহবাস কৰে সময়ৰ সুতে। কিছুমান কথা ক'ব নোৱাৰি, মনতে গুজৰি গুমৰি মনতে শান্ত হৈ থাকে। শুনিবলৈও কোনো নাথাকে ওচৰত। তেতিয়াই বাঢ়ি আহে যন্ত্ৰণাবোৰ। জবাৰ অনুভৱ আৰু অনুভূতিবোৰ যেন নিজৰ মাজতে জি থাকে। গোটেই ঘৰখন যেন তাই জীপাল কৰি ৰাখে। দুৰ্গাপূজাৰ সময়ত জবাৰ ককায়েকৰ দুবছৰীয়া ছোৱালী পৰিলৈ অনা ফ্ৰকটো দেখি তাই কি আনন্দ পাইছিল, মই সেই আনন্দ আৰু হাঁহি দূৰৈৰ পৰা লক্ষ্য কৰিছিলোঁ। জবাৰ মুখত যেন দেখিছিলোঁ মাতৃসুলভ মমতা আৰু স্নেহ। জবাৰ নিস্বাৰ্থ মৰমবোৰ নজহা নপমা হৈ জীপাল হৈ থাকে। হিংসা আৰু কপট ভাৱনাৰ দেৱাল তাই চুই পোৱা নাই। তাই যেন সকলোলৈ বিলাই দিয়ে ভাল পোৱা। অভিযোগহীন তাইৰ জীৱনত নিজলৈ ৰাখিবলৈ যেন একোৱেই নাই। তথাপি যে বেদনাবোৰ নৈ হৈ বৈ থাকে তাইৰ বুকুৰ মাজেৰে, যাৰ কেতিয়াও শেষ নাই। নিসংগতাবোৰে তাইক লাহে লাহে যেন চেপি খুন্দি আনে। চোতাল ঘৰ লিপা পোচা কৰি চিকচিকীয়াকৈ ৰখা ঘৰখনত জবাৰ মনৰ খবৰ ল'বলৈ যেন কোনো নাই। নাই বন্ধু বান্ধৱী, নাই বিশেষ কোনো আপোনজন। পথাৰত কাম কৰিবলৈ গৈ গছৰ ছাঁত বহি দূৰলৈ চাই ৰয় তাই সেউজীয়া পথাৰ আৰু শুনে বতাহৰ গুণগুণনি। মনত হেজাৰ ক্ষোভ, বেদনা আৰু উত্তৰবিহীন অনেক প্ৰশ্ন। তেতিয়াই মানুহ চাগে এটা যন্ত্ৰলৈ পৰিণত হয়। জবাৰ দ্বিতীয়জন ককায়েক শিক্ষক গজেনৰ বিয়াতো জবাৰ গাত তত নাই। চিৰা সান্দহ খুন্দাৰ পৰা আনাকাটা বোৱালৈ সকলো কৰিছে তাই। সকলো কামতে আগবাঢ়ি তদাৰক কৰিছে। মাকৰ জবাৰ ওপৰতে সকলো ভৰসা আৰু বিশ্বাস। বিশ্বাসবোৰ জবাই দিয়ে বাবে তাইক সকলোৱে বিশ্বাস কৰে। তাই জানো কাৰোবাক বিশ্বাস কৰিব পাৰিব, যিয়ে তাইক অলপ মৰম আৰু স্নেহ দিব পাৰিব নিজৰ স্বাৰ্থৰ ঊৰ্ধত। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন হৈ সময়বোৰ ঘূৰি থাকে লাতুমটোৰ দৰে। সময়ে সলাই পেলায় মানুহক আৰু দি যায় সময়ৰ আঁচুৰ। জবাৰ মাকৰ মৃত্যুৰ দিনা জবাই বৰকৈ কান্দিছিল, যেন ভৰসাৰ হাত এখন নোহোৱা হৈ পৰিল। সকলো সময়তে খোৱা শোৱাৰ লগ আছিল মাক। মাকৰ মৃত্যু আছিল তাইৰ বাবে এক বুজাব নোৱাৰা বেদনা। মৃত্যুৰ দিন ধৰি তাইচোন মাকৰ শোকো মনাব পৰা নাছিল। তেতিয়াও তাই কামৰ মাজতে বুৰ গৈ আছিল। দহা, শ্ৰাদ্ধ, ভোজৰ অসংখ্য কামৰ মাজতে তাইৰ শোকবোৰ যেন লাৰু পকাই গোট মাৰি আছিল। ৰাতিহে উশাহ ঘূৰি অহা জবাই সেতেলি তিয়াইছিল নিঃশব্দে। নিশা হলে অকলশৰীয়া বিচনাখনত বহু সময়লৈ তাই ইকাতি সিকাতিকৈ বাগৰি ফুৰে। জবাৰ নাকত লাগি থকা মাকৰ গাৰ গোন্ধটোৱে তাইক বাৰে বাৰে মনত পেলাইছিল মাকৰ পাহৰিব নোৱাৰা স্মৃতি। নিসংগতাবোৰ যেন ভয়াৱহ হৈ উঠিছিল। কোনে বুজিব তাইৰ মনৰ বেদনা? নিসংগতাৰ সৈতে যে সদায় তাই সহবাস কৰি যাব লাগিব, বিকল্পৰ পথ জানো আছে। ঘৰৰ চাৰিচুকতেই আবদ্ধ হৈ থাকে জবাৰ মনৰ পৃথিৱীখন। হঠাতে এদিন চোতালতে মূৰ্চা যোৱা জবাক ততাতৈয়াকৈ চৰকাৰী

0: হস্পিটেলখনলৈ লৈ যোৱাত ডাক্তৰে প্ৰেছাৰ, ছুগাৰ কেইবাটাও ৰোগে দেখা দিয়া বুলি কৈছিল। বয়সে গচকি যোৱা তাইৰ দেহটোৱে আজিকালি সঘনাই তাইৰ সংগ এৰে। তথাপি জবাৰ মুখত হাঁহি এটি ওলমি থাকে। সেই হাঁহিবোৰ ক্ষন্তেকীয়া কচুপাতৰ পানীৰ দৰে।
1: অ বৌ, দেহা ইতা নাটনা হৈছে দে আৰ, কমখান কাম কৰিছিলোঁ না, ইতা নৰা হৈ আহিছোঁ দে, ভাগাৰে ঠেলি লৈ আনে বিচনাক লগি, বয়সো হলাক নহয়।
0: দুৰ্গা পূজাত ঘৰলৈ যাওঁতে জবাৰ কাৰণে এখন ঊণৰ শ্বল আৰু চুৱেটাৰ এটা লৈ গৈ হাতত দিওঁতে তাইৰ হাঁহি থকা মুখখনত চকু দুটা চলচলীয়া হৈ উঠিছিল। মাজতে চোতালখন এতিয়াও আছে, ঘৰবোৰহে বেলেগ হ'ল। জবাই মাকৰ স্মৃতিবোৰ বুকুত বান্ধি মাকে থকা ঘৰটোতেই থাকে। সপোনত চাগে তাই মাককে দেখে, কথাও পাতে মাকৰ লগত, যি কথা আনে নুশুনে।

0: যিটো আনে বুজি নাপায়। জবাৰ উদং বুকুত আবেগ, অনুভূতি আৰু প্ৰেমে মন গহনত প্ৰভাৱ নেপেলালে। ফাগুন, বহাগ, শৰতৰ একো ৰঙেই তাইৰ মন ৰঙীন নকৰিলে। তাই কি ভাল পায় তাই নিজেই নাজানিলে। মনৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থাকে জবা। দলদাহী জীৱনটোত জবাই কি পালে বাৰু? অনাদৰ, অৱহেলা আৰু অৰ্থশিক্ষা। উপেক্ষিতা এক জীৱন, যিটো জীৱনৰ বাবে তাই দোষী নহয়। তাৰ শাস্তি যেন ভোগ কৰিছে জবাই। বুকুত এখনি মেঘে ঢকা আকাশ লৈ বাট চাই থাকে তাই কাৰোবাৰ বাবে, নিশ্চয় এফাকি চেনেহৰ মাতৰ বাবে। নিসংগতাবোৰে অহৰহ বেৰি থাকে তাইক। আগৰ ব্যস্ততা ভৰা সময়তে এতিয়া নীৰলে বহি থাকে জবা এটি কোণত। আলিবাটলৈ চাই চকুত ধূলিয়ে আমনি নিদিয়ালৈ বহি থাকে গধূলিৰ ঘৰমুৱা বগলীজাকৰ চিঞৰ শুনিবলৈ। কেতিয়াবা মৰমবোৰেও মৰম বুজি নাপায়। মৰম দিলেহে মৰম পায় হেনো। জবাই কথাবোৰ বহুতৰে মুখত শুনিছিল।
1: নিসংগতাৰ নিনাদ, মেঘালী দত্ত ঠাকুৰীয়াৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলডী পাটগিৰিয়ে। গল্পটিত অংশগ্ৰহণ কৰিলে সীমান্ত বাৰ্মা, কংকিতা ভৰদ্বাজ আৰু কৃতাঞ্জলি বৰ্মনে। চৰাত এইবাৰ শুনো আহক অনিন্দিতা কলিতাৰ এমুঠি কবিতা। আহকচোন কবিৰ কণ্ঠত কবিতাকেইটি শুনো।
2: মঙহ প্ৰিয়, কাহিনী এটা বুজাটো, কাহিনী এটা অঁকাটো সহজ নহয়, কোৱাটো তাতোকৈও টান। চহৰত বৰ্বৰ ঘৰ, মঙহপ্ৰিয় মানুহৰ পয়োভৰ, সৰু মোনাখন সামুচি সৰু সৰু সপোনৰ টোপোলা লৈ বৰঘৰত সোমালোহি। সেয়া বহুদিনৰ পুৰণি কথা নহয়। বৰঘৰত সকলো বৰ্বৰ, কুকুৰা কটা ময়দাৰে চিঞৰ এটা আঁকিব পাৰি, জ্বলি থকা চিগাৰেটেৰে মচিবও পাৰি। বৰঘৰত সৰু মোনাখন গাভিনী হৈছিল। পিতাইৰ আদৰ্শ, সন্মান আৰু আইৰ হেঁপাহেৰে ডিঙিতে ওলমি ৰৈছিল। কি সাধি আহিলি আই বুলি মঙলতী বুঢ়ীয়ে সোধে। বহু কথাই নুবুজো, মূৰৰ ওপৰেৰে চিলনীয়াই উৰে মাথো উৰে। পাখি জুই মৃত শৰীৰেৰে মোৰ ওচৰতেই সৰে। ধূপ এডাল জ্বলাই সদায় কওঁ নাজানোহো আবাহন, কিজানিবা শুনে আকাশে বতাহে, কিজানিবা খোলে বৰঘৰৰ দুৱাৰ, কিজানিবা ছিঙি পৰে শিকলি, কিজানিবা কিজানিবা আইচক্ৰীম এটাৰ দৰে লাহে লাহে পমি যায় মৰমত মঙহপ্ৰিয় মোৰ বঙহৰ দেউ। কথাবোৰ ধৰি থাকিলে ধাৰবোৰ বাঢ়ি গৈ থাকে, প্ৰচণ্ড আঘাতৰ পিছত নিজলৈ হেনো মায়া জাগে। এদিন মাজৰাতি অকস্মাত কেকনি এটাই বৰঘৰক জগালে। সৰু সৰু মানুহবোৰ খবৰ নহয়, পদ্য হয়, গল্প হয়, চিঞৰ এটাও হয়। কাণ পাতিলে সদায় শুনিবা আন্ধাৰে অঁকা চাহ শীতল নীৰৱতাত আহত হুমুনিয়া, নিমাত নিৰ্ঝৰ ৰাতি বৰঘৰৰ সুৰীয়া মাত, অ' মঙহপ্ৰিয় মোৰ বঙহৰ দেউ। তেওঁ কিবা এটা হেৰুৱালে, ধেনুভেৰীয়া দোলাত উঠি বাঁহপাতৰ গোন্ধটো তেওঁৰ পদূলিত ৰৈছিল। কি জানো ঋতু আছিল, নামঘৰৰ আগৰ গুলছজোপা ফুলিছিল, বাৰীত আমকেইডালো মলিয়াইছিল, বহাগেই হ'বলা। নিশা কেতেকীৰ বিননিৰে তেওঁ আপোন কৰি লৈছিল উৰণি তলৰ জোন। তেতিয়াৰে পৰা বাঁহপাতৰ গোন্ধটো তেওঁৰ উশাহ হ'ল। পাহ পাহকৈ সযতনে তেওঁ মেলি ধৰিছিল নুফুলা ফুলকলি, কলিটি কুসুম হৈছিল। বাঁহপাতৰ গোন্ধটো উৰেটো ঘৰত বিয়পি পৰিছিল, জুহালৰ কাষত নিগাজিকৈ ঠাইকণ গঢ়ি তুলিছিল। পাভতীত

হেঁপাহবোৰক তুলি থৈছিল। বাৰীৰ পিছফালৰ পুখুৰীটোত খুলি থৈছিল হালধীয়া মঙহ। পিছে পদূলিটো পাৰ হ'ব নোৱাৰিছিল, তাৰ বাবে কেতিয়াও অভিযোগো নাছিল। নিশাৰ খেতেলিত প্ৰতিবাৰেই তেওঁ পৰাজিত কৰিছিল গোন্ধটোক, আৰু দিনত তেওঁ হৈছিল ঈশ্বৰ। সেয়া পুৰণি কথা, দিন গৈছিল, বছৰ বাগৰিছিল। মাজে মাজে এতিয়াও তেওঁ বাঁহপাতৰ গোন্ধটো বিচাৰে, কিন্তু যুদ্ধ বিধ্বস্ত দেশ পৰিভ্ৰমণ কৰি উভতি আহে। একেটা গোন্ধৰে নুমলীয়াজনী পদূলিৰ দোলাত উঠে, তেওঁক সেৱা জনায় আৰু তেওঁ চাই থাকে নেদেখা হোৱালৈ, নেদেখা হোৱালৈ। সপোনৰ শাওনীয়া ভঁৰাল, কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ স্মৃতিত। দ্য ফিউচাৰ বিলংছ টু দোজ হু বিলিভ ইন দ্য বিউটি অৱ দেয়াৰ ড্ৰিমছ। এটা কবিতাৰ মৃত্যুত জনমিলে এসাগৰ ৰ'দৰ কবিতা, শোকৰ গাথা, সুখৰ ব্যথা। এন্ধাৰে ঢলফাত দিলে কুঁৱলীখনা ৰ'দৰ চাদৰখন পিন্ধি আজিও তুমি আহা। ফুলে কাইতে তোমাৰ ঘৰ, নিষ্ণাত তুমি সৰগীয় নিৰ্মালী। নিষ্ঠাত কবিতা, শব্দৰ মালিতা, বুভুক্ষাত ছন্দ, স্বপ্নত পোহৰৰ পিপাসা। তোমাৰ সৈতে আমাকো গাবলৈ দিয়া জীৱনৰ সংকীৰ্ণতাত সাহসৰ গান। তমসাচন্ন আকাশত বজোৱা তবলচীৰ টান, অযুত শব্দৰে পেৰাটি উপচাই পূৰ কৰা আমাৰ হৃদয়ৰ ৰঙাঘৰ। সপোনৰ জানো শেষ আছে, আছে জানো শিল্পৰ মৃত্যু। চোৱা, তুমি বিচৰাৰ দৰেই কান্ধ সলনি কৰি বৈ অনা চন্দৰ উপপ্লৱত সাজোন কাচিছে সপোনৰ ৰামধেনুৱে। শিলাময় বুকুতো গজি উঠিছে সপোনবিলাসী শৈশৰ স্বৰ্ণাক্ষৰী থান। শিলাময় বুকুতো আজি গজি উঠিছে সপোনবিলাসী শৈশৰ স্বৰ্ণাক্ষৰী থান। জীৱনমুখী, অলপ ৰোৱা, অহাটো শীতলৈকে যদি জি থাকে মন, বগাবলৈ দুয়ো একেলগেই যাম দিয়া। কোনে ভাবিছিল এটা শেষ বৰ্ষাৰ ঋতুত নিশাই মাতি আনিব নিয়তিক? এইখিনিতেই গাঁও এখন আছিল, আছিল। জোৰ জোনাকী আৰু টৰ্চৰ পোহৰত মানুহবোৰ নৈৰ ঢলতকৈও বেগেৰে যাব খুজিছিল। পৰহিলৈ তাই তাক লগ পোৱাৰ কথা আছিল, এইকেইদিনতে কাজলীৰ পোৱালিটিও জগাৰ কথা, নৈৰ পাৰতেই। পাৰ হৈ যোৱা মানুহবোৰে মোকলাই গৈছিল গৰু ছাগলী হাঁহ পাৰ, পথাৰ শস্য ভঁৰাল, মৃত্যু বাতিল কৰি জীয়াই থকাৰ হেঁপাহ আৰু প্ৰিয় সকলোবোৰ। ক'তো ঠাই অকণ নাই, ঘাইপথৰ ওপৰত মানুহ আৰু মানুহ। পিতাকবোৰে খেপিয়াই এৰ খাই যাবলৈ ধৰা কণ ল'ৰাহঁতৰ, ঘৰৰ লখিমীজনীৰ হাতবোৰ। সন্ধিয়াৰ সিপাৰত তেতিয়া ভৰ আওসীৰ বিভৎস কলা এটা ৰাতি, মানুহবোৰক খেদি খেদি নৈখনো কলা হৈ পৰিছিল। শিলত ঠেকা খাই সুতবোৰে চিঞৰিছিল। কেৱল সুতেই আছিল নে? হয়তো কণলৰাও আছিল, হয়তো কাজলীও আছিল, হয়তো লখিমীও আছিল, হয়তো। ধুমুহাত বাঁহ হেৰুৱাই ৰাতিৰ আঘাতত বিতত হোৱা চৰাইটোৰ শেষ হিচাৰ ৰঙৰ দৰে হালধীয়াই জপাই যায় মানুহবোৰৰ জীৱন নামৰ গল্পৰ একোশিলা পাত। সকলো হ'বনে আগৰ দৰে? সঁচাকৈয়ে হ'বনে? কাউৰীৰ ঠোঁটত লাগি অহা অমংগল টুকুৰাই হেমলিনৰ বাঁহীবাদকৰ দৰে মানুহবোৰক নৈলৈ মাতে। আৰু কত কাহিনী শুই পৰে পলসৰ তলে তলে। কণলৰাই বুজে আমাৰ যে ঈশ্বৰ নাই। আহা, মোৰ হাতখন চুই দিয়া, মোক অকণ ৰং লগাই দিয়া। কোনে ভাবিছিল এটা শেষ বৰ্ষাত আমি আমালৈ সাঁচিম বিষণ্ণতাৰ চাদৰত ওলমি থকা অতবোৰ গান? এতিয়া কোৱা, পাহাৰ ভাল নে নৈ? তুমি পাহৰি পেলোৱা গল্পকথাৰ কণলৰাহে মই। তিনিটা কবিতা। এক, প্ৰেম। ভুলটো তাতেই হ'ল,

0: নভবাকৈ তোমাৰ চকুলৈ চালোঁ, চকুপানীৰ নৈ এখন জীৱনলৈ সাঁচিলোঁ। দুই, দুখ। কালিৰ দৰে জিভা মেলি সোমাই আহিছে মোৰ জুপুৰিলৈ, মই মৰাস হৈ শুই দিছোঁ দুৱাৰদলিত। তিনি, অজুহাত। বগৰী বুটলিবলৈ গৈ তোৰহঁতে ৰূপালী চুলিৰ সাধুটো শুনাৰ কথা আছিল, বাটতে অজুহাতে পালে। শ্বিলং। বৰষুণ থকা ওখ ওখ পাহাৰবোৰত তোমালৈ তৰা এটি ৰুইছোঁ। প্ৰতি আগষ্টৰ নিশা লহপহকৈ তৰাটি বাঢ়ে। ঝিলিৰ গীতত শুই পৰা পাহাৰখনক টুকুৰিয়াই দুয়ো খোজ কাঢ়ো। সৰলৰ ফাকেৰে শুনো তৰাৰ এঙামুৰি। পাহাৰৰ একেবাৰে ওখত জিলিকি উঠে সি। তাৰ ওচৰ পাবলৈ আমি পগাওঁ পাহাৰ। চহৰত বৰ জট, চহৰত তৰা নেদেখি। পাহাৰত জপং জপং বৰষুণ, ডাৱৰৰ চাদৰত তৰাটি টোপনি যায়। শুন মোৰ, তোমাৰ সেই একেই টোপনি বুকুৰ দখিনিত মোৰ, য'ৰ পৰা চহৰ নেদেখি। হিচাপ। মন চহৰত ডাৱৰ আৰু জোন, সপোন আপোন দিঠক পৰ। অহৰহ হিচাপ নিকাচ কৰি থকাৰ মাজেৰেও মোৰ মূৰৰ ওপৰেৰে এখন আকাশ হহে। এখন আকাশত জোনে হাঁহে, এখনত ডাৱৰে ছবি আঁকে। বিবৰ্ণ হৈ পৰা শৰীৰৰ ৰং লুকুৱাবলৈ আজিকালি পৰিধান কৰোঁ ৰঙা। বেছি জিল মানুহবোৰেও প্ৰতিপল অভ্যাস কৰে চিজিল জীৱনৰ। কহকহীয়া মুখেৰে সুখৰ কলি এটি আওৰাবলৈ চেষ্টা কৰোঁ। পাৰ হৈ যোৱা চকুবোৰক মিচিকিয়াই কওঁ, ভালে আছোঁ, অথচ তুমি নাই, একো নাই। দিনলিপিৰ পাতত ভাল খবৰৰ ইজাফা, গৰাকী নহ'লেও সেইখন পঢ়িবলৈ নিশ্চয় লাগিব এদিন হেতা ওপৰা। সকলো অংক সৰলকৈ মিলাই থৈছোঁ। গছ ৰুইছোঁ, ফুল ৰুইছোঁ, নাহৰৰ পুলি এটি নকৈ লগাইছোঁ। সময় অকণ উলিয়াই সাঁচি ৰাখিছোঁ আচাৰ কৰিবলৈ থোৱা পোহৰ দুপৰীয়াবোৰ, জিলিক মাৰি উঠা সন্ধিয়াবোৰ। জীৱন দুদিনীয়া, ইমান খৰখেদা, সমস্ত হিচাপৰ মাজতো হয় ভুল। টোপনিৰ বাগিচা এখন সাজি দিনে পৰিষ্কাৰ কৰোঁ জঁট লগা দিনৰ ফুল। ৰৈ থাকোঁ, ৰৈ আছোঁ, গোসাঁয়ো উভতি আহিবলৈ আৰু কিমান পৰ।
1: অনিন্দিতা কলিতাৰ এমুঠি কবিতা শুনিলে। সাহিত্যচৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: আজই তার জন্মদিন, কেক জন্মদিনের কেক টুকুরাও কি খাবলে না পালে? কইছিল মা কাইলই খাব। না জানো, না জানো মোর বাসা কোত আছে, কেনে কই আছে।
1: অভিনয় তেওঁৰ প্ৰাণত আছিল। অতি কম বয়সৰ পৰাই নাচ গান অভিনয়ৰ নিচা বাৰুকৈ লাগিছিল। চিনেমাৰ প্ৰতি আছিল তীব্ৰ হেঁপাহ। ভ্ৰাম্যমানৰ মঞ্চতেই হওক, অনাতাঁৰ নাতেই হওক, চিনেমাত কৰা অভিনয়েই হওক, শ্ৰোতা দৰ্শকৰ হৃদয় জিনিছিল তেওঁ। তেওঁ হ'ল অনুপমা ভট্টাচাৰ্য। চিৰাজ ছবিৰ ফাতিমাৰ ৰূপত অভিনয় কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা ভ্ৰাম্যমান নাট্য জগতৰ প্ৰথমগৰাকী নায়িকা অনুপমা ভট্টাচাৰ্য। তেখেত আছিল শিৱসাগৰৰ আমোলাপট্টিৰ গোপাল বেজবৰুৱা আৰু গুণদা বেজবৰুৱাৰ জীয়ৰী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজো নাতিনী। তেখেতৰ মোমায়েক আছিল বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। শৈশৱৰ পৰাই তেখেত আকৰ্ষিত হৈছিল অভিনয়ৰ প্ৰতি।
2: মোৰ ঠিক 12 বছৰ বয়সৰ পৰাই মই অভিনয় কৰিছোঁ। প্ৰখ্যাত শিল্পী পৰশুৰাম বৰুৱা, তোমালোকে নাম শুনিছাই চাগে, আমি ফুনু বৰুৱা বুলি মাতিছিলোঁ, তেখেতে মঞ্চত এখন নাটক কৰিছিল। তেতিয়া সৰু ল'ৰা ছোৱালীৰ নাৱত উঠি এটি গীত গাবলৈ আমাক মাতি লৈ গৈছিলে। গীতটি আছিল সোণৰ নাও ৰূপৰ বঠা, বাকীখিনি মোৰ মনত নাই। সেয়ে মোৰ অভিনয়ৰ প্ৰথম আৰম্ভণি। তেতিয়া মোৰ বয়স 12 বছৰমান হ'ব নেকি। সৰুকালিতে মঞ্চত অভিনয় বহুতো কৰিলোঁ শিৱসাগৰত। তাৰপিছত ফণী শৰ্মা বিষ্টুৰাভাই লগ পালে, তেখেতসকলে লৈ আহিলে চিৰাজ কথা ছবিখন কৰিবৰ কাৰণে। তেতিয়া মোৰ 15-16 বছৰমান হৈছিল।
1: যি সময়ত অনুপমা ভট্টাচাৰ্যই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল, চিনেমাত অভিনয় কৰিছিল, সেই সময়ছোৱাত এজনী ছোৱালীয়ে অভিনয় কৰিবলৈ যোৱাটো সমাজে সহজভাৱে লোৱা নাছিল। তেখেতৰ যাত্ৰাপথত আছিল বহুতো প্ৰতিবন্ধকতা, কিন্তু পিতৃৰ পৰা তেখেতে সহযোগ পাইছিল।
2: সেইবিলাক বহুত কথা সমাজে আমাক বাদেই দিছিলে চিৰাজ ফিল্ম কৰিবলৈ আহোঁতে। মোৰ দেউতা আছিল বৰ নিৰ্ভীক মানুহ। দেউতাই কৈছিল সমাজে মোক নোখোৱাই, তাই ভাল পাইছে অভিনয় কৰিবলৈ, যাওক তাই অভিনয় কৰক। সেই দেউতাৰ সাহসত মই ওলাই আহিছিলোঁ অভিনয় কৰিবলৈ।
1: চিৰাজ, নিমিলা অংক, নতুন পৃথিৱী, মানৱ আৰু দানৱ, সৰাপাত, ৰাংঢালি, মন আৰু মৰম, বিপ্লৱীকে আদি কৰি 14খনৰো অধিক ছবিত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই। চিৰাজৰ ফাতিমা চৰিত্ৰত তেখেতে কৰা অভিনয় কোনে বাৰু পাহৰিব পাৰে? কিন্তু এইখন ছবিত অভিনয় কৰিবলৈ যোৱাৰ বাবেই তেওঁলোকৰ পৰিয়ালটোক সমাজে এঘৰীয়া কৰিছিল। চিৰাজ ছবিখনৰ ফাতিমা চৰিত্ৰত অভিনয় কৰাৰ বাবে ফণী শৰ্মাই যেতিয়া অনুপমা ভট্টাচাৰ্যক বিচাৰি তেওঁলোকৰ ঘৰলৈ গৈছিল, সেই সময়ৰ অভিজ্ঞতাৰ কথা অনুপমা ভট্টাচাৰ্যই কৈছিল এনেদৰে।
3: পোখ পাক মস্ত শকত মানুহ, একেবাৰে গপচ মানুহ, একেবাৰে দূৰৈৰ পৰা দেখিলে ভয়ে লাগে ফণী শৰ্মাক দেখিলে। কিন্তু মানুহজন ভিতৰত একদম খোলা মানুহ, একো ভয় কৰিবলগীয়া মানুহেই নহয়, খুব ফূৰ্তি কৰা মানুহ। ফণী শৰ্মা যেতিয়া আমাৰ ঘৰলৈ গৈছিল, মই মানুহজন দেখি ভয় খাইছিলোঁ। তাৰপিছত যেতিয়া মানে চিনেমাৰ কথা উলিয়ালে আমাৰ ঘৰৰ পৰা, তেতিয়া ছোৱালী পঠিওৱাটো বৰ ডাঙৰ কথা আছিল। মাহঁতে কোনোমতে মান্তি নহয় যে মই ছোৱালী দূৰলৈ নপঠিয়াওঁ। তেতিয়া তেখেতে ফণী শৰ্মাই ক'লে যে তাইৰ নিচিনা ছোৱালী এজনী মোৰো আছে, দুইজনী একেলগে মোৰ ঘৰত থাকিব, তাইক মই কেম্পত থাকিবলৈ নিদিওঁ বুলি। তেতিয়া সেইবিলাক খুব বুজাই বঢ়াই আৰু দুপৰীয়া আমাৰ ঘৰতে ভাত পানী খাই তেওঁলোক গ'লগৈ। পিছদিনা ক'লে, মোক কৈ থৈ গৈছে, অনু তুমি মই বিষ্টু আমি একেলগে কাইলৈ তেজপুৰলৈ যাওঁ। মাহঁতেও মান্তি হ'ল আৰু, পঠিয়াই দিলে গুচি আহিলোঁ। আহি চিধা ফণী শৰ্মাৰ ঘৰতে সোমাইছোঁ, তাতেই থাকিলোঁ। তাৰপৰাই চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে। য'লৈ যাব লাগে লৈ যায়, ফণী শৰ্মা যায় লগত, ফণী শৰ্মাই দায়িত্ব লৈছে মোৰ। তাৰপিছত শ্বুটিং আৰম্ভ হৈছে আৰু প্ৰথম মোৰ শ্বুটিং লৈছে ফতেমা চৰিত্ৰ, চিৰাজৰ ভনীয়েক ফতেমা, ফণী শৰ্মা হৈছে চিৰাজ। তেতিয়া ফণী শৰ্মাই মোক শিকাই বুজাই দিছে, এনেকৈ ক'বা, তেনেকৈ ক'বা, তেনেকৈ ক'বা, তেনেকৈ তেওঁ যেনেকৈ শিকাইছে মই তেনেকৈয়ে ডাইলগ কৈছোঁ আৰু। তেওঁলোকে খুব ভাল পাইছে বুলি, ভাল হৈছে। আউটডোৰ শ্বুটিং হৈ গ'ল, তাৰপিছত ইনডোৰত যাব লাগে।

কলিকতাত গ'লোঁ, কলিকতাত যাই তাতো তেনেকৈ আমাৰ দুজনীক একেলগে থৈছে, বাকীবিলাক বেলেগে কেম্পত আছে। দাদা দাদা, চিৰাজে মাতিব, কি হ'লো দাদা? কিবা এটা ডাইলগটো পাহৰিছোঁ দেই, মই এতিয়া মনত নাই, মোৰ বঢ়িয়া ডাইলগ আছিলে এটা, একদম মানে মনত নাই, পাহৰি গৈছোঁ। কলিকতাত শ্বুটিং টুটিং কৰি ঘূৰি আহিলোঁ। আহি যেতিয়া চিনেমা ইয়াত ৰিলিজ হৈছে গুৱাহাটীত, তেতিয়া ফণী শৰ্মা বিষ্ণু বাবা দুয়োটাই আহিছে আমাৰ ইয়ালৈ, এইখন চকীতে বহিছে দুয়োটা। অনু ব'লা, তোমাক লৈ আমি আজি চিনেমা চাওঁ। হেৰি বুলি ইয়াত লৈ গ'ল, আমি আটাইকেইটা একেলগে বহি চিনেমা চাইছোঁ। চাই পেলাই নিজকে দেখি মানে তেতিয়া বৰ আচৰিত লাগিছিলোঁ। ওৱা, তাৰপিছতে ফণী শৰ্মাক কৈছোঁ, দাদা বলিন দা, এইবিলাক কি কৰিছে? এইবিলাকতো ভাল কথা হোৱা নাই নহয়, ঘৰত বলিন বুলি মাতে ফণী শৰ্মাক। আমি বেজবৰুৱা বংশৰ ছোৱালী, এইখন দেখি যদি মোক বিয়া কৰাবলৈ কোনো আগবাঢ়ি নাহে তেতিয়া কি হ'ব? তোমাৰ দৰা ঠিকেই হৈ আছে, আমিয়ে ঠিক কৰি থৈছোঁ বোলে, তুমি চিন্তা নকৰিবা। শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথা কৈছে।

0: চিনেমাত অভিনয় কৰোঁতে বহুতো তিতা মিঠা অভিজ্ঞতা হৈছিল অনুপমা ভট্টাচাৰ্যৰ।
1: কেনেকুৱা কেনেকুৱা অভিজ্ঞতা হৈছিল?
2: অভিজ্ঞতাটো বহুতেই হৈছে। বিপ্লৱী চিনেমাখন কৰিবলৈ যাওঁতে মই মানে শ্বুটিং কৰি থাকোঁতেই মোক ডিৰেক্টৰে বৰ বেয়াকৈ কিবা কথা আহাৰ ক'লে। কওঁতে মোৰ বৰ চেণ্টিমেণ্টত লাগিল। লাগি পেলাই মই ষ্টুডিঅ'ৰ পৰা ওলাই গুচি আহি কেম্পত দুৱাৰ মাৰি সোমাই থাকিলোঁ। খুব দুখ লাগিলে মোৰ। তাৰপিছত ডিৰেক্টৰ আহি দুৱাৰ ঢুকিয়ে ঢুকিয়ে মোক নিলে। মই বোলো আপুনি মোক এনেকৈ কথা নক'ব, এনেকৈ কথা ক'লে মই অভিনয় কৰিব নোৱাৰোঁ। তেতিয়া কৈছে হেৰি গোসানী আপোনাক মাফ কৰিব, মই আজিৰ পৰা আৰু আপোনাক এনেকৈ কথা নকওঁ বুলি।
0: অনুপমা ভট্টাচাৰ্যৰ চিনেমাত কৰা অভিনয়ৰ কথা ওলাইছে যেতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ সৰাপাত ছবিখনত তেখেতে কৰা অভিনয়ৰ কিয় অংশ।
3: বাৰু সাবিত্ৰী, তোমাৰ ইয়াত কেনে লাগিছে? চহৰীয়া ছোৱালী তোমালোক হয়তো
4: বেয়া লাগিবলৈ জানো কিবা কাৰণ ৰাখিছে আপুনি?
3: হেৰা, তুমি অহাৰ আগতে কামৰ হেঁচাত গোটেই ঘৰখনেই পাহৰিব ধৰিছিলোঁ।
4: আৰু এতিয়া
3: এতিয়া যলৈকে যাওঁ কেৱল ঘৰখনৰ কথাই মনত পৰি থাকে। অ, ই জীৱন আৰু খেৱালি কলৈ গ'ল
4: জানো? আপুনিহে জানে। জীৱনক এম এ পঢ়িবলৈ পঠোৱাৰ কি কৰিলে?
3: পঠাব লাগিছিল, কিন্তু সি দেখোন কোনো মন কাণী নকৰে।
4: নকৰিবতো, খেৱালিক জানো লগত পঠিয়াব পাৰিব।
0: অনুপমা ভট্টাচাৰ্যৰ অভিনয় জীৱনত

0: ফণি শৰ্মাৰ বিশেষ প্ৰভাৱ আছিল। অভিনয় জীৱনৰ খুঁটিনাটিসমূহ শিকাই দিছিল ফণি শৰ্মাই। ফণি শৰ্মাৰ পৰিচালনাত তেখেতৰ সৈতে বিভিন্ন মঞ্চত অনুপমা ভট্টাচাৰ্যই অভিনয় কৰিছিল।
1: এইটো ডাইলগ এনেকৈ ক'বা, এইটো ডাইলগ কান্দি ক'বা, এইটো ডাইলগ হাঁহি ক'বা, সেইবিলাক শিকাই দিয়েতো। আমিতো সেইবোৰ নাজানিছিলোঁ তেতিয়া। ফণি শৰ্মাই মোক কান্দিবলৈ শিকালে অভিনয়ত। মই কান্দি যেতিয়া অভিনয় কৰোঁ, অডিয়েঞ্চে কান্দি কান্দি হাইৰাণ হৈ যায়। ডিব্ৰুগড় থিয়েটাৰ, শিৱসাগৰ ৰিহাৰ্চেল, কেঁচুৱা এটালৈ ওলাই আহিছে, কেঁচুৱাটো বেমাৰ, ৰিহাৰ্চেল কৰি আছোঁ, মই পৰা নাই দেই, কান্দি পেলাই কথাটো ক'ব লাগে, মই পৰা নাই। মোক খুব ধমক দিছে ফণি শৰ্মাই। তাৰপিছত মই সেইদিনা ৰাতিটো বলিন্দাই মোক শিকাই দিলে ফণি শৰ্মাই, যে এইটো এনেকৈ ক'ব লাগে। মই সেইদিনা গোটেই হ'ল নাইট মই নুশুলোঁ। মই ফণি শৰ্মাৰ মুখৰ এক্সপ্ৰেশ্যনটো চাই মই ডাইলগ মুখস্থ কৰিছোঁ। পিছদিনা থিয়েটাৰ ডিব্ৰুগড়লৈ যাম। ফণি শৰ্মাই মোক এবাৰো নুসুধিলে, অনু তুমি ডাইলগখিনি ক'ব পাৰিছানে বুলি মোক এবাৰো নুসুধিলে। তাৰপিছত মই বোলো ময়ো নকওঁচোন বাৰু, চাওঁ আজি কি হয়। সেইটো বুলি কৈ যেতিয়া ডিব্ৰুগড় ষ্টেজৰ ওপৰত উঠিছোঁ, মোৰ হাত ভৰিবোৰ কঁপিছে এনেকৈ তেনেকৈ। তাৰপিছত মই আৰু ভগৱানক চিন্তা কৰিছোঁ, ভগৱান আজি মোৰ মানটো ৰাখিবা আৰু। তাৰপিছত মই ডাইলগ আৰম্ভ কৰিছোঁ। কেঁচুৱাটো মৰিব আৰু, ডাক্তৰ অহা নাই তেতিয়ালৈকে, সৰু বাচ্চা এজনী আছিলে, অলৰেডি কেঁচুৱাটো মৰিলে। মাকে তাইক কৈছে দেউতাৰ আহিলে ল'ৰাটো মৰা বুলি ক'বি। তাৰপিছত ফণি শৰ্মা সোমাই আহিছে, সিফাল হাজিৰা কৰে দেই, মানুহৰ ঘৰে ঘৰে হাজিৰা কৰা চাকৰি। অলৰেডি ল'ৰাটো মৰিছে, মই ষ্টেজলৈ ওলাই আহিছোঁ, তাত ফণি শৰ্মাই বাহিৰৰ পৰা আহি সোমাইছে, ছাইডত থিয় হৈ আছে। মই ক'লোঁ নে সোণকণ আৰু নাই, সোণকণ আৰু নাই, সোণকণ মৰিল, সেয়াই সেয়াই ভগৱতী, মই তোমালৈ কি আগ কৰিম গোসানী, মোৰ একো নাই, একো নাই গোসানী, এয়া পাত মাত্ৰ বালা আছে, ইয়াকে ভগাই মই তোমাৰ দেৱালয়লৈ এপাহি সোণৰ ফুল আগ কৰিম গোসানী, মোৰ সোণকণক ভাল কৰি দিয়া গোসানী, মোৰ সোণকণক ভাল কৰি দিয়া। যেতিয়া স্ক্ৰীণখন পৰি গ'ল, অডিয়েঞ্চৰ মানুহ গৈ ভিতৰত ভৰ্তি হৈ গ'ল। তাৰপিছত মই বলিন্দা সেৱা কৰিছোঁ। মই বোলো বলিন্দা আপোনাৰ মনৰ মতন হ'লনে, কথা নক'বা অনু, মোৰ চকু পানী সৰহৰকৈ ওলাই গৈছে। মই বোলো ঠিক আছে, মই ছাকচেছ।
0: অভিনয় কৰাৰ বাবে প্ৰথম যেতিয়া ফণি শৰ্মাই তেখেতক মাননি দিছিল, আৱেগিক হৈ পৰিছিল অনুপমা ভট্টাচাৰ্য।
1: অভিনয় কৰি ঘৰত আহি বহি আছো, বলিন্দাই পিছদিনা এটা এনভেলপত টকা লৈ আহিছে মোক দিবৰ কাৰণে। তাৰপিছত বলিন্দাই কৈছে অনু এইটো ৰাখা। মই বোলো কি বলিন্দা, দিছোঁ কিবা এটা ৰাখাচোন। তেতিয়া মই খুলি চাই দেখিলোঁ টকা। টকা দেখি মই ইমান কান্দিছোঁ। বলিন্দাই কৈছে কিয় কান্দিছা? মই ক'লোঁ যে বলিন্দা অভিনয় কৰি যে টকা ল'ব লাগিব মই জীৱনতো ভবা নাছিলোঁ, আপুনি আজি মোক কিয় এই টকা দিলে? বোলে নহয় তুমি জীয়াই থাকিব লাগিব, তোমাৰ এজনী ছোৱালী আছে, তাইক খুৱাব লাগিব, পিন্ধাব লাগিব, তুমি এনেকৈ টকা ল'বই লাগিব। বলিন্দাই খুব বুজোৱাৰ পিছত মই টকাখিনি হাত পাতি লৈছোঁ। সেই মোৰ টকা লোৱা আৰম্ভ হৈছে
2: জীৱনত প্ৰথম অভিনয়ৰে
1: টকা লোৱা।
0: অচ্যুত লহকৰে প্ৰথম যেতিয়া নটৰাজ থিয়েটাৰৰ জন্ম দিছিল, তেতিয়াই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকাৰূপে অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই। 1963 চনতে নটৰাজ থিয়েটাৰত দুবছৰৰ বাবে তেখেত চুক্তিবদ্ধ হৈছিল। সেই সময়তে তেখেতৰ সান্নিধ্য লাভ কৰিছিল কৃষ্ণ ৰয়ে।
3: চলচ্চিত্ৰ জগতৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ মঞ্চলৈ অহাত অসমৰ ৰাইজৰ মাজত এটা আলোড়নৰ সৃষ্টি হৈছিল। বাইদেউৰ বিন্দুমাত্ৰ অহংকাৰ অথবা যত্যাভিনয় নাছিল। থিয়েটাৰৰ সৰু বৰ সকলো শিল্পী কলা কুশলীৰ লগত আছিল অভাৱপূৰ্ণ আচৰণ। তেওঁ ইমানেই মৰমীয়াল আৰু সহনীল আছিল যে অলপ সময় তেওঁক অভিনেতা অভিনেত্ৰীসকলে নেদেখিলেই তেওঁ কলৈ গ'ল তাৰ সন্ধান কৰিছিল। আমি এই কথা প্ৰত্যক্ষ কৰি ভাবিছিলো, কিমান শ্ৰদ্ধাবোধ থাকিলে এগৰাকী ব্যক্তিৰ প্ৰতি সহকৰ্মীসকলৰ কেনেদৰে কৃতজ্ঞতা সদায় হ'ব পাৰে। সেই তাহানিতেই তেওঁ নাটকৰ আখৰা গৃহক শ্ৰেণীকোঠাৰ মৰ্যাদা দিছিল। তেওঁ বিচাৰিছিল সকলো কাম ৰুটিন সদৃশ হ'ব লাগে। তেওঁৰ শৃংখলাবোধ আছিল শিকিবলগীয়া বিষয়। তেওঁ উপলব্ধি কৰিছিল শৃংখলা মানেইতো দায়িত্ববোধ।
0: ভ্ৰাম্যমানৰ মঞ্চত তেখেতে চিৰাজুদ্দৌলা, কিয়, ভোগজৰা, কাশ্মীৰ কুমাৰী, টিপু চুলতান আদি নাটকত বলিষ্ঠ অভিনয় কৰি অগণন নাট্যপ্ৰেমীৰ হৃদয় জিনিছিল। অনাতৰ কেন্দ্ৰতো অনুপমা ভট্টাচাৰ্যই নাট্যশিল্পী আৰু ঘোষিকা হিচাপে কাম কৰিছিল। স্বামী, সংগীত পৰিচালক, কণ্ঠশিল্পী শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ বিয়োগৰ পাছত তেখেতৰ সাৰথি আছিল।

0: একমাত্ৰ কন্যা সুগায়িকা ৰুণুমী ভট্টাচাৰ্য।
1: নিজৰ কথাটো চিন্তা কৰা নাছিলোঁ, ছোৱালীজনীক কেনেকৈ পঢ়াই শুনাই মানুহ কৰিব পাৰোঁ তাৰহে মই চিন্তা বেছিকৈ কৰিছিলোঁ। আৰু ভগৱানে মোক সেইখিনি সহায়ো কৰিছিলে। ছোৱালীজনী যেতিয়া শিৱসাগৰত পিউ পাছ কৰি গুৱাহাটীলৈ আহিলে, তেতিয়া মই ৰেডিঅ' ষ্টেচনতে চাকৰি কৰি,
2: আপুনি ৰেডিঅ'ত কি হিচাপে?
1: এনাউন্সাৰ হিচাপে আছিলোঁ।
2: কিমান বছৰ চাকৰি কৰিলে আপুনি?
1: মই দুবছৰ তিনিবছৰমান চাকৰি কৰিছোঁ
2: এনাউন্সাৰৰ ঘোষিকাৰ চাকৰি কৰিলে। আপুনি আপোনাৰ আকাশবাণীৰ অভিজ্ঞতাৰ কথা কওকচোন আমাৰ শ্ৰোতাত।
1: আকাশবাণীৰ অভিজ্ঞতা মোৰ খুব ভাল ভাল লাগিল। আগৰ যিজন ডাইৰেক্টৰ আছিল উবেদুল লতিফ বৰুৱা, তেখেতে মানে ৰেডিঅ' ষ্টেচনটো বেলেগ এটা বস্তু বুলি ভবা নাই, নিজৰ ঘৰ বুলি ভাবিছিলে। যিজন ডিৰেক্টৰে ঘৰটো অকণমান লেতেৰা হৈ থাকিলে নিজেই ঝাৰুটো লৈ চাফা কৰিছিল, মই এয়ে দেখি আচৰিত হৈছিলোঁ। আৰু মানুহজনৰ মানে ব্যৱহাৰ পানী ইমান ভাল আছিল, ষ্টুডিঅ'ৰো সকলোখিনি মানুহৰ মানে একাগ্ৰতা, এইখিনি দেখি মই সঁচাকৈ খুব ভাল পাইছিলোঁ।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আৰম্ভণিৰ সময়ছোৱাতে অনাতাঁৰ নাটত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই।
1: প্ৰথম যেতিয়া ৰেডিঅ' ষ্টেচন উজান বজাৰত আছিল, তেতিয়াই মই নাটক কৰিছোঁ। তেতিয়া ৰুণুমীৰ বাবাকে ময়ে বহি, তেতিয়া আজিৰ যুগৰ নিচিনা এনেকুৱা টেপ চেপ নাছিল, মস্ত মস্ত দি ৰেকৰ্ড আছিল ইমানখন ইমানখন, সেই তাত ৰেকৰ্ড হৈছিল। আমি বহি বহি নাটক কৰি থাকোঁ, ব্ৰডকাষ্ট হৈ থাকে আৰু ৰেকৰ্ডত উঠি থাকে নাটকখন।
2: আটাইবিলাক অনুষ্ঠান পোনপটীয়াভাৱে
1: চলিছিল,
2: পানীবন্ধনৰ ব্যৱস্থা তেতিয়া নাছিল। হয়,
0: অনাতাঁৰ নাট কুশল কোঁৱৰত কুশল কোঁৱৰৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই।
3: কুশল, কুশল
4: দেউতা,
3: তোক কথা কেইটামান ক'বলগীয়া আছে।
5: এহ, দিনটো ঘূৰি পকি এই গধূলিৰ পৰা ল'ৰাটো আহি ঘৰ সোমাইছেহে মাথোন, অলপ জিৰাই সতাই ল'বলৈ দিয়কচোন, কি কয় পিছে পৰেও ক'ব।
3: নহে কণপাহী, কম কম বুলি থাকোঁতেই গৈছে, আজি কম বুলিছোঁ যেতিয়া কমেই।
5: তোমালোক পিছে হয়নে বোপাহঁত? এই চিপাহীয়ে বোলে মানুহ কিছুমানক বৰকৈ কোবালে।
4: হয় খুৰীদেউ,
5: সিহঁতৰ দেখিছোঁ দয়াময়া বুলিবলৈ একোৱেই নাই বোপাইহঁত।
6: সুৰেন, বহুত পলম হ'ল, বোলা।
5: কেনিনো যোৱা বোপাহঁত?
4: সভা এখন পাতিব লাগে খুৰীদেউ।
5: সভা?
4: আকৌ পুলিচৰ এই অত্যাচাৰবোৰৰ প্ৰতিবাদ কৰিবই লাগিব।
5: প্ৰতিবাদ?
6: এৰা, চৰকাৰী ভেৰনীয়া গুণ্ডাই শান্তিপ্ৰিয় ৰাইজৰ ওপৰত অত্যাচাৰ কৰিব, আৰু আমি জানো হাত কপিটি বহি থাকিম, নাথাকো। সিহঁতৰ হিংসাৰ প্ৰত্যুত্তৰ আমিও দিব লাগিব হিংসাৰ অস্ত্ৰেৰে।
7: হিংসাৰ অস্ত্ৰেৰে নহয় বৰুৱা, অহিংসাৰ মন্ত্ৰেৰে।
4: কোৱা?
7: অহিংসাই পৰম ধৰ্ম বৰুৱা। অস্ত্ৰৰ ঝনঝনীৰে ভৰা কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতো ভগৱান শ্ৰীকৃষ্ণ নিৰস্ত্ৰী।
4: কোৱা?
7: অস্ত্ৰতকৈ ধৰ্ম শক্তিশালী, অস্ত্ৰতকৈ সত্য বলৱান, হিংসাতকৈ অহিংসাৰ মন্ত্ৰহে যুগমীয়া।
0: তেখেতৰ জীৱনটো আছিল চিনেমাৰ দৰেই যেন এক নিমিলা অংক, তথাপি তেওঁ কোনোদিনেই হতাশ হোৱা নাছিল। সাহসেৰে সেই সময়ৰ সামাজিক প্ৰতিবন্ধকতাক নেওচি অভিনয়কে সম্বল কৰি লৈ অভিনেত্ৰীসকলৰ বাবে আইদেউ সন্দিকৈৰ পাছতে নতুন বাট কৰ্ষণ কৰিছিল। এইগৰাকী মোহময়ী অভিনেত্ৰীৰ অভিনয় জীৱনৰ স্মৃতি চিৰদিন সজীৱ হৈ থাকিব আপোনাৰ আমাৰ সকলোৰে হৃদয়ত।
8: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ সৈতে বন্তি বৰপূজাৰী আৰু ইন্দ্ৰজিৎ দাসৰ সাক্ষাৎকাৰৰ কিয়দংশ, চিৰাজ ছবিৰ গীত, অনুপমা ভট্টাচাৰ্য অভিনীত আদালত আৰু সৰাপাত এই ছবি দুখনৰ চিত্ৰধ্বনি, তেখেতৰ বিষয়ে কৃষ্ণ ৰয়ে কোৱা কিছু কথাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।